নমস্কাৰ, সুপ্ৰভাত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 20 দিন, 1948 শকাব্দৰ ভাদ মাহৰ 16 দিন, 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ আজি 7 তাৰিখ। এতিয়া সময় পুৱা 5:43:42। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ এতিয়া বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত বনশ্ৰী হাজৰিকা আৰু অস্মিতা ভাগৱতী, নিয়ন্ত্ৰণ কক্ষত পপি চন্দা, আছিফ আহমেদ আৰু দৰ্শন কাশ্যপ, ট্ৰান্সমিটাৰত মিতুল গগৈ আৰু মৃগাংক কৃষ্ণাত্ৰেয়, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত মই অনামিকা বৰদলৈ বৰুৱা। নিবেদন কৰা হৈছে বন্দনা।

কৃষ্ণ কি কিনো পাপৰ ফলে প্ৰভু অনুগ্ৰহে জনম দিলা বুজি আছো নৰকৰ যাতনা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হ'ল ক্ৰমে গিৰীন্দ্ৰ হালৈৰ কণ্ঠৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, মহানন্দ দাসৰ কণ্ঠৰ লোকগীত, পংকজ দাস আৰু সংগীসকলৰ কণ্ঠৰ টোকাৰী গীত, বীৰেণ বৰা আৰু সংগীবৃন্দৰ কণ্ঠৰ দেহ বিচাৰৰ গীত আৰু শেষত মন্দিৰা লাহিৰীৰ কণ্ঠৰ এটি ভজনেৰে।

0: কোনো কাৰ্যলৈ ঢাল খাব খোজা মনৰ গতিক যদি ভেটা মোকলাই দিয়া যায়, তেন্তে সেইদিনাৰে পৰা মানুহে ভাল বেয়া কামৰ স্বাধীনতা লাভ কৰিবলৈ অসমৰ্থ হ'ব। তেনে মানুহ জীৱনৰ সন্তত উটি যায় আৰু তেতিয়াই মনৰ একেবাৰে গোলাম হৈ পৰে। ন্যায় অন্যায় বচা বিবেকৰ অধীন হৈ মানুহে পশু গুচি মানুহ হ'ব খুজিলে মনৰ বেগক বাধা দিব পাৰিব লাগে। ইয়াক কেৱল আত্মসংযম গুণে শাৰীৰিক আৰু মানসিক জীৱনক বেলেগ কৰি দিয়ে আৰু ইয়েই মানুহৰ স্বভাৱ গঠনৰ প্ৰধান উপায়। যি বুলিয়ে ৰাজ্য দখল কৰে তেওঁ প্ৰশংসনীয় নহয়, কিন্তু যি নিজৰ মনক দমন কৰিব পাৰে তেমেইহে প্ৰশংসাৰ যোগ্য। এইবিধৰ বলি মানুহে শিক্ষাৰ বলত নিজৰ ভাৱ আৰু কাৰ্যক সদায় দমন কৰিব পাৰে। যিবিলাক ইচ্ছাই সমাজক তললৈ নিয়ে আৰু যাক নদমালে পাপৰ সংখ্যা বাঢ়ি সমাজ কলুষিত হয়, তাক মানুহে পুৰুষাৰ্থ কৰি এৰিব লাগে। আত্মশিক্ষা, আত্মসন্মান, আত্মসংযমেইহে মানুহক মনুষ্যত্ব শিকায়। সদায় এইবিলাক গুণলৈ চকু ৰাখি কাম কৰিলে অন্তঃকৰণ আৰু মন বিশুদ্ধ হয় আৰু স্বভাৱ পৰিমিতাচাৰৰ ওপৰত লাহে লাহে থিৰ হয়। স্বভাৱৰ আচল ধৰণী অভ্যাস আৰু মনটোক ভালপিনে যাবলৈ দিলে মন দয়াশীল ৰজা হয় আৰু বেয়াপিনে যাবলৈ দিলে অত্যাচাৰী ৰজা হৈ পৰে। ইচ্ছা কৰিলেই আমি সু চৰিত্ৰৰ উপৰিয়া ৰজা আৰু প্ৰলোভনৰ তলতীয়া গোলাম হ'ব পাৰোঁ। মনেই আমাক ভাল বাটলে নিবও পাৰে, বেয়া বাটৰ খালত পেলাবও পাৰে। সাৱধানে শিক্ষা কৰিলেই অভ্যাস গঠিত হয়। বিবেকৰ অধীন হ'বলৈ শিক্ষা কৰিলেই কিমান ভাল কাম কৰিব পাৰি তাক শুনি আচৰিত হ'ব লাগে। সকলো কথাৰেই মূল শিক্ষা। ইয়াৰ বলত মানুহে যে কেনে সাহসী, ধৈৰ্যশীল আৰু পৰোপকাৰৰ নিমিত্তে নিজ প্ৰাণ পৰ্যন্ত দিবলৈও কুণ্ঠিত নোহোৱা হয়, এনেকুৱা উদাহৰণ বহুত আছে। যুদ্ধৰ সময়ত কিম্বা সাগৰত যাওঁতেই, কোনো কোনো মহা বিপদৰ সময়ত এনেকুৱা শিক্ষিত মানুহে যথার্থ সাহস আৰু বীৰত্বৰ শলাগ ল'বলগীয়া উদাহৰণ দেখুৱায়। নৈতিক শিক্ষা স্বভাৱ গঠনৰ বাবে কম পৰাক্ৰমী নহয়। ই নহ'লে জীৱন সুচাৰুৰূপে অতিবাহিত কৰিবলৈ আন একো উপায় নাই। আত্মসন্মান, বিবেকিতা আৰু কৰ্তব্য পালন এইকেইটি গুণ ইয়াৰ ওপৰতেই নিৰ্ভৰ কৰে। আত্মাৱলম্বী, আত্মদমনকাৰী মানুহ শিক্ষাৰ অধীনত থাকে। শিক্ষা যিমান সুচাৰুৰূপে সম্পন্ন হয় তেওঁৰ নৈতিক স্বভাৱো সিমানেই ভাল হয়। নিজৰ আকাংক্ষাক শিক্ষা দিব লাগে আৰু এই পৃথিৱীৰ লোভক সৰ্বোত্তম শক্তিৰ তলতীয়া কৰিব লাগে। বিবেকক বিবেকৰ কথা শুনা কৰিব লাগে, নহ'লে সেইবিলাক মনোগতিৰ বশৱৰ্তী হৈ পৰিব। নৈতিক শিক্ষাৰ প্ৰথম আৰু আচল ঠাই হৈছে নিজৰ ঘৰ, তাৰ পাছত পঢ়াশালী, শেহতেই জগত। কামেই জীৱনৰ প্ৰধান বিদ্যালয়। আৰু মানুহে যিহকে নকৰক, অভ্যাসেৰে সৈতে কামৰ সম্বন্ধ আছেই আছে। যদিও নৈতিক স্বভাৱ বহুত পৰিমাণে গৃহস্থালী শিক্ষা আৰু বাল্য শিক্ষাৰ ওপৰতে নিৰ্ভৰ কৰে, আত্মসংযমৰ সহায়েৰে প্ৰত্যেক মানুহে ইচ্ছানুসাৰে মনুষ্যত্ব লাভ কৰিব পাৰে। প্ৰকৃত আত্মশিক্ষা আৰু আত্মদমন, এই গুণ দুইটিয়েই ধাৰ্মিক মানুহৰ জীৱনৰ প্ৰধান অংগ। মানুহ ধীৰ আৰু চাৰিওপিনে চকু ফুৰোৱা হ'ব লাগে। বেয়া কুকলিয়াই ভালক গেলিব লাগে। জীৱনৰ সহজ বাটত আগবাঢ়ি যাব লাগে। বিবেকৰ বশীভূত হ'ব লাগে। বিপদক হেঁচা দিব লাগে আৰু আপদত সাহ আৰু ধৈৰ্যেৰে থিয় হৈ থাকিব লাগে। আধ্যাত্মিক বলেৰে পাৰ্থিৱ পাপসমূহক যুদ্ধত জিনিব লাগে। হৃদয়ত ধৰ্ম গছজুপিক তললৈ শিপা মেলিবলৈ দিব লাগে আৰু কৰ্তব্য কাৰ্যত ভাগৰ লগা হ'ব নালাগে। এইবিলাক উপদেশ মতে চলিব পাৰিলে নিজৰ জীৱনত পৃথিৱীকেই স্বৰ্গ বুলি ভাবিবা।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাংশ বেণুধৰ ৰাজখোৱাৰ লিখনিৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী।

গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন ৰাগ বৈৰাগী।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াই বজোৱা বাঁহীত ৰাগ বৈৰাগী শুনিলে। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। এতিয়া শুনক অনুষ্ঠান পৰিস্থিতি।

পুৱা 7:30 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত কুলবৰুৱাৰ সংগীত যাত্ৰাৰ দ্বিতীয় খণ্ড, সাক্ষাৎ গ্ৰহণ উৎপল দত্তৰ। নিশা 9:30 বজাত কামাখ্যা সভাপণ্ডিত রচিত নাটক এক প্রহরৰ খেলা, প্রযোজনা মহেন্দ্র বৰঠাকুৰৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মানৱ বৰাৰ কণ্ঠৰ আধুনিক, বিয়লি 5:25 গঞা শ্রোতাৰ অনুষ্ঠান, অৰোৰা অঞ্চলৰ থলিতে বাণীবদ্ধ কৰা অনুষ্ঠান গ্ৰাম সেৱক ভূপেশ বৰ্মাৰ সৈতে হোৱা সাক্ষাৎ গ্ৰহণ অংকিতা ভৰদ্বাজৰ, প্ৰযোজনা উৎপল বৰা। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে জীৱামৃত, এই বিষয়ে আলোচনাত ভাগ ল'ব ডক্টৰ বংশীধৰ কলিতা আৰু মৌচম হাজৰিকাই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত বিষ আৰু স্নায়ু ৰোগৰ আয়ুৰ্বেদিক চিকিৎসা, এই বিষয়ে ডাক্তৰ দীপক শৰ্মাৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বৰ্মাৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 8:30 গীতিমালিকাৰ শিল্পী জয়ন্ত হাজৰিকা, মালবিকা বৰা, মিহিৰ বৰদলৈ, তৰুলতা দেৱী আৰু আৰিফুল হক, 9:15 জিলাৰ ৰেহৰূপ, 9:20 চিত্ৰগীত, 10:00 হাতে বাটে সুৰৰ আৱেশ, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 10:30 প্ৰযোজিত অনুষ্ঠান উমাংগ, 11:05 পাৰাগমালা লাইভ, 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত গীতেৰে কথাৰে অনুষ্ঠানটি আগবঢ়াব ঝৰ্ণা ভৰালীয়ে, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, 12:15 গীত আৰু গজল, 12:30 সুৰৰ কৰণী, 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত ভীমসেন যোশীৰ কণ্ঠৰ খয়াল ৰাগ বৃন্দাবনী সৰং, 1:50 অমৃত চন্দ্ৰ বৈশ্যৰ কণ্ঠৰ লোকগীত, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 পম্পী বৰাৰ কণ্ঠৰ আধুনিক গীত, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম মানৰ বাবে ইংৰাজী ব্যাকৰণৰ পাঠত নটিচ ৰাইটিং এণ্ড ৰিপৰ্ট ৰাইটিঙৰ বিষয়ে যুগুতাই আগবঢ়াব সপোন দুৱৰাই, 6:40 ক্ৰীড়া বাৰ্তা, 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত অসীময় ইংতি আৰু সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত, 8:30 আধুনিক গীতৰ অনুষ্ঠান আৰু নিশা 9:00 চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: एक जमाने से कहानी है सुना रही आकाशवाणी फिर आया एंटरटेनमेंट का रेवोल्यूशन जब कोने कोने पहुंचा दूरदर्शन कहानी नहीं बदली स्टाइल गया है बदल जो कहानियां हम सुनते आए देखते आए अब वही वैसी ही कहानी सुनाएगा डिजिटल
2: डाउनलोड वेव्स ओटीटी ऐप नाउ एंड वॉच फॉर फ्री
3: ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে আমাৰ নম্বৰ হৈছে 6003166944 পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক আমাৰ নম্বৰ হৈছে 6003166944 আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ আমাৰ নম্বৰ 6003166944

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: তিল, তিলৰ বৈজ্ঞানিক নাম হৈছে চিচামাম। ই এবিধ চিচামাম গোত্ৰৰ ফুলৰ গছ। তিলৰ ওচৰ সম্বন্ধীয় উদ্ভিদ আফ্ৰিকাতো পোৱা যায়। খোৱা বীজ হিচাপে ব্যৱহাৰ হোৱা তিল বিহু অঞ্চলত যথেষ্ট পৰিমাণে পোৱা যায়। সাধাৰণতে ইয়াৰ ফুলৰ

হালধীয়া হয় যদিও কিছু কিছু জাতৰ নীলা অথবা বেঙুনীয়া দেখা যায়। ইয়াৰ গছৰ উচ্চতা 50 চেণ্টিমিটাৰৰ পৰা 100 চেণ্টিমিটাৰৰ ভিতৰত হয়। পাতবিলাক গছডালৰ পৰস্পৰৰ বিপৰীত দিশত থাকে আৰু প্ৰায় 4-14 চেণ্টিমিটাৰ দীঘল হয়। গছজোপা গুৰি অংশই প্ৰায় 5 চেণ্টিমিটাৰ অঞ্চল অধিকাৰ কৰি থাকে। ওপৰ দিশত ই ক্ৰমান্বয়ে পাতল হৈ গৈ থাকে আৰু ফুল ফুলা অঞ্চলটো প্ৰায় 1 চেণ্টিমিটাৰ বহল হৈ গৈ। ফুলবোৰ বগাৰ পৰা বেঙুনীয়া ৰঙৰ হয়। ই টিলিঙা আকাৰৰ প্ৰায় 3-5 চেণ্টিমিটাৰ দীঘল আৰু মুখত 4টা ধেনুভৰীয়া অংশ থাকে। বিহুৰ সময়ত কলা তিলৰ খুব প্ৰয়োজন হয়। আমাৰ বিহু পিঠা পনা পুৰোতে কলা তিলৰ প্ৰয়োজন হয়। তিল তেল তিলৰ বীজৰ পৰা তৈয়াৰ কৰা হয়। অতি পুৰণি কালৰে পৰা এছিয়া মহাদেশৰ বিভিন্ন দেশৰ জনসাধাৰণে তিল ব্যৱহাৰ কৰি আহিছে। তিল সাধাৰণতে 3বিধ দেখা পোৱা যায়, ক'লা, বগা আৰু ৰঙা। কলা তিলৰ ঔষধি গুণ বেছি হোৱাৰ বাবে এই তিলৰ ব্যৱহাৰ মানুহে বেছিকৈ কৰে। ইংৰাজীত তিলক জিনজেলি ছিডছ বোলা হয়। তিলৰ ব্যৱহাৰ ভাৰত, চীন, জাপান আৰু লেটিন আমেৰিকাত বৰ্তমান প্ৰচলিত হৈ আছে। তিল কেলছিয়াম প্ৰসিদ্ধ এবিধ খাদ্য। তিলৰ বাকলিত প্ৰচুৰ পৰিমাণে আইৰণ আৰু ভিটামিন B1 থাকে। বগা তিলত প্ৰচুৰ পৰিমাণে কেলছিয়াম থকাৰ বাবে কেলছিয়ামৰ অভাৱ হোৱা মানুহে এই তিল ব্যৱহাৰ কৰিব পাৰে। তিলৰ পৰা ওলোৱা তেলৰ ঔষধীয় গুণ বহু বেছি। চৰকে তিলৰ বহু গুণৰ কথা কৈছিল। কলা তিলৰ ঔষধি গুণ বহু বেছি। অৰ্শ ৰোগ নিৰাময় কৰাৰ বাবে কলা তিলৰ বীজ বা গুটি মৌ ঔষধ হিচাপে মানুহে ব্যৱহাৰ কৰে। কলা তিল খুন্দি বা থেতেলি লৈ তাত মাখন সানি চেঁচা পানীৰ সৈতে খালে অৰ্শ ৰোগ ভাল পোৱা বুলি কোৱা হয়। সামগ্ৰিকভাৱে সকলো তিলতে তেল থাকে। এই তেল মুখ্যতঃ পলি আনচেচুৰেটেড ফেটি এচিডেৰে গঠিত, সেয়েহে এই তেল ঠাণ্ডা দিনত গোট নামাৰে। এই তেলৰ উপৰি তিলত পোৱা যায় ভিটামিন, ঘাইকৈ বি আৰু ই, মিনাৰেল যেনে জিংক, মেগনেছিয়াম, কেলছিয়াম, ছেলেনিয়াম ইত্যাদি আৰু ফলিক এচিড। এইখিনিৰ উপৰিও তিলত পোৱা যায় এণ্টিঅক্সিডেণ্ট যৌগ, প্ৰাকৃতিক লিপিড, গ্লাইকোলিপিড, ফছফলিপিড, চেচামনিন ইত্যাদি। লগতে কম পৰিমাণে থাকে প্ৰটিন আৰু কাৰ্বহাইড্ৰেটো। শক্তিৰ ফালৰ পৰাও তিল যথেষ্ট শক্তিশালী। ইয়াৰ পৰা 100 গ্ৰামত 673 কেলৰি শক্তি পোৱা যায়। তিলৰ পৰা তেল উলিয়াই তিল তেল পোৱা যায়। এই তেলত অতিৰিক্তভাৱে এণ্টিঅক্সিডেণ্ট থাকে। তিল তেলে চুলিত উফি হোৱা বা চুলি ফটা ৰোধ কৰাৰ ক্ষমতা আছে বুলি কোৱা হৈছে। তিল গছৰ পাত আৰু শিপা থেতেলি চুলিত ঘঁহিলে উভয় দিশতে উপকাৰ পাব পাৰি বুলি কোৱা হৈছে। তিলত পোৱা কেইবিধমান পদাৰ্থ হৈছে প্ৰটিন, Omega-6 ফেটি এচিড, আঁহ, কেলছিয়াম, মেগনেছিয়াম, ফছফৰাছ, আইৰণ, পটাছিয়াম, জিংক, ভিটামিন A, ভিটামিন B যৌগ, ভিটামিন C, ভিটামিন E, এণ্টিঅক্সিডেণ্ট ইত্যাদি।

জ্ঞান বিজ্ঞান শুনিলে অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্রবাল কুমার শর্মায়। আপোনাৰ ওচৰৰ পুখুৰী খাল আদিৰ গেদ আৰু জাবৰ পৰিষ্কাৰ কৰি বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট শোণিতপুৰ.gov.in। আবেদনৰ শেষ তাৰিখ 15 ছেপ্টেম্বৰ। এয়াৰপোৰ্ট

অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব।

0: www.aero. আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালি হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। নিয়োগ বাতৰি ইমানেই।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী। আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: গছ থাকিলেহে মানুহ থাকিব। এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা। সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
4: এতিয়াৰ বাতৰিৰ সৈতে মই মঞ্জিত গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিগত কেইটামান বছৰত ভাৰত আৰু ফ্ৰান্সৰ মাজৰ সম্পৰ্কই নতুন উচ্চতা লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন। নতুন দিল্লীৰ সত্য নিকেতন এলেকাত অট্টালিকা খতি পৰা ঘটনাৰ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই প্ৰাথমিক পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। দুৰ্ঘটনাত মৃত্যু হোৱা লোকক নেতা শৈলী মন্ত্ৰী হৈছে। ঈশ্বৰ ব্যক্তিগতকৰণ সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি ভুৱা বুলি সংস্থাটোৱে স্পষ্টীকৰণ দিছে। আৰু ছাত্ৰিক চাইডাছ ডেণ্টিভিটি আৰু চিৰাগ চেত্ৰীৰ যোগে চেনজেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰিছে। বিগত কেইটামান বছৰত ভাৰত আৰু ফ্ৰান্সৰ মাজৰ সম্পৰ্কই নতুন উচ্চতা লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে দুয়োখন দেশে বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্ব গঢ়ি তুলিছে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে পেৰিছৰ স্বামীনাৰায়ণ হিন্দু মন্দিৰ মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰতিৰক্ষাৰ পৰা মহাকাশ আৰু জলবায়ু কাৰ্যসূচীলৈকে দুয়োখন দেশ একেলগে আগবাঢ়ি গৈছে। দুয়োখন দেশে এইবাৰ ভাৰত ফ্ৰান্স উদ্ভাৱন বৰ্ষক পালন করে বলে উল্লেখ

0: শ্রীমোদীয়ে কয় যে দীর্ঘদিনীয়া সাংস্কৃতিক আর রাজনৈতিক সংযোগের শক্তিশালী ভেটির বাবে ভারত ফ্রান্স কৌশলগত অংশীদারিত্ব অতি বিশেষ।
1: बीते वर्षों में भारत और फ्रांस के संबंध नई ऊंचाइयों तक पहुंचे हैं। मेरे मित्र प्रेसिडेंट मैक्रों के साथ मिलकर दोनों देश एक स्पेशल ग्लोबल स्ट्रेटेजिक पार्टनरशिप बना रहे हैं। टेक्नोलॉजी, एआई और डिफेंस से लेकर स्पेस और क्लाइमेट एक्शन तक हम एक नई गति और नई ऊर्जा के साथ मिलकर के आगे बढ़ रहे हैं। हम 2026 को इंडिया फ्रांस ईयर ऑफ इनोवेशन के रूप में भी सेलिब्रेट कर रहे हैं।
0: প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে ফ্ৰান্সত ভাৰতীয় সেনাৰ ত্যাগৰ কাহিনী ইতিহাসে বহন কৰিছে। তেওঁ কয় যে ভাষাৰ প্ৰতি আগ্ৰহীসকলে ফ্ৰান্সৰ পণ্ডিতসকলে সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰত পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে অৱগত। ৰামকৃষ্ণ পৰমহংস আৰু স্বামী বিবেকানন্দৰ সন্দৰ্ভত ৰোমেইন ৰোলাণ্ডৰ লেখাই দুয়োখন সমাজকেই আৰু ওচৰ চপাই আনিছিল বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। তেওঁ কয় যে বৰ্তমান ভাৰত আৰু ফ্ৰান্সৰ জনসাধাৰণৰ মাজত সংযোগ স্থাপনত যোগ গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে পৰিগণিত হৈছে। আইফিল টাৱাৰৰ সন্মুখত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্ৰতিচ্ছবিসমূহে দেশখনত যোগৰ জনপ্ৰিয়তাকে সূচায় বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। শ্ৰীৰাধাকৃষ্ণনে পুৱাৰ ভাগত কামাখ্যা মন্দিৰ দৰ্শন কৰিব। অসম ভ্ৰমণ সামৰি উপৰাষ্ট্ৰপতিগৰাকী আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ সোচথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকী কাইলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত আই এন এ সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতেই উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভাৰ বিথিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰহিত তথা দৃষ্টিৰহিত শিক্ষাৰ্থীৰ বাবে থকা দঁই পলো মিছন বিদ্যালয়ো পৰিদৰ্শন কৰিব। শ্ৰীৰাধাকৃষ্ণনে কালি গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশ লয়। ইয়াৰ আগেয়ে তেওঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানতো অংশগ্ৰহণ কৰে। নতুন দিল্লীৰ সত্য নিকেতন এলেকাত এটা অট্টালিকা খহি পৰা ঘটনাৰ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। তেওঁ লগতে অট্টালিকাটোৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰাৰ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা মতে ঘটনাৰ প্ৰাৰম্ভিক তদন্ত তথা ঘটনাস্থলী পৰ্যবেক্ষণৰ পাছতেই এই সিদ্ধান্ত লোৱা হয়। এই ঘটনাৰ বাবে দায়ীসকলৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে। ইপিনে যোৱা নিশা আৰু এটা মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত এই ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 6লৈ বৃদ্ধি পাইছে। দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে আৰু ধ্বংসাৱশেষৰ মাজত কোনো লোক আবদ্ধ হৈ আছে নেকি সেয়াও সন্ধান কৰি থকা হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, অগ্নি নিৰ্বাপক সেৱা, দিল্লী আৰক্ষী আৰু অন্যান্য সংস্থাসমূহে নিৰন্তৰ কাম কৰি আছে। দিল্লীৰ মেয়ৰ প্ৰৱেশ ৱাহিয়ে কয় যে 4 মহলাতকৈ অধিক উচ্চতাৰ অবৈধভাৱে নিৰ্মাণ কৰি থকা সকলোবোৰ নিৰ্মাণ কাৰ্য তাৎক্ষণিকভাৱে বন্ধ কৰি দিয়া হ'ব। এই ক্ষেত্ৰত কোনো বিষয়া দায়বদ্ধ বুলি চিনাক্ত হ'লে তেওঁৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি মেয়ৰগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে এই দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত আজি দিল্লী বিশ্ববিদ্যালয়ৰ শ্ৰী ভেংকটেশ্বৰ মহাবিদ্যালয় বন্ধ থাকিব। মহাবিদ্যালয় কৰ্তৃপক্ষৰ জনোৱা মতে সত্য নিকেতন অঞ্চলত থকা শিক্ষাৰ্থীসকলৰ মাজত সৃষ্টি হোৱা নিৰাপত্তাহীনতা আৰু ভালেমান পেয়িং গেষ্ট বন্ধ হৈ যোৱাৰ ফলত শিক্ষাৰ্থীসকলক মহাবিদ্যালয়খনৰ শ্ৰেণীকোঠাতেই সাময়িকভাৱে থকাৰ ব্যৱস্থা কৰা হৈছে। একেদৰে আৰ্যভট্ট মহাবিদ্যালয়তো ছাত্ৰ ছাত্ৰীসকলক সাময়িকভাৱে থকাৰ ব্যৱস্থা কৰাৰ বাবে আজি সকলো পাঠদান বাতিল কৰা হৈছে। উল্লেখ্য যে সত্য নিকেতন অঞ্চলত কালি বিয়লি এটা কেইবামহলীয়া অট্টালিকা ভাঙি পৰাৰ ফলত 6জন লোকৰ মৃত্যু হয়। আৰক্ষীয়ে স্থানীয় লোকৰ সৈতে সোধা পোছাৰ অন্তত প্ৰকাশ কৰা মতে অট্টালিকাটো প্ৰায় 40-50 বছৰ পুৰণি আছিল আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত অট্টালিকাটোৰ তলৰ ভাগত মেৰামতিৰ কাম চলি আছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এই ঘটনাত শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিয়ে সামাজিক মাধ্যমৰ বাৰ্তাযোগে এই দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দোহাৰ পৰা অহা 2জন যাত্ৰীৰ পৰা প্ৰত্নতাত্বিক তাৎপৰ্য থকা 484টা ৰূপৰ মুদ্ৰা আৰু এটা সোণৰ মুদ্ৰা শুল্ক বিভাগে জব্দ কৰিছে। বিভাগৰ আনুষ্ঠানিক বিবৃতি অনুসৰি যোৱা 2 ছেপ্টেম্বৰত

0: যাত্রী দুজনক শুল্ক বিষয়ে আটক করে। তেওঁলোকৰ সামগ্রী পরীক্ষা করে 47 লাখ টকার প্রায় 21 কিলোগ্রাম সোণ আর রূপর মুদ্রা উদ্ধার করে জব্দ করা হয়। উদ্ধার হওয়া রূপর মুদ্রাবুর প্রত্নতাত্ত্বিক তাৎপর্য থকা বলে ভারতের প্রত্নতাত্ত্বিক জরিপর দ্বারা প্রকাশ পাইছে। 1962 চনের শুল্ক আইনের 110 ধারাত সামগ্রী সমূহ জব্দ করে অধিক তদন্ত অব্যাহত আছে বলে বিভাগে জানিবলে দিয়ে। ভারতীয় মহাকাশ গবেষণা প্রতিষ্ঠান ইসরোর ব্যক্তিগতকরণ সন্দর্ভত একাংশ সংবাদ মাধ্যমত বাতৰি সম্প্রচার হওয়ার পাছত প্রতিষ্ঠানটোৱে স্পষ্টীকরণ প্রকাশ করেছে। সামাজিক মাধ্যমৰ এটা পোস্টত ইসরোয়ে কয় যে প্রতিষ্ঠানটোক ব্যক্তিগতকরণ করা নহয় আর ইয়ার গুরুত্বও কমি নাযায়। বিবৃতিত লগতে কোৱা হৈছে যে মহাকাশত ব্যক্তিগত খণ্ডৰ অংশগ্রহণের লক্ষ্য হৈছে ইসরোয়ে ভারতের মহাকাশ কার্যসূচীর পরবর্তী প্রজন্মৰ ওপৰত আৰু অধিক শক্তিশালীভাৱে মনোনিবেশ কৰিবলৈ সক্ষম করা, আনহাতে উদ্যোগে পরিপক্ক প্রযুক্তি আৰু সামর্থ্য বৃদ্ধি করে। ইসরোয়ে কয় যে মহাকাশ খণ্ডৰ সংস্কাৰৰ লক্ষ্য হৈছে ভাৰতীয় মহাকাশ পৰিৱেশতন্ত্ৰৰ বৃহৎ শক্তিশালী আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক ব্যৱস্থা গঢ়ি তোলা। সেয়েহে সংস্কাৰসমূহক ব্যক্তিগতকৰণৰ পৰিৱৰ্তে পৰিৱেশতন্ত্ৰ সম্প্ৰসাৰণ আৰু সামৰ্থ্য বৃদ্ধি হিচাপেহে চাব লাগে। ভাৰতৰ ঔদ্যোগিক আৰু প্ৰযুক্তিগত সামৰ্থ্যৰ বৃদ্ধিৰ কথা লক্ষ্য কৰি ইসৰোৱে কয় যে ইয়াৰ ফলত বৃহৎ পৰিসৰৰ উৎপাদন, বাণিজ্যিকীকৰণ, উদ্ভাৱন আৰু বিশ্ব বজাৰত প্ৰৱেশ সম্ভৱ হৈ উঠিব। ইসৰোৱে লগতে কয় যে এই পদক্ষেপৰ দ্বাৰা পৰৱৰ্তী প্ৰজন্মৰ প্ৰযুক্তি আৰু অভিযানৰ বাবে অধিক সম্পদ আৰু বৈজ্ঞানিক জনশক্তি নিয়োজিত হ'ব। আনহাতে বহল পৰিৱেশতন্ত্ৰই সম্প্ৰসাৰিত ৰাষ্ট্ৰীয় মহাকাশ কাৰ্যসূচীৰ বাবে প্ৰয়োজনীয় বিনিয়োগ, উৎপাদন ক্ষমতা আৰু পৰিসৰ প্ৰদান কৰিব। ভাৰতৰ স্বাতিক চাইৰাছ ৰণকী ৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটীয়ে চেনজেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰিছে। ভাৰতীয় যুটীটোৱে ফাইনেলত চীনৰ হি জিং টিং আৰু ৰেন জিয়াং ইউক 11-21, 21-13, 21-17 গেমত পৰাস্ত কৰি চাইনা মাষ্টাৰ্ছত খিতাপ দখল কৰা প্ৰথমটো ভাৰতীয় যুটী হিচাপে বিবেচিত হয়। স্বাতিক চাইৰাছ আৰু চিৰাগৰ এয়া হৈছে চলিত বৰ্ষৰ দ্বিতীয়টো খিতাপ অৰ্জন। তেওঁলোকে ইয়াৰ পূৰ্বে ছিংগাপুৰ অ'পেন ছুপাৰ 750 খিতাপ দখল কৰাৰ বিপৰীতে থাইলেণ্ড অ'পেন ছুপাৰ 500 প্ৰতিযোগিতাত ৰানাৰ্ছ আপৰ খিতাপ দখল কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। বিগত কেইটামান বছৰত ভাৰত আৰু ফ্ৰান্সৰ মাজৰ সম্পৰ্কই নতুন উচ্চতা লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। নতুন দিল্লীৰ চৈত্য নিকেতন এলেকাত অট্টালিকা খহি পৰা ঘটনাৰ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 6লৈ বৃদ্ধি হৈছে। ইসরোর ব্যক্তিগতকরণ সন্দর্ভত একাংশ সংবাদ মাধ্যমত প্রকাশ পাওয়া বাতরি ভুয়া বলে সংস্থাটোয়ে স্পষ্টীকরণ দিছে। আর স্বাতিক চাইৰাছ ৰণকী ৰেড্ডী আর চিৰাগ চেট্টীৰ যুটীয়ে চেনজেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতার পুরুষের ডাবলছৰ খিতাপ দখল কৰিছে। আমার এতিয়াৰ বাতৰি ইমানে, পরবর্তী আঞ্চলিক বাতৰি 7:55 শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। এতিয়া শুনক আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে, অনুষ্ঠানটি প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।
2: নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালীয়ে আৰম্ভ কৰিছো আজি পুৱা। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 20 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 7 ছেপ্টেম্বৰ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ 11 তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 5:08:26 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 5:34:21।

গাৰ বলেৰে কেতিয়াও কোনো কাম স্থায়ী কৰিব নোৱাৰি, কথাষাৰ কৈছিল নেপোলিয়নে। আজি আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সহযোগিতা দিৱস। ইণ্টাৰপলৰ শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰসংঘই 2023 চনত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সহযোগিতা দিৱস পালন কৰিছিল। আৰক্ষী তদাৰকী আৰু জবাবদিহিতাৰ বাবে ব্যাপক কাঠামো স্থাপনৰ বাবে এক স্থায়ী আৰু দীৰ্ঘম্যাদী প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বিশ্ব সুৰক্ষাৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাক স্বীকৃতি দি 7 ছেপ্টেম্বৰৰ দিনটো আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সহযোগিতা দিৱস হিচাপে পালন কৰা হয়।

0: অন্তত বিশ্বৰ নিৰাপত্তাৰ ক্ষেত্ৰত বিশ্বৰ আইন প্ৰয়োগকাৰীসকলৰ অপৰিহাৰ্য কামক স্বীকৃতি দিয়া হয়। এই দিনটোতে আৰক্ষী তদাৰকী আৰু জবাবদিহিতাৰ বাবে বিস্তৃত কাঠামোৰ স্থাপনৰ বাবে এক স্থায়ী আৰু দীৰ্ঘম্যাদী প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰা হয়। আজি বিশ্ব ডুচেন সজাগতা দিৱস। বিশ্বৰ প্ৰতি 5,000 জন নৱজাতকৰ ভিতৰত এজন ডুচেন মাস্কুলাৰ ডিষ্ট্ৰফি ৰোগত আক্ৰান্ত হয়। বৰ্তমান সময়ত যত্নৰ মানদণ্ডৰ দ্বাৰা ডুচেন ৰোগীয়ে 30 বছৰলৈকে জীয়াই থাকিব পাৰে। বৰ্তমান সময়লৈকে এই ৰোগৰ কোনো নিৰাময়ৰ ঔষধ নাই। বিৰল ৰোগত আক্ৰান্তসকলৰ প্ৰতি অধিক বুজাবুজি আৰু সহানুভূতি বৃদ্ধি কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় অভিযান, শিক্ষামূলক আঁচনি আৰু তথ্য প্ৰচাৰৰ জৰিয়তে বিৰল ৰোগত আক্ৰান্ত ব্যক্তি আৰু পৰিয়ালসমূহে সন্মুখীন হোৱা নিৰ্দিষ্ট প্ৰত্যাহ্বান আৰু প্ৰয়োজনীয়তাসমূহৰ বিষয়ে সঠিকভাৱে সজাগতা সৃষ্টি কৰিবলৈ এই দিৱসটি উদযাপন কৰা হয়। শিশুৰ বিৰল ৰোগসমূহৰ ভিতৰত অন্যতম বুলি স্বীকাৰ কৰি সাধাৰণ পৰিষদে 2024 চনৰ পৰা আৰম্ভ কৰি প্ৰতিবছৰে 7 ছেপ্টেম্বৰ দিনটো ৰাষ্ট্ৰসংঘই বিশ্ব ডুচেন সজাগতা দিৱস হিচাপে পালন কৰে। প্ৰতিবছৰে 7 ছেপ্টেম্বৰ দিনটো নীলা আকাশৰ বাবে বিশুদ্ধ বায়ু দিৱস হিচাপে উদযাপন কৰা হয়। এই দিনটোত বিশ্বৰ জনসাধাৰণৰ মাজত স্বাস্থ্য, উৎপাদনশীলতা, অৰ্থনীতি আৰু প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে সজাগতা আনিবলৈ চেষ্টা কৰা হয়। বায়ুৰ বিশুদ্ধকৰণৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে আৰু সফলতাৰ কথাসমূহ আলোচনা কৰা হয়। ধেমাজি জিলাত প্ৰথমগৰাকী কৃতি শিক্ষকৰ বঁটা লাভ কৰিছিল বিপিন চুতীয়াই, আৰু ইয়াৰ পাছতে কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটা লাভ কৰিছিল ধেমাজি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা বিনীতা চৌধুৰী গাৰুদিয়াই। শ্ৰেণীকোঠাত পাঠদানৰ গুৰুত্ব সম্পৰ্কে আমাক আজি কৈছে বিনীতা চৌধুৰী গাৰুদিয়াই।
1: শ্ৰেণীকোঠাত সোমোৱাৰ লগে লগে প্ৰথমে এটা হাঁহিৰে সোমাব, বেছিকে হাঁহি, বৰ ডাঙৰ হাঁহি নহয়, বেছিকে হাঁহিৰে সম্ভাষণ জনাব, নহয় জানো, তেওঁলোকে সম্ভাষণ জনাব, আপুনি প্ৰতি সম্ভাষণত কিবা এটা ক'ব লাগিব তেহেঁতক, বাকী ইহঁতৰ অলপ বডি লেংগুৱেজটো আপুনি ষ্টাডি কৰিব পাৰিব লাগিব, ঠাণ্ডা যদি হয় কেনেকুৱা ফিল কৰিছে, সেই প্ৰথম যিটো আমি প্ৰিপেৰেশ্যন বুলি কওঁ ক্লাছটোৰ প্ৰতি, আমি প্ৰিপেৰেশ্যন হ'ব লাগিব, নহয় জানো, প্ৰিপেয়াৰ হ'ব লাগিব, হয় নহয়, সেই কথাটো অলপ মন কৰিব লাগিব। পোনেই গৈ পাঠটো আৰম্ভ নকৰি সিহঁতৰ মনটো বুজিবলৈ চেষ্টা কৰিব লাগিব অলপমান, তাৰপিছত আপুনি পাঠটো আৰম্ভ কৰক। আৰু আপুনি এনেকুৱা কৰিব লাগিব, আমি মই শিক্ষক হিচাপে কৈছোঁ, মই গ্ৰাছৰুট লেভেলৰ পৰাই শিক্ষক আচলতে, মই অধ্যক্ষা বুলি কোৱা নাই, গতিকে আমি কৰিছিলোঁ যে আমি কোনখিনি কি পঢ়াম, আমাৰ পইণ্টটো কি হ'ব, একোপমান লেকচাৰ মাৰি লাভ নাই, সেই পইণ্টটোৰ বিষয়ে আপুনি বিশেষভাৱে নিজেও ক্লিয়াৰ হ'ব লাগিব। সিহঁতে বুজি পাব নালাগিব যে আপুনি এইটো পঢ়াবলৈ লৈছে, কিন্তু যেতিয়া আপোনাৰ শেষ হ'ব পাঠটো, তেতিয়া সিহঁতে বুজিছে যে অ' টিচাৰে নাইবা বাইদেৱে নাইবা শিক্ষকে আমাক এইটো পঢ়াবলৈ লৈছে আৰু এইটোৰ জ্ঞানহে আজি আমাক দিছে। অলপ নিজে এটা ৰিলেশ্যন কৰিব দিব লাগে ক্লাছটোৰ প্ৰতি। এঘাৰকৈ পঢ়াওঁ যেনিবা পাঠটো, কিতাপখন খুলিলোঁ, কিতাপখন নুখোলাকৈ পঢ়াব পাৰি সেইটো কথা আমি নাভাবোঁ, কিন্তু তাৰ কাৰণে প্ৰিপেয়াৰ হ'ব লাগিব শিক্ষকজন যে কিতাপখন নুখোলাকৈ আপুনি কেনেকৈ পাঠটো আৰম্ভ কৰিব। আমি তেনেকৈ পঢ়াইছিলোঁ, তাৰমানে আমি চকীত বহি বহি পঢ়োৱা নাই, ব্লেকবোৰ্ডখন আমাৰ সংগী আছিলে, চকপেঞ্চিলৰ আমাৰ সংগী আছিলে, আজিকালি হোৱাইট বোৰ্ড হ'ল, ডিজিটেল বোৰ্ড হ'ল, নহয় জানো, সেইবোৰো আমি ব্যৱহাৰ কৰিব পাৰিলোঁ বাৰু, কিন্তু ব্লেকবোৰ্ডৰ পৰা আমাৰ আৰম্ভ হৈছিল শিক্ষাদান প্ৰক্ৰিয়াটো, তাৰমানে আমি তেনেকৈয়ে আৰম্ভ কৰিছিলোঁ। যিখিনি তেওঁলোকে বলে পাৰে আৰু আপুনি নিজে গাইড হিচাপে থাকক, টিচাৰজন গাইড হিচাপে হ'ব লাগে। আৰু আমি পঢ়োৱা দিনৰ কথাটো বেলেগ আছিল, আমাৰ উপকৰণো কম আছিল, আজিকালি বহুত উপকৰণ হৈছে আৰু ল'ৰা ছোৱালীখিনিও আগবাঢ়ি গৈছে, তাৰ বাবে শিক্ষকসকল নিজেই যত্নৱান হ'ব লাগিব, নহয় জানো, বিনয় হ'ব লাগিব, বিনয় ভাৱটো যদি দেখুৱাব তেতিয়া সিহঁতেও বিনয় হ'ব। এইখিনি কথা অকণমান শিক্ষকে মন কৰিব, বিশেষকৈ বিষয়বস্তু কি পঢ়াব আপুনি প্ৰি প্লেন লাগে, শিক্ষকে সদায় প্ৰি প্লেন কৰিব লাগে, প্ৰি প্লেন কৰি আপুনি বুজিব দিব নালাগে যে মই প্লেন কৰি আহিছো, মই এইখিনি এইখিনি কৰি, এইটো সিহঁতক জানিব দিব নালাগে। প্লেনটো এনেকুৱা হ'ব লাগিব যে সেই ক্লাছটোৰ আপোনাৰ প্লেন, অকল শিক্ষকৰ মুখৰ ফালে যাতে চাই নাথাকে, হাতখনো ব্যৱহাৰ কৰে, মগজটো ব্যৱহাৰ কৰে, বগা কাগজখিনিও ব্যৱহাৰ কৰে, পাঠ্যপুথিখনো ওচৰত থাকে, এইটো এটা কৰাব লাগে। আমি তেনেধৰণে পঢ়াইছিলোঁ সহজভাৱে, মোৰ দিনতেই মই ছোৱালী ষ্টেণ্ড কৰিছিল, মোৰ বিদ্যালয় প্ৰথম জিলাখনৰ ভিতৰত প্ৰথম ষ্টেণ্ড কৰা, গতিকে গৌৰৱবোধ কৰোঁ কাৰণে আপোনাক কৈছোঁ কথাখিনি, নহয় জানো। এতিয়ালৈকে মই শিক্ষা বিষয়ৰ লগত জড়িত হৈ আছো, মই এই বয়সতো মই টিচাৰ ছিলেকশ্যন বোৰ্ডৰ মেম্বাৰ, এতিয়া আমি হেডমাষ্টাৰ ছিলেকশ্যন হৈ আছে, ফিজিকেল ভেৰিফিকেশ্যন হৈ আছে, তাৰ প্ৰক্ৰিয়াত ময়ো মেম্বাৰ এজন, 5 জনীয়া মেম্বাৰ, মই এগৰাকী মেম্বাৰ।
2: হয় বাইদেউ, আপুনি এনেকে কাম কৰি থাকক, আমাৰ ফালৰ পৰা শুভকামনা থাকিলে, আপুনি ধুনীয়াকৈ থাকক বাইদেউ। এনেকৈ
0: আমাৰ সৈতে সেয়া আছিল কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটাৰে সন্মানিত ধেমাজি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত

অধ্যক্ষ বিনীতা চৌধুৰী গাৰুদিয়া। 1882 চনত বৰুৱা ফুকন ব্ৰাদাৰ্ছ কোম্পানীৰ পৃষ্ঠপোষকতাত সাদিনীয়া দ্বিভাষিক ভাষা আলোচনী আসাম নিউজ প্ৰকাশ পায়। ইয়াৰ সম্পাদক আছিল হেমচন্দ্ৰ বৰুৱা। 1885 চনত এই কাকতখন বন্ধ হোৱাৰ পাছত মানিক চন্দ্ৰ বৰুৱাই আসাম নামৰ আন এখন সাপ্তাহিক কাকত আৰম্ভ কৰে। কেইবছৰমানৰ কাৰণে এই কাকতৰ ইংৰাজী অংশৰ সম্পাদনা তেখেতে নিজেই কৰিছিল। 1872 চনত মানিক চন্দ্ৰ বৰুৱা আৰু জগন্নাথ বৰুৱাই কলিকতাত নৱনিযুক্ত গৱৰ্ণৰ জেনেৰেল লৰ্ড নৰ্থব্ৰুকক লগ ধৰি অসমীয়া ছাত্ৰ সাহিত্য সভাৰ তৰফৰ পৰা অভিনন্দন পত্ৰ যাচে আৰু আন ৰাজ্যৰ দৰে অসমৰ উন্নয়নৰ বাবে ৰেল পৰিবহণ সম্প্ৰসাৰণৰ বাবে অনুৰোধ জনায়। অসম ভ্ৰমণৰ পাছত এই অনুৰোধ খাৰিজ কৰে। 1903 চনত মানিক চন্দ্ৰ বৰুৱা আৰু জগন্নাথ বৰুৱাৰ প্ৰচেষ্টাত অসম এছ'চিয়েচনৰ জন্ম হয়। 1883 চনত গুৱাহাটী মিউনিচিপেল বৰ্ডৰ সদস্য আৰু 1884 চনত বৰ্ডৰ ভাইচ চেয়াৰমেন হিচাপে নিৰ্বাচিত হয়। এনে পদলৈ নিৰ্বাচিত হোৱা মানিক চন্দ্ৰ বৰুৱাই আছিল প্ৰথমগৰাকী অসমীয়া। তেখেতৰ প্ৰচেষ্টাতে চাপৰমুখ শিলঘাট ৰেলপথ নিৰ্মাণ হয়। 1908 চনত অসম লোকেল বৰ্ডসমূহৰ পৰা নিৰ্বাচিত হৈ পোন প্ৰথমবাৰৰ বাবে অসম বিধান পৰিষদৰ সদস্য পদ লাভ কৰে। 1909 চনৰ 22 ফেব্ৰুৱাৰীৰ পৰা মৃত্যু পৰ্যন্ত মানিক চন্দ্ৰ বৰুৱা এই পদত কাৰ্যনিৰ্বাহ কৰিছিল। চৰকাৰে তেখেতক শিক্ষাসভা, মহিলা শিক্ষা সমিতি, কেন্দ্ৰীয় পাঠ্য পুথি সমিতি আদিৰ সদস্য পদত নিযুক্ত কৰিছিল। অসমত এখন মহাবিদ্যালয় স্থাপনৰ বাবে মানিক চন্দ্ৰ বৰুৱাই অসমৰ চীফ কমিশ্যনাৰলৈ আবেদন জনায় আৰু সেই মৰ্মে 1899 চনত এখন মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত ঘোষণা কৰে। সেই মৰ্মে 1901 চনৰ 27 মে'ত কটন কলেজ স্থাপিত হয়। 1912 চনত মানিক চন্দ্ৰ বৰুৱাই তেতিয়াৰ চীফ কমিশ্যনাৰক অসমত এখন আইন মহাবিদ্যালয় স্থাপন কৰিবৰ বাবে আবেদন জনায়। এই প্ৰচেষ্টাতে 1914 চনত আৰ্ল ল কলেজৰ আৰম্ভণি হয়। মানিক চন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল 1851 চনৰ 8 ছেপ্টেম্বৰত। মেধাৱী ছাত্ৰ হিচাপে জলপানী লাভ কৰি বন্ধু জগন্নাথ বৰুৱাৰ লগত কলকাতাৰ প্ৰেচিডেন্সি কলেজত বি এত নাম লগায়। 1915 চনৰ 7 ছেপ্টেম্বৰত মানিক চন্দ্ৰ বৰুৱাৰ মৃত্যু হয়। সৰ্বক্ষণ মহেশ্বৰ নায়কৰ চিন্তা চৰ্চা অসম অসমীয়া মাতৃভাষা আৰু অসমীয়া সাহিত্য আৰু সংস্কৃতি কেন্দ্ৰিক আছিল। এই চিন্তাকাৰ্যক ৰূপ দি তেখেতে অসম তত্ত্ব নামৰ অধ্যয়নৰ সুদৃঢ় ভিত্তি এটি স্থাপন কৰিছিল। জাতীয়তাবোধ আৰু বিচক্ষণতাই অসম সম্পৰ্কীয় অধ্যয়নক প্ৰাচ্যতত্ত্ব অধ্যয়নত অন্তৰ্ভুক্ত কৰিলে। গংগা উপত্যকাৰ পূব অংশক ভাৰতত্ত্ব অধ্যয়নৰ অংশত পৰিণত কৰাত মহেশ্বৰ নায়কৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল। সৰ্বভাৰতীয় পাশ্চাত্য অধিৱেশনত অসম বিষয়ক বিভিন্ন গৱেষণা পত্ৰ, অসমত পাঠ সমীক্ষা তত্ত্ব পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা শিক্ষাবিদগৰাকী আছিল মহেশ্বৰ নেওগ। 1974 চনত অসম সাহিত্য সভাৰ মঙলদৈ অধিৱেশনৰ সভাপতিৰূপে তেখেতে পাঠ সমীক্ষা পদ্ধতিৰে শুদ্ধ ইতিহাস প্ৰণয়নৰ বক্তব্য আগবঢ়ায়। 1972 চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল। অসম সাহিত্য সভাৰ সদস্য মহিয়ান সন্মান আগবঢ়োৱা হৈছিল 1988 চনত। শংকৰদেৱ বঁটা আগবঢ়োৱা হৈছিল 1989 চনত। সংগীত নাটক একাডেমীৰ জলপানী আগবঢ়াইছিল 1995 চনত। মহেশ্বৰ নায়কৰ ৰচিত গ্ৰন্থসমূহ হৈছে ডাৱৰৰ সিপাৰে ধুনীয়া দেশ, পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতি, অসমীয়া গীতি সাহিত্য, অসমীয়া প্ৰেমগাথা, অসমীয়া সাহিত্যৰ ৰূপৰেখা, আধুনিক অসমীয়া সাহিত্য, ভক্তি প্ৰদীপ, বংশী গোপালদেৱৰ চৰিত্ৰ, উষা পৰিণয়, আচাৰ্য সংহতি, গীতি ৰামায়ণ, কীৰ্তন ঘোষা নামঘোষা, সংস্কৃত হস্তমুক্তাৱলী, সঞ্চয়ন, শ্ৰী ভাগৱত কথা, বিশ্ববিদ্যালয় ভাষা ভাষণ আৰু ভ্ৰমণ, বেজবৰুৱাৰ পত্ৰলেখা ইত্যাদি। মহেশ্বৰ নায়কৰ আত্মজীৱনীখন হৈছে জীৱনৰ দিশ আৰু বাণী। মহেশ্বৰ নায়ক অসমীয়া সাহিত্যৰ এনে এগৰাকী সাধক যিগৰাকী একেধাৰে বুৰঞ্জীবিদ, লোক সংস্কৃতিৰ গৱেষক, কবি, প্ৰাচাত্যতত্ত্ববিদ তথা শ্ৰেষ্ঠতম সম্পাদকসকলৰ ভিতৰৰ অন্যতম। পুৰণি শিলালিপিৰ পৰা আধুনিক কবিতালৈকে, শাস্ত্ৰীয় নৃত্য গীতৰ পৰা লোকশিল্পলৈকে, প্ৰাচাত্যতত্ত্বৰ পৰা নন্দন তত্ত্বলৈকে, ইতিহাসৰ পৰা দৰ্শন আৰু ধৰ্মলৈকে বহল পৰিসৰত তেখেতে বিচৰণ কৰিছিল। মহেশ্বৰ নায়কে সম্পাদনা কৰি থৈ যোৱা গ্ৰন্থসমূহ অসমীয়া সাহিত্যৰ বুৰঞ্জীত এক বৃহৎ সংযোজন বুলি ক'ব পাৰি। শ্ৰীমন্ত শংকৰদেৱ আদি গ্ৰন্থই শংকৰদেৱক বিজ্ঞানসন্মতভাৱে প্ৰতিষ্ঠা কৰিছিল। বেজবৰুৱাৰ বিশাল ব্যক্তিত্বক নব্য চিন্তাধাৰাৰ সৈতে অসমীয়া সমাজত চিনাকি কৰি দিয়াত মহেশ্বৰ নায়কে মুখ্য ভূমিকা লৈছিল। মহেশ্বৰ নায়কৰ জন্ম হৈছিল শিৱসাগৰত 1915 চনৰ 7 ছেপ্টেম্বৰত। উমাজী নায়কে ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কোম্পানীৰ শাসনৰ বিৰুদ্ধে যুঁজ দিছিল। 1826 চনৰ পৰা 1832 চনলৈকে ভাৰতত ব্ৰিটিছ শাসনক প্ৰত্যাহ্বান জনাইছিল। মাৰাঠা সাম্ৰাজ্যৰ পতনৰ পাছতে উমাজী নায়কে সৰু সৈন্যবাহিনীৰ দল এটি লৈ ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল আৰু তেখেতক ধৰিবলৈ ব্ৰিটিছ চৰকাৰে 10,000 টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। শেষত একে সম্প্ৰদায়ৰ নানা ৰঘু চৱনৰ বিশ্বাসঘাতকতাৰ বলি হৈ উমাজী ব্ৰিটিছৰ হাতত বন্দী হয় আৰু 1834 চনৰ 3 ফেব্ৰুৱাৰীৰ দিনাখন তেখেতক ফাঁচি দিয়া হয়।
উমাজী নায়কৰ জন্ম হৈছিল।

0: 1791 চনৰ 7 ছেপ্টেম্বৰত ৰামুচি সম্প্ৰদায়ত। বানু জাহাংগীৰ কয়াজী বিশ্ব স্বাস্থ্য সন্থাৰ মানৱ প্ৰজননৰ বৈজ্ঞানিক আৰু কাৰিকৰী গোট, মহিলা স্বাস্থ্য আৰু বিকাশ আৰু স্বাস্থ্য জনশক্তি আৰু উন্নয়নৰ সদস্য আছিল। মহাৰাষ্ট্ৰ চৰকাৰ, ভাৰত চৰকাৰ, বিশ্ববেংক, ফৰ্ড ফাউণ্ডেশ্যন, UNFA আৰু ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক বহুকেইটা সংস্থাৰো উপদেষ্টা আছিল। স্বাস্থ্যখণ্ডলৈ আগবঢ়োৱা অৱদানৰ কাৰণে ভাৰত চৰকাৰে 1999 চনত তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণেৰে সন্মানিত কৰিছিল। 1993 চনত ৰাজহুৱা সেৱা শিতানত ৰমন মেগছেছে বঁটা লাভ কৰিছিল বানু জাহাংগীৰ কয়াজীয়ে। বানু জাহাংগীৰ কয়াজীৰ জন্ম হৈছিল 1917 চনৰ 7 ছেপ্টেম্বৰত মুম্বাইৰ এক পাৰ্চী পৰিয়ালত। বাংলা সাহিত্যৰ বিখ্যাত কাল্পনিক চৰিত্ৰ কাকাবাবুৰ ৰচক আছিল সুনীল গংগোপাধ্যায়। ৰহস্য উদ্ঘাটনকাৰী কাকাবাবুৰ প্ৰকৃত নাম আছিল ৰাজা ৰয় চৌধুৰী। তেখেতে কাকাবাবু শৃংখলাৰ 37খন উপন্যাস লিখিছিল। সুনীল গংগোপাধ্যায়ৰ জন্ম হৈছিল ব্ৰিটিছ ভাৰতৰ বেংগল প্ৰেচিডেন্সিত ফৰিদপুৰত 1934 চনৰ 7 ছেপ্টেম্বৰত। ইতিহাসৰ পৃষ্ঠাত গুৰুত্ব বিচাৰিলে পাওঁ লণ্ডনত দ্বিতীয়খন ঘূৰণীয়া মেজমেল আৰম্ভ হৈছিল 1931 চনত। এই মেজমেলত যোগদান কৰিছিল মহাত্মা গান্ধীয়ে। তেল আৰু প্ৰাকৃতিক গেছ আয়োগ গঠন কৰা হৈছিল 1956 চনত। ইংলেণ্ডৰ ৰাণী প্ৰথম এলিজাবেথৰ জন্ম হৈছিল 1533 চনত। ভাৰতীয় সমাজকৰ্মী আৰু গান্ধীবাদী ইলা ৰমেশ ভাটৰ জন্ম হৈছিল 1933 চনত। শিশু সাহিত্যিক এণ্ডি খুৰা ডক্টৰ নগেন দত্তৰ জন্ম হৈছিল 1924 চনত। চলচ্চিত্ৰ নিৰ্মাতা মুকুন আনন্দৰ মৃত্যু হৈছিল 1997 চনত। মীনা মাংগেশকাৰ ওৰফে মীনা খাদিকাৰৰ জন্ম হৈছিল 1931 চনৰ 7 ছেপ্টেম্বৰত। ৰাষ্ট্ৰীয় পুষ্টি সপ্তাহ 1 ছেপ্টেম্বৰৰ পৰা 7 ছেপ্টেম্বৰলৈ উদযাপন কৰা হয়। আজি অন্তিমটো দিন।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ।
0: এবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। উপৰাষ্ট্ৰপতিৰূপে প্ৰথমবাৰলৈ অসমলৈ আহিছে চি পি ৰাধাকৃষ্ণণ। গীতানগৰ মহাবিদ্যালয় সোণালী জয়ন্তী সমাৰোহত চি পি ৰাধাকৃষ্ণণৰ উদাত্ত ভাষণ, লাচিতৰ বীৰত্ব, দেশপ্ৰেমৰ সমগ্ৰ ৰাষ্ট্ৰৰ প্ৰেৰণাৰ উৎস। গীতানগৰ কলেজত মুখ্যমন্ত্ৰীয়ে ক'লে, আমাৰ আদৰ্শ হ'ব নোৱাৰে ধ্বংসমুখী, হ'ব লাগিব সৃষ্টি। 1700 নতুন মুখৰ অন্তৰ্ভুক্তি হ'ব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত। দুই এদিনতে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ সম্ভাৱনা। 534 কোটিৰে অসম চৰকাৰৰ অভিলাষী আঁচনি। ডিব্ৰুগড় নামদাং বনাঞ্চলত স্থাপন হ'ব চাফাৰী উদ্ধাৰ কেন্দ্ৰ। হাজাৰ হাজাৰ অনুৰাগীৰ উপস্থিতিত মাজুলীত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন। চিকিৎসক, নাৰ্ছ, আন্তঃগাঁথনিৰ অভাৱেৰে জৰ্জৰিত MCH। 9-10-11 অক্টোবৰত অনুষ্ঠিত হ'ব গুৱাহাটীৰ বিভিন্ন কেন্দ্ৰত APSCৰ মূল পৰীক্ষা। নিজ গৃহতে দিন দুপৰতে হাত ভৰি বান্ধি ছাত্ৰক নৃশংস হত্যা, ক্ষেত্ৰীত ভয়ংকৰ ঘটনা। ৰাজধানী দিল্লীত ভয়ংকৰ ঘটনা, 6 মহিলা পেয়িং গেষ্ট ভাঙি আবদ্ধ বহু শিক্ষাৰ্থী। খেলৰ পৃষ্ঠাত চাইনা মাষ্টাৰ্ছ 2026ৰ বেডমিণ্টন টুৰ্ণামেণ্টত ইতিহাস গঢ়ি চেম্পিয়ন খিতাপ অৰ্জন কৰিছে সত্বিক আৰু চিৰাগে। দিলীপ ট্ৰফীৰ ফাইনেলত ঈশান কৃষ্ণৰ পৰাজিত 111 ৰাণ। প্ৰথম দিনা পূব মণ্ডলৰ সংগ্ৰহ 385 ৰাণ 4 উইকেটৰ বিনিময়ত। মহিলা এছিয়া কাপ ক্ৰিকেটত মেচৰ শ্ৰেষ্ঠ খেলুৱৈ শ্ৰী চৰণী, ভাৰতৰ স্পিনৰ গুণীত বিধ্বস্ত হ'ল পাকিস্তান। প্ৰিয় শ্ৰোতা, আজিৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আহিল। আপোনালোকে ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰাই লিমনতে সামৰিছোঁ। নমস্কাৰ।

0: সুরটা ধরার।
1: আকাশবাণী গুয়াহাটি, মোর সঙ্গীত যাত্রা। অসমৰ এগৰাকী পৰিচিত সংগীত শিল্পী কুলবৰুৱা। কুলবৰুৱাৰ সংগীত জীৱনৰ কাহিনীৰে সজোৱা হৈছে মোৰ সংগীত যাত্ৰাৰ এলানি অনুষ্ঠান। অনুষ্ঠানলানিৰ পৰিকল্পনা আৰু প্ৰযোজনা উৎপল দত্তৰ। এয়া কুলবৰুৱাৰ সংগীত যাত্ৰাৰ দ্বিতীয় খণ্ড।
2: আপুনি কলেজত পঢ়ি থাকোঁতেই ৰেডিঅ'ৰ নিয়মীয়া শাখাৰ শিল্পী হ'ল?
3: নিয়মীয়া শাখা কলেজত নহয়, মই কলেজত 1968 চনত মানে ৰেডিঅ'ত নিয়মীয়া

0: পি হৈছিল।
1: তা আগৰ ইমান বছৰ ৰেডিঅ'ত
0: আগৰ সময় বহুত বছৰ ৰেডিঅ'ত গোৱা নাই, গোৱা নাছিলোঁ। আৰু এইখিনিতে এটা কথা আছে, ৰেডিঅ'ত গোৱাৰো এটা আহিবলৈ মানে সুযোগ পোৱাটো এটা ইয়াৰো এটা বিশেষ কথা আছে। আমাৰ শ্ৰদ্ধাৰ প্ৰয়াত খগেন মহন্তদেৱ আমাৰ ওচৰতে আছিলে, আমাৰ ইটো চুবুৰীত আছিলে, বিপৰীতমুখী চুবুৰীতে আছিলোঁ সেইখিনি সময়ত। আৰু বিশেষকৈ খগেন মহন্তৰ ঘৰতে আড্ডাটো হয়, গানৰ আড্ডা হয়, হিৰুদেউ আহে আৰু কেশৱদা কেশৱ মহন্ত ছাৰটো আছেই। তেতিয়াই খগেন মহন্তই ক'লে যে কুলো তুমি ৰেডিঅ'ত কিয় অডিশ্যন নিদিয়া। মই বোলো ৰেডিঅ'ত আৰু কি অডিশ্যন দিম, বোলে নহয় দি দিয়া তুমি, বাকীখিনি মই কাম কৰিম। তেতিয়া ৰেডিঅ'লৈ আহি খগেন মহন্ত, তেতিয়া ৰেডিঅ'ত খগেন মহন্তই তেখেতে কাম কৰিছিলে, তেখেতে ইয়াৰ পৰা ফৰ্ম চৰ্ম নি মেলি মোক ক'লে যে কুলো তুমি ফৰ্ম চৰ্ম ফিল আপ কৰা আৰু তোমাৰ অডিশ্যন কেতিয়া হয় মই জনাই দিম। তেখেতে ফৰ্ম চৰ্ম আনিলে, মই ফিল আপ কৰিলোঁ, কৰি পেলাই দিলোঁ, অডিশ্যনৰ তাৰিখো আহিলে, তাৰিখ দিলোঁ, ৰিজাল্টো আনকি খগেন মহন্তই তেখেতেই লৈ গ'ল। তেখেত ক'লে যে তুমি আজিৰ পৰা আমাৰ শিল্পীৰ, আমাৰ অনুষ্ঠানৰ নিয়মীয়া শিল্পী।
1: চেমনীয়া চৰাৰ পিছত ইমান বছৰৰ মাজত ব্যৱধান কিয় হ'ল?
0: তেতিয়া এটা কথা হ'ল, মানে মই চাকৰিত সোমালোঁ, চাকৰিত সোমোৱাৰ পাছত অলপ ঘৰুৱা এটা মানে তাৰ এটা চাপ পৰিলে আৰু, সেইকাৰণে অলপ খুব সময়বিলাক উলিয়াবলৈ টান মানে অসুবিধা হ'ল। তেতিয়া কিন্তু মই এনেই বাহিৰে অন্য অনুষ্ঠানত গাই থাকোঁ, কিন্তু ৰেডিঅ'তহে গান গোৱা বুলি নাছিলোঁ। এই 1968 চনৰ পৰা নিয়মীয়া হিচাপে এতিয়ালৈকে
1: গান গাই আছোঁ। আমি কলেজৰ কথাত এৰিছিলোঁ,
0: হয়,
1: কলেজৰ সময়ত আপোনাৰ সংগীত চৰ্চা আৰু কেনেকুৱা আছিল?
0: কলেজত থকাখিনি যথেষ্ট গান চান গাইছিলোঁ, বিশেষকৈ নানা অনুষ্ঠানত গাইছিলোঁ। আৰু সেইখিনি সময়তে জয়ন্ত হাজৰিকাকো লগ পালোঁ, দুষ্ট হৈ বনোৱা আছিলে, আৰু ভালেখিনি অসমৰ বহু শিল্পীক লগ পালোঁ কলেজত থাকোঁতে। কিন্তু বহুত গীত গালোঁ, বিশেষকৈ অন্য অনুষ্ঠানবিলাকত, বাহিৰলৈকো গৈছোঁ তেনেকৈ গাবলৈ।
1: কলেজত থাকোঁতে আপুনি যিবিলাক গান গাইছিলে সেইবিলাক কোনে লেখা, কোনে সুৰ কৰা?
0: তেতিয়া অৱশ্যে মই মানে কিছু গীত নিজে লিখিছিলোঁ, নিজে লিখাই নিজে সুৰ কৰা গাইছিলোঁ।
1: আৰু বেলেগ গীতিকাৰ কাৰ গান আছিল?
0: বেলেগ গীতিকাৰৰ তেতিয়া গোৱা নাছিলোঁ, তেতিয়া নিজে লিখি পেলাই নিজে লিখি গাইছিলোঁ। তেতিয়া
1: ৰেডিঅ'ত যেতিয়া আপুনি গানবোৰ আৰম্ভ কৰিলে আকাশবাণী গুৱাহাটীত, তেতিয়াৰ পৰা আপুনি বেলেগ গীতিকাৰৰ গান?
0: বেলেগ গীতিকাৰৰ গাইছোঁ।
1: ৰেডিঅ'ৰ কথা কওকচোন।
0: মই 1968 চনত ৰেডিঅ'ত গান গাবলৈ সুবিধা পালোঁ। তেতিয়াই সুৰাকাৰ জিতেন দেৱ, হেমেন হাজৰিকাদেৱ আৰু পুৰুষ দা আছে, মুকুলদা, তেখেতসকলক লগ পালোঁ আৰু তেখেতসকলে মোক আৰু গানবোৰ দিছিলে, বিভিন্ন সুৰৰ গান দিছিলে। আৰু গীতিকাৰ হিচাপে বহুতক লগ পালোঁ, শ্ৰদ্ধাৰ কেশৱ মহন্তদেৱ, নিৰ্মল ভাৱ বৰদলৈ, তেখেতসকলৰ গীতবিলাকে গাইছিলোঁ ৰেডিঅ'লৈ আহি পেলাই। আৰু প্ৰথম যিটো মোৰ অনুষ্ঠান হৈছিলে ৰেডিঅ'ৰ নিয়মীয়া শিল্পী আছে, প্ৰথম যি তেতিয়া গাইছিলোঁ কেশৱ মহন্তদেৱৰ এটি গীত, নিৰ্মল ভাৱ বৰদলৈ গীত গাইছিলোঁ।
1: ৰেডিঅ'ত গোৱাৰ আগলৈকে আপুনি নিজে সুৰ কৰা, নিজে লেখা গীত
0: গাইছিলোঁ।
1: ৰেডিঅ'ত আহি বেলেগ সুৰকাৰৰ গান, বেলেগ গীতিকাৰ
0: গাইছিলোঁ।
1: এই পাৰ্থক্যটো আপুনি কেনেদৰে গ্ৰহণ কৰিছিলে?
0: সদায় নিজৰ সুৰৰ এটা গতি থাকে, মানে যেন অকণমান তাৰ পৰা এৰাই আহিবৰ কাৰণে বাকী অন্য গীতিকাৰৰ সুৰকাৰৰ গানবিলাক লৈছিলোঁ। তেতিয়া অলপ ডিফাৰেঞ্চ এটা হয় গানবোৰ, অলপ পৃথকভাৱে চাব পাৰি। মোৰ বেছিভাগ গান অৱশ্যে মই নিজেই সুৰ কৰোঁ, এতিয়াও নিজৰ সুৰেৰে বেছিভাগ গীত গাইছোঁ। সেইবোৰ গীত মই বিশেষকৈ গীতিকাৰবিলাকক মই শুনাওঁ, গীতবোৰ কিন্তু মই অন্য তেখেতসকলৰ পৰা আনোঁ, ধৰক কেশৱ মোহন ছাৰৰ পৰা আনিলোঁ, নিৰ্মল ভাৱ বৰদলৈৰ পৰা আনিলোঁ, সতীশ দাসৰ, তেখেতো স্বনামধন্য শিল্পী, ইয়াৰ আমাৰ আকাশবাণীতে কাম কৰিছিলে, তেখেতৰ গীতবিলাকো আনোঁ, তফজল আলী ছাৰৰ, তেখেতসকলৰ গীতবিলাক আনোঁ, আনি মই সুৰ কৰি তেখেতসকলক শুনাওঁ। কেতিয়াবা আকৌ মোৰ সুৰৰ ওপৰতো তেখেতসকলক কওঁ যে এনেকুৱা এটা গীত আপুনি কৰি দিব পাৰিব নেকি, তেতিয়া সকলোৱে আমি একেলগে বহি পেলাই তেনেকৈ লিখিছোঁ। সুৰৰ ওপৰতো মই বহুতখিনি গীত কৰিছোঁ।
1: ৰেডিঅ'ত যিসকল সুৰকাৰক লগ পাইছিলোঁ, তাৰ মানে মনত পৰা সুৰকাৰ কোন আছে, কাৰ সুৰৰ গান আপুনি বেছিকৈ গাইছিলে?
0: মুকুলদাৰ গাইছিলোঁ, মুকুলদাৰে বেছি গাইছিলোঁ।
1: সুৰকাৰ হিচাপে মুকুল বৰুৱাই আপোনাক কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিছিল আপোনাৰ ওপৰত?
0: মই ক'বলৈ গ'লে মুকুলদাৰাই শিল্পী সৃষ্টি কৰি গৈছে। এইকাৰণে কৈছোঁ যে মুকুলদাৰে কোনজন শিল্পীয়ে কেনেকুৱা ধৰণৰ গীত গাব পাৰে, কেনেকুৱা ধৰণৰ গীত গালে শুৱাব, সেইটো বিষয়ে খুব লক্ষ্য কৰিছিলে। আৰু সেইকাৰণে তেওঁ এনেকুৱা গীত

0: গীতবোৰ বাছি দিছিলে যে এই গীতটো অমুকেহে গাব পাৰিব, তেনেকুৱা ধৰণৰ শিল্পীবিলাকক তেওঁ বাছি দিছিলে। এইটো বৰ মই সদায় উপলব্ধি কৰোঁ যে মুকুলদা এজন মানে এনেকুৱা এজন সুৰাকাৰ যিগৰাকীয়ে শিল্পীৰ সৃষ্টি কৰি গৈছে।
1: আৰু তেখেতৰ সুৰত গোৱা আপোনাৰ বিখ্যাত গান কোনটো?
0: তেখেতে প্ৰথম এটি গীত গাইছিলোঁ, জোনাক নামি অহা দেখিছিলোঁ মই তোমাৰ

0: রে জোনাক নামি অহা দেখিছিল মই তোমার চকুর নিজরারে। এইটো গীত গাইছিল।
1: এই গীতিকাৰ কোন আছিলে?
0: ইদ্ৰিছ আলী, তেখেতৰ গীত আছিলে। এইটো গীত প্ৰথম সুৰ হৈ আছিলে।
1: আপুনি কোৱা আৰু এটি বিখ্যাত গান আছিল মই যেন এটা বাটৰুৱা।
0: এইটো গীত সুৰ অৱশ্যে ময়ে কৰিছিলোঁ আৰু গীতটো লিখিছিলে শ্ৰদ্ধাৰ কেশৱ মহন্ত ছাৰে, তেখেতে লিখি দিছিলে। এইটো গীতটো মই বাণীবদ্ধ কৰিছোঁ, ৰেডিঅ'ত প্ৰথমতে গাইছোঁ, প্ৰথমতে ৰেডিঅ'ত গাই তাৰপিছত মই গ্ৰামোফোন ৰেকৰ্ড কৰিছোঁ।
1: এই গীতটি সুৰত লিখি দিছিল নে?
0: সুৰতে লিখি দিছে।
1: এই সুৰটো আপোনাৰ মনলৈ কিয় আহিল, কেনেকৈ আহিল?
0: সুৰে কেতিয়াবা খেলি থাকে মনটোত, মানে আৰু মোৰ এটা কথা আছে কি, মই হাৰমনিয়াম চাৰমনিয়াম লৈ পেলাই মই বৰ সুৰ নকৰোঁ।
1: কেনেকৈ?
0: এই বাটত আহি থাকোঁ যে সুৰীয়ে সুৰীয়ে আহি থাকোঁ, তেতিয়া মনলৈ আহিলে সেই সুৰটোৱে খুদুৱাই থাকে। আহিলে তেতিয়া বোলে এইটো সুৰৰ কাৰণে ছাৰৰ তালৈ যাওঁ বা যিকোনো এজন মই ভাল পোৱা তেখেতলৈ যাওঁ। তেতিয়া কেশৱ মহন্ত ছাৰটো আমাৰ ঘৰৰ ওচৰতে আছিলে, সুধিলোঁ বোলে এনেকুৱা এটা গীত, তেতিয়া বোলে এইটোত অলপমান হেৰি ধৰণৰ ভাৱ, অলপ প্ৰকাশটো অলপ বেলেগ ধৰণৰ, তেতিয়া এই গানটো লিখে আৰু এনেকুৱাকৈ লিখি দিলে সেই গীতটোৰ ওপৰত এই সুৰটো কৰিছিল, মই যেন এটা বাটৰুৱা।
1: অকণমান গুণগুণাই।
0: মই যেন এটা বাটৰুৱা যোৱা

0: আৰু গানটো ইমান ধুনীয়াকৈ লিখি দিলে, মানে সঁচাকৈ এজন বাটৰুৱা যেন গৈ আছে তেনেকুৱা যেন লাগিলে। মই কি ভাবিছোঁ নাজানো, কিন্তু ঠিক যেন লিখাটোৰ ভাৱটো তেনেকৈ প্ৰকাশ পাইছে।
1: আপোনাৰ আৰু এটা গীত জুমি জুমি চোৱা তুমি, খুব জনপ্ৰিয় গীত,
0: এটা জুনু, এইটো গীত লিখিছিলে আমাৰ প্ৰয়াত আকাশবাণীৰে এগৰাকী শিল্পী সতীশ দাসদেৱে।
1: এইটো সুৰত লেখা নে?
0: এইটো সুৰত লিখা। এইটো গানটো লিখোঁতে মই ৰেডিঅ'লৈকে আহিছিলোঁ। সতীশ দাসক ক'লোঁ, দাস মোক এটা গান লিখি দিব লাগে, এনেকৈ ৰেকৰ্ডিং আছে। বোলে কেনেকুৱা গানটো? বোলে গানটো অলপমান স্পীডি গান হ'ব, কিন্তু গানটো আপুনি লিখিব কেতিয়া? বোলে তুমি মোক কেইদিনমান সময় দিব লাগিব। সময় মানে প্ৰায় বহুকেইদিন ল'লোঁ সময়, লৈ লৈ এই গানটো শেষ হ'ল যেনিবা। আৰু ঠিক যিদিনাখনেই শেষ হৈছে তাৰ কেইদিনমান পাছতে এই ৰেকৰ্ডিংটো হৈছে, তেতিয়া গুৱাহাটীতে হৈছিলে।
1: প্ৰথমে ৰেডিঅ'ত গাইছিলে?
0: প্ৰথমতে ৰেডিঅ'ত গাইছোঁ, ৰেডিঅ'ত গোৱাৰ পাছত ৰেকৰ্ডিং কৰিছোঁ।
1: এই গানটো অলপ বেলেগ ধৰণৰ, আগৰ বাটৰুৱাটো অলপ নিসংগ
0: নিসংগ,
1: এই গানটো অলপ বেছি ৰোমান্টিক
0: ৰোমান্টিক গান।
1: এই সুৰটো যে আপোনাৰ মনলৈ আহিলে, কিবা ঘটনা আছিল নেকি পিছফালে?
0: তেনেকুৱা ধৰণৰ ঘটনা নাই, এটা ভাল লগা গীত এটা লিখি উঠিলে। মই সুৰটোৰ ওপৰত যেনেকৈ ক'লোঁ যে এনেকুৱা সৰু সৰু কথা কেইটামান লিখি দিবলৈ, তেতিয়া আৰু সতীশ দাসদেৱে ইমান ধুনীয়াকৈ গানটো মানে ভাৱটো প্ৰকাশ কৰিছে যে মোক এনেকৈ কৈছে বোলে এনেকুৱাকৈ লিখিলে কেনেকুৱা হ'ব। মই বোলো আপুনি লেখকচোন বাৰু, যদি সুৰটোৱে খাপ খাই দিলে কি হৈ যাব। আৰু ইমান ধুনীয়াকৈ লিখি দিলে, তাৰপৰা মানে এৰাই আহিব মানে মোৰ মন নগ'ল, আৰু তেনেকৈয়ে হৈ গ'ল।

0: আগতেও আপুনি এটা গান লিখাইছিল, তেনেকৈ নাচাবা আজলি ছোৱালী, এইবাৰ লিখালে জুমি জুমি চোৱা,
1: আমাৰ আৰু
0: কিবা এটা মিল লিখা যায় নহয়।
1: অঁ মানে কি হয় এনেকুৱা হ'ল বোধ কৰোঁ যে মোক মানে সকলোৱে ৰোমেণ্টিক গান গোৱা বুলিয়ে ভাবে,
0: হয়
1: এনে ৰোমেণ্টিক গান গাব লাগে, তেনেকুৱা যেন ভাবিয়ে নেকি তেখেতসকলে মোক এনেকুৱা গানবোৰ দিলে, মোৰ মনৰ ভাৱ দেই,
0: সুৰটোতো আপোনাৰ,
1: মোৰ সুৰটো মোৰ, কিন্তু মই তেনেকুৱা ধৰণৰ অলপমান গান গাই ভালো পাওঁ, অলপমান মেলডিও থাকিব লাগিব, এনেই বৰ কথাখিনি ভাল হ'ব লাগিব, যে তাৰে মই এনেকুৱা ধৰণৰ কথা নিবিচাৰোঁ যিটোৰে মানে বৰ টুলুঙা স্বভাৱৰ তেনেকুৱা মোক নালাগে, যে তাত এনেকুৱা এটা ষ্টৰিও থাকিব লাগে, এটা বিশেষ গল্পৰ দৰে থাকিলে মই ভাল পাওঁ। মই এইখিনি কওঁ দেই, দাদা এনেকুৱা ধৰণৰ গান এটা লিখি দিবচোন, বা ছাৰ এনেকুৱা এটা গান লিখক,
0: এই গানটো
1: হিচাপে কৰিছিল।
0: এই গানটোৰ কাৰণে কি গল্প কৈছিলে?
1: এনে গল্প হিচাপে নাই, যে সতীশ আছে নাজানো লিখিয়ে দিলে তেনেকৈ গান এটা, একো কোৱা নাছিলোঁ, কিন্তু গানটো যেতিয়া লিখিলে সুৰত কিন্তু খাপ খাই গ'ল, খোৱাৰেই তেনেকৈ হৈ গ'ল, আৰু দেখিলোঁ, পঢ়ি পেলাই দেখিলোঁ বৰ ধুনীয়া গান, সেইটোৱে ভাল লাগি গ'ল, তেনেকৈ সুৰ হ'ল, তেনেকৈ গাই দিলোঁ।
0: আৰু লগৰ যিখিনি বাদ্যযন্ত্ৰ আছিল সেইখিনি,
1: অঁ সেইখিনি, সেইটো এইকেইটা গান মই SMPT কৰিছিলোঁ, আমাৰ প্ৰাম পাণবজাৰত কৰিছিলোঁ।
0: ৰেডিঅ'ত যেতিয়া কৰে,
1: ৰেডিঅ'ৰ যিখিনি আছিলে তেখেতসকলে কৈছিল, ইয়াত থকা
0: কৈছিল নে আপুনি নিজে?
1: না মই একো কৰা নাছিলোঁ, মই এনেই গাইছিলোঁ খালি।
0: আৰু যেতিয়া গ্ৰামোফোন ৰেকৰ্ড কৰিছিলে তেতিয়া যন্ত্ৰ সংগীত কোনে ৰচনা কৰিছিলে?
1: তেতিয়া আছিলে এই গানটোৰ কণ্ডাক্ট কৰিছিলে, পৰিচালনা কৰিছিলে জয়ন্ত হাজৰিকাই, তেওঁ কৰিছিল দুইটি গীতে, মই যেন এটা বাটৰুৱা আৰু জুমি জুমি চোৱা তুমি, এই গীত দুটিৰ হেৰি কৰিছিলে জয়ন্ত হাজৰিকাই।
0: যন্ত্ৰ সংগীতখিনি তেওঁ ৰচনা কৰিছিলে?
1: যন্ত্ৰ সংগীত তেওঁ ৰচনা কৰিছিল।
0: জয়ন্ত হাজৰিকালৈ আপোনাৰ সম্বন্ধ কেনেকুৱা আছিল?
1: জয়ন্ত হাজৰিকাৰ কথা ক'বলৈ গ'লে মই সঁচাকৈ গৌৰৱ অনুভৱ কৰোঁ, এইকাৰণে যে এনেকুৱা এজন শিল্পীৰ সৈতে মোৰ সান্নিধ্য লাভ কৰিলোঁ, মই নিজেই খুব সঁচাকৈ বিশেষভাৱে মই ক'ব পাৰোঁ মানে, আৰু জয়ন্ত হাজৰিকাক লগ পালোঁ যেতিয়া বৃষ্টি বুল ছবিখন, তাৰ আগতেও লগ পাইছোঁ, আমি সদায় গান চান গাই থাকোঁ এক একখন ফাংচনতে।
0: কেতিয়াবা লগ পাইছিল?
1: এয়া মই চামনিয়াচৰাৰ পাছৰ পৰাই লগ পাইছোঁ, একেলগে তেওঁ কৰিছিলে প্ৰগ্ৰেম চামনিয়াচৰাত, আৰু কলেজবিলাকতো তেওঁ গাইছিলে, তাৰ লগত দোষ ধৰিবৰ ৰমানো আছিলে, তেতিয়াই লগ পাইছিলোঁ তেওঁলোকক, সেইখিনি সময়তে লগ পাইছিলোঁ, যেতিয়া মই কলেজত পঢ়ি আছোঁ সেইখিনি সময়তে লগ পাইছিলোঁ।
0: তেখেতৰ কোনবিলাক গুণে আপোনাক বেছিকৈ আকৰ্ষণ কৰিছিলে?
1: ভেৰি ছিৰিয়াছ আছিলে আৰু গানবোৰ

0: ইমান সুন্দৰকৈ তেওঁ সুৰ সংযোজনা সঁচাকৈ মইতো পাহৰিব নোৱাৰোঁ, আৰু গানবোৰ সুৰ কৰি পেলাই শুনাইছিলে, সেইকাৰণে এটা দুয়োজনৰ মাজত এটা খুব নিবিড় সম্বন্ধ হৈ গ'ল, সুৰৰে হৈ গ'ল আমাৰ। আৰু তেওঁ যেনেকুৱা ধৰণৰ গীত সুৰ কৰি ভাল পায় ময়ো ভাল পাওঁ, আৰু মানে সুৰাকাৰ যিবিলাক গীতিকাৰ সেইসকলকো একেলগে লগ পালোঁ, তেওঁৰ কেশৱ মহন্তকো লগ পালে, বিশেষকৈ নমী প্ৰভাৱৰ লগ পালে, হেমন্ত দত্তক লগ পালে, সেইসকলৰ লগত মোৰো এটা বিশেষ সম্বন্ধ হৈ গ'ল। সেইকাৰণে আমাৰ দুয়োটাৰ মাজত অকণমান বিশেষভাৱে বন্ধুত্ব লাভ কৰিলে, আৰু বৃষ্টিবুল ছবিৰ যোগেৰে আৰু অলপ বেছিকৈ প্ৰকাশ হ'ল আমাৰ বন্ধুত্ব।
1: মানে আপোনাৰ বন্ধুত্বৰ কিছুমান চিন ৰৈ যায় নহয়, ধৰক এটা চিন আছিল আপোনাৰ কাণ দুটা এখানে মিউজিক পৰিচালনা কৰিলে,
0: আগৰ গীতেও কৰিছে তেনেকুৱা নেচাবাও তেওঁ কৰিছে দুইটি গীতে,
1: আৰু তেখেতে ছবিত যেতিয়া সংগীত পৰিচালক হয় আপোনাক গান গাবলৈ মাতি নিলে বৃষ্টি ছবি,
0: বৃষ্টি ছবিত
1: সেইখনৰ অভিজ্ঞতা শুনো।
0: বৃষ্টি ছবিখন যেতিয়া হয় তেতিয়া দেউতি বৰুৱা পৰিচালক ডিব্ৰুগড়ৰ, আৰু দেউতি বৰুৱাহঁতক মই লগ পাইছিলোঁ কুইভাৰ্ছৰ যেতিয়া ডিব্ৰুগড়ত অনুষ্ঠান আৰম্ভ হৈছিলে তেতিয়া লগ পাইছিলোঁ, আৰু দেউতি বৰুৱাৰ বৰ সুন্দৰ নাটক কৰিছিলে, তেখেতৰ নাটকবিলাক বৰ মানে বৰ প্ৰশংসনীয় আছিলে, তেতিয়াই দেউতি বৰুৱাক লগ পাইছিলোঁ। আৰু জয়শ্ৰী সংঘৰ তৰফৰ পৰা যেতিয়া এই বৃষ্টিবুল ছবিখন প্ৰযোজনা কৰা হ'ল, উলিয়াবলগীয়া হ'ল, তেতিয়াই মোৰ কথা উলিয়াইছিলে, আৰু সেই সূত্ৰে মই গান গাবলৈ সুবিধা পালোঁ, আৰু তাতে সেইখন ছবিৰে পৰিচালনা আছিল জয়ন্ত হাজৰিকা,
1: সংগীত পৰিচালক,
0: সংগীত পৰিচালক আছিলে, আৰু তেতিয়াই মই দুটি গীত গাইছিলোঁ, এটি গাইছিলোঁ কাৰোবাৰ দিন আৰু আনটো আছিলে ৰম্ভা মেনকা, ৰম্ভা মেনকা আমি দুইজনে একেলগে গাইছিলোঁ।

0: মোৰ সংগীত যাত্ৰা অনুষ্ঠানত ইমান পৰে বিশিষ্ট কণ্ঠশিল্পী কুলবৰুৱাৰ সংগীত যাত্ৰাৰ দ্বিতীয় খণ্ড শুনিলে। তেখেতৰ সৈতে কথোপকথনত ভাগ ল'লে উৎপল দত্তই। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: ৱৰ্ক ফ্ৰম হোম, অধিক বেতন, মাত্ৰ এটা ক্লিকতে। আৰে ৱাহ, অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
2: জানি ৰক, সতৰ্ক হৈ ৰক।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি। 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰি পঢ়িছোঁ মঞ্জিত গগৈয়ে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। 110 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পৰ ভিতৰত শৈক্ষিক ভৱন, ছাত্ৰাবাস, আধুনিক মেছ ভৱন, কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল, বীৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ আধুনিকীকৰণ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে আৱাস নিৰ্মাণ আদি অন্যতম। শ্ৰীৰাধাকৃষ্ণনে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। অনুষ্ঠানত ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু উপস্থিত থাকিব। উপৰাষ্ট্ৰপতিগৰাকীয়ে কালি খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশ লয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডিগ্ৰী আৰু ডিপ্ল'মা লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়। ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে দেশ স্বাধীন হোৱাৰ পাছত ৰাজ্যত মাত্ৰ 3খন চিকিৎসা মহাবিদ্যালয় থকাৰ বিপৰীতে সম্প্ৰতি এই সংখ্যা 14লৈ বৃদ্ধি পাইছে। ডঃ শৰ্মাই পুনৰ 9খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম আগবাঢ়িছে বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰে কৰ্কট ৰোগৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গঠন কৰা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ বিষয়ে জানিবলৈ দিয়ে। তেওঁ অনাগত 3 বছৰত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰটন বীম থেৰাপী ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰে।
4: অসম চৰকাৰে

0: আমাৰ দেশৰ ভিতৰতে ৰাজহুৱা খণ্ডত প্ৰথমবাৰৰ বাবে কেন্সাৰ ট্ৰিটমেণ্টৰ সহায়ক হোৱাকৈ প্ৰটন বিম থেৰাপি কেন্দ্ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্থাপনৰ সিদ্ধান্ত লৈছে। এই প্ৰটন বিম থেৰাপিৰ ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰে 600 কোটি টকাৰ ইতিমধ্যে অনুমোদন জনাইছে। আমাৰ সমগ্ৰ বিশ্বত 100টাতকৈও কম প্ৰটন বিমৰ চেণ্টাৰ আছে, ভাৰতত 2টা আছে আৰু তৃতীয় চেণ্টাৰ হিচাপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে অহা 3টা বছৰৰ ভিতৰত আত্মপ্ৰকাশ কৰিব।
1: অনুষ্ঠানত উপৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ অগ্ৰগতিক প্ৰশংসা কৰে। তেওঁ নিচামুক্ত অসম গঢ়াৰ বাবে সকলোকে শপত বাক্য পাঠ কৰোৱায়। অসম লোকসেৱা আয়োগে 2025 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ দিন ঘোষণা কৰিছে। এই অনুসৰি অহা 9, 10 আৰু 11 অক্টোবৰত গুৱাহাটীৰ বিভিন্ন কেন্দ্ৰত পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। পৰীক্ষাৰ্থীসকলে অসম লোকসেৱা আয়োগৰ ৱেবছাইট www.apsc.nic.in-ৰ জৰিয়তে অহা 18 আৰু 19 ছেপ্টেম্বৰত প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। 44 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাত নৰ্থ ইষ্ট ইউনাইটেড FC-এ চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছে। নলবাৰীৰ চামথা আঞ্চলিক ক্ৰীড়া সংঘৰ খেলপথাৰত কালি অনুষ্ঠিত খেলখনত নৰ্থ ইষ্ট ইউনাইটেডে অইল ইণ্ডিয়া FC-ক 3-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ হকে ৰাজ্য চৰকাৰে 534 কোটি টকা বিনিয়োগেৰে ডিব্ৰুগড় জিলাত বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰিব বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি টিংখঙত সংশ্লিষ্ট বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এই প্ৰস্তাৱিত প্ৰকল্পৰ পৰ্যালোচনা কৰে। তেওঁ কয় যে ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত্বত নামদাং সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 235 হেক্টৰ ভূমিত এই বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব। প্ৰকল্পটোৰ বিষয়ে সবিশেষ প্ৰকাশ কৰি তেওঁ কয় যে প্ৰথম পৰ্যায়ত 259 কোটি টকা ব্যয় সাপেক্ষে বাঘ, গঁড়, নাহৰ ফুটুকি আৰু ভালুকৰ বাবে বিশেষ আৱেষ্টনী, পশু চিকিৎসালয় আৰু উদ্ধাৰ কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত 275 কোটি টকা ব্যয় সাপেক্ষে এছিয়াটিক সিংহ, চিতাবাঘ, জেব্ৰা আৰু জলহস্তীৰ বাবে আৱেষ্টনীৰ লগতে উন্নত গৱেষণা কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব বুলি শ্ৰীমল্লবৰুৱাই প্ৰকাশ কৰে। তেওঁ কয় যে লোকনিৰ্মাণ বিভাগে মুঠ 534 কোটি টকা বিনিয়োগেৰে এই প্ৰকল্প গঢ়ি তুলিব। এই অভিলাষী প্ৰকল্পই বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ লগতে স্থানীয় যুৱক যুৱতীসকলক নিয়োগৰ সুযোগ প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। চুবুৰীয়া ৰাজ্য মণিপুৰত বিশেষ পুংখানুপুংখ নিৰীক্ষণ SIR সম্পূৰ্ণ হোৱাৰ পাছত কালি জাৰি কৰা ভোটাৰ তালিকাত পুৰুষৰ তুলনাত মহিলাৰ ভোটদাতাৰ সংখ্যা অধিক পোৱা গৈছে। মুখ্য নিৰ্বাচন বিষয়া অৰুণ কুমাৰ সিনহাই জনোৱা মতে 2026 চনৰ 1 জুলাই পৰ্যন্ত মণিপুৰত মুঠ 19,60,620 গৰাকী পঞ্জীয়নভুক্ত ভোটদাতা আছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

হেমন্ত দত্তৰ গীতৰ কথাৰে জয়ন্ত হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰ শুনো আহক পুৰুষোত্তম দাসৰ গীতৰ কথাৰে মালবিকা বৰাৰ কণ্ঠৰ এটি গীত।

0: মালবিকা বৰাৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল পুৰুষোত্তম দাসৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী মিহিৰ বৰদলৈ, গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈ।

নির্মল প্রভা বৰদলৈৰ রচনাৰে মিহির বৰদলৈৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনক তৰুলতা দেৱীৰ কণ্ঠত কেশৱ দত্তৰ রচনাৰে এই গীতটি, প্ৰযোজনা বিদ্যুৎ বৰাৰ।

তৰুণলতা দেৱীকণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল কেশৱ দত্তৰ, প্ৰযোজনা বিদ্যুৎ বৰাৰ। গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে আৰিফুল হকৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা আব্দুল কাদিৰ আহমেদৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

আব্দুল কাদির আহমেদৰ কথাৰে আৰিফুল হকৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰযোজনা আছিল বিপুল বৰুৱাৰ। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থী আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে।

দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত গীতেৰে কথাৰে অনুষ্ঠানটি আগবঢ়াব ঝৰ্ণা ভৰালীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM এণ্ডৰ 100.8 MHz।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীত।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
3: এক জমানে সে কাহানি হে সুনা ৰহী আকাশবাণী, ফিৰ আয়া এণ্টাৰটেইনমেণ্ট কা ৰেভলুচন, জব কোনে কোনে পহঁচা দূৰদৰ্শন। কাহানি নহি বদলি, স্টাইল গয়া হে বদল। জো কাহানিয়া হম সুনতে আয়ে, দেখতে আয়ে, আব বহি বেসি হি কাহানি সুনায়েগা ডিজিটাল।
4: ডাউনলোড ওয়েভস OTT অ্যাপ নাও এন্ড ওয়াচ ফর ফ্রি।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহ হৈছে, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণৰ আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ, অনাগত তিনি বছৰত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰটন বিম থেৰাপীৰ ব্যৱহাৰৰ বিষয়ে মুখ্যমন্ত্ৰীৰ প্ৰকাশ, বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ হকে ডিব্ৰুগড়ত বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ, বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আজি বিয়লি কলাক্ষেত্ৰত মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান আৰু সাত্বিক ছাইৰাজ ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীৰ চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল। নমস্কাৰ, পুৱাৰ বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। 110 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পৰ ভিতৰত শৈক্ষিক ভৱন, ছাত্ৰাবাস, আধুনিক মেজ ভৱন, কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল, বীৰিঞ্চী কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ আধুনিকীকৰণ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে আৱাস নিৰ্মাণ আদি অন্যতম। শ্ৰীৰাধাকৃষ্ণনে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। অনুষ্ঠানত ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু উপস্থিত থাকিব। শ্ৰীৰাধাকৃষ্ণনে আজি পুৱাৰ ভাগত কামাখ্যা মন্দিৰ দৰ্শন কৰে। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কালি খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশ লয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডিগ্ৰী আৰু ডিপ্ল'মা লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়। ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে দেশ স্বাধীন হোৱাৰ পাছত ৰাজ্যৰ মাত্ৰ 3খন চিকিৎসা মহাবিদ্যালয় থকাৰ বিপৰীতে সম্প্ৰতি এই সংখ্যা 14লৈ বৃদ্ধি পাইছে। ডঃ শৰ্মাই পুনৰ 9খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম আগবাঢ়িছে বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰে কৰ্কট ৰোগৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গঠন কৰা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ বিষয়ে জানিবলৈ দিয়ে। তেওঁ অনাগত 3 বছৰত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰটন

0: কোন বিম থেরাপি ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰে?
1: অসম চৰকাৰে আমাৰ দেশৰ ভিতৰতে ৰাজহুৱা খণ্ডত প্ৰথমবাৰৰ বাবে কেন্সাৰ ট্ৰিটমেণ্টৰ সহায়ক হোৱাকৈ পতন বিম থেৰাপি কেন্দ্ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্থাপনৰ সিদ্ধান্ত লৈছে। এই পতন বিম থেৰাপিৰ ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰে 600 কোটি টকাৰ ইতিমধ্যে অনুমোদন জনাইছে। আমাৰ সমগ্ৰ বিশ্বত 100টাতকৈও কম পতন বিমৰ চেণ্টাৰ আছে, ভাৰতত 2টা আছে আৰু তৃতীয় চেণ্টাৰ হিচাপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে অহা 3টা বছৰৰ ভিতৰত আত্মপ্ৰকাশ কৰিব।
0: অনুষ্ঠানত উপৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অগ্ৰগতিক প্ৰশংসা কৰে। তেওঁ নিচামুক্ত অসম গঢ়াৰ বাবে সকলোকে শপত বাক্য পাঠ কৰোৱায়।
2: At the state level, the expansion of healthcare infrastructure in Assam since 2021 has been remarkable. The number of medical colleges in Assam has more than doubled, 7 in 2021.

0: কৰিব।
1: অনুষ্ঠানত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অগ্ৰগতিক প্ৰশংসা কৰে। তেওঁ নিচামুক্ত অসম গঢ়াৰ বাবে সকলোকে শপত বাক্যও পাঠ কৰোৱায়।
2: At the state level, the expansion of healthcare infrastructure in Assam since 2021 has been remarkable. The number of medical colleges in Assam has more than doubled, 7 in 2021, and today it is 15. Another 9 medical colleges are currently under construction. For the first time, Assam maternal mortality rate is below the national average. That is another milestone that you have achieved. Inaugurated by our Honorable Prime Minister Shriman Narendra Modi ji in April 2023, AIIMS Guwahati started functioning as the first AIIMS of the entire Northeast. That is another milestone. Assam has pioneered a three-tier cancer care network across the state. I have been informed that Assam is also setting up the first proton beam therapy center for advanced cancer treatment. I appreciate and congratulate the Honorable Chief Minister of Assam, Dr. Himanta Biswa Sarma ji, and his entire team for taking such initiatives in improving the healthcare facilities in Assam.
1: উপ ৰাষ্ট্ৰপতিগৰাকী অসম ভ্ৰমণ সামৰি আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ ছোছোথাম পেথিকিহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপ ৰাষ্ট্ৰপতিগৰাকী কাইলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত আইএনএ সংগ্ৰহালয় আৰু যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপ ৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিধিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰহিত তথা দৃষ্টিৰহিত শিক্ষাৰ্থীৰ বাবে থকা ডনিপল' মিছন বিদ্যালয়ো পৰিদৰ্শন কৰিব। বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ হকে ৰাজ্য চৰকাৰে 534 কোটি টকা বিনিয়োগেৰে ডিব্ৰুগড় জিলাত বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰিব বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি টিংখঙত সংশ্লিষ্ট বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এই প্ৰস্তাৱিত প্ৰকল্পৰ পৰ্যালোচনা কৰে। তেওঁ কয় যে ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত্বত নামদাং সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 235 হেক্টৰ ভূমিত এই বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব। প্ৰকল্পটোৰ বিষয়ে সবিশেষ প্ৰকাশ কৰি তেওঁ কয় যে প্ৰথম পৰ্যায়ত 259 কোটি টকা ব্যয় সাপেক্ষে বাঘ গড় নাহৰ ফুটুকী আৰু ভালুকৰ বাবে বিশেষ আৱেষ্টনী আৰু পশু চিকিৎসালয় আৰু উদ্ধাৰ কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত 275 কোটি টকা ব্যয় সাপেক্ষে এছিয়াটিক সিংহ চিতাবাঘ জেব্ৰা আৰু জলহস্তীৰ বাবে আৱেষ্টনীৰ লগতে উন্নত গৱেষণা কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব বুলি শ্ৰী মল্লবৰুৱাই প্ৰকাশ কৰে। তেওঁ কয় যে লোক নিৰ্মাণ বিভাগে মুঠ 534 কোটি টকা বিনিয়োগেৰে এই প্ৰকল্প গঢ়ি তুলিব। এই অভিলাষী প্ৰকল্পই বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ লগতে স্থানীয় যুৱক যুৱতীসকলক নিয়োগৰ সুযোগ প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। অসম লোকসেৱা আয়োগে 2025 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ দিন ঘোষণা কৰিছে। এই অনুসৰি অহা 9, 10 আৰু 11 অক্টোবৰত গুৱাহাটীৰ বিভিন্ন কেন্দ্ৰত পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। পৰীক্ষাৰ্থীসকলে অসম লোকসেৱা আয়োগৰ ৱেবছাইট www.aspc.nic.inৰ জৰিয়তে অহা 18 আৰু 19 ছেপ্টেম্বৰত প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীত মাত তথা সৃষ্টিৰাজিক যুগ যুগ ধৰি চিৰ প্ৰবাহমান কৰি ৰখাৰ বাবে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত ৰূপায়ণ কৰা বছৰজোৰা শতবৰ্ষ উদযাপনৰ কাইলৈ সামৰণি পৰিব। বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগত কাইলৈ কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইফালে গুৱাহাটীৰ জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত কাইলৈ সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই উপলক্ষে বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰই শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত কাইলৈ তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া 6 বজাত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই গাম তোমাৰে গান শীৰ্ষক এখন সংগীতালক্ষ্য পৰিৱেশন কৰিব। ৰাজ্যৰ

0: ভিন্ন প্ৰান্তত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাৰ টিংখং সমজিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাজগড়ৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰৰ সহযোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আজি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী আৰু দশম শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত দুটা শাখাত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই কাৰ্যসূচীত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা উপস্থিত থকাৰ কথা। কাইলৈ শিল্পীগৰাকীৰ স্মৃতিত সমূহীয়া বন্তি প্ৰজ্বলন, মুকলি সভা, বঁটা বিতৰণী, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। ধেমাজি জিলাৰ চিচিটঙানীৰ মেৰাচাপৰিত কালি ভূমি অধিকাৰ সন্দৰ্ভত বিশাল গণ সমাৰোহ অনুষ্ঠিত হয়। মিচিং জাতীয় সংগঠন টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ মধ্য চিচিংটঙানী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত এই সমাৰোহত বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত জলডোবা ভূমি দখল কৰি অহা খিলঞ্জীয়া লোকক মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ জৰিয়তে ভূমিপত্ৰ প্ৰদান, পূৰ্বৰ গাঁওসভাৰ জৰিয়তে দিয়া ম্যাদী পট্টাৰ পৰ্যালোচনাকে ধৰি বহুকেইটা দাবী উপস্থাপন কৰা হয়। অনুষ্ঠানত জোনাইৰ বিধায়ক ভূৱন পেগুকে ধৰি মিচিং জাতীয় দল সংগঠনৰ নেতাসকলে অংশগ্ৰহণ কৰে। চুবুৰীয়া ৰাজ্য মণিপুৰত বিশেষ পুংখানুপুংখ নিৰীক্ষণ এছ আই আৰ সম্পূৰ্ণ হোৱাৰ পাছত কালি জাৰি কৰা ভোটাৰ তালিকাত পুৰুষৰ তুলনাত মহিলাৰ ভোটদাতাৰ সংখ্যা অধিক পোৱা গৈছে। মুখ্য নিৰ্বাচন বিষয়া অৰুণ কুমাৰ সিনহাই জনোৱা মতে 2026 চনৰ পহিলা জুলাই পৰ্যন্ত মণিপুৰত মুঠ 19,60,620 গৰাকী পঞ্জীয়নভুক্ত ভোটদাতা আছে। ইয়াৰে 10,06,962 গৰাকী মহিলা, 9,53,350 গৰাকী পুৰুষ আৰু 308 গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। তেওঁ কয় যে অন্তিমখন ভোটাৰ তালিকাত লিংগ অনুপাত হৈছে 1,056। ই ৰাষ্ট্ৰীয় গড় অনুপাততকৈ যথেষ্ট অধিক বুলি মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে খচৰা ভোটাৰ তালিকাত মুঠ 56,871 গৰাকী ভোটদাতাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল আৰু মুঠ 30,650 গৰাকী ভোটদাতাৰ নাম তালিকাৰ পৰা বাদ দিয়া হয়। মুঠ 1,58,677 গৰাকী ভোটদাতাৰ গণনা পত্ৰ লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ নাম খচৰা ভোটাৰ তালিকাৰ পৰা বাদ দিয়া হয়। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী তথা জাগীৰোডৰ বিধায়ক পীযুষ হাজৰিকাই কালি জাগীৰোড চহৰত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে চহৰখনত নতুনকৈ গঢ়ি তোলা বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, ৰেলৱে উৰণহেতুৰ ষ্ট্ৰীট লাইট, ডাষ্টবিন আৰু ৰাজহুৱা প্ৰস্ৰাৱগাৰ মুকলি কৰে। সামাজিক মাধ্যমত এই বিষয়ে প্ৰকাশ কৰি শ্ৰীহাজৰিকাই কয় যে অনাগত দিনত অঞ্চলটোত অন্যান্য কল্যাণকামী প্ৰকল্প ৰূপায়ণৰ লগতে মুখ্যমন্ত্ৰীৰ নেতৃত্বত জাগীৰোড সমষ্টিত ৰাজ্যৰ অন্যতম উন্নত সমষ্টি হিচাপে গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ। মন্ত্ৰীগৰাকীয়ে এখন ৰাজহুৱা সভাত জনসাধাৰণৰ সৈতেও মত বিনিময় কৰে। অনুষ্ঠানত বহমপুৰৰ বিধায়ক জিতু গোস্বামী আৰু মৰিগাঁৱৰ আয়ুক্ত সৃষ্টি সিঙকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ভাৰতৰ সাত্বিক সাইৰাজ, ৰাণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীয়ে শেনঝেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰিছে। ভাৰতীয় যুটীটোৱে ফাইনেলত চীনৰ হি জিটিং আৰু ৰেন জিয়াং ইউক 11-21, 21-13, 21-17 গেমত পৰাস্ত কৰি চাইনা মাষ্টাৰ্ছৰ খিতাপ দখল কৰা প্ৰথমটো ভাৰতীয় যুটি হিচাপে বিবেচিত হয়। সাত্বিক সাইৰাজ আৰু চিৰাগৰ এয়া হৈছে চলিত বৰ্ষৰ দ্বিতীয়টো খিতাপ অৰ্জন। তেওঁলোকে ইয়াৰ পূৰ্বে ছিংগাপুৰ অপেন ছুপাৰ 715ৰ খিতাপ দখল কৰাৰ লগতে থাইলেণ্ড অপেনৰ ছুপাৰ 500 প্ৰতিযোগিতাত ৰাণাৰ্ছ আপ হৈছিল। 46 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাত নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছে। নলবাৰীৰ চামতা আঞ্চলিক ক্ৰীড়াসংঘৰ খেলপথাৰত কালি অনুষ্ঠিত খেলখনত নৰ্থ ইষ্ট ইউনাইটেডে অইল ইণ্ডিয়া এফ চিক 3-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। পূব মাজুলীৰ বনগাঁও আঞ্চলিক তৰুণ ক্লাবৰ উদ্যোগত অনুষ্ঠিত মাজুলী ভিত্তিক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাত কালি অনুষ্ঠিত চূড়ান্ত খেলত পল' এফ চিয়ে কাৰ্পুনপুলি এফ চিক 1-0 গ'লত পৰাস্ত কৰে। তৰুণ ক্লাবৰ 75 বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই প্ৰতিযোগিতাত 20টা দলে অংশগ্ৰহণ কৰিছিল। মৰিগাঁৱৰ ভুৰাগাঁও হৰিচৰণ চৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ যজ্ঞৰাম নাথৰ যোৱা নিশা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 85 বছৰ। বিভিন্ন সামাজিক সাংস্কৃতিক কামৰ সৈতে জড়িত থকা যজ্ঞৰাম নাথ আকাশবাণী গুৱাহাটীৰ আবেলিৰ বেলি শীৰ্ষক এটা অনুষ্ঠানৰ সৈতেও জড়িত আছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে মনজিত গগৈয়ে।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। কালি গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য উপস্থিত থাকে। বিয়লি তেওঁ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰে। নিয়মীয়া বাৰ্তা কাকতত এই বাতৰিটোক

0: বাতৰি হিচাপে পৰিৱেশন কৰা হৈছে। দি চেণ্টিনেল কাকততো একেটা বাতৰিকে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে। অৰুণাচলৰ হিমবাহ হ্ৰদ খহিলে অসমতো নেপাল সদৃশ প্ৰলয়ংকাৰী বান পৰিস্থিতি উদ্ভৱ হোৱাৰ আশংকাৰে আমাৰ অসম কাকতে আছুতীয়াকৈ এটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। নাজিৰাত কালি ৰাইজৰ দলৰ পৃষ্ঠপোষকতাত বান সাহায্যৰ পৰা বঞ্চিত বানপীড়িতৰ উপস্থিতিত গণ সমাৱেশৰ আয়োজন কৰা বাতৰিটোৱে দৈনিক জনমভূমি কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। একেটা বাতৰিকেই অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। বাতৰিটোৰ শিৰোনাম নাজিৰাত হেজাৰ হেজাৰ বঞ্চিত বৰ্ণাঢ্য বিক্ষোভ। গোৱাৰ এটা অনুষ্ঠানত কালি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে তিনি বছৰত ভাৰতক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে বুলি ঘোষণা কৰা বাতৰিটো দি আছাম ট্ৰিবিউন কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। বিজেপিয়ে কেইবাখনো ৰাজ্যৰ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মোদী মন্ত্ৰীসভাত ১৭খন নতুন মুখৰ অন্তৰ্ভুক্তি কৰিবলৈ যুঁজা চলাইছে বুলি দৈনিক অসম কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
1: বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা চৌবিশ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণৰ আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ। অনাগত তিনি বছৰত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰথম বীন থেৰাপীৰ ব্যৱহাৰৰ বিষয়ে মুখ্যমন্ত্ৰীৰ প্ৰকাশ। বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ হকে ডিব্ৰুগড়ত বন্যপ্ৰাণী চাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ। আৰু বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আজি বিয়লি কলাক্ষেত্ৰত মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি ১১ বজাত শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনক কামৰূপ জিলাৰ ৰেহৰূপ। আজি আমাৰ সৈতে আছে কামৰূপৰ সংবাদদাতা কৌশিক দাস। আই আই টি গুৱাহাটীৰ এটি গৱেষকৰ দলে ভাৰত চৰকাৰৰ জলশক্তি মন্ত্ৰালয়, খোৱাপানী আৰু অনাময় বিভাগৰ ৰাষ্ট্ৰীয় জল জীৱন মিছনৰ অনুদানেৰে অতি কম খৰচত ভূগৰ্ভস্থ পানীৰ পৰা আৰ্চেনিক আৰু ফ্লৰাইড আঁতৰোৱাৰ বাবে জল পৰিশোধন প্ৰযুক্তি সাজি উলিয়াইছে। এই সন্দৰ্ভত আমাৰ কামৰূপৰ সংবাদদাতা কৌশিক দাসৰ এই প্ৰতিবেদন।
2: আই আই টি গুৱাহাটীৰ এটি গৱেষকৰ দলে ভাৰত চৰকাৰৰ জলশক্তি মন্ত্ৰালয়, খোৱাপানী আৰু অনাময় বিভাগৰ ৰাষ্ট্ৰীয় জল জীৱন মিছনৰ অনুদানেৰে অতি কম খৰচত ভূগৰ্ভস্থ পানীৰ পৰা আৰ্চেনিক আৰু ফ্লৰাইড আঁতৰোৱাত সফল জল পৰিশোধন প্ৰযুক্তি এটি সাজি উলিয়াইছে। এই ব্যৱস্থাৰ জৰিয়তে কেইমিনিটমানৰ ভিতৰতে ভূগৰ্ভস্থ পানীৰ পৰা আৰ্চেনিক আৰু ফ্লৰাইড আঁতৰোৱাত সফলতা লাভ কৰিছে। গৱেষকসকলে এটি ৰোটেটিং এনয়ড ইলেক্ট্ৰগ'কুলেশ্যন ৰিয়েক্টৰ প্ৰস্তুত কৰিছে, যিয়ে কেইমিনিটমানৰ ভিতৰতে আৰ্চেনিকযুক্ত আৰু ফ্লৰাইডযুক্ত পানীৰ পৰা আৰ্চেনিক 98.2% পৰ্যন্ত আৰু ফ্লৰাইড 91.8% পৰ্যন্ত আঁতৰাবলৈ সক্ষম হৈছে। প্ৰাৰম্ভিক পৰীক্ষাত প্ৰদূষণৰ ঘনত্ব অনুসৰি প্ৰতি 1000 লিটাৰ পৰিশোধিত পানীৰ বাবে আনুমানিক পৰিচালন ব্যয় 18 টকাৰ পৰা 58 টকা বুলি দাবী কৰিছে। আই আই টি গুৱাহাটীৰ প্ৰফেচাৰ মিহিৰ কুমাৰ পুৰুকেট আৰু তেওঁৰ দলে চলোৱা গৱেষণাই এনে এক দ্ৰুত আৰু অধিক কাৰ্যক্ষম ৰিয়েক্টৰ কনফিগাৰেশ্যন প্ৰস্তুত কৰিছে, যিয়ে আৰ্চেনিক আৰু ফ্লৰাইড আঁতৰাব বুলি দাবী কৰে। এই নতুন প্ৰযুক্তিয়ে অতি কম খৰচত সহজভাৱে আঁতৰাবলৈ সক্ষম হ'ব বুলি দাবী কৰে।
1: কামৰূপ জিলাৰ আমিনগাঁৱত এটি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চুইমিং পুল যোৱা 28 আগষ্টত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। তাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে চুইমিং পুলটো অনাগত দিনত পৰিচালনাৰ বাবে স্পৰ্টছ অথৰিটি অব ইণ্ডিয়াৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই বিষয়ে জানো আহক আমাৰ সংবাদদাতা কৌশিক দাসৰ পৰা।
2: কামৰূপ জিলাৰ আমিনগাঁৱত এটি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চুইমিং পুল যোৱা 28 আগষ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে চুইমিং পুলটো আগন্তুক দিনত পৰিচালনাৰ বাবে স্পৰ্টছ অথৰিটি অব ইণ্ডিয়াক এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। প্ৰায় 50 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই চুইমিং পুলটো 50 মিটাৰ দীঘল আৰু 25 মিটাৰ

0: বহল, য'ত আছে 9টা ড্ৰাইভিং লেন। তদুপৰি 40গৰাকী খেলুৱৈ থকা সুবিধা থকা এই চুইমিং কমপ্লেক্সটোত স্থানীয় খেলুৱৈসকলে প্ৰশিক্ষণ লোৱাৰ সুবিধা লাভ কৰিব। উদ্বোধনী অনুষ্ঠানত চুইমিং পুলৰ খেলুৱৈসকলে জিমনাষ্টিক, ৱাটাৰ ড্ৰাইভিং আৰু ৱাটাৰ প'ল' খেল প্ৰদৰ্শন কৰে।
1: অসম চৰকাৰৰ উদ্যোগত আৰু কামৰূপ জিলা শিক্ষা বিভাগৰ সহযোগত যোৱা 26 আগষ্টৰ পৰা 4দিনীয়াকৈ শিক্ষামূলক ভ্ৰমণ আৰোহণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শিক্ষামূলক আৰোহণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ কামৰূপৰ সংবাদদাতা কৌশিক দাসে।
0: অসম চৰকাৰৰ উদ্যোগত আৰু কামৰূপ জিলা শিক্ষা বিভাগৰ সহযোগত যোৱা 26 আগষ্টৰ পৰা 4দিনীয়াকৈ শিক্ষামূলক ভ্ৰমণ আৰোহণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়। জ্ঞান অন্বেষণ যাত্ৰাৰ বাবে 9খন বাহনৰ ফ্লেগ অফ কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই। কামৰূপ জিলাৰ 274খন বিদ্যালয়ৰ 274গৰাকী ছাত্ৰ ছাত্ৰীক আৰোহণ আঁচনিৰ অধীনত কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ বিশেষকৈ IIT গুৱাহাটী, এইমছ গুৱাহাটী, বায়'টেক পাৰ্ক, বিজ্ঞান গৱেষণা কেন্দ্ৰ আদি বিভিন্ন স্থানত জ্ঞান অন্বেষণৰ বাবে ছাত্ৰ ছাত্ৰীসকলক সুযোগ প্ৰদান কৰা হয়।
1: জিলাৰ ৰেহৰূপ অনুষ্ঠান আজিলৈ ইমানেই। কাইলৈ পুৱা 9:15 বজাত পুনৰ লগ পাম আন এখন জিলাৰ সৈতে। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি কামৰূপ জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল কামৰূপ জিলাৰ সংবাদদাতা কৌশিক দাস।
1: সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়েই ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰা হৈছে চিত্ৰগীত অনুষ্ঠানত। প্ৰথমে ৰত্নাকৰ ছবিৰ এটি গীত শুনাইছোঁ জুবিন গাৰ্গ আৰু গায়ত্ৰী হাজৰিকাৰ কণ্ঠত।

শ্ৰোতাসকলে চিত্ৰগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে অৰিজিৎ সিং আৰু নিকিতা গান্ধীৰ কণ্ঠৰীতি গীত। গীতটি লোৱা হৈছে ৰব্দা ছবিখনৰ পৰা। গীতিকাৰ ইৰ্ষাদ কামিল আৰু অমিতাভ ভট্টাচাৰ্য, সংগীত প্ৰীতমৰ।

শ্রোতাসকলে চিত্ৰগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক দাবাং টু ছবিৰ এটি গীত, সনু নিগম আৰু তুলসী কুমাৰৰ কণ্ঠত। গীতৰ কথা ইৰফান কামালৰ, সংগীত সাজিদ ৱাজিদৰ।

0: জুবিন গাৰ্গ আৰু জুবলি বৰুৱাৰ দ্বৈতকণ্ঠত মিছন চাইনা ছবিৰ গীতটিৰে সামৰা হ'ল আজিৰ চিত্ৰগীত অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু হাতে বাতে সুৰৰ আৱেশ।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
2: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়?
3: মোৰ নাম কামিনী দাস।
2: আপুনি ক'ত দোকান দি আছে সেই বিষয়ে শ্ৰোতাসকলক জনাওক।
3: বৈশিষ্ট চাৰিআলি।
2: আপুনি সৰুকৈ চাহৰ দোকান এখন দি আছে, গতিকে ব্যৱসায় কেনে চলি আছে?
3: ইমান ভালো নহয়, বেয়াও নহয় আৰু।
2: আপোনাৰ ঘৰত কোন কোন আছে?
3: মোৰ ঘৰত ল'ৰা এটা আছে, কোনেও নাই।
2: আপুনি অৰিজিনেল ক'ত থাকে?
3: নলবাৰী কমাৰকুছি।
2: ইয়ালৈ কেনেকৈ আহিলে?
3: হাজবেণ্ড থাকাতে আনিছিল আৰু আহিলোঁ আৰু একে গেলি।
2: আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিলে। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত শুনাই দিওঁ। গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গীত শুনিব বিচাৰিব?
3: মই চব ভাল পাওঁ।
2: ঠিক আছে, ধন্যবাদ।
1: প্ৰিয় শ্ৰোতা, এইবাৰ শুনোচোন আহক ৰোড ছবিখনৰ পৰা ৰাজজ্যোতি কোঁৱৰৰ কণ্ঠত এই গীতটি।

0: আপোনাৰ পৰিচয়?
1: মোৰ নাম শ্ৰী উৎপলা বৰ্মন। মই মোৰ ঘৰ নলবাৰী, থাকোঁ গুৱাহাটীত, কৰ্মসূত্ৰে থাকোঁ ইয়াতে, আৰু মোৰ ল'ৰাটো ইয়াতে পঢ়ি আছে। সেইকাৰণে ইয়াতে দোকান দিছোঁ আমি, দুই হাজবেণ্ড আৰু ৱাইফ দুয়োটাই দোকান দিওঁ।
0: আপুনি নাৰ্চাৰী মানিক নগৰত ধুনীয়াকৈ দোকান এখন দি আছে, গতিকে এই ব্যৱসায়টোৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ।
1: আমাৰ ব্যৱসায়টো বহুত বছৰে হ'ল, মই লকডাউনৰ আগতেই দিছিলোঁ। মানে এখেতৰ আছিল পাণ দোকান প্ৰথম বিয়া নহওঁতে, তাৰপিছত বিয়া হোৱাৰ পিছত আকৌ চাহ বেচিলে, পৰিয়াল বাঢ়িল তেতিয়া আৰু চাহ বেচিলে, চাহ তাহ বেচি এনেকৈ, তাৰপিছত এতিয়া আকৌ ভাত চলাওঁ, ভাতৰ হোটেল, এতিয়া ফুটপাথৰে ভাতৰ হোটেল। আমাৰ ইয়াতে লেবাৰবিলাকে খায়, জি এম চিৰ লেবাৰবিলাকে খায়, ভাত বনাওঁ, নিৰামিষ ভাত আৰু তাৰ লগত মাছ বা মাংস থাকে, এনেকৈ চলি আছোঁ আৰু, চাহ তাহ বনাওঁ।
2: হয়, মই আপোনাৰ আৰু আপোনাৰ স্বামীৰ বিষয়ে জানিব বিচাৰিছোঁ। বৰ্তমান আপোনালোক দুয়োটাৰে সপোন কি, কিদৰে জীৱনটো চলাই নিব বিচাৰে, সেই বিষয়ে অকণমান কওকচোন।
1: মই ছোৱালী অৱস্থাটো মই পঢ়িছিলোঁ, কিন্তু বেছি আগবাঢ়িব নোৱাৰিলোঁ। আমাৰ দেউতাৰ ফালৰ পৰাও অলপমান অসুবিধা আছিল, তথাপিও মোৰ যেতিয়া বিয়া হ'ল, বিয়াৰ পিছত হাজবেণ্ডৰ দোকান থকাৰ কাৰণে তেখেতৰ লগতে লাগি দিলোঁ। এইখনে যিহেতু সংসাৰখন আগুৱাই নিব লাগিব, বা ল'ৰাটো পঢ়ুৱাই আছোঁ, কলেজ পাইছে এতিয়া সি, গতিকে তাক আগুৱাই নিবৰ কাৰণে দুয়োটাই লাগিবই লাগিব। এইখিনিৰ কাৰণে কেতিয়াবা কষ্ট হ'লেও সেইটো অনুভৱ নহয়, মনত এটা ফূৰ্তিহে লাগে। তাৰমানে নিজৰ কৰ্তব্য আৰু, ল'ৰাটোক আগুৱাই নিয়াৰ কাৰণে, মোৰ ল'ৰা এটাই তাক আগুৱাই নিয়াৰ কাৰণে দুই হাজবেণ্ড ৱাইফৰ কৰ্তব্য বুলি ভাবোঁ আৰু। মোৰ হাজবেণ্ডে মোৰ লগত কিন্তু সদায় ছাপোৰ্ট আছে, মোক মানুহৰ আগত কয় যে তেওঁৰো কষ্ট হয়, মোৰ যেনেকৈ কষ্ট হয় তেওঁ সমানে কষ্ট হয়।
2: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। এইদৰে পৰিয়ালৰ তিনিওগৰাকীয়ে সুখেৰে থাকক।
0: আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গান অনুৰোধ কৰোঁ, যিটো আমি আমাৰ শ্ৰোতাসকলক এই অনুষ্ঠানটিৰ জৰিয়তে শুনাওঁ। গতিকে আজি আপুনি কি গান শুনিব বিচাৰিব?
1: ভূপেন হাজৰিকাৰ গান এটা শুনাই দিলে হ'ল।
0: ঠিক আছে, ধন্যবাদ। মই ভূপেন হাজৰিকাৰ কণ্ঠত এটি গীত শুনাই দিম।
3: মোৰ বিপ্লৱী পুত্ৰ যেতিয়া মৃতদেহৰ ৰূপত ঘৰলৈ উভতি আহে, তেতিয়া সীতাৰ কাষত মই গৰ্বিত পিতাৰূপে নিচুকনি গীতহে গাব পাৰোঁ। অকণ ঘৰলৈ আহিলে

0: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়?
1: মোৰ নাম ৰাহুল বিশ্বাস।
0: আপুনি ক'ত থাকে সেই বিষয়ে অকণমান কওক।
1: মোহনী চক, জাপতি গ্ৰুপ।
0: আপুনি বৰ্তমান কি কৰ্মৰ সৈতে ব্যস্ত হৈ আছে?
1: এনেই চাহৰ দোকান চলাই আছে।
0: ক'ত দি আছে দোকান?
1: চন্দ্ৰপুৰ।
0: বৰষুণ বুলি ক'লে একাংশৰ মতে আপোনাৰ এটা ভাল লগা মুহূৰ্ত, সেয়া লগা হ'লে বৰষুণ দিনে কিছুমান মানুহে শুই ভাল পায়, কিছুমান মানুহে একাপ চাহ পকৰীৰ সৈতে কিতাপ পঢ়ি ভাল পায়। গতিকে আপোনাৰ বাবে বৰ্তমান গুৱাহাটীত বৰষুণ বুলি ক'লে কি ভাৱ আহে, কি ভাৱে আপুনি বৰষুণক লৈ?
1: বৰষুণ মানে লাগাতকৈ আৰু বেছি হ'লে বহুত অৱস্থা বেয়া হৈ যায় গুৱাহাটী মহানগৰত। বানপানী হয় চাৰিও চাইডে, এনে সৰু সৰু বৰষুণ দিলে ভাল আৰু, এনেও লাগাতকৈ বেছি বৰষুণ হ'লে বানপানী হৈ যায়।
0: আপোনালোকৰ এৰিয়াটোত বানপানী হয়নে?
1: বানপানী হয়, ইয়াতে ফুটপাথৰ ওপৰত পানী উঠি যায় মানে বেছি বৰষুণ দিলে।
0: আপোনাৰ দোকানখন যিহেতু নালা এটাৰ কাষত আছে, গতিকে যেতিয়া বানপানী হয় তেতিয়া ইয়াতেও পানী ভৰ্তি হৈ যায়।
1: পানী উঠে ফুটপাথৰ ওপৰলৈ পানী উঠি আহে।
0: এই ব্যৱস্থাটো ঠিক কৰাৰ কাৰণে চৰকাৰৰ যথেষ্টখিনি কৰিবলগীয়া কাম আছে, কিন্তু আমাৰ জনসাধাৰণ হিচাপে কৰিবলগীয়া কিবা দায়িত্ব, কৰিবলগা কিবা কাম আছে বুলি আপুনি ভাবেনে?
1: ভাবে মানে

0: মই কি কম আৰু, মইতো ইমান নাজানো ক'বলে কি বা কম। মানে নালাটো ভালকে যদি খান্দে ঠিক হৈ যাব। নালাটো মানে বহুত জাবৰা থাকে ন নালাতে, সেইকাৰণে মানে নহয় আৰু, পানীটো গুচি যাব নোৱাৰে, ফুল হৈ যায় চাৰি চাইডে, পানীটো থাকি যায় তেতিয়া আৰু।
1: আৰু সেই নালাটো পৰিষ্কাৰ কৰি ৰখা আমাৰ প্ৰত্যেকজন জনসাধাৰণৰে দায়িত্ব। এই যে আমি পলিথিন ঘৰৰে হওক বা যিবোৰ বেয়া বস্তু আছে ডাষ্টবিনবোৰ দলিয়াই নিদি সেইবোৰ যদি আমি ভালকৈ ৰাখি জি এম চিক দিওঁ বা সেইবোৰ আকৌ ৰিইউজ কৰোঁ, সেইখিনি যথেষ্ট আমাৰ সাধাৰণ মানুহখিনিৰ বাবে অকণমান হ'লেও সকাহ হ'ব বানপানীৰ পৰা, এইটো এইটো ভাবেনে?
0: বানপানী মানে এতিয়া জাবৰ বহুত মানুহ পেলায়, কিছুমানতো ডাঙৰ ডাঙৰ গাড়ী আহি কিনে নালাত দৌলি মাৰি থৈ যায়। এইটো নিজৰ দায়িত্ব, মানে নালাত পেলাব নালাগে, জি এম চিক দিব লাগে নিজে গোটাই কেনে, কিন্তু বহুত মানুহ দায়িত্ব পালন নকৰে নিজৰ।
1: আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিলে। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত অনুৰোধ কৰিবলৈ দিওঁ যিটো আমাৰ শ্ৰোতাসকলক শুনাব পাৰোঁ। গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গান শুনিব বিচাৰে?
0: জুবিন দা,
1: ঠিক আছে, খুব ভাল লাগিলে আপোনাৰ সৈতে, ধন্যবাদ।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলোঁ। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটি শুনিলে

পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে। প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা নিজকে সুস্থ আৰু সক্ষম কৰিবলৈ যত্ন কৰিব পাৰে।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থী আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে। নম্বৰটি পুনৰ কৈছোঁ 03612662636।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944।

পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-3166-944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-3166-944।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে 11 বজাৰ পৰা আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পুলক গগৈ। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। 110 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পৰ ভিতৰত শৈক্ষিক ভৱন, ছাত্ৰাবাস, আধুনিক মেজ ভৱন, কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল, বীৰেঞ্চি কুমাৰ বৰুৱাৰ প্ৰেক্ষাগৃহৰ আধুনিকীকৰণ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে আৱাস নিৰ্মাণ আদি অন্যতম। শ্ৰীৰাধাকৃষ্ণনে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। অনুষ্ঠানত ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু উপস্থিত থাকিব। শ্ৰীৰাধাকৃষ্ণনে আজি পুৱাৰ ভাগত কামাখ্যা মন্দিৰ দৰ্শন কৰে। উপৰাষ্ট্ৰপতিগৰাকী অসম ভ্ৰমণ সামৰি আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ ছচথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকী কাইলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত IMA সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিধিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰহিত তথা দৃষ্টিৰহিত শিক্ষাৰ্থীৰ বাবে থকা দনিপল মিছন বিদ্যালয় পৰিদৰ্শন কৰিব। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ কাইলৈ সামৰণি পৰিব। গুৱাহাটীৰ জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত কাইলৈ সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই উপলক্ষে বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগত কাইলৈ কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীত মাত তথা সৃষ্টিৰাজিক যুগ যুগ ধৰি চিৰ প্ৰবাহমান কৰি ৰখাৰ উদ্দেশ্যে এই কাৰ্যসূচীসমূহ ৰূপায়ণ কৰা হৈছে। ইপিনে শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান কাইলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা অসমীয়া সংস্কৃতিৰ মহিৰূপ ডঃ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অমৰ সৃষ্টি, মানৱতাবাদ আৰু সাংস্কৃতিক ঐক্যৰ বাৰ্তা দেশজুৰি প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰই শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত কাইলৈ তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া 6 বজাত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই গাম তোমাৰে গান শীৰ্ষক এখন সংগীতালেখ্য পৰিৱেশন কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্ততো সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাজ্য চৰকাৰে চলিত বৰ্ষত ৰাজ্যত কৰ সংগ্ৰহ প্ৰক্ৰিয়া উন্নত আৰু ফলপ্ৰসূ কৰাৰ চেষ্টা কৰিছে। এই উপলক্ষে কালি বিত্ত, বন আৰু পৰিৱেশ, খনি আৰু খনিজ পদাৰ্থ বিভাগৰ মন্ত্ৰী জয়ন্ত পল্লৱ বৰুৱাই কৰ আয়ুক্ত আৰু বিভাগীয় বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ আন্তঃগাঁথনি তথা জনকল্যাণমূলক কাম কাজসমূহ ত্বৰান্বিত কৰাৰ বাবে ৰাজ্য চৰকাৰে স্বচ্ছ আৰু আধুনিক কৰ ব্যৱস্থা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দিছে। হাইলাকান্দিৰ ৰামনাথপুৰ আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই কালি প্ৰায় 6 কোটি টকা বজাৰ মূল্যৰ ইয়াবা টেবলেট জব্দ কৰে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত 2 লোকক আটক কৰে। ধৃত লোক 2 ৰফিকুল ইছলাম আৰু ৰচিদ ইছলাম বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। বিশ্বনাথ জিলাৰ বিহালী চাহ বাগিচা খেলপথাৰত কালি বিহালীৰ বিধায়ক মুনিন্দ্ৰ দাসে পঞ্চম বাৰ্ষিক শ্বহীদ বিৰচা মুণ্ডা সদৌ অসম ভিত্তিত ফুটবল প্ৰতিযোগিতা উদ্বোধন কৰে। পঞ্চম অসম কমাণ্ডো বেটেলিয়ন আৰু বিহালী ফুটবল একাদশৰ মাজত অনুষ্ঠিত

0: উদ্বোধনী খেলখন নিৰ্ধাৰিত সময়ত এক এক গ'লত ড্ৰ হোৱাত ট্ৰাইবেকাৰৰ জৰিয়তে অসম কমাণ্ডো বেটেলিয়নে জয়লাভ কৰে। এই প্ৰতিযোগিতাত মাহুৰ টাউন ক্লাব, ডিমা হাছাও, টিউলিপ একাডেমী, তেজপুৰ টাউন ক্লাব আৰু কাজিৰঙা ফুটবল একাদশৰ লগতে কেইবাটাও আগশাৰীৰ দলে অংশ লৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

এআইআর মোবাইল এপযোগেও শুনিব পাৰিব। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত ময়ূৰী দত্ত, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, বিজয় কুমাৰ বাৰ্মা, আনোৱাৰ আলী, মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত অজয় আনন্দ, বিপুল কলিতা, ধ্ৰুৱজ্যোতি বৰুৱা, শেখ আব্দুল্লা আহমেদ, এফ এম ট্ৰান্সমিটাৰত নিখিল শৰ্মা, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই নীলাক্ষী বৰদলৈ। এতিয়া শুনক পৰাগমালা লাইভ, আগবঢ়াইছে ত্ৰিনয়নী মালাকাৰে।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ
1: ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত তথা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজন কৰা বঁটা বিতৰণী আৰু সাংস্কৃতিক অনুষ্ঠানৰ এটি অনাতাঁৰ প্ৰতিবেদন যুগুতাই আগবঢ়াব মৰমী দেৱীয়ে।
2: নমস্কাৰ। 5 ছেপ্টেম্বৰ তাৰিখে হৈ যোৱা ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত তথা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজন কৰা সদৌ অসম ভিত্তিক ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান সন্দৰ্ভত যুগুতাই উলিওৱা এক অনাতাঁৰ প্ৰতিবেদন। প্ৰথমেই বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰা হয়। বন্তি প্ৰজ্বলন কৰে সংগীত শিল্পী হেম শইকীয়াই। নিৰন্তৰ সংগীত সাধনা কৰি যোৱা প্ৰচাৰ বিমুখ শিল্পী হেম শইকীয়াই অনুষ্ঠানটোৰ সন্দৰ্ভত এনেদৰে কয়।
3: পৰম শ্ৰদ্ধা যি অনুষ্ঠান আয়োজন কৰিলে প্ৰতিযোগিতাকে আদি কৰি এই প্ৰতিযোগিতাৰ শেষৰ ফাললৈ আজিৰ এই পবিত্ৰ অনুষ্ঠানত আমাৰ সকলোৰে নিশ্চিন্তজনক পবিত্ৰ এটি কৰ্ম কৰিবলৈ এই বন্তি প্ৰজ্বলন কৰিবলৈ নিমন্ত্ৰণ কৰি আনিলে সদূৰ শিৱসাগৰৰ পৰা। মই এয়া পাততে ন্যাস আৰু শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰতিজন স্বনামধন্য ব্যক্তি সদস্য সকললৈ মোৰ আন্তৰিক অভিনন্দন আৰু মোৰ সেৱা তেখেতলোকৰ চৰণত নিবেদন কৰিছোঁ। বিশেষকৈ কল্পনা বাইদেউ আৰু মঞ্জুলা বাইদেউ এই দুগৰাকীয়ে আমাক মনত পেলাই এই মহান অনুষ্ঠানটিৰ এই কৰ্মভাগী কৰিবৰ কাৰণে যি উৎসাহেৰে আমাক নিমন্ত্ৰণ কৰিলে তেখেতলোকলৈ মই বিশেষভাৱে অতি সাদৰ সম্ভাষণ জনাইছোঁ। আৰু আজি ভূপেন্দ্ৰৰ জন্ম জয়ন্তী অহা 8 ছেপ্টেম্বৰত সমাপ্ত হ'ব। এইজন মহান শিল্পীক কোনে পাহৰিব পাৰিব? প্ৰত্যেকটো গীতৰ কথা সুৰ প্ৰত্যেকজন অসমীয়া ভালপোৱা ভাৰতবাসীক ভালপোৱা পৃথিৱীক ভালপোৱা মানুহে তেওঁ গীত চৰ্চা কৰে শুনে আৰু প্ৰত্যেক গীতৰ গভীৰতালৈ সোমাই পৰে।
2: অনুষ্ঠানটোত উপস্থিত থাকে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব ৰাহুল চন্দ্ৰ দাস। অনুষ্ঠানটোৰ সন্দৰ্ভত তেওঁ এনেদৰে কয়।
4: শ্ৰদ্ধা নিবেদিছোঁ ইয়াতে উপস্থিত আজি আমাৰ ভূপেন্দ্ৰৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত যি ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ সমাজে আজিৰ এই অনুষ্ঠান আৰম্ভণি কৰিলে আপোনালোকৰ সকলোৰে উপস্থিতিৰে আপ্লুত হৈছোঁ আৰু খুব ধুনীয়াকৈ নিয়াৰিকৈ এই গোটেই দিনজোৰা কাৰ্যসূচী হৈছে। আপোনালোকৰ সকলোৰে সহযোগিতা আছে। আশা কৰোঁ ভূপেন্দ্ৰৰ স্মৃতি এনেধৰণে আমি সকলোৱে আগুৱাই নিব পাৰোঁ, জীয়াই ৰাখিব পাৰোঁ। আৰু নিশ্চয়কৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগে এনেধৰণৰ অনুষ্ঠান যি কাম কৰি

0: আছে আমাৰ ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস, সেই লগতে আন বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সকলোৰ লগতে সহযোগত আমি একেলগে আগবাঢ়ি যাম। আৰু এই স্মৃতি অকল এশ বছৰ এশ বছৰীয়া অনুষ্ঠানেই হৈ নাথাকক, আমি আৰু অনাগত দিনতো এনেকুৱা পৰিকল্পনা যাতে কৰি যাব পাৰোঁ আপোনালোকৰ সকলোৰে সহযোগত, এইখিনি আশা কৰিলোঁ। অহাকালি কলকাতা অসম এছ'চিয়েশ্যনে আমাৰ উদ্যোগত তেওঁলোকে খুব ধুনীয়াকৈ অসম্ভৱৰ প্ৰাংগণত সাংস্কৃতিক সন্ধিয়া কৰিছে। তেওঁলোকে আমাৰ উদ্যোগত কৰিছে, আমাৰ এটাই উদ্দেশ্য যে ভূপেন্দাৰ কলকাতাৰ লগত যিখিনি সম্পৰ্ক সমন্বয় সেইখিনি আমি যাতে বজাই চলিব পাৰোঁ। তাৰে কলকাতাৰ যিখিনি আৰ্টিষ্ট আছে তাতে তেওঁলোকে পৰিৱেশন কৰিব, লগতে ভূপেন্দাৰ যিটো আমাৰ এতিয়া হেৰিটেজ প্ৰপাৰ্টি বুলি ক'ব লাগিব, তেওঁৰ যিটো ঘৰ আস্থা 77B টলিগঞ্জ, তাতেও আমি যাম এবাৰ। আৰু তাতেও আমাৰ কাৰ্যসূচী আছে 8 তাৰিখে, তাতে এশ বছৰ মন্ত্ৰী প্ৰযোজন কৰি, আৰু অসম চৰকাৰে পদক্ষেপ লৈছে যাতে সেই ঘৰৰ যিখিনি প্ৰিজাৰ্ভেশ্যন কৰিব লাগে হেৰিটেজ প্ৰপাৰ্টি হিচাপে, সেইখিনিও আমি সোনকালে কৰিব পাৰোঁ যাতে। আৰু আমাৰ কলাক্ষেত্ৰ প্ৰাংগণতে 7 তাৰিখে বৃহত্তৰ সম্মিলিত সাংস্কৃতিক মঞ্চ, তেওঁলোকেও ইয়াতে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব পতাকা উত্তোলনেৰে, আৰু 100 গৰাকী শিল্পীয়ে অসম অমৰ উপৰিৰে গীত পৰিৱেশন কৰিব। এনেদৰে বিভিন্ন কাৰ্যসূচীৰে এই বছৰ আমি শতবাৰ্ষিকী পালন কৰিব বিচাৰিছোঁ। আৰু 8 তাৰিখে নিশ্চয়কৈ কেন্দ্ৰীয় অনুষ্ঠান আছে, আৰু ৰাতিপুৱাতে সাংস্কৃতিক ন্যাসৰ আৰু শংকৰদেৱ সমাজৰ যুটীয়া নিবেদন হিচাপে আপোনালোকে সকলোৱে জানে, তেওঁলোকে 100খন পতাকা উত্তোলন হ'ব 8 তাৰিখে ৰাতিপুৱা, গীত মাত হ'ব আৰু বিভিন্ন কাৰ্যসূচী হ'ব। আৰু কেন্দ্ৰীয় অনুষ্ঠান আমাৰ 8 তাৰিখে ভূপেন হাজৰিকা সমন্বয় তীৰ্থ, সমাধি ক্ষেত্ৰ আমি আজিকালি সমন্বয় তীৰ্থ বুলি কওঁ, তাতে আমি ৰাতিপুৱাই শ্ৰদ্ধাঞ্জলি তৰ্পণ অনুষ্ঠান থাকিব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁ তাতে উপস্থিত থাকিব, তাতেও আমি 100গৰাকী স্বনামধন্য শিল্পীৰ জৰিয়তে আমাৰ বিস্তৃত পাৰৰে গানেৰে শুভাৰম্ভ কৰিম, লগতে মুকলি সভা আৰু বিভিন্ন কাৰ্যসূচীৰে গোটেই দিনটো জোৰা কাৰ্যসূচী থাকিব। এইখিনি গুৱাহাটীৰ কাৰ্যসূচী। আৰু অনাগত দিনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰাৰ দৰে নৱেম্বৰৰ মাহত আমি যেনেধৰণে আৰম্ভণি অনুষ্ঠান মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়ে আৰম্ভণি কৰিছিলে নতুন দিল্লীত, সামৰণি কৰি ভূপেন্দাৰ 100 বছৰীয়া, যদিও আমি 8 তাৰিখে 1 বছৰ হ'ব, কিন্তু আমাৰ সামৰণি অনুষ্ঠানটো আৰু অলপ দীঘলীয়া হ'ব। সেই সামৰণি অনুষ্ঠান মাননীয় প্ৰধানমন্ত্ৰী মহোদয় আহাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেনেদৰে ঘোষণা কৰিছে, তেওঁৰ দ্বাৰাই সামৰণি অনুষ্ঠানটো হ'ব বুলি আমি যিখিনি প্ৰস্তুতি আমি চলাই আছোঁ। আপোনালোকৰ এইখিনি সকলোকে অৱগত কৰিলোঁ, সকলোৰে সহযোগিতা আমন্ত্ৰণ জনালোঁ। এই
1: অনুষ্ঠানটোৰ আদৰণি ভাষণ প্ৰদান কৰে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ কাৰ্যকৰী সভাপতি প্ৰদীপ পূজাৰীয়ে।
2: উপস্থিত এই প্ৰেক্ষাগৃহত উপস্থিত সকলো সুধীবৃন্দ, অভ্যাগতসকল, সকলোকে আমি আমাৰ আজি সন্ধিয়ালৈ সাদৰে আমন্ত্ৰণ জনাইছোঁ আৰু সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে জানে যে ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ আনুষ্ঠানিক যি উদযাপন সেয়া আৰম্ভ হৈছিল 8 ছেপ্টেম্বৰ 2025 চনৰ পৰাই, আৰু যি শতবাৰ্ষিকী সামৰণি উৎসৱ এতিয়া অনুষ্ঠিত হ'বলৈ গৈ আছে বিভিন্ন পৰ্যায়ত, এই 8 ছেপ্টেম্বৰ 2026 চন এই দিনটোকে কেন্দ্ৰ কৰিয়ে হয়তো দুই এটা অনুষ্ঠান সময় সুবিধা অনুযায়ী পিছলৈও যাব পাৰে। যে কি নহওক, ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ তৰফৰ পৰা যোৱা 2000 চনতে ভূপেন হাজৰিকাদেৱে নিজ হাতেৰে সৃষ্টি কৰি থৈ যোৱা ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে সুধাকণ্ঠৰ যি সৃষ্টিৰাজি আছে, যি বিশ্বজনীন যি সৃষ্টিৰাজি, সেইখিনি সংবৰ্ধন পৰিৱৰ্ধন, সেইখিনি সম্প্ৰচাৰ আৰু বিশ্বৰ প্ৰেক্ষাপটলৈ লৈ যোৱাৰ কাৰণে বিভিন্ন ধৰণৰ গৱেষণামূলক কাম কাজ ইত্যাদি অৰিহণা যোগাবৰ কাৰণে বিভিন্ন কাৰ্যসূচী আমি গ্ৰহণ কৰি আহিছোঁ। ইতিমধ্যে অসমৰ চহৰে নগৰে বিভিন্ন ঠাইত এই ধৰণৰ আমি সমন্বয় দিৱস উদযাপন কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন কৰ্মশালা, বিদ্যায়তনিক আলোচনা চক্ৰ, যিকোনো ধৰণৰ সমন্বয় প্ৰগ্ৰেম, এই সকলোবোৰ আমি কৰি আহিছোঁ। আৰু এই শতবৰ্ষৰ বছৰটোতো আমি যোৱা 8 ছেপ্টেম্বৰ 2025 তাৰিখ আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত যি শতবৰ্ষৰ উৎসৱ উদযাপন আৰম্ভ কৰিলোঁ, তাৰপিছত আমি অৰুণাচল প্ৰদেশৰ চৰকাৰৰ সহযোগত অতি সুন্দৰকৈ ক্ষুধাকণ্ঠৰ জন্মস্থান বলং গাঁৱক কেন্দ্ৰ কৰি বলং আৰু ৰয়িঙত অৰুণাচল প্ৰদেশ চৰকাৰৰ লগত সহযোগ কৰি আমি সেই অনুষ্ঠান উদযাপন কৰিলোঁ। তাৰপিছত পৰ্যায়ক্ৰমে এই বছৰটোত আমি বিভিন্ন ধৰণৰ বিদ্যায়তনিক আৰু সাংস্কৃতিক কাম কাজ চলাই গৈ আছোঁ। ক্ষুধাকণ্ঠই সাংস্কৃতিক ন্যাসৰ ওপৰত যি

0: দায়িত্ব অৰ্পণ কৰি যিখিনি কাম কৰিবলৈ আগবঢ়াই থৈ গৈছিল সেইখিনি কাম আমি কিমান কি ধৰণে কৰিব পাৰিছোঁ নাজানো, কিন্তু তথাপিতো আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। এই আজিৰ যি অনুষ্ঠান, আজিৰ অনুষ্ঠান 8 ছেপ্টেম্বৰ 2026 চন অৰ্থাৎ সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী সম্পূৰ্ণ দিনটোক কেন্দ্ৰ কৰি আমি আগতীয়াকৈ আজি অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ আৰু আমাক এই পদক্ষেপত সম্পূৰ্ণৰূপে সহযোগ আৰু পৃষ্ঠপোষকতা আগবঢ়াইছে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে। আজি আমি 5 ছেপ্টেম্বৰ তাৰিখে যি ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিলোঁ, ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ অহা 8 ছেপ্টেম্বৰ পুৱা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আমি খুব আড়ম্বৰপূৰ্ণভাৱে তেখেতৰ জন্ম শতবাৰ্ষিকী সম্পূৰ্ণ হোৱা দিনটো পালন কৰিবলৈ মনস্থ কৰিছোঁ। এই আপাহতে এইখিনি কথা আপোনালোকক জনাই থলোঁ। আজিৰ যি অনুষ্ঠান, আমি ভাবিছিলোঁ যে ভূপেন্দ্ৰ সংগীতৰ চৰ্চাৰ যোগেদি অসমৰ নতুন প্ৰজন্মৰ যিখিনি ল'ৰা ছোৱালী আছে সেইখিনি শুদ্ধ ৰূপত ভালদৰে ভূপেন্দ্ৰ সংগীতৰ চৰ্চা কৰক, সেই ধৰণৰ উৎসাহৰ বাবেই, উৎসাহ যোগোৱাৰ বাবে এই ধৰণৰ প্ৰতিযোগিতাবোৰ অনুষ্ঠিত কৰা হয়। আজি আমাৰ প্ৰতিযোগিতা হৈ গৈছে, বঁটা বিতৰণ হ'ব আৰু এখন সৰুকৈ আমি অতি সংক্ষিপ্ত সাংস্কৃতিক কাৰ্যসূচী আমাৰ ইয়াত অনুষ্ঠিত হ'ব। গতিকে এই সকলো আজিৰ অনুষ্ঠানলৈ আৰু অহা 8 ছেপ্টেম্বৰৰ যি অনুষ্ঠান হ'ব সেই অনুষ্ঠানলৈ আপোনালোক সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আৰু আজিৰ এই অনুষ্ঠানলৈ আপোনালোক সকলোকে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ তৰফৰ পৰা আদৰণি জনাইছোঁ, সম্ভাষণ জনাইছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতেও আমি আপোনালোকৰ সহায় সহযোগিতা ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে লাভ কৰি যাওঁ।
1: অনুষ্ঠানটিত সম্বৰ্ধনা জনোৱা হয় 5টা দশকজুৰি বিস্তৃত কৰ্মৰাজিৰে অসমৰ শৈক্ষিক আৰু কলা সংস্কৃতিৰ জগতখনলৈ অভূতপূৰ্ব বৰঙণি যোগোৱা শিক্ষাবিদ, সাংবাদিক তথা চলচ্চিত্ৰ পৰিচালক হেমচন্দ্ৰ বৰাক। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষৰ লগত সংগতি ৰাখি বিশিষ্ট শিল্পী, লোক সংস্কৃতিৰ সাধক পৰমেশ্বৰ বসুমতাৰীক সম্বৰ্ধনা জনায়।
2: মোৰ কথা কোৱা কোনো অভ্যাস নাই, মঞ্চত কোনো দিনে মই কথা তেনেকৈ কৈ পোৱা নাই। তথাপি ভূপেন দাক কিবা ভাগ্যৰ ফলত মই পালোঁ 15 বছৰ ধৰি তেখেতক, তেখেতৰ লগত একেবাৰে শেষৰটি মঞ্চলৈকে তেখেতৰ লগত মই পৰিৱেশন কৰিছিলোঁ। আৰু মই ধন্যবাদ দিবলৈ খুজিছোঁ আমাৰ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোক্তা কৰ্মকৰ্তা তেখেতৰ লগত মই বহুত বহুত ধন্যবাদ জনাইছোঁ।
1: সম্বৰ্ধনা অনুষ্ঠানৰ পাছতে 2024 চনৰ সমন্বয় দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত আয়োজন কৰা ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগী অলকানন্দা ভূঞা আৰু দীপজ্যোতি দাসৰ কণ্ঠেৰে পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি ইনৰেকৰ প্ৰযোজনাত বাণীবদ্ধ হোৱা গীত আমি বিচাৰিছোঁৰ দৃশ্য শ্ৰব্য মুকলি কৰা হয়। আৰু তাৰ পাছতে 2024 চনৰ সমন্বয় দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগীৰ এগৰাকী দীপজ্যোতি দাসে ভূপেন হাজৰিকাৰ এটি গীত পৰিৱেশন কৰে।

0: অনুষ্ঠানটিত সংগীত নাটক একাডেমি বঁটা প্ৰাপক নৃত্যশিল্পী অনিতা শৰ্মাৰ পৰিচালনাত সুধাকণ্ঠৰ গীতৰ সূৰ্যোদয়ৰ গান শীৰ্ষক এটি অনুষ্ঠান পৰিৱেশন কৰা হয় আৰু তাৰ পাছতেই ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সম্পাদক মঞ্জুলা হাজৰিকাই অনুষ্ঠানটোৰ সন্দৰ্ভত এইদৰে কয়।
1: ভূপেন্দাৰ গীতৰ দৰে কওঁ, অমৃত পানী, কেতিয়াবা জয়াল ভয়াল পানী হ'ব পাৰে। গোটেই গুৱাহাটীত চাৰিওফালে পানী, তাৰ মাজতে আপোনালোকে আহি আমাক সহযোগ কৰাৰ কাৰণে মই অন্তৰৰ পৰা কৃতজ্ঞতা, ধন্যবাদ আৰু সেৱা জনাইছো। 2024 চনত গোলাঘাটত আমি ভূপেন্দাৰ জন্ম জয়ন্তী পালন কৰিবলৈ গৈছিলোঁ। তেতিয়া আমাৰ অতি প্ৰিয় এগৰাকী শিল্পী, যাৰ নাম আছিলে গায়ত্ৰী হাজৰিকা, তেওঁ আমাক যি ধৰণে সহযোগ কৰিছিলে, আজি যেতিয়া সংগীত প্ৰতিযোগিতাখন হৈ আছিলে 2024 চনৰ সংগীত প্ৰতিযোগিতাত বাণীকান্ত কাকতি মঞ্চত গায়ত্ৰীয়ে আগ ধৰিছিলে। আজি আমি গায়ত্ৰীবিহীন এটি সন্ধিয়া পাতিবলগীয়া হৈছে। মই গায়ত্ৰীক সোঁৱৰিছোঁ, য'তেই আছে ভালে থাকক। ইয়াত বহি আছে কাজল শৰ্মা, কৰিছিল সৰা পাতে পাতে 2014 চনত। সৰা পাতে পাতে তাই নিজেই পাতৰ দৰে সৰি পৰি 16 মে 2025 আমাৰ কাৰণে খুব দুখৰ দিন আছিল। আজি প্ৰতিটো মুহূৰ্ততে আমি ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে গায়ত্ৰীক সোঁৱৰিছোঁ। গোলাঘাটৰ যেতিয়া আমি জন্ম জয়ন্তী পালন কৰিছিলোঁ, প্ৰথম দিনটোৰ পৰা গায়ত্ৰীৰ সহযোগিতা মই প্ৰতি পলে পলে পাইছিলোঁ। আমি তাইক বৰ সোনকালে হেৰুৱালোঁ। যি কি নহওক, এয়া বাস্তৱ, আমিও এদিন যাব লাগিব। কিছুমান মানুহ সোনকালে গুচি যায়, জুবিন গাৰ্গ গ'ল, এক ধুমুহা আহিল, তাৰ মাজতে আমি স্তব্ধ হৈ গ'লোঁ। ভূপেন্দাৰ জন্ম জয়ন্তী পালন কৰিবলৈ আমি বহুত আঁচনি গ্ৰহণ কৰিছিলোঁ, ৰৈ যাবলগীয়া হ'ল, থমকি যাবলগীয়া হ'ল, জুবিন হেৰাই গ'ল। আকৌ আহিল বানপানী, ভয়াল জয়াল বানপানী, ভূপেন্দাই কোৱাৰ দৰে। তাৰ মাজতে আজি আমি অনুষ্ঠুপীয়াকৈ এই সন্ধিয়াটি পালন কৰিবলৈ ওলালোঁ। বিশেষকৈ আমাক সহায় কৰিছে অসম চৰকাৰৰ পৰিক্ৰমা বিভাগে। তাতোকৈ আজি 2012 চনৰ পৰা শ্ৰীমন্ত কলাক্ষেত্ৰ সমাজে আমাক যিখিনি সহযোগিতা আন্তৰিকতাৰে জনাই আহিছে, তাক শব্দৰে মই প্ৰকাশ কৰিব নোৱাৰোঁ। এতিয়াও এই মঞ্চতে তেখেতসকলে যিখিনি সহযোগিতা জনাইছে, তাৰ বাবে মই কৃতজ্ঞতা জনালে সৰু কৰা হ'ব, কাৰণ আমি সহযোগী এতিয়া, কাৰণ ভূপেন্দাৰ এইখন সেই ঘৰ। ভূপেন্দাৰ যেতিয়া গুচি গৈছিলে ইয়াৰ পৰা বম্বেলৈ শেষবাৰৰ কাৰণে, যোৱাৰ আগমুহূৰ্ততো ভূপেন্দাই তেওঁ সেই ঘৰত সোমাই গৈছিলে, তেখেতৰ সংগ্ৰহালয়ত। সংগ্ৰহালয়ত বস্তুখিনি দিওঁতে ভূপেন্দাই কৈছিল যে এয়া মোৰ সেই ঘৰ, অতি আৱেগিক হৈ পৰিছিল। আজি আমি ভূপেন্দাৰ সেই ঘৰত পালন কৰিলোঁ ভূপেন্দাৰ জন্ম শতবাৰ্ষিকী। অহা 8 তাৰিখে যৌথভাৱে আমি ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত কলাক্ষেত্ৰ সমাজে পুৱা ভূপেন্দাক শ্ৰদ্ধাঞ্জলি জনাম, 100খন পতাকা উত্তোলন কৰিম, আৰু কেইগৰাকীমান চিত্ৰশিল্পী, 15গৰাকী চিত্ৰশিল্পীয়ে ভূপেন্দাৰ চিত্ৰৰ ওপৰত ব্যাখ্যা কৰি চিত্ৰ আঁকিব। আপোনালোকক নিমন্ত্ৰণ জনালোঁ, আৰু তাতেই আপোনালোকে এই 100 বছৰ হোৱাৰ পিছত, ভূপেন্দাৰ শতবাৰ্ষিকীৰ পিছত, ভূপেন্দাৰ প্ৰতি যি অনুভৱ এটা বাক্য বা এটা শব্দত আপোনালোকে লিখি থৈ যায়, যদি আমি সেইখিনি সংৰক্ষণ কৰি প্ৰকাশ কৰিম বুলি এটা আমি আঁচনি লৈছোঁ।
0: অনুষ্ঠানটিত ভূপেন্দ্ৰ সংগীত 2026ৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ দাতাসকলক সম্বৰ্ধনা জনোৱাৰ পাছতে পুৱা 10 বজাৰ পৰা বিয়লি 3 বজালৈ অনুষ্ঠিত হোৱা ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয়। প্ৰথম স্থান লাভ কৰে ভাৰ্গৱী গোস্বামীয়ে, দ্বিতীয় স্থান লাভ কৰে দীপশিখা ডেকাই, আৰু

0: তৃতীয় স্থান লাভ কৰে বিদিশা হাজৰিকাই। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে উপাসনা বৰ্মন আৰু অৰ্চিত বিক্ৰম কাশ্যপে, আৰু বিশেষ বঁটা লাভ কৰে লতিকা দাস আৰু অভিলাষ বৰঠাকুৰে। ফলাফল ঘোষণাৰ পাছতেই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে অনুষ্ঠানটোৰ সন্দৰ্ভত এনেদৰে কয়।
1: নমস্কাৰ, শুভ সন্ধিয়া। আজিৰ যি আয়োজন, সেই আয়োজন প্ৰায় সমাপ্তিৰ দিশে আগবাঢ়িছে আৰু পুৱাৰে পৰা প্ৰতিযোগিতা আৰু বৰ্তমান পুৰস্কাৰ বিতৰণ, তাৰ মাজত ইটো সিটো কেইবাটাও অনুষ্ঠান। ভূপেন্দ্ৰ কেন্দ্ৰিক যিমানেই অনুষ্ঠান আমি অনুষ্ঠিত নকৰোঁ কিয়, সকলোবিলাকে যেন অসম্পূৰ্ণ হয়। যিহেতু তেখেতৰ সেই বিশাল সত্তা, যাৰ বিষয়ে কৈ আমি শেষ কৰিব নোৱাৰোঁ। আমি এইটোৱে মোৰ শেষ ঘৰ বুলি কৈ কলাক্ষেত্ৰক যি দায়বদ্ধতাৰে বা যি এক দায়িত্বৰে তেখেতে সমৰ্পণ কৰি থৈ গ'ল, তাৰ প্ৰতি আমি সদায় শ্ৰদ্ধা নিবেদন কৰি ন্যাসৰ সৈতে যুটীয়াভাৱে অসম চৰকাৰৰ সহযোগত বিভিন্ন অনুষ্ঠান আয়োজন কৰি আহিছোঁ। আজিও তাৰে এক এটি অংশবিশেষ প্ৰথম অনুষ্ঠান। 8 ছেপ্টেম্বৰত আৰু এটা অনুষ্ঠান হ'ব তিনিযোৰা কাৰ্যসূচীৰে। আজিৰ দৰে আপোনালোকে সেইদিনাও আমাৰ এই অনুষ্ঠানলৈ আহিব আৰু এইগৰাকী আমাৰ সকলোৰে হিৰৰ মুকুট হাজৰিকা দেৱৰ আমি উদযাপন কৰিবলৈ সকলোৱে দলবদ্ধভাৱে একত্ৰিতভাৱে আমি আগবাঢ়ি আহিব লাগে মুক্ত মনেৰে। তেতিয়াহে এই সত্তা আমাৰ মাজত সদায় জুপমীয়া হৈ থাকিব তেওঁৰ ভাষাত। ধন্যবাদ।
0: আৰু সমূহীয়াভাৱে মানুহে মানুহৰ বাবে শীৰ্ষক গীতেৰে অনুষ্ঠানৰ সামৰণি মৰা হয়।

0: শ্ৰোতাসকলে ইমান পৰে শুনিলে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত তথা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজন কৰা অসম ভিত্তিক সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান সন্দৰ্ভত যুগুতাই উলিওৱা এক অনাতাঁৰ প্ৰতিবেদন। প্ৰতিবেদনটি যুগুতাই উলিয়াইছে মৰমী দেৱীয়ে।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই, তেন্তে 03612662636 ফোন নম্বৰটি আকৌ এবাৰ জনাই দিছোঁ, 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় সম্পৃক্ত হৈ আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠানত প্ৰকাশ, বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ কাইলৈ সামৰণি, কলাক্ষেত্ৰত আজি মানুহে মানুহৰ বাবে শীৰ্ষক অনুষ্ঠান, আৰু বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ হকে ডিব্ৰুগড়ত বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ লৈছে। 110 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্প

0: পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ হকে ডিব্ৰুগড়ত বন্যপ্ৰাণী চাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ। এতিয়া শুনক বিতং বাতৰি। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপৰাষ্ট্ৰপতি শ্ৰী পি ৰাধাকৃষ্ণনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ লৈছে। 110 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পৰ ভিতৰত শৈক্ষিক ভৱন, ছাত্ৰাবাস, আধুনিক মেজ ভৱন, কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল, বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ আধুনিকীকৰণ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে আৱাস নিৰ্মাণ আদি অন্যতম। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্তই উদ্বোধনী ভাষণত বিশ্ববিদ্যালয়খনে সুদীৰ্ঘ কাল ধৰি অসমৰ শৈক্ষিক আৰু সামাজিক জীৱনলৈ আগবঢ়াই অহা অৱদানৰ বিষয়ে উল্লেখ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণ কৰা দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় বুলি প্ৰকাশ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মুকাৰ অংগবস্ত্ৰ শৰাই আৰু নামসিংহৰে উপৰাষ্ট্ৰপতিক আদৰণি জনায়। ইয়াৰ পাছতে ৰাধাকৃষ্ণনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত দুখন গ্ৰন্থ, চন্দ্ৰকান্ত অভিধানৰ পঞ্চম সংস্কৰণ আৰু ভূপেন হাজৰিকা 100 Years of Wandering Song আনুষ্ঠানিকভাৱে উন্মোচন কৰে। অনুষ্ঠানৰ ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় সম্পৃক্ত হৈ আছে বুলি উল্লেখ কৰে। তেওঁ কয় যে অঞ্চলটোৰ বিলুপ্তিৰ পথত থকা ভাষাসমূহৰ সংৰক্ষণ আৰু পুনৰ উজ্জীৱিতকৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপ তথা বিজ্ঞান মানসিকতা আৰু সময়োপযোগী জ্ঞানৰ মাজত সংযোগ স্থাপনৰ প্ৰয়াসে সমাজৰ প্ৰতি থকা বিশ্ববিদ্যালয়খনৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰে।
1: গুৱাহাটী বিশ্ববিদ্যালয়ে বিজ্ঞান আৰু প্ৰযুক্তিকে ধৰি নতুন নতুন পাঠ্যক্ৰম প্ৰৱৰ্তন কৰি কৰ্মজগতৰ পৰিৱৰ্তিত চাহিদাৰ সৈতেও নিজকে খাপ খুৱাই লোৱা আমি প্ৰত্যক্ষ কৰিবলৈ পাইছোঁ। এখন বিশ্ববিদ্যালয়ৰ গুৰুত্ব কেৱল শিক্ষানুষ্ঠানখনৰ আন্তৰ্গাঁথনি বা প্ৰদান কৰা ডিগ্ৰীৰ দ্বাৰাই জুখিব নোৱাৰি। এখন বিশ্ববিদ্যালয়ৰ প্ৰকৃত মূল্যায়ন প্ৰতিফলিত হয় বিশ্ববিদ্যালয়খনে গঢ় দিয়া বৌদ্ধিক সম্পদ আৰু শিক্ষাৰ্থীসকলৰ মাজত সঞ্চাৰ কৰা মূল্যবোধৰ জৰিয়তে। আজি সন্মানীয় উপৰাষ্ট্ৰপতি মহোদয়ে শিলান্যাস কৰা 110 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া শৈক্ষিক ভৱন, ছাত্ৰাবাস আৰু আৱাসিক চৌহদ আদি প্ৰকল্পসমূহে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিক অধিক শক্তিশালী কৰাৰ লগতে ইয়াৰ শৈক্ষিক পৰিৱেশকো অধিক সমৃদ্ধ কৰিব।
0: শ্ৰী ৰাধাকৃষ্ণনে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। অনুষ্ঠানত ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু উপস্থিত আছে। শ্ৰী ৰাধাকৃষ্ণনে আজি পুৱাৰ ভাগত কামাখ্যা মন্দিৰ দৰ্শন কৰি মা কামাখ্যাৰ আশীষ লয়। মন্ত্ৰী অজন্তা নেওগে এই দৰ্শনকালত উপৰাষ্ট্ৰপতিগৰাকীক সংগ দিয়ে। উপৰাষ্ট্ৰপতিগৰাকী অসম ভ্ৰমণ সামৰি আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ চোচথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকী কাইলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত INA সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰী ৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিধিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰহিত তথা দৃষ্টিৰহিত শিক্ষাৰ্থীৰ বাবে থকা দনিপলু মিছন বিদ্যালয় পৰিদৰ্শন কৰিব। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ কাইলৈ সামৰণি পৰিব। গুৱাহাটীৰ জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয়ৰ ক্ষেত্ৰত কাইলৈ সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই উপলক্ষে বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগত কাইলৈ কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীত মাত তথা সৃষ্টিৰাজিক যুগ যুগ ধৰি চিৰ প্ৰবাহমান কৰি ৰখাৰ উদ্দেশ্যে এই কাৰ্যসূচীসমূহ ৰূপায়ণ কৰা হৈছে। ইপিনে শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান কাইলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা অসমীয়া সংস্কৃতিৰ মহিৰু ডঃ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অমৰ সৃষ্টি, মানৱতাবাদ আৰু সাংস্কৃতিক ঐক্যৰ বাৰ্তা দেশজুৰি প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰই শোণিতপুৰ জিলা প্ৰশাসনৰ

0: সহযোগত কাইলৈ তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া 6 বজাত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই গান তোমাৰী গান শীৰ্ষক এখন সংগীতালেখ্য পৰিৱেশন কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্ততো সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ হকে ৰাজ্য চৰকাৰে 534 কোটি টকা বিনিয়োগেৰে ডিব্ৰুগড় জিলাত বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰিব বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি টিংখঙত সংশ্লিষ্ট বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এই প্ৰস্তাৱিত প্ৰকল্পৰ পৰ্যালোচনা কৰে। তেওঁ কয় যে ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত্বত নামদাং সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 235 হেক্টৰ ভূমিত এই বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব। প্ৰকল্পটোৰ বিষয়ে সবিশেষ প্ৰকাশ কৰি তেওঁ কয় যে প্ৰথম পৰ্যায়ত 259 কোটি টকা ব্যয় সাপেক্ষে বাঘ, গড়, নাহৰ পুতুকী আৰু ভালুকৰ বাবে বিশেষ আৱেষ্টনী, পশু চিকিৎসালয় আৰু উদ্ধাৰ কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত 275 কোটি টকা ব্যয় সাপেক্ষে এছিয়াটিক সিংহ, চিতাবাঘ, জেব্ৰা আৰু জলহস্তীৰ বাবে আৱেষ্টনীৰ লগতে উন্নত গৱেষণা কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে লোকনিৰ্মাণ বিভাগে মুঠ 534 কোটি টকা বিনিয়োগেৰে এই প্ৰকল্প গঢ়ি তুলিব। এই অভিলাষী প্ৰকল্পই বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ লগতে স্থানীয় যুৱক যুৱতীসকলক নিয়োগৰ সুযোগ প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে চলিত বৰ্ষত ৰাজ্যত কৰ সংগ্ৰহ প্ৰক্ৰিয়া উন্নত আৰু ফলপ্ৰসূ কৰাৰ চেষ্টা কৰিছে। এই উপলক্ষে কালি বিত্ত, বন আৰু পৰিৱেশ, খনিজ পদাৰ্থ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰ আয়ুক্ত আৰু বিভাগীয় বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ আন্তঃগাঁথনি তথা জনকল্যাণমূলক কাম কাজবোৰ ত্বৰান্বিত কৰাৰ বাবে ৰাজ্য চৰকাৰে স্বচ্ছ আৰু আধুনিক কৰ ব্যৱস্থা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দিছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে বাৰাণসীত পৰহিলৈ 9ম ৰাষ্ট্ৰীয় পোষণ মাহ 2026 মুকলি কৰিব। পোষণৰ দ্বিতীয় সংস্কৰণ আৰু সক্ষম অংগনবাদী মিছনৰ অধীনত পৰিপূৰক পুষ্টি আঁচনিৰ নিয়মাৱলীৰ সংশোধনীৰে চলিত বৰ্ষত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অংগনবাদী ব্যৱস্থাপনা সমিতিৰ গঠন আৰু প্ৰথমবাৰৰ বাবে গৰম ৰন্ধা খাদ্য আৰু পৰিপূৰক পুষ্টি কাৰ্যসূচীৰ খাদ্য তালিকা প্ৰস্তুতৰ পৰিষদ গঠনৰ নিৰ্দেশ দিয়া হ'ব। নতুন দিল্লীৰ সত্য নিকেতন এলেকাত এটা অট্টালিকা খহি পৰাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 6লৈ বৃদ্ধি হৈছে। নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান এইমছৰ সূত্ৰই জানিবলৈ দিছে যে অট্টালিকাটো খহি পৰাৰ পাছত চিকিৎসালয়লৈ অনা 11গৰাকী লোকৰ ভিতৰত 5গৰাকীক মৃত অৱস্থাত অনা হৈছিল। ইয়াৰে গুৰুতৰভাৱে আহত আন এগৰাকী লোকৰ পাছত চিকিৎসালয় চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। বৰ্তমান 3গৰাকী লোকক চিকিৎসালয়ত ভৰ্তি কৰাৰ বিপৰীতে এগৰাকীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই মন্ত্ৰী মজিন্দৰ সিং শিৰসাৰ সৈতে আজি পুৱা ঘটনাস্থলী পৰিদৰ্শন কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ কেইবাদশক পুৰণি বহুমূলীয়া অট্টালিকাটোৰ প্ৰায় 80% ধবংসাৱশেষ আঁতৰোৱাৰ কাম সম্পূৰ্ণ হৈছে বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে ধবংসাৱশেষৰ পৰা 12গৰাকী লোকক উদ্ধাৰ কৰা হয় আৰু ইয়াৰে 6গৰাকী লোকৰ মৃত্যু হয়। অট্টালিকাটোৰ স্বত্বাধিকাৰীৰ অৱহেলাৰ বাবে এনে ঘটনা সংঘটিত হ'ল বুলি তেওঁ উল্লেখ কৰি স্বত্বাধিকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এনেধৰণৰ শোচনীয় অট্টালিকাসমূহ চিনাক্ত কৰি ধ্বংস কৰা হ'ব বুলি প্ৰকাশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। উপ ৰাষ্ট্ৰপতি শ্ৰী পি ৰাধাকৃষ্ণনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন। উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় সংপৃক্ত হৈ আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠানত প্ৰকাশ। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ কাইলৈ সামৰণি। কলাক্ষেত্ৰত আজি মানুহে মানুহৰ বাবে শীৰ্ষক অনুষ্ঠান আৰু বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ হকে ডিব্ৰুগড়ৰ বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰকাশ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজ আৰু নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াবলৈ লৈছোঁ গীত আৰু গজলৰ অনুষ্ঠান। অনুষ্ঠানৰ পুনতি শুনক হংসৰাজ হংসৰ কণ্ঠৰ এটি গীত।

হংসৰাজ হংসৰ কণ্ঠৰ গীতটি শুনিলে। গীত আৰু গজল অনুষ্ঠানত এইবাৰ শুনক জগজিৎ সিঙৰ কণ্ঠৰ এটি গজল।

জগজিৎ সিঙৰ কণ্ঠৰ গজলটি শুনিলে। শ্ৰোতাসকলে গীত আৰু গজলৰ অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক আলতাফ ৰাজাৰ কণ্ঠৰ এটি গীত।

আলতাফ রাজার কণ্ঠৰ গীতেৰে গীত আৰু গজলৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান সুৰৰ কৰণী। অনুষ্ঠানৰ পুনতেই শুনক নিৰ্মল মজুমদাৰ আৰু ভাৰতী চৌধুৰীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা অনিল ৰায়।

অনুকূল নাথৰ কণ্ঠৰ গীতটি শুনিলে গীতটিৰ কথা আছিল আনন্দী দাসৰ। অনুষ্ঠানত এইবাৰ শুনক লক্ষ্য হীৰা দাসৰ কণ্ঠৰ এটি গীত, গীতটিৰ কথা শিল্পীৰ নিজা।

মহাবাহুৰ পৰা। এতিয়া শুনক মিছ এডিথ ৱালিং আৰু মহম্মদ চুন্নি মিয়াৰ কণ্ঠৰ এটি দ্বৈত গীতৰ কথা অনিল ৰায় চৌধুৰীৰ।

অনিল রায় চৌধুরীৰ কথাৰে মিছ এডিথ ৱালং আৰু মহম্মদ সুনীৰ কণ্ঠৰ গীতটি শুনিলে। সুৰৰ কৰণি অনুষ্ঠানত এইবাৰ শুনক ভূপেন হাজৰিকাৰ কণ্ঠ আৰু কথাৰে দুটি গীত।

ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত দুটি শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ সুৰৰ কৰণি অনুষ্ঠানত এইবাৰ শুনক সূৰ্যদাসৰ কণ্ঠৰ এটি গীতৰ কথা, যতীন বৰাৰ।

সূৰ্যদাসৰ কণ্ঠৰ গীতটি শুনিলে গীতটিৰ কথা আছিল যতীন বৰাৰ। এইবাৰ শুনক ৰাণীদেৱীৰ কণ্ঠৰ এটি গীত, গীতৰ ৰচনা আনন্দী দাসৰ।

ৰাণী দেৱীৰ কণ্ঠত আনন্দী দাসৰ ৰচনাৰ গীতটি শুনিলে। এবাৰ শুনক আদিল আহমদৰ কণ্ঠত বীৰেণ ভট্টাচাৰ্যৰ কথাৰে এটি গীত।

মিকি।

জ্যোতিনাথ বৰদলৈৰ ৰচনাৰে মানস বৰাৰ কণ্ঠৰ গীতটি শুনিলে। শিল্পীৰ কণ্ঠত এইবাৰ শুনক কেশৱ দত্তৰ কথাৰে আন এটি গীত।

জ্যোতিনাথ বৰদলৈ আৰু কেশৱ মহন্তৰ কেশৱ দত্তৰ ৰচনাৰে মানস বৰাৰ কণ্ঠৰ গীতটুটি শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক পণ্ডিত ভীমসেন যোশীৰ কণ্ঠত ৰাগ বৃন্দাবনী সাৰংগ।

পণ্ডিত ভীমসেন যোশীৰ কণ্ঠত বৃন্দাবনী সাৰং ৰাগ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই, তেন্তে 0361-266-266 এই নম্বৰত যোগাযোগ কৰিব পাৰে। ফোন নম্বৰটি পুনৰবাৰ জনাইছোঁ, 0361-266-266।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে 1:40 পৰা বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুজৰাট আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে বাৰাণসীত পৰহিলৈ নৱম ৰাষ্ট্ৰীয় পোষণ মাহ 2026 মুকলি কৰিব। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ অধ্যক্ষ ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱে কয় যে বিশুদ্ধ বায়ু হৈছে আমাৰ মৌলিক আৱশ্যকতা। আৰু 20 বছৰ অনূৰ্ধ AFC এছিয়ান কাপ ফুটবল প্ৰতিযোগিতাত ভাৰতে 20 বছৰৰ পাছত মূল প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনায়। এই অনুষ্ঠানতে তেওঁ সকলোকে মাদক দ্ৰব্যমুক্ত সমাজ গঢ়াৰ বাবে সংকল্প পাঠ কৰোৱায়। তেওঁ কয় যে শিক্ষানুষ্ঠান এখনৰ মূল কেৱল ৰেংকিং লাভতে সীমাবদ্ধ নহয়, ৰূপান্তৰৰ সাধনাও ইয়াৰ অন্যতম উদ্দেশ্য। গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা, সাহিত্য, বিজ্ঞান তথা

0: বৌদ্ধিক ক্ষেত্ৰলৈ মানৱ সম্পদৰ বৰঙণি আগবঢ়াই আহিছে বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে মত প্ৰকাশ কৰে। বিশ্ববিদ্যালয়খনে তামিল ভাষাৰ গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰা কাৰ্যক প্ৰশংসা কৰি তেওঁ কয় যে তামিলনাডু বিশ্ববিদ্যালয়ক অসমীয়া ভাষাৰ গ্ৰন্থ তামিল ভাষালৈ অনুবাদ কৰাৰ বাবে তেওঁ আহ্বান জনাব। তেওঁ বিশ্ববিদ্যালয়খনক উচ্চ শিক্ষাদান প্ৰক্ৰিয়া উদ্ভাৱনীমূলক কৰি তুলিবলৈ আহ্বান জনায়।
1: Guwahati University occupies a special place in the educational history of our nation. Established on 26 January 1948, following a long and determined campaign by the people of Assam and eminent leaders including Bharat Ratna, Gopinath Bordai Roy, it became the first university in the entire Northeast India.
0: শিক্ষা ক্ষেত্ৰৰ উপৰিও অসমৰ দ্ৰুত সামগ্ৰিক উন্নয়নৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়। ৰাজ্য চৰকাৰে মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি, আন্তঃগাঁথনি বিকাশ আৰু নিয়োগ সৃষ্টিত অভূতপূৰ্ব ভূমিকা পালন কৰিছে বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ পূৰ্বে উপৰাষ্ট্ৰপতিগৰাকী অনুষ্ঠানত উপস্থিত হোৱাৰ পাছতে NCC আৰু NSSৰ সদস্যসকলে অভিবাদন জনায়। তাৰ পাছতে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম, ৰাষ্ট্ৰীয় সংগীত, অসম সংগীত আৰু বিশ্ববিদ্যালয়ৰ সংগীত জিলিকাব লুইতৰে পাৰ পৰিৱেশন কৰা হয়। এই অনুষ্ঠানত ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু, মুখ্য সচিব ডঃ ৰবি কুটা আৰু পঞ্জীয়ক উৎপল শৰ্মা উপস্থিত থাকে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰিলা স্থাপন অনুষ্ঠানতো উপৰাষ্ট্ৰপতিগৰাকীয়ে ভাগ লয়। 110 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পৰ ভিতৰত শৈক্ষিক ভৱন, ছাত্ৰাবাস, আধুনিক মেজ ভৱন, কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল, বীৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ আধুনিকীকৰণ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে আৱাস নিৰ্মাণ আদি অন্যতম। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডঃ ননীগোপাল মহন্তই উদ্বোধনী ভাষণত বিশ্ববিদ্যালয়খনে সুদীৰ্ঘকাল ধৰি অসমৰ শৈক্ষিক আৰু সামাজিক জীৱনলৈ আগবঢ়াই অহা অৱদানৰ বিষয়ে উল্লেখ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণ কৰা দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় বুলি মত প্ৰকাশ কৰে। ইয়াৰ পাছতে ৰাধাকৃষ্ণনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত দুখন গ্ৰন্থ চন্দ্ৰকান্ত অভিধানৰ পঞ্চম সংস্কৰণ আৰু ভূপেন হাজৰিকা 100 ইয়াৰ্ছ অৱ ৱাণ্ডাৰিং ছং আনুষ্ঠানিকভাৱে উন্মোচন কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় সম্পৃক্ত হৈ আছে বুলি উল্লেখ কৰে। তেওঁ কয় যে অঞ্চলটোৰ বিলুপ্তিৰ পথত থকা ভাষাসমূহৰ সংৰক্ষণ আৰু পুনৰুজ্জীৱিতকৰণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা তথা বিজ্ঞান, মানসিকতা আৰু সময় উপযোগী জ্ঞানৰ মাজত সংযোগ স্থাপনৰ প্ৰয়াসে সমাজৰ প্ৰতি থকা বিশ্ববিদ্যালয়খনৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰে। শ্ৰীৰাধাকৃষ্ণনে আজি পুৱাৰ ভাগত কামাখ্যা মন্দিৰ দৰ্শন কৰি মা কামাখ্যাৰ আশীষ লয়। মন্ত্ৰী অজন্তা নেওগে এই দৰ্শনকালত উপৰাষ্ট্ৰপতিগৰাকীক সংগ দিয়ে। উপৰাষ্ট্ৰপতিগৰাকী অসম ভ্ৰমণ সামৰি আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ ছছথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকী কাইলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত INE সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিথিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰহিত তথা দৃষ্টিৰহিত শিক্ষাৰ্থীৰ বাবে থকা ডনিপল মিছন বিদ্যালয়ো পৰিদৰ্শন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুজৰাট আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে বদোদৰাত 35,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে 20,700 কোটিৰো টকা অধিক টকা ব্যয় সাপেক্ষে বিকশাই তোলা ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ 3টা গুৰুত্বপূৰ্ণ অংশ ৰাষ্ট্ৰৰ সেৱাত উৎসৰ্গা কৰিব। প্ৰধানমন্ত্ৰীয়ে নিউ চানন, নিউ মকৰপুৰা, নিউ আম্বাৰগাঁও আৰু নিউ JNPT মুম্বাইৰ পৰা মালবাহী ৰেলসেৱা মুকলি কৰিব। তেওঁ লগতে বদোদৰা আৰু টাণ্ডা ৰোডৰ মাজত এখন নতুন ৰেলসেৱাৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণকালত 9,700 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে 3টা ৰেল প্ৰকল্প আৰু 1,780 কোটি টকা ব্যয় সাপেক্ষে 3টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে প্ৰায় 2,600 কোটি টকা ব্যয় সাপেক্ষে গুজৰাট চৰকাৰৰ ভালেমান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে মহাৰাষ্ট্ৰৰ মুম্বাইত গোলকীয় ফিনটেক মহোৎসৱ 2026 উদ্বোধন কৰাৰ উপৰিও জনসাধাৰণক উদ্দেশ্যি ভাষণ দিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে বাৰাণসীত পৰহিলৈ নৱম ৰাষ্ট্ৰীয় পোষণ মাহ 2026 মুকলি কৰিব। পোষণৰ দ্বিতীয় সংস্কৰণ আৰু সক্ষম অংগনবাদী মিছনৰ অধীনত পৰিপূৰক পুষ্টি আঁচনিৰ নিয়মাৱলীৰ সংশোধনীৰে চলিত বৰ্ষত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অংগনবাদী ব্যৱস্থাপনা সমিতিৰ গঠন আৰু প্ৰথমবাৰৰ বাবে গৰম ৰন্ধা খাদ্য আৰু পৰিপূৰক পুষ্টি কাৰ্যসূচীৰ খাদ্য

0: তালিকা প্ৰস্তুতৰ পৰিষদ গঠনৰ নিৰ্দেশ দিয়া হ'ব। পৰিপুষ্টি ভাৰতক আধাৰ হিচাপে লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্যৰ বাবে 2018 চনত ৰাষ্ট্ৰীয় বিকাশ কাৰ্যসূচীৰ অধীনত পোষণ অভিযান আৰম্ভ কৰা হৈছিল। মহিলা, শিশু আৰু কিশোৰ কিশোৰীৰ মাজত পৰিপুষ্টি, স্বাস্থ্য আৰু স্বাস্থ্য যতনৰ অভ্যাস গঢ়ি তোলাৰ বাবে প্ৰতিবছৰে ছেপ্টেম্বৰ মাহত পালন কৰা পোষণ মাহৰ কাৰ্যসূচী গণ আন্দোলন হিচাপে পৰিগণিত হৈছে। কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে হামাৰী অংগনবাদী হামাৰী জিম্মেদাৰী শীৰ্ষৰে এই কাৰ্যসূচী মুকলি কৰিব। লাক্সেমবাৰ্গৰ উপ প্ৰধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জেভিয়াৰ বেটেল ভাৰত ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে শ্ৰীবেটেলে আজি ৰাষ্ট্ৰীয় ৰাজধানীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ সৈতে বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে উপ প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে ভাৰত আৰু লাক্সেমবাৰ্গৰ মাজৰ বহুপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ সুযোগ দিব। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ অধ্যক্ষ ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱে কয় যে বিশুদ্ধ বায়ু হৈছে আমাৰ মৌলিক আৱশ্যকতা আৰু ই পৰিৱেশৰ বিলাসিতা নহয়। নতুন দিল্লীত আজি নীলা আকাশৰ বাবে আয়োজিত আন্তঃৰাষ্ট্ৰীয় বিশুদ্ধ বায়ু দিৱসৰ কাৰ্যসূচীত সম্বোধন কৰি ন্যায়াধীশ শ্ৰীবাস্তৱে কয় যে সুস্থ জীৱন যাপনৰ বাবে বিশুদ্ধ বায়ুৱে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয় যে বায়ু প্ৰদূষণলৈ ভয় নকৰাকৈ শিশুসকলে যাতে ঘৰৰ বাহিৰত খেলা ধূলা কৰিব পাৰে আৰু বয়োজ্যেষ্ঠসকলে পুৱাৰ ভাগত খোজকাঢ়িব পাৰে সেই দিশটো নিশ্চিত কৰা উচিত। আজিৰ অনুষ্ঠানত বায়ুৰ গুণাগুণ উন্নত কৰাৰ দিশত প্ৰচেষ্টাৰ বাবে শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা ৰাজ্য, চহৰ আৰু ৱাৰ্ডক তিনিটা শাখাত স্বচ্ছ বায়ু সৰ্বেক্ষণ বঁটা প্ৰদান কৰা হয়। নতুন দিল্লীৰ সত্য নিকেতন এলেকাত এটা অট্টালিকা খহি পৰাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 6লৈ বৃদ্ধি হৈছে। নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান এইমছৰ সূত্ৰই জানিবলৈ দিছে যে অট্টালিকাটো খহি পৰাৰ পাছত চিকিৎসালয়লৈ অনা 11গৰাকী লোকৰ ভিতৰত 5গৰাকীক মৃত অৱস্থাত অনা হৈছিল। ইয়াৰে গুৰুতৰভাৱে আহত আন এগৰাকী লোকৰ পাছত চিকিৎসালয়ত মৃত্যু হয়। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তে মন্ত্ৰী মজিন্দৰ সিং শিৰসাৰ সৈতে আজি পুৱা ঘটনাস্থলী পৰিদৰ্শন কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ কেইবাদশক পুৰণি বহুমহলীয়া অট্টালিকাটোৰ প্ৰায় 80% ধবংসাৱশেষ আঁতৰোৱাৰ কাম সম্পূৰ্ণ হৈছে বুলি জানিবলৈ দিয়ে। 20 বছৰ অনূৰ্ধ AFC এছিয়ান কাপ ফুটবল প্ৰতিযোগিতাত ভাৰতে 20 বছৰৰ পাছত মূল প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে। কালি টাস্কেণ্টত অনুষ্ঠিত যোগ্যতা নিৰ্ণয়কাৰী চূড়ান্ত খেলখনত বাংলাদেশক 3-0 পৰাস্ত কৰি ভাৰত মূল প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে। উল্লেখযোগ্য যে এই প্ৰতিযোগিতা অহা বছৰৰ 24 মাৰ্চৰ পৰা 10 এপ্ৰিললৈ চীনত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপ ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণনে যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুজৰাট আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে বাৰাণসীত পৰহিলৈ 9ম ৰাষ্ট্ৰীয় পোষণ মাহ 2026 মুকলি কৰিব। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ অধ্যক্ষ ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱে কয় যে বিশুদ্ধ বায়ু হৈছে আমাৰ মৌলিক আৱশ্যকতা। আৰু 20 বছৰ অনূৰ্ধ AFC এছিয়ান কাপ ফুটবল প্ৰতিযোগিতাত ভাৰতে 20 বছৰৰ পাছত মূল প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানলৈহে হ'ল। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অমৃত চন্দ্ৰ বৈশ্যৰ কণ্ঠৰ দুটি লোকগীত।

শ্ৰোতাসকলে অমিতচন্দ্ৰ বৈশ্যৰকণ্ঠৰ লোকগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শিল্পীৰ কণ্ঠত এইবাৰ শুনক আন এটি লোকগীত।

0: Well, dear listeners, the clock has ticked. It is time for us to wind up here. Thank you for spending these moments with you and for letting the music be a part of your Monday. As you step into the rest of your day, may you carry with you a little more hope, a little more warmth, and perhaps a song to keep you company. This is your host, Ananda Thalnozan.
1: Eya, Akashvani Guwahati. Etiyar Batorir Khoite, Mojintirani Deka. দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনায়। এই অনুষ্ঠানতে তেওঁ সকলোকে মাদক দ্ৰব্যমুক্ত সমাজ গঢ়াৰ বাবে সংকল্প পাঠ কৰোৱায়। তেওঁ কয় যে শিক্ষানুষ্ঠান এখনৰ মূল্য কেৱল ৰেংকিং লাভতেই সীমাবদ্ধ নহয়, ৰূপান্তৰৰ সাধনাও ইয়াৰ অন্যতম উদ্দেশ্য। গুৱাহাটী বিশ্ববিদ্যালয়ে শিক্ষা, সাহিত্য, বিজ্ঞান তথা বৌদ্ধিক ক্ষেত্ৰলৈ মানৱ সম্পদৰ বৰঙণি আগবঢ়াই আহিছে বুলিও উপৰাষ্ট্ৰপতিগৰাকীয়ে মত প্ৰকাশ কৰে। বিশ্ববিদ্যালয়খনে তামিল ভাষাৰ গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰা কাৰ্যক প্ৰশংসা কৰি কয় যে তেওঁ তামিলনাডু বিশ্ববিদ্যালয়ক অসমীয়া ভাষাৰ গ্ৰন্থ তামিল ভাষালৈ অনুবাদৰ বাবে আহ্বান জনাব। তেওঁ বিশ্ববিদ্যালয়খনক উচ্চ শিক্ষাদান প্ৰক্ৰিয়া উদ্ভাৱনীমূলক কৰি তুলিবলৈ আহ্বান জনায়। শিক্ষা ক্ষেত্ৰৰ উপৰি অসমৰ দ্ৰুত সামগ্ৰিক উন্নয়নৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্য চৰকাৰে মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি, আন্তঃগাঁথনি বিকাশ আৰু নিয়োগ সৃষ্টিত অভূতপূৰ্ব ভূমিকা পালন কৰিছে বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ পূৰ্বে উপৰাষ্ট্ৰপতিগৰাকী অনুষ্ঠানত উপস্থিত হোৱাৰ পাছতে এন চি চি আৰু এন এছ এছৰ সদস্যসকলে অভিবাদন জনায়। তাৰ পাছতে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম, ৰাষ্ট্ৰীয় সংগীত, অসম সংগীত আৰু বিশ্ববিদ্যালয়ৰ সংগীত জিলিকাব লুইতৰে পাৰ পৰিৱেশন কৰা হয়।

0: এই অনুষ্ঠানত ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, মুখ্য সচিব ডঃ ৰবি কুটা আৰু পঞ্জীয়ক উৎপল শৰ্মা উপস্থিত থাকে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানতো উপৰাষ্ট্ৰপতিগৰাকীয়ে ভাগ লয়। 110 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পৰ ভিতৰত শৈক্ষিক ভৱন, ছাত্ৰাবাস, আধুনিক মেছ ভৱন, কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল, বীৰেঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ আধুনিকীকৰণ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে আৱাস নিৰ্মাণ আদি অন্যতম। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডঃ ননীগোপাল মহন্তই উদ্বোধনী ভাষণত বিশ্ববিদ্যালয়খনে সুদীৰ্ঘ কাল ধৰি অসমৰ শৈক্ষিক আৰু সামাজিক জীৱনলৈ আগবঢ়াই অহা অৱদানৰ বিষয়ে উল্লেখ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণ কৰা দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় বুলি প্ৰকাশ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই মুগাৰ অংগবস্ত্ৰ, শৰাই আৰু নাম সিংহৰে উপৰাষ্ট্ৰপতিক আদৰণি জনায়। কামৰূপ জিলাৰ আমিনগাঁৱত আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চকু বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলা তেলাৰাম বাফটা অসামৰিক চিকিৎসালয়ৰ সহযোগত নেশ্যনেল আই ডোনেশ্যন ফৰ্ট নাইট দিৱস পালন কৰা হয়। তেলাৰাম বাফটা অসামৰিক চিকিৎসালয়ৰ সভাগৃহত অনুষ্ঠিত ৰাষ্ট্ৰীয় চকুদান দিৱসত কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। জিলা আয়ুক্ত শ্ৰী মিশ্ৰই তেওঁৰ ভাষণত সকলোকে চকুদানৰ দৰে মহান কাৰ্য কৰিবলৈ আহ্বান জনায়। সভাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চকু বিভাগৰ চিকিৎসক অধ্যাপক ডাঃ ভাৰতী দেউৰী আৰু কামৰূপ জিলা অন্ধতা নিবাৰণী সংস্থাৰ প্ৰকল্প বিষয়া ডাঃ পদ্মেশ্বৰ কলিতাও উপস্থিত থাকে। আজিৰ এই দিৱস সন্দৰ্ভত ডাঃ পদ্মেশ্বৰ কলিতাই এইদৰে কয়।
1: আজি আমাৰ কামৰূপ জিলাৰ তুলাৰাম বাফনা চিকিৎসালয়ত আমাৰ জিলা অন্ধতা নিবাৰণী সংস্থা তুলাৰাম বাফনাৰ আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই ডিপাৰ্টমেণ্টৰ সহযোগত চকু দানৰ সজাগতা সভা এখন আয়োজন কৰা হৈছে। এই সভাখনত আমাৰ কামৰূপ জিলাৰ জিলা উপায়ুক্ত মহোদয় আমাক যথেষ্ট উৎসাহিত আৰু ভাষণ প্ৰদান কৰিছে। লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা অহা ডক্টৰ ভাৰতী দেউৰী ছিনিয়ৰ প্ৰফেচাৰ, তেখেতে চকুদান কি বস্তু, চকুদান কোনে কৰিব পাৰে, চকুদান কেনেকৈ মানুহে কৰিব নোৱাৰে সকলোবোৰ চাইণ্টিফিকভাৱে আমাক বুজাই দিছে। বহুত জনসাধাৰণ উপস্থিত আছিলে এই মিটিংখনত আৰু আমি সকলোৱে চকুদানৰ বিষয়ে বহুত জ্ঞান লাভ কৰিলোঁ।
0: বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ হকে ৰাজ্য চৰকাৰে 534 কোটি টকা বিনিয়োগেৰে ডিব্ৰুগড় জিলাত বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰিব বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি টিংখঙত সংশ্লিষ্ট বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এই প্ৰস্তাৱিত প্ৰকল্পৰ পৰ্যালোচনা কৰে। তেওঁ কয় যে ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত্বত নামদাং সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 235 হেক্টৰ ভূমিত এই বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব। প্ৰকল্পটোৰ বিষয়ে সবিশেষ প্ৰকাশ কৰি তেওঁ কয় যে প্ৰথম পৰ্যায়ত 259 কোটি টকা ব্যয় সাপেক্ষে বাঘ, গড়, নাহৰ ফুটুকি আৰু ভালুকৰ বাবে বিশেষ আৱেষ্টনী, পশু চিকিৎসালয় আৰু উদ্ধাৰ কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আধুনিক গীতৰ অনুষ্ঠানত শুনক পম্পী বৰাৰ কণ্ঠৰ 2টি গীত। গীতৰ কথা ক্ৰমে লক্ষ্মীনাথ বেজবৰুৱা আৰু পৰিণীতা গোস্বামীৰ।

মিনাট বেজবৰুৱা আৰু গোস্বামীৰ ৰচনাৰে পম্পী বৰাৰ কণ্ঠৰ আধুনিক গীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

লাকে আকাশবাণী গুৱাহাটী মহাবাহু বীৰতাৰ জ্যেষ্ঠ বীৰতা পঢ়িয়া বাং নীলি মদন সিং ৰংফাৰ ভাইচ প্ৰেচিডেণ্ট চি পি ৰাধাকৃষ্ণ নিনি প্ৰগ্ৰাম পাৰিৰেং পেন পাটুমি আসাম কেবাং আদাব গুৱাহাটী লগপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আলং নাংলিল আলাং গুৱাহাটী আলাংলি গুৱাহাটী আলংকে দৌ আহুত শিক্ষা কালচাৰেল এপেণ্ট ৰিপাব্লিক প্ৰগ্ৰাম কেপাডো আলং চেতং দুন ভাইচ প্ৰেচিডেণ্ট গীতানগৰ কলেজ গল্ডেন জেবলি কেটালন কাৰ্চু আলং কে চেতং দুন আফান এয়াৰপৰ্ট পেন শ্ৰীমন্ত শংকৰদেৱা কলাক্ষেত্ৰ আলং দামল আৰ্নাৰ লৰালাংলি গুৱাহাটী জ্যোতি বিষ্ণু ইণ্টাৰনেশ্যনেল কলা মন্দিৰ আলং কেপাডো শ্ৰীমন্ত শংকৰদেৱা হেল্থ চায়েন্স ইউনিভাৰ্চিটি কনভকেশ্যন আমাই আলং চেতং দুন ল ভাইচ প্ৰেচিডেণ্ট আকে হাই পিনিয়া ডাব কামাখ্যা মন্দিৰ দামল বাংচ ফিয়ালাংলি গুৱাহাটী ইউনিভাৰ্চিটি শ্বিলং এ কে চম্পন আমাই আলং চেতং দুন ল আলাংলি হাদাক চাৰ্লি বাং থান বাং ষ্টাফ লাপেন কাপ্ৰে কাপ্ৰে কেথেকে ডিঙা তুমপেন চিংকি জেঠান ল আসাম আলং কেবাং আ প্ৰগ্ৰাম কিজোৰা ফিয়ালাংলি মেঘালয় ৰংচপি শ্বিলং দাম্প হাদাক আলাংলি সস্থান কনফাৰেন্স হল আলং কেপাডৈচি কালচাৰেল প্ৰগ্ৰাম আলং চেতং দুনপ ভাইচ প্ৰেচিডেণ্ট একে হাই পেনাব ইনফল দাম্প হাদাক আলাংলি মইৰাং আলংকে দ আই এন এ মিউজিয়াম মাতে ৱাৰ মেমৰিয়েল লাপেণ্টে ইনফল চাইনিক স্কুল লাংচাৰি দাম্প বাংচ ফিয়ালাংলি অৰুণাচল প্ৰদেশ ৰংচপি ইটানগৰ দাম্প আলাংলি কেবাং আদুচিয়াৰনি অৰুণাচল প্ৰদেশ এছেম্বলি স্পেচিয়েল ছেচন কেপাডো আলং চেতং দুনপ আলাংলি ইটানগৰ আলংকে দ জৱাহৰলাল নেহৰু ষ্টেট মিউজিয়াম আলং দামচি লাংচাৰি দাম্প মাৰাত মাৰেং আপি কেৰাই কম লাপেন কিজুই কেলাং আহিন কাংকে পাঠে আফান ষ্টেট গভৰ্ণমেণ্ট টাংকা ক্ৰুৰ ফাৰুপ ফৌৰা থংকেব্ৰাফি ইনভেষ্টমেণ্ট ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আলং ৱাইল্ড লাইফ চাফাৰী লাফানতে ৰেস্কিউ চেণ্টাৰ কে পাংনি পাংনি পপু ফৰেষ্ট লাপেন টমন্তী প্লি মিনিষ্টাৰ জয়ন্ত মল বৰুৱা লামথে পাকলাং ল আলাংলি পাতুমি টিংখং আলং কনচাৰ্ণ ডিপাৰ্টমেণ্ট কাংটু বিচাৰ চাতুম পেন বাংচ পুঠা চিংকি চিংৱাই পন ল আলাংলি পাতুমিত

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনায়। এই অনুষ্ঠানতে তেওঁ সকলোকে মাদক দ্ৰব্যমুক্ত সমাজ গঢ়াৰ বাবে সংকল্প পাঠ কৰোৱায়। নতুন দিল্লীৰ সত্য নিকেতন এলেকাত এটা অট্টালিকা খহি পৰা ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 6লৈ বৃদ্ধি হৈছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে বাৰাণসীত পৰহিলৈ নৱম ৰাষ্ট্ৰীয় পোষণ মাহ 2026 মুকলি কৰিব। বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ হকে ৰাজ্য চৰকাৰে 534 কোটি টকা বিনিয়োগেৰে ডিব্ৰুগড় জিলাত বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰিব বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। সমাগত নগাঁও লোকসভা সমষ্টিত উপ নিৰ্বাচন 2026ৰ প্ৰস্তুতিৰ অংশ হিচাপে মৰিগাঁৱৰ জিলা আয়ুক্ত সৃষ্টি সিংহই আজি মৰিগাঁৱৰ EVM গুদামঘৰ পৰিদৰ্শন কৰে। কামৰূপ জিলাৰ আমিনগাঁৱত আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ চকু বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলা তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ৰ সহযোগত নেশ্যনেল আই ডনেশ্যন ফৰ্টনাইট দিৱস পালন কৰা হয়। আৰু 20 বছৰ অনূৰ্ধ AFC এছিয়ান কাপ ফুটবল প্ৰতিযোগিতাত ভাৰতে 20 বছৰৰ পাছত মূল পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15।
1: পিনি চিহুচিপুত আংডেঙালং লুনবাৰী মালুন চেপি কাজিৰ লেখেপি আকায়ালামো আৰ্জুচিনাং চিহুচিপুত পনাবাং অজয় কুমাৰ বৰা তাংকে আৰ্জুচিনাং চিহুচিপুত আলাম আদুন্থু আংডেং।

0: নিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 730 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। প্ৰিয় শ্ৰোতা, কণ্টেক্ট পাছতে বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ অংশগ্ৰহণ, উপৰাষ্ট্ৰপতিৰ মাদক দ্ৰব্য মুক্ত সমাজ গঢ়াৰ বাবে আহ্বান, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মন্ত্ৰী অতুল বৰাৰ পৰ্যালোচনা বৈঠক আৰু গোৱালপাৰা জিলাৰ মাটিয়া ৰাজহচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত আজি প্ৰশাসনৰ উচ্ছেদ অভিযান। এতিয়া শুনক বিতং বাতৰি। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনায়। এই অনুষ্ঠানতে তেওঁ সকলোকে মাদক দ্ৰব্যমুক্ত সমাজ গঢ়াৰ বাবে সংকল্প পাঠ কৰোৱায়। তেওঁ কয় যে শিক্ষানুষ্ঠান এখনৰ মূল্য কেৱল ৰেংকিং লাভতে সীমাবদ্ধ নহয়, ৰূপান্তৰৰ সাধনো ইয়াৰ অন্যতম উদ্দেশ্য। গুৱাহাটী বিশ্ববিদ্যালয়ে শিক্ষা, সাহিত্য, বিজ্ঞান তথা বৌদ্ধিক ক্ষেত্ৰলৈ মানৱ সম্পদৰ বৰঙণি আগবঢ়াই আহিছে বুলিও উপৰাষ্ট্ৰপতিগৰাকীয়ে মত প্ৰকাশ কৰে। বিশ্ববিদ্যালয়খনে তামিল ভাষাৰ গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰা কাৰ্যক প্ৰশংসা কৰি কয় যে তেওঁ তামিলনাডু বিশ্ববিদ্যালয়ক অসমীয়া ভাষাৰ গ্ৰন্থ তামিল ভাষালৈ অনুবাদৰ বাবে আহ্বান জনাব। তেওঁ বিশ্ববিদ্যালয়খনৰ উচ্চ শিক্ষাদান প্ৰক্ৰিয়া উদ্ভাৱনীমূলক কৰি তুলিবলৈ আহ্বান জনায়। শিক্ষা ক্ষেত্ৰৰ উপৰি অসমৰ দ্ৰুত সামগ্ৰিক উন্নয়নৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্য চৰকাৰে মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি, আন্তঃগাঁথনি বিকাশ আৰু নিয়োগ সৃষ্টিত অভূতপূৰ্ব ভূমিকা পালন কৰিছে বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ পূৰ্বে উপৰাষ্ট্ৰপতিগৰাকী অনুষ্ঠানত উপস্থিত হোৱাৰ পাছতে NCC আৰু NSSৰ সদস্যসকলে অভিবাদন জনায়। তাৰ পাছতে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম, ৰাষ্ট্ৰীয় সংগীত, অসম সংগীত আৰু বিশ্ববিদ্যালয়ৰ সংগীত জিলিকাব লুইতৰে পাৰ পৰিৱেশন কৰা হয়। এই অনুষ্ঠানত ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, মুখ্য সচিব ডঃ ৰবি কোটা আৰু পঞ্জীয়ক উৎপল শৰ্মা উপস্থিত থাকে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানতো উপৰাষ্ট্ৰপতিগৰাকীয়ে ভাগ লয়। 110 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পৰ ভিতৰত শৈক্ষিক ভৱন, ছাত্ৰাবাস, আধুনিক মেছ ভৱন, কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল, বীৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ আধুনিকীকৰণ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে আৱাস নিৰ্মাণ আদি অন্যতম। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডঃ ননীগোপাল মহন্তই উদ্বোধনী ভাষণত বিশ্ববিদ্যালয়খনে সুদীৰ্ঘ কাল ধৰি অসমৰ শৈক্ষিক আৰু সামাজিক জীৱনলৈ আগবঢ়াই অহা অৱদানৰ বিষয়ে উল্লেখ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণ কৰা দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় বুলি প্ৰকাশ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই মুগাৰ অংগবস্ত্ৰ, শৰাই আৰু নামসিংহৰে উপৰাষ্ট্ৰপতিক আদৰণি জনায়। ইয়াৰ পাছতে ৰাধাকৃষ্ণনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত দুখন গ্ৰন্থ, চন্দ্ৰকান্ত অভিধানৰ পঞ্চম সংস্কৰণ আৰু ভূপেন হাজৰিকা 100 ইয়াৰ্ছ অফ ৱাণ্ডাৰিং ছং আনুষ্ঠানিকভাৱে উন্মোচন কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় সম্পৃক্ত হৈ আছে বুলি উল্লেখ কৰে। তেওঁ কয় যে অঞ্চলটোৰ বিলুপ্তিৰ পথত থকা ভাষাসমূহৰ সংৰক্ষণ আৰু পুনৰুজ্জীৱিতকৰণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা তথা বিজ্ঞান, মানসিকতা আৰু সময়োপযোগী জ্ঞানৰ মাজত সংযোগ স্থাপনৰ প্ৰয়াসে সমাজৰ প্ৰতি থকা বিশ্ববিদ্যালয়খনৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বিশ্ববিদ্যালয় এখনে কেৱল মাত্ৰ বিদ্যায়তনিক কামতেই অৰিহণা আগনবঢ়ায়, বৰং সমাজৰ সামগ্ৰিক দিশত বিশেষ বৰঙণি আগবঢ়ায়।
2: এখন বিশ্ববিদ্যালয় গুৰুত্ব কেৱল শিক্ষানুষ্ঠানখনৰ আন্তঃগাঁথনি বা প্ৰদান কৰা ডিগ্ৰীৰ দ্বাৰাই জুখিব নোৱাৰি। এখন বিশ্ববিদ্যালয়ৰ প্ৰকৃত মূল্যায়ন প্ৰতিফলিত হয় বিশ্ববিদ্যালয়খনে গঢ় দিয়া বৌদ্ধিক সম্পদ আৰু শিক্ষাৰ্থীসকলৰ মাজত সঞ্চাৰ কৰা মূল্যবোধৰ জৰিয়তে। আজি সন্মানীয় উপৰাষ্ট্ৰপতি মহোদয়ে শিলান্যাস কৰা 110 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া শৈক্ষিক ভৱন, ছাত্ৰাবাস আৰু আৱাসিক চৌহদ আদি প্ৰকল্পসমূহে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিক অধিক শক্তিশালী কৰাৰ লগতে ইয়াৰ শৈক্ষিক পৰিৱেশকো অধিক সমৃদ্ধ কৰিব।

শ্ৰীৰাধাকৃষ্ণনে আজি পুৱাৰ ভাগত কামাখ্যা মন্দিৰ দৰ্শন কৰি মা কামাখ্যাৰ আশীষ লয়। মন্ত্ৰী অজন্তা নেওগে এই দৰ্শনকালত উপৰাষ্ট্ৰপতিগৰাকীক সংগ দিয়ে। উপৰাষ্ট্ৰপতিগৰাকী অসম ভ্ৰমণ সামৰি আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হৈছে। তাত তেওঁ স্বচ্ছথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকী কাইলৈ ইম্ফললৈ যাব। ইম্ফলত তেওঁ মাইৰংস্থিত INA সংগ্ৰহালয় আৰু যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিথিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰহিত তথা দৃষ্টিৰহিত শিক্ষাৰ্থীৰ বাবে থকা দঁই পল' মিছন বিদ্যালয়ো পৰিদৰ্শন কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আজি মন্ত্ৰী অতুল বৰাই পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে বিভাগসমূহৰ কাম কাজৰ লগতে কাৰ্যসূচীসমূহৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে জিলাসমূহক আঁচনিসমূহ ৰূপায়ণৰ স্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে। বৈঠকত VBG ৰামজী আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণকে ধৰি গুৰুত্বপূৰ্ণ আঁচনিৰ জিলাভিত্তিক অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। আঁচনিসমূহ সময়মতে স্বচ্ছ আৰু ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰে। আঁচনিসমূহৰ আবণ্টিত পুঁজিৰ সঠিক আৰু ফলপ্ৰসূ ব্যৱহাৰৰ জৰিয়তে যাতে ৰূপান্তৰ সাধন হয় এই উদ্দেশ্যে বিভাগৰ বাজেট ব্যৱস্থাৰ স্থিতিৰ ওপৰতো আলোচনা কৰে। বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব, আয়ুক্ত, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক অভিযান সঞ্চালকৰ লগতে কেইবাটাও বিভাগৰ বিষয়া উপস্থিত থাকে। দিছপুৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হৈছে। মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলৰ লগতে মুখ্য সচিব ডঃ ৰবি কোটা উপস্থিত আছে। মন্ত্ৰীসভাৰ এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। গোৱালপাৰা জিলাৰ মাটিয়া ৰাজহচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত মাটিৰ শ্ৰেণী পৰিৱৰ্তন নকৰাকৈ বসবাস কৰি থকা পৰিয়ালসমূহৰ বিৰুদ্ধে আজি উচ্ছেদ অভিযান চলোৱা হয়। খাৰিজা পাইকান, খামাৰ, মানিকপুৰ, ভোজমালা দ্বিতীয় খণ্ড, জটচৰ্বদি আৰু টেঙাবাৰীকে ধৰি পাঁচখন ৰাজহ গাঁৱৰ মুঠ 73টা পৰিয়ালৰ বাসগৃহত আজি উচ্ছেদ অভিযান চলোৱা হয়। খেতি মাটিৰ শ্ৰেণী পৰিৱৰ্তন আৰু চৰকাৰৰ অনুমতি অবিহনে গৃহ নিৰ্মাণ তথা জলাশয়ৰ লগতে প্ৰাকৃতিকভাৱে পানী বৈ যোৱা পথ বন্ধ কৰাৰ অভিযোগত এই পৰিয়ালসমূহৰ বিৰুদ্ধে উচ্ছেদ চলোৱা হয় বুলি জিলা আয়ুক্ত প্ৰদীপ টিমুঙে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে জিলাখনৰ হাছিলা বিল, উৰ্পদ বিল আৰু কুমৰি বিলৰ লগতে বগুলামাৰী প্ৰস্তাৱিত সংৰক্ষিত অঞ্চলক অতি শীঘ্ৰেই সংৰক্ষিত বনাঞ্চল ঘোষণা কৰি দখলমুক্ত কৰাৰ চেষ্টা চলোৱা হ'ব। উল্লেখযোগ্য যে কৃষ্ণাই চাবৰাঘাট ভূমি সংৰক্ষণ সমিতি নামৰ সংগঠনটোৱে মাটিয়া ৰাজহচক্ৰৰ বিভিন্ন এলেকাত মধ্যভোগীৰ জৰিয়তে দৰং, পিলাচীপাৰা, কলগাছিয়া, ধুবুৰী, মানকাছৰ আদিৰ পৰা অহা একাংশ লোকে ভূমি ক্ৰয় কৰি বসবাস কৰা বুলি প্ৰশাসনক অভিযোগ দিছিল। সেই অভিযোগৰ ভিত্তিত আজি প্ৰশাসনে উচ্ছেদ অভিযান চলায়। সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন 2026ৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। বিজেপিৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আয়োজিত বৈঠকত নিৰ্বাচনী প্ৰস্তুতি তথা তৃণমূল পৰ্যায়ৰ কাম কাজ পৰ্যালোচনা কৰা হয়। আনহাতে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন 2026ৰ প্ৰস্তুতিৰ অংশ হিচাপে মৰিগাঁৱৰ জিলা আয়ুক্ত সৃষ্টি সিংহই আজি মৰিগাঁৱৰ EVMৰ গুদাম পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত EVM আৰু VVPATৰ সুৰক্ষিত সংৰক্ষণ, CCTV নিৰীক্ষণ ব্যৱস্থা, প্ৰৱেশ নিয়ন্ত্ৰণ আৰু দেশৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰণৰ বিষয়সমূহ পৰ্যালোচনা কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক সুৰক্ষা ব্যৱস্থা বজাই ৰাখি সমাগত উপ নিৰ্বাচন সুচাৰুৰূপে সুৰক্ষিতভাৱে আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি নিশ্চিত কৰাৰ নিৰ্দেশ দিয়ে। কামৰূপ জিলাৰ আমিনগাঁৱত আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ চকু বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলাৰ তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ৰ সহযোগত নেশ্যনেল আই ডনেশ্যন ফৰ্টনাইট দিৱস পালন কৰা হয়। তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ৰ সভাগৃহত অনুষ্ঠিত ৰাষ্ট্ৰীয় চকুদান দিৱসত কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। জিলা আয়ুক্ত শ্ৰীমিশ্ৰই তেওঁৰ ভাষণত সকলোকে চকুদানৰ দৰে মহান কাৰ্য কৰিবলৈ আহ্বান জনায়। গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনৰ অংশগ্ৰহণ। উপৰাষ্ট্ৰপতিয়ে মাদক দ্ৰব্য মুক্ত সমাজ

0: ভাস্কৰ হাৰ বাবে আহ্বান। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মন্ত্ৰী অতুল বৰাৰ পৰ্যালোচনা বৈঠক। আৰু গোৱালপাৰা জিলাৰ মাটিয়া ৰাজহচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত আজি প্ৰশাসনৰ উচ্ছেদ অভিযান। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: এফএমবেণ্ডৰ 101.6 মেগাহাৰ্জত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়াৰ পৰা আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জুই মদাহী, নিয়ন্ত্ৰণ কক্ষত লস্মিতা শইকীয়া, ফটিক চন্দ্ৰ বৰ্মন আৰু বিজয় দাস, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু ৰমেন কুমাৰ শৰ্মা, এফএম ট্ৰান্সমিটাৰত দীপামণি ডেকা, ডিউটি ৰুমৰ সহকাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ৰ মাইক্ৰ'ফোনৰ সন্মুখত এয়া মই প্ৰণীতা দাস।
2: কম সুতত লোন বিচাৰে
3: তাকো এপেৰে বাহা
4: পচিলে অচিনাকি এপৰ পৰা হাত খাই থাকিব।
5: RBIয়ে কয়
6: জানি ৰক, সতৰ্ক হৈ ৰক।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক গয়া শ্ৰোতাৰ অনুষ্ঠান।
7: সমূহ গয়া শ্ৰোতাক নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ অৰৰা অঞ্চলৰ গাঁও প্ৰধান ভূপেশ বৰ্মনৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ।
8: মোৰ সৈতে বৰ্তমান উপস্থিত আছে অৰৰা গাঁৱৰ গাঁও প্ৰধান ভূপেশ বৰ্মন ডাঙৰীয়া। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
9: হয়, নমস্কাৰ, মোৰ নাম ভূপেশ বৰ্মন, এই আমাৰ নলবাৰী জিলা অৰৰা গাঁৱত মই গাঁও প্ৰধান হয়।
8: আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ এই গাঁওখনত কিমান সংখ্যক খেতিৰ লগত জড়িত কৃষক আছে?
9: আচ্ছা, আমাৰ গাঁওখনৰ প্ৰায় 70% লোকে, 70 বুলি ক'লে ভুল হ'ব, প্ৰায় 80% লোকে কৃষিৰ লগত জড়িত। গতিকে কিমান বুলি ক'লে ধৰি লওক আপোনাৰ পৰিয়াল প্ৰায় আমাৰ টোটেল আছে 683টা পৰিয়াল আছে গোটেই গাঁওখনত। গতিকে তাৰ ভিতৰত আপোনাৰ 70% হ'ব কৃষিৰ লগত জড়িত।
8: যিসকল কৃষক আছে সেই কৃষকসকলে বৰ্তমান সময়ত চৰকাৰৰ যিখিনি আঁচনি আছে সেই আঁচনিসমূহ পাইছেনে?
9: অঁ, এইটো আমাৰ একচুৱেলি কি হয়, আমাৰ যিজন গাঁওখনৰ দায়িত্বত থাকে যিজন গ্ৰাম সেৱক, তেখেতে জৰিয়তে তেখেতে যিখিনি খবৰ দিব দিয়ে আমাক আঁচনিবিলাকৰ, ধৰক পিএম কিষাণ বা পিএম কিষাণ ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে যিখিনি খবৰ দিব দিয়ে, আমি সেইমতে কৃষকখিনিৰ ওচৰত খবৰটো আমি দিওঁ আৰু তেওঁলোকে সেই পিএম কিষাণৰ কোনোবা অনলাইন কৰিব লাগে অনলাইনটো কৰে, বা তেওঁলোকে পিএম ৰেজিষ্ট্ৰেশ্যনটো কৰে, বা ধান বিক্ৰী কৰাৰ কাৰণে আকৌ এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, সেইটো আমি মানে বতৰ অনুযায়ী যেতিয়া হয় ধান বিক্ৰী কৰাৰ সময়ত সেইটো তেওঁলোকক আমি কৰাৰ কাৰণে আমি পৰামৰ্শ আগবঢ়াওঁ।
8: এজন কৃষকে এই যিখিনি আঁচনি আছে সেই আঁচনিখিনি নিজৰ নাম কেনেকৈ অন্তৰ্ভুক্ত কৰিব?
9: আচ্ছা, আঁচনি মই পিএম কিষাণটোৰ বিষয়ে কওঁ বাৰু। পিএম মই জনাত মানে আমিওতো ডাইৰেক্টলি ধৰি লওক আমাক আমাকতো ৰিক্ৰুইট নকৰে ডাইৰেক্টলি, আমাক গাঁওখনৰ বিভিন্ন বেলেগ কামত আমাৰ মানে প্ৰতিটো আমি বিভাগে চাব লাগে, প্ৰত্যেকে আমাক জড়িত কৰে। তো আমাক এইটো আমাক গ্ৰাম সেৱকৰ জৰিয়তে আমি যিখিনি গম পাওঁ, এতিয়া আমাৰ প্ৰথম হ'ল পিএম কিষাণটোৰ বিষয়ে মই কৈ দিওঁ। পিএম কিষাণটোত কি হয়, তেওঁলোকে প্ৰথমতে কৃষকখিনি কি কৰিব লাগে, তেওঁলোকৰ আধাৰ কাৰ্ড, খাজনা ভৰা ৰচিদ, লগতে পান কাৰ্ড, বেংক একাউণ্ট, এইখিনি লৈ তেওঁলোকে এটা CSC চেণ্টাৰত গৈ অনলাইন কৰিব লাগে। আৰু অনলাইনটো কৰাৰ পিছত প্ৰায় 2 মাহ বা 1.5 মাহৰ ভিতৰত আমাৰ ওচৰৰ আমাৰ গ্ৰাম সেৱকৰ ওচৰলৈ লিষ্টখন গ্ৰাম সেৱকে মানে পায়। গ্ৰাম সেৱকে কি কৰে, আকৌ সেই লিষ্টখন আমাক দিয়ে, আমাক দি কিনে আমাৰ পৰা সেইটো কালেক্ট কৰে। মানে আমি আকৌ কি কৰোঁ, তেওঁলোকৰ যিখিনি নাম থাকে সেই নামখিনি অনুযায়ী মোবাইল নাম্বাৰত আমি কণ্টেক্ট কৰোঁ, তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰ যিটো মোবাইল নাম্বাৰ দিয়ে তাতে কণ্টেক্ট কৰোঁ, বা কাৰোবাক কণ্টেক্টত নাপালে আমি তেওঁৰ ঘৰত গৈ হ'লেও খবৰটো দিওঁ। তেওঁলোকে গৈ সেই পিছত তেওঁলোকে কি কৰে, সেইটো আমাক যি ডকুমেণ্টছ লাগে, আকৌ এবাৰ ফিজিকেলি তেওঁলোকে ডকুমেণ্টছ দিব লাগিব। ফিজিকেলি ডকুমেণ্টছৰ ভিতৰত তেওঁলোকৰ বেংক একাউণ্টৰ ফটোষ্টেট কপি, পান কাৰ্ডৰ, আধাৰ কাৰ্ডৰ ফটোষ্টেট কপি, লগতে খাজনা ভৰা ৰচিদৰ ফটোষ্টেট কপি, এখন ফৰ্ম আছে, ফৰ্মখন এই আপোনাৰ কিতাপৰ দোকানত বা অনলাইন চেণ্টাৰত বা এনেকুৱা হেৰি কিনিব পাৰে, সেইখন ফৰ্ম ফিল আপ কৰি আমাৰ ওচৰত তেওঁলোকে জমা দিয়ে, আমি আকৌ তাত চহী চিল মাৰি কিনে আমি আকৌ গ্ৰাম সেৱকজনৰ ওচৰত জমা দিওঁ। ইয়াৰ পিছত তাত সেইটো আকৌ তেওঁলোকে সেইটো ফাইল পুট আপ কৰে তাত এগ্ৰিকালচাৰ অফিচত।
8: কিমান সময়ৰ ভিতৰত মানে কিমান দিনৰ ভিতৰত তেওঁলোকে এই পৰ্যায়টোৰ পৰা লাভান্বিত হ'ব পাৰিব?
9: এইটো আচলতে সময়টো লাগে।

0: অলপ দীঘলীয়া সময় প্ৰায় ছমাহ সময় লাগে এইটোত গোটেইখিনি কমপ্লিট হোৱালৈকে বৰ্তমান চিষ্টেমটোত মানে গোটেইখিনি যেতিয়া লিষ্ট হ'ব লিষ্ট ডেৰমাহ পিছত আহিব আমাৰ ওচৰত জমা দিব আমি আকৌ ভেৰিফিকেশ্যন কৰিম ভেৰিফিকেশ্যন কৰি আকৌ আমি গ্ৰামসেৱকজনৰ ওচৰত জমা দিম জমা দিয়াৰ পিছত গ্ৰামসেৱকজনে আকৌ সেইটো চাব চাই আকৌ চাৰ্কল অফিচত পঠাব চাৰ্কল অফিচত আকৌ যিজন মণ্ডল থাকে তেওঁ ভেৰিফাই কৰিব তাৰপিছত আকৌ সেইটো ডি চি অফিচত যাব এগ্ৰিকালচাৰ অফিচত যাব এই টাইমটো অলপ দীঘলীয়া হয়
1: আপুনি যিহেতু গাঁও প্ৰধান এই অঞ্চলত যিসকল কৃষক আছে তেওঁলোকৰ খেতি পথাৰত কেনেকুৱা ধৰণৰ ব্যৱস্থাপনা গ্ৰহণ কৰিছে সেই বিষয়ে কেতিয়াবা আপুনি বুজ ল'বলৈ চেষ্টা কৰে নে
0: হয় আমাৰ মানে কি হয় বছৰত দুবাৰ ডিজিটেল ক্ৰপ ছাৰ্ভে বুলি কয় এইটো দুবাৰ হয় বছৰত এবাৰ আগষ্ট মাহত হয় আৰু এবাৰ জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত হয় তেতিয়া আমি মানে পথাৰে পথাৰে যাব লাগে গৈ তাত ফটো মাৰিব লাগে কি কি খেতি কৰিছে খেতিখিনি কিমান মানে কি ষ্টেজত আছে বৰ্তমান কোনটো ষ্টেজত আছে সেইখিনি আমি চাব লাগে কিন্তু এই যোৱা বছৰৰ পৰা আৰম্ভ কৰিছে এইটো গতিকে ছাৰ্ভেটো আমি নিজে কৰিব লাগে আমাক এটা এপ দিয়ে সেই এপৰ জৰিয়তে মোবাইলত আমি সেইটো ছাৰ্ভে কৰি কিনে আমি ছাবমিট কৰিব লাগে
1: এই যিটো ছাৰ্ভে হয় এই ছাৰ্ভেটো নিশ্চয় কোনোবাই নিৰীক্ষণ কৰে সেই কোনে কৰে
0: সেইটো আপোনাৰ এগ্ৰিকালচাৰ অফিচৰ পৰা নিৰীক্ষণ কৰে
1: যিসকল কৃষকে খেতি কৰি আছে তেওঁলোকৰ ভাল বেয়াটো হয়তো নিশ্চয় জানিব পৰা যায়
0: তাত মানে কি কোনটো ষ্টেজত খেতিটো আছে কি ষ্টেজত আছে সেইটো গম পোৱা যায় কি খেতি লগাইছে তেওঁ মাটিখিনিত তেওঁ হয়তো ধান খেতি লগাইছে ধানৰ ভিতৰত তেওঁ কোনটো হয়তো বাচমতি লগাইছে নে ৰঞ্জিত লগাইছে সেইবিলাক আমি গম পাওঁ তাত আমি চিলেক্ট কৰিব লাগে অপশ্যন থাকে তাত বা যেতিয়া এই ৰবি শস্যৰ সময়ত তেওঁ কি কৰিছে কোনটো খেতি লগাইছে সেইবিলাক অপশ্যনবিলাক থাকে যে তিয়হ কৰিছে আলু কৰিছে ভেন্দি কৰিছে সেইটো আমি চিলেক্ট কৰিব লাগে তাৰপিছত আছে অপশ্যন আছে সেইমতে বৰ্তমান এইটো কি ষ্টেজত আছে খেতিটো
1: এপটোতে অপশ্যনটো আছে
0: এপটোতে অপশ্যনটো আছে মানে এইটো ফ্ৰুইট ষ্টেজত আছে ফ্ৰুইট দিলোঁ মানে ফুলিছে বস্তুটো সেনেকুৱা
1: আপোনাৰ অঞ্চলত যিসকল কৃষক আছে কৃষকসকলৰ বাবে এখন কাৰ্ড থাকে যিখনৰ নাম হৈছে কিষাণ ক্ৰেডিট কাৰ্ড সেইখন পাবলৈ এজন কৃষকে কেনেধৰণৰ ব্যৱস্থা ল'ব লাগিব
0: হয় সেই আঁচনিটো আমি কওঁ কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিখন সংক্ষিপ্ততে হ'ল KCC KCCটো সাধাৰণতে আমাৰ কি হয় তাৰ ফৰ্ম পোৱা যায় ফৰ্মটো নিজে অনলাইনৰ পৰা ডাউনলোড কৰিও ল'ব পাৰে বা কোনোবা কম্পিউটাৰ চেণ্টাৰত গৈ তাৰ পৰাও ল'ব পাৰে সেই ফৰ্মটো ফিল আপ কৰি কৃষকজনৰ এটা সুবিধা আছে ওচৰতেও যিটো মানে নিয়াৰেষ্ট বেংক হয় তেওঁৰ এলেকা যিটো বেংক হয় সেই বেংকৰ লগত কৃষকজনে যোগাযোগ কৰিব লাগিব আৰু যোগাযোগ কৰাৰ পিছত বেংকে যদি তেওঁক দিয়াৰ কাৰণে আগ্ৰহী হয় তেওঁ যদি কোনো ডিফল্ট নাথাকে আগৰ কোনো ধৰণৰ ঋণত তেতিয়াহ'লে সেই আঁচনিটো কৃষকজনক খুব কম সুদৰ হাৰত এইটো বেংকে নিৰূপণ কৰে মানুহজনৰ কিমান সুদৰ হাৰ হ'ব খুব কম সুদৰ হাৰত বেংকে ঋণ হিচাপে হয়তো 50,000 টকা বা 60,000 টকা বা 1,00,000 টকা প্ৰথম পৰ্যায়ত মানে দিয়ে এনেকৈ টকাটো ইউটিলাইজ কৰাৰ কাৰণে দিয়ে ইয়াৰ পিছত তেওঁ মাহে মাহে এইটো পৰিশোধ কৰিব পাৰে সুবিধা আছে আৰু দুমাহৰ মূৰততে পৰিশোধ কৰিব পাৰে সুবিধা আছে
1: এই অঞ্চলত যিখন কৃষি বিজ্ঞান কেন্দ্ৰ আছে
0: হয়
1: সেই কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত এই অঞ্চলৰ স্থানীয় কৃষকসকলে কেতিয়াবা যোগাযোগ কৰেনে
0: দুই এজন কৃষক যায় এনেকৈ কিন্তু গোটেইবিলাক সকলোৱে যে যোৱাই সেইটো নহয় একচুৱেলি যোৱাটো উচিত তাত এইটো গ্ৰামসেৱকত জড়িত হ'ব লাগিব ইয়াত সম্পূৰ্ণৰূপে গ্ৰামসেৱকজনো জড়িত হ'ব লাগিব ইয়াতে
1: ধন্যবাদ আপুনি বহু কথা জনালে আশা কৰোঁ আপোনাৰ এই কথাখিনিৰ দ্বাৰা যিসকল কৃষক উৎসাহী নিজৰ খেতিডৰা ভাল কৰিবলৈ তেওঁলোক উপকৃত হ'ব
0: নিশ্চয়
2: ইমান পৰে শ্ৰোতাসকলে অৰোৰা অঞ্চলৰ গাঁও প্ৰধান ভূপেশ বৰ্মনৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিলে অনুষ্ঠানত এইবাৰ শুনক মিহিৰনাথৰ কণ্ঠত লোকগীত
3: মই শ্ৰী মিহিৰনাথ আজি মই এটা লোকগীত গাম বুলি আগবাঢ়িছোঁ

0: অনুষ্ঠানত এইবাৰ আগবঢ়াইছো কৃষ্ণকান্ত নাথৰ কণ্ঠত এটি চিয়া গীত।
1: মোৰ নাম শ্ৰী কৃষ্ণকান্ত নাথ,

কৃষ্ণকান্ত নাথৰ কণ্ঠত চিয়া গীতটি শুনিলে। আমাৰ আজিৰ গয়া শ্ৰোতাৰ অনুষ্ঠানটি ইমানতেই সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰায়।

প্ৰথমে ইয়া আজিৰ পৰৱৰ্তী অনুষ্ঠান হৈছে সম্পৰ্কে। আজি নিশা 9:30 বজাত কামাখ্যা সভাপণ্ডিত ৰচিত নাটক এক প্ৰহৰৰ খেলা প্ৰযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ। সন্ধিয়া 6:10 বজাৰ কৃষি জগত অনুষ্ঠানত মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে জীৱামৃত, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ বংশীধৰ কলিতা আৰু মৌচম হাজৰিকাই, আঁতৰিব মেলোডি পাটগিৰিয়ে, প্ৰযোজনা উৎপল বৰহাৰ। 8:02 বজাৰ পৰিয়াল কল্যাণ অনুষ্ঠানত বিষ আৰু স্নায়ু ৰোগৰ আয়ুৰ্বেদিক চিকিৎসাৰ বিষয়ে ডাক্তৰ দীপক শৰ্মাৰ সৈতে সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। 7:45 বজাৰ আধুনিক গীতৰ অনুষ্ঠানৰ শিল্পী মানস বৰা। 6:40 বজাত ক্ৰীড়া বাৰ্তা। 7:05 বজাত তফজুল আলী ৰচিত বৃন্দগান আৰু 7:20 বজাত অনুষ্ঠান আকৌ শুনোৱা হওক। 7:35 বজাৰ পূবালীৰ ঘৰত আছিময় ইংটি আৰু সংকীপন্দৰ কণ্ঠৰ কাৰ্বি গীত শুনিবলৈ পাব। 8:30 বজাত আধুনিক গীতৰ অনুষ্ঠান আৰু 9:00 বজাত অসমীয়া চিনেমাৰ গীতৰ অনুষ্ঠান চিত্ৰগীত শুনিবলৈ পাব। এয়া আছিল আজিৰ পৰৱৰ্তী অনুষ্ঠানসূচী সম্পৰ্কে। এইবাৰ জানোৱা হওক কাইলৈ প্ৰচাৰ হ'বলগীয়া কিছু অনুষ্ঠানৰ বিষয়ে। কাইলৈ দিনৰ 12:30 বজাত আইডিৰ বুলনি অনুষ্ঠানত জালুকবাৰী মহিলা সাংস্কৃতিক গোষ্ঠীয়ে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান শুনিবলৈ পাব। বিয়লি 5:25 বজাৰ চাহ গছৰ মাজে মাজে অনুষ্ঠানত বাগিচা অঞ্চলৰ সাক্ষৰতা আৰু উন্নয়নত যুৱ সমাজৰ দায়িত্বৰ বিষয়ে প্ৰফুল্ল তেলীৰ সৈতে সাক্ষাৎগ্ৰহণ অঞ্জু দাসৰ। 6:10 বজাৰ কৃষক বাণী অনুষ্ঠানত মাহজাতীয় শস্যৰ ব্যৱস্থাপনাৰ বিষয়ে এটি আলোচনাৰ দ্বিতীয় খণ্ডত ভাগ ল'ব ডক্টৰ পিংকুধৰ বৰ্মন আৰু সুনীল কুমাৰ ভট্টাচাৰ্যই, আঁতৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। ইয়াৰ পাছতে কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতানত শুনিবলৈ পাব নিৰ্মল হালৈৰ এটি সাক্ষাৎগ্ৰহণ শিক্ষামণি দত্তৰ, আৰু লগতে শুনিবলৈ পাব পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা, প্ৰযোজনা উৎপল বৰাৰ।

0: পুৱা 6:30 আৰু সন্ধিয়া 6:40 জয়শ্ৰী দেৱীৰ কণ্ঠৰ ভজন শুনিবলৈ পাব। নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত অসমৰ ভৱিষ্যতৰ খেলুৱৈ কেনেকৈ সাজু কৰিব পাৰি এই বিষয়ে অলিম্পিয়ান অৰ্জুন বঁটাৰে সন্মানিত জয়ন্ত তালুকদাৰৰ সৈতে এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কুলপ্ৰদীপ ভাগৱতীৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 6:55 জ্ঞান বিজ্ঞান আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। 7:00 নিউজ বাতৰি যুগুতাই আগবঢ়াব উৎপল বৰাই। 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 ৰূপালী লহৰ, অনুষ্ঠানটিৰ প্ৰযোজনা আৰু পৰিৱেশন ঋতুপৰ্ণ দাসৰ। 8:15 সুগম সংগীতৰ অনুষ্ঠানত ভূপেন হাজৰিকাৰ কণ্ঠৰ কেইটিমান গীত শুনিবলৈ পাব। 9:15 জিলা ৰেহৰূপ, 9:20 লাইভ ফোন ইন কল্পতৰু, 10:00 জীৱন সুৰভি অনুষ্ঠানৰ অতিথি অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰফুল্ল বৰ্মন, প্ৰযোজনা সীমান্ত বাৰ্মাৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।
1: কম সুতত লোন বিচাৰে
2: তাকো এপেৰে বাহা
3: পচিলে।

0: অচিনাকি এপৰ পৰা হাত সাৰি থাকিব।
1: আৰ বি আইয়ে কয়,
2: জানি ৰক, সতৰ্ক হৈ ৰক।
3: আকাশবাণী গুৱাহাটীৰ মহাপাহু, আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। আকাশবাণী গুৱাহাটী, এতিয়া শুনক বিদ্যাৰ্থীৰ অনুষ্ঠান।
4: এয়া আকাশবাণী গুৱাহাটী,
5: বিদ্যাৰ্থীৰ অনুষ্ঠান।
4: মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজি নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইংৰাজী ব্যাকৰণৰ পাঠ আছে। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক নটিচ ৰাইটিং এণ্ড ৰিপৰ্ট ৰাইটিং এই বিষয়ে ক'বলৈ লোৱা হৈছে। তোমালোকৰ বাবে পাঠ যুগুতাই আগবঢ়াইছে সপোন দুৱৰাই।
6: ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই অনাতাঁৰ পাঠটোত লেখন কৌশল শিক্ষণ বা টিচিং ৰাইটিং স্কিলছ এই বিষয়ৰ দুটা লেখন কাৰ্য লৈছোঁ। প্ৰথমটো নোটিচ ৰাইটিং আৰু দ্বিতীয়টো ৰিপৰ্ট ৰাইটিং। এই দুটা বিষয় থূলমূলকৈ মূল কথাখিনি আলোচনাৰ বাবে লৈছোঁ। আমি প্ৰথমে নোটিচ ৰাইটিং বিষয়টোৰ মূল কথাকেইটালৈ আহিছোঁ। তোমালোকে সকলোৱে নোটিচ ৰাইটিং বুলি কওঁতে নোটিচ শব্দটো সকলোৱে জানা। তোমালোকৰ বিদ্যালয়ত তোমালোকে এখন অতি দৰকাৰী বস্তু হ'ল নোটিচ বোৰ্ড। নোটিচ বোৰ্ডখনত প্ৰধান শিক্ষকে একো একোখন জাননী ছাত্ৰ ছাত্ৰীৰ জ্ঞাতাৰ্থে তাত দিয়ে। আৰু এতিয়া এই নোটিচ ৰাইটিং বিষয়টো হৈছে কেনেকৈনো নোটিচ লিখা যায়, তাৰ কিবা কৌশল আছে নেকি, তাৰ কিবা নৰ্ম বা কিছুমান গত আছে নেকি, সেই কথাটো আমি ইয়াত আলোচনা কৰিম। আমি এই কথাটোৰে আৰম্ভ কৰোঁ বাৰু। হোৱাট ইজ এ নোটিচ? তোমালোকে যদি অভিধানখন চোৱা, তোমালোকৰ নিশ্চয় সকলোৰে অভিধান আছেই। A notice is a short written statement of information or directions that have public importance. অর্থাৎ নোটিস মূলত এক প্রকারর জাননী। Short written statement of information লিখিত হব পারে বা ছপা রূপতো হব পারে। এনে জাননীর ভাষা সরল আর আনুষ্ঠানিক বা ফৰ্মেল হ'ব লাগে। তোমালোকে জানা যে বেলেগ বেলেগ পৰিস্থিতিত আমি ভাষাৰ ব্যৱহাৰ বেলেগ কৰোঁ। যেতিয়া আনুষ্ঠানিক বিষয় এটা ক'বলগীয়া হয়, ধৰি লোৱা প্ৰধান শিক্ষকলৈ এখন চিঠি লিখিলা, তাৰ যিটো শৈলী সেইটো ফৰ্মেল ৰাইটিং। তুমি বন্ধুলৈ লিখা চিঠিখন ইনফৰ্মেল ৰাইটিং বা ছেমি ফৰ্মেল ৰাইটিং। ইয়াত এতিয়া নোটিচৰ লেখাবিলাক সাধাৰণতে ফৰ্মেল হ'ব লাগে আৰু বুজিবৰ বাবে অতি সহজ হ'ব লাগে, সেইবাবে এটা চিম্পল লেংগুৱেজ, সৰল ভাষা হ'ব লাগে। এই জাননী সাধাৰণতে নোটিচ বোৰ্ডত অথবা বাতৰি কাকতত ছপা কৰা হয়। তোমালোকৰ নোটিচ বোৰ্ডত আঁৰি দিয়ে ছয়মহীয়া পৰীক্ষা কেতিয়া হ'ব বা কিবা এটা বিদ্যালয়ৰ কিবা অনুষ্ঠান ইত্যাদি বিষয়ৰ ওপৰত কিবা জাননী দিবলগীয়া হ'লে নোটিচ বোৰ্ডত তোমালোকে পাবা। নোটিচ লিখাৰ মূল কথা কেইটামান শুনা হওক। মই থূলমূলকৈ কৈছোঁ, পৰীক্ষাৰ বহীত সাধাৰণতে নোটিচ যেতিয়া লেখা হয় বক্স এটা আঁকি লোৱা হয়, চকুত পৰে আৰু। নোটিচ লিখাৰ বাবে বক্স এটা প্ৰথমে আঁকি ল'ব লাগে। তলৰ ৰাস্তাত এতিয়া নাপাৰিবা, কিমান দীঘলৈ ক'বতো নোৱাৰিবা, প্ৰথমে ওপৰৰ তিনিডাল ৰাস্তা নিলা। বক্সৰ ভিতৰত ওপৰত নোটিচ শব্দটো কেপিটেলত এন অ' টি আই চি শব্দটো লিখিব লাগে। নোটিচ শব্দটোৰ ঠিক তলতেই নোটিচ লিখাৰ তাৰিখটো দিব লাগে। তাৰিখৰ তলতে নোটিচৰ শিতান বা হেডিংটো দিব লাগে। এই হেডিংটো এটা ফ্ৰেজত দিব লাগে, যেনে ছিলেকশ্যন টেষ্ট এক্সামিনেশ্যন। তোমালোকৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকে হয়তো দিছে নোটিচখন, যে তোমালোকৰ টেষ্ট পৰীক্ষাৰ নোটিচ এখন দিব খুজিছে কোন তাৰিখে।

Cobra Hobo, Tetia Tarito Pisote, Behoitu, selection test examination. Ketabako Batrika got a sopa hua Zibla notice tehiba that road closure diahoi. Take heading or tick tolote, Janonicon lihibala. Janoni protom by Koto, it is for information of the students of class 10 that. It is for information of the staff and students that. It is for information of all concerned that. Edhornere. It is for a gotture. Hadharanote. Notice at arm bokorahoi. Ditiote, janonikonor mul bihoitu. Kenedhorne. Kotakinu postapon korahoi bihoitu. He gotatumoi. Janabokuzisu. Ami arm honite. It is for information of the students of class 10 buli koisilu he tu got arambho kara ete he bakko tu ami tani loi dighol koi dibo paru for it is for information of the students of class 10 that the selection test exam starts on the 15th November 2022 as per the program given below ditiyote tomar ko enuko notice eta dibo paru je rajoha notice all roads through Dekiyabari T State will remain closed to the general public for 3 days in first 3 days in October 2022. Etu Rajuva notice bagi sabilakor keteba rasta bondho kora hoy. Teti ekhon Rajuva notice diyatu niyom. Ekhon hoyse tenuka dhoronor. It is for information of all concerned buli koya hoy. Notice kon diyar pisot. যদি বিদ্যালয় দিয়া নোটিস হয় তেতিয়া প্রিন্সিপাল টি সি গার্লস হাই স্কুল বা যে দিছে সেই নোটিসখন তলত থাকিব বা গার্ডেন ম্যানেজার ঢেকিয়াবাড়ি টি স্টেট মরিয়নি যদি বাগিচার নোটিস হয় কাগজত যিবিলাক নোটিস দিয়া হয় তেনেকুৱা ধৰণৰ যে নোটিসখন দিছে তেওঁৰ বিষয়ে ক'ব লাগিব তাৰ পাছত বক্সৰ তলত আঁচডাল টানি বক্সটো বন্ধ কৰি দিব লাগে বৰ দীঘল কৰিব নালাগে কাৰণ নম্বৰটো খুব কম থাকে ইয়াত কেৱল ফৰ্মেটটো তোমালোকৰ মূল্যায়ন কৰা হয় তোমালোকে উপস্থাপন কৰিব পাৰিছানে নাই কথাটো কেনেধৰণে কথাখিনি দিব লাগে আনুষ্ঠানিক ভাষা এটাৰ ব্যৱহাৰ সেইখিনি কথা কৈ পেলাই যিটো নোটিচ ৰাইটিং তাৰ মূল কথাখিনি এনেধৰণে তুমি সামৰিব পাৰিবা তাৰপিছত তলত আঁচডাল টানি বক্সটো সম্পূৰ্ণ কৰি তোমাৰ কাম সম্পূৰ্ণ কৰিলা আৰু আমিও এইখিনিতে আমাৰ নোটিচ ৰাইটিঙৰ কথাখিনি সম্পূৰ্ণ কৰি ৰিপৰ্ট ৰাইটিঙলৈ আহিছোঁ ৰিপৰ্ট ৰাইটিং বুলিলে আমি সাধাৰণতে কোনো এটা হৈ যোৱা ঘটনা এটা বিৱৰণ বুলি ভাবোঁ যদিও আন বহুবিলাক বিষয়লৈ আমি ৰিপৰ্ট বা টোকা বা খতিয়ান দিব পাৰোঁ ধৰা তোমালোকৰ চহৰত এখন গ্ৰন্থমেলা হৈছিল তুমি তাৰ এটা প্ৰতিবেদন বিদ্যালয়ৰ আলোচনীৰ বাবে স্থানীয় বাতৰি কাকতখনৰ কাৰণেও তুমি এটা ৰিপৰ্ট লিখিব পাৰা এতিয়া ৰিপৰ্টটো কেনেকৈ লিখা হয় আমি সেই কথাখিনি ইয়াত আলোচনা কৰিম কোনো এটা ঘটনাৰ বিৱৰণ বা প্ৰতিবেদন সাধাৰণতে বাতৰি কাকত বা আলোচনীৰ বাবে প্ৰস্তুত কৰা হয় এনে প্ৰতিবেদন লেখাৰো বহু সময়ত লেখা যিটো কাৰ্য সেইটোক আমি ৰিপৰ্ট ৰাইটিং বুলি কওঁ সেইটো তোমালোকৰ যথেষ্ট গুৰুত্ব দিয়া হয় প্ৰশ্ন কাকতখনত কেতিয়াবা আউটলাইন এটা দিয়ে কেতিয়াবা একেবাৰে আউটলাইন নিদিয়ে কেৱল কি বিষয়ক লিখিব লাগে সেই বিষয়টো তোমালোকে পাবা আৰু নিজে গোটেই কথাখিনি লিখিবলগীয়া হয় তাত লিখিয়ে দিয়ে ৰাইট এ ৰিপৰ্ট ফৰ পাব্লিকেশ্যন ইন এ লোকেল ইংলিছ ডেইলি তেনেকৈ প্ৰশ্নটো আৰম্ভ কৰে এখন দৈনিক ইংৰাজী বাতৰিত প্ৰকাশৰ বাবে এটা ৰিপৰ্ট প্ৰস্তুত কৰিবলৈ তোমালোকক কাৰ্যটো দিয়া হয় যেতিয়া ৰিপৰ্ট এটা লিখিবা প্ৰথম কথাটো হ'ল ৰিপৰ্টটোৰ ঘাই বস্তুটো হৈছে হেডলাইন হেডলাইনটো ঠিক আমি টাইটেল বুলি ক'ব নোৱাৰোঁ এতিয়া গল্প এটাৰ এটা টাইটেল থাকে কিন্তু নিউজ পেপাৰত টাইটেল নকয় হেডলাইন কয় প্ৰভেদ আছে তুমি যদি এখন গল্প কিতাপ লৈছা তোমাৰ ঘৰত নিশ্চয় কোনোবা ইংৰাজী গল্প কিতাপ আছে বা কোনোবা পাঠ্যপুথিটো যিকেইটা গল্প পাবা
সেই গল্পবিলাকৰ নামবিলাক তুমি মন কৰিবা।

0: দেখিবা যে সেইবিলাক একো একোটা বাক্য নহয়, একো একোটা ফ্ৰেজ। মোৰ গুৰিত এখন এই মুহূৰ্তত গল্প কিতাপ আছে, দ্য বেষ্ট অফ জাতক টেইলছ, জাতকৰ কিছুমান কাহিনীৰ বচা বচা কেইটামান গল্পৰ এটা সংকলন মোৰ সন্মুখতে আছে। গতিকে সেইখনকে মই প্ৰথম পৃষ্ঠাটো উলিয়াই ল'লোঁ, কণ্টেণ্ট পেজ। তাত নামবোৰ কেনেকৈ দিছে মন কৰা, নামবোৰ দিছে দ্য ভেল্যু অফ ফ্ৰেণ্ডছ, গল্ডেন চোৱন, দ্য গ্ৰিডি কাউ, এ ক্ৰ', এনেধৰণৰ নামবোৰ পাবা। এই নামবোৰ বাক্য নহয়, গল্পৰ প্ৰতিটো নামেই ইংৰাজীত আমি নাউন ফ্ৰেজ বুলি কওঁ, একো একোটা নাউন ফ্ৰেজ। তাৰপিছত তুমি পাবা যে প্ৰতিটো নামেই নাউন ফ্ৰেজ হ'ল, কিন্তু হেডলাইনবিলাকৰ যিটো গঠন সেইটো এটা বাক্য। ধৰি লোৱা তুমি এটা ৰিপৰ্ট এটা লিখিব লাগে, ৰিপৰ্টটো হ'ল এটা দুৰ্ঘটনা, বাছ এখনত দুজন মানুহ ঢুকালে আৰু পাঁচজন বৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। যেতিয়া বাছখনে অন্য এখন বাছত খুন্দিয়াই দিছিল, এইটোৱে কাহিনী। এতিয়া এই কাহিনীটোৰ এটা হেডলাইন বনাবলগীয়া হ'ল, হেডলাইনটো হ'ল গোটেই কাহিনীটোৰ মূল কথাখিনি যিমান চমুকৈ ক'ব পাৰি সিমান চমুকৈ ক'ব লাগিব। টু কিল্ড ফাইভ ইঞ্জিয়ৰ্ড ইন বাছ এক্সিডেণ্ট। এতিয়া টু পাৰ্চনছ ৱাৰ কিল্ড আমি কোৱা নাই, টু কিল্ড, ফাইভ পাৰ্চনছ ৱাৰ ইঞ্জিয়ৰ্ড কোৱা নাই, ফাইভ ইঞ্জিয়ৰ্ড। গতিকে যিমান কম শব্দ হয়, আৰু মন কৰিবা যে ইয়াত ভাৰ্ব আছে, কিল্ড ভাৰ্ব, ইঞ্জিয়ৰ্ড ভাৰ্ব, ভাৰ্ব আছে, কিন্তু এ পিচ অফ ষ্ট্ৰিং, নেকলেচ, গ্ৰিডি ক্ৰ', এইবিলাকত কোনো ভাৰ্ব নাই। গতিকে গল্প আৰু হেডলাইনৰ প্ৰভেদটো সেইটোৱেই। প্ৰথম কথা তুমি সেইটি দেখিবা, ভাৰ্বৰ ব্যৱহাৰ হেডলাইনত আছে। হেডলাইনৰ পাছতে বাতৰিটো তোমালোকে লিখিব লাগিব। বাতৰি যিটো প্ৰথম দফা, প্ৰথম দফাটো তোমালোকে অতি সাৱধান হ'ব লাগিব, কাৰণ তোমালোকে মন কৰিবা যে বাতৰি কাকতখন গোটেইখন লাইন বাই লাইন পঢ়িবলৈ কাৰো আজৰি নাই। হেডলাইনটো পঢ়িয়ে গম পালে যে অ' এইটো ঘটনা, বা চাওঁচোন প্ৰথম দফাটোকে ওপৰৰ পৰা চাওঁ কি আছে। সেই প্ৰথম দফাটোত তুমি পাবা যে ইয়াত সাধাৰণতে কি কৰিব তেওঁলোকে, এই ৰিপৰ্টটোত লিড পেৰাগ্ৰাফ বুলি কয়, তাত ৱাট ঘটনাটো, ৱেন ডিড ইট হেপেন, ৱেৰ ডিড ইট হেপেন, হাউ ডিড ইট হেপেন, এই গোটেইকেইটা ডব্লিউ এইচ ৱৰ্ডেৰে এটা বাক্য এটা বনোৱা হয়। যেনে এতিয়া টু পাৰ্চনছ ৱাৰ কিল্ড এণ্ড ফাইভ আদাৰ্ছ ৱাৰ ছিৰিয়াছলি ইঞ্জিয়ৰ্ড ৱেন এন আদাবাৰী বাউণ্ড চিটি বাছ ইন হুইচ দে ৱাৰ ট্ৰেভেলিং কলাইডেড এগেইনষ্ট এন এম্পটি স্কুল বাছ নিয়াৰ মদঘৰীয়া এট 4:30 PM টুডে'। এইটো প্ৰথম বাক্য। ইয়াত কি হৈছিল, ক'ত হৈছিল, গোটেই কথাখিনি ইয়াত পাবা। গতিকে হেডলাইনটোৰ পিছত যিটো প্ৰথম বাক্য, সেইটো এটা সৰু দফাই হয়, এইটোকে লিড পেৰাগ্ৰাফ বুলি কয়। লিড পেৰাগ্ৰাফটোত গোটেইখিনি ইনফৰ্মেশ্যন তোমালোকে দিব লাগিব, তাৰ পাছৰ যিখিনি তথ্য দিবা সেইখিনি কেৱল তাক সেই প্ৰথম বাক্যটোৰ কথাখিনিৰ ওপৰুৱা কথা কিছুমান দিব লাগিব। মূল কথাখিনি প্ৰথম দফাটোত বা প্ৰথম দীঘলীয়া বাক্যটোতে পঢ়ুৱৈয়ে পাই যাব, আৰু তেখেতৰ যদি আৰু বিশেষ জানিবৰ মন নাই, ইমানখিনি জানিলেই যথেষ্ট বুলি ভাবিলে তেখেতে অন্য এটা বাতৰিলৈ চকু ফুৰাবলৈ যাব। এতিয়া যেতিয়া আমি লিখিম, তোমালোকে ভাষাটোৰ প্ৰতি মন কৰিব লাগিব। যিমান পৰা যায় বাতৰি কাকতত শব্দৰ ব্যৱহাৰ বৰ সাহিত্যিক ভাষাৰ নিচিনাকৈ দীঘল দীঘল বাক্য বা ফুলাম বাক্য দিব নোৱাৰা। মূল কথাটো তোমালোকে এটা দুটা শব্দ দিব পাৰা। কোনোবাই যদি কয় ইন দি কোৰ্ছ অফ দি ইনভেষ্টিগেশ্যন, তদন্তৰ কালচোৱাত, ইন দি কোৰ্ছ অফ দি ইনভেষ্টিগেশ্যন বুলি নকৈ ডিউৰিং দি ইনভেষ্টিগেশ্যন বা ইন দি ইনভেষ্টিগেশ্যন, সেইধৰণে যিমান পৰা যায় চমু কৰি কৰি তোমালোকে লিখিব লাগিব। আৰু তেনেধৰণেৰে লিখিলে তোমাৰ বাতৰিটো বাতৰি কাকতৰ সম্পাদকে প্ৰকাশ কৰিবৰ বাবে উপযুক্ত বুলি গ্ৰহণ কৰিব।
1: নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, ইমান পৰে তোমালোকে নটিচ ৰাইটিং এণ্ড ৰিপৰ্ট ৰাইটিঙৰ বিষয়ে শুনিলা। তোমালোকৰ বাবে পাঠ যুগুতাই আগবঢ়ালে সপোন দুৱৰাই।

0: আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছো।
1: বিদ্যাৰ্থীৰ অনুষ্ঠানটি শুনিলে কান্তিক পাছতে বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ অংশগ্ৰহণ, দিছপুৰৰ লোকসেৱা ভৱনত মন্ত্ৰীসভাৰ বৈঠক, বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন, ডিব্ৰুগড়ত নিৰ্মীয়মান অসম বিধানসভাৰ নতুন চৌহদ সন্দৰ্ভত আজি অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ গুৰুত্বপূৰ্ণ বৈঠক, আৰু ধেমাজি জিলা এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত 60-দিনীয়াকৈ এইডছ ৰোগৰ বিৰুদ্ধে সজাগতা অভিযান আৰম্ভ। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনায়। এই অনুষ্ঠানতে তেওঁ সকলোকে মাদক দ্ৰব্যমুক্ত সমাজ গঢ়াৰ বাবে সংকল্প পাঠ কৰোৱায়। তেওঁ কয় যে শিক্ষা অনুষ্ঠান এখনৰ মূল্য কেৱল ৰেংকিং লাভতে সীমাবদ্ধ নহয়, ৰূপান্তৰৰ সাধনাও ইয়াৰ অন্যতম উদ্দেশ্য। গুৱাহাটী বিশ্ববিদ্যালয়ে শিক্ষা, সাহিত্য, বিজ্ঞান তথা বৌদ্ধিক ক্ষেত্ৰলৈ মানৱ সম্পদৰ বৰঙণি আগবঢ়াই আহিছে বুলিও উপৰাষ্ট্ৰপতিগৰাকীয়ে মত প্ৰকাশ কৰে। শিক্ষা ক্ষেত্ৰৰ উপৰি অসমৰ দ্ৰুত সামগ্ৰিক উন্নয়নৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্য চৰকাৰে মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি, আন্তঃগাঁথনি বিকাশ আৰু নিয়োগ সৃষ্টিত অভূতপূৰ্ব ভূমিকা পালন কৰিছে বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ পূৰ্বে উপৰাষ্ট্ৰপতিগৰাকী অনুষ্ঠানত উপস্থিত হোৱাৰ পাছত এন চি চি আৰু এন এছ এছৰ সদস্যসকলে অভিবাদন জনায়। তাৰ পাছতে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম, ৰাষ্ট্ৰীয় সংগীত, অসম সংগীত আৰু বিশ্ববিদ্যালয়ৰ সংগীত জিলিকাব লুইতৰে পাৰ পৰিৱেশন কৰা হয়। এই অনুষ্ঠানত ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, মুখ্য সচিব ডঃ ৰবি কোটা আৰু পঞ্জীয়ক উৎপল শৰ্মা উপস্থিত থাকে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডঃ ননীগোপাল মহন্তই উদ্বোধনী ভাষণত বিশ্ববিদ্যালয়খনে সুদীৰ্ঘ কাল ধৰি অসমৰ শৈক্ষিক আৰু সামাজিক জীৱনলৈ আগবঢ়াই অহা অৱদানৰ বিষয়ে উল্লেখ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণ কৰা দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় বুলি প্ৰকাশ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই মুগাৰ অংগবস্ত্ৰ, শৰাই আৰু নাম সিংহৰে উপৰাষ্ট্ৰপতিক আদৰণি জনায়। ইয়াৰ পাছতে ৰাধাকৃষ্ণনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত দুখন গ্ৰন্থ, চন্দ্ৰকান্ত অভিধানৰ পঞ্চম সংস্কৰণ আৰু ভূপেন হাজৰিকা 100 Years of Wandering Songs আনুষ্ঠানিকভাৱে উন্মোচন কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় সম্পৃক্ত হৈ আছে বুলি উল্লেখ কৰে। তেওঁ কয় যে অঞ্চলটোৰ বিলুপ্তিৰ পথত থকা ভাষাসমূহৰ সংৰক্ষণ আৰু পুনৰুজ্জীৱিতকৰণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা তথা বিজ্ঞান, মানসিকতা আৰু সময়োপযোগী জ্ঞানৰ মাজত সংযোগ স্থাপনৰ প্ৰয়াসে সমাজৰ প্ৰতি থকা বিশ্ববিদ্যালয়খনৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰে। শ্ৰীৰাধাকৃষ্ণনে আজি পুৱাৰ ভাগত কামাখ্যা মন্দিৰ দৰ্শন কৰি মা কামাখ্যাৰ আশীষ লয়। মন্ত্ৰী অজন্তা নেওগে এই দৰ্শনকালত উপৰাষ্ট্ৰপতিগৰাকীক সংগ দিয়ে। উপৰাষ্ট্ৰপতিগৰাকী অসম ভ্ৰমণ সামৰি আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হৈছে। ডিব্ৰুগড়ত নিৰ্মাণ হ'বলগীয়া অসম বিধানসভাৰ নতুন চৌহদ তথা বিধায়ক আৱাসৰ নিৰ্মাণ কাৰ্য সন্দৰ্ভত আজি বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। দিছপুৰৰ অসম বিধানসভা অধ্যক্ষৰ কাৰ্যালয়ৰ সভাকক্ষত এই বিশেষ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত নিৰ্মীয়মান এই নতুন বিধানসভা চৌহদৰ বেৰৰ নিৰ্মাণ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে বুলি বিভাগীয় অভিযন্তা বিষয়াই প্ৰকাশ কৰে। লগতে কাইলৈৰ পৰা মূল নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰাৰ বাবে আজি এই বৈঠকত নিৰ্দেশনা প্ৰদান কৰা হয়। এই নিৰ্দেশৰ জৰিয়তে অসম বিধানসভাৰ নতুন চৌহদ নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰিবলৈ গুৰুত্ব আৰোপ কৰা হৈছে। এই বৈঠকত অসম বিধানসভাৰ সচিব, লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাকে ধৰি নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত কেইবাগৰাকীও বিষয়ববীয়া আৰু প্ৰতিনিধি উপস্থিত থাকে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আজি মন্ত্ৰী অতুল বৰাই পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে বিভাগসমূহৰ কাম কাজৰ লগতে কাৰ্যসূচীসমূহৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে জিলাসমূহক আঁচনিসমূহ ৰূপায়ণৰ স্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰে। বৈঠকত ভি বি জি ৰামজী আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণকে ধৰি গুৰুত্বপূৰ্ণ আঁচনিৰ জিলাভিত্তিক অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়।

0: আঁচনিসমূহ সময়মতে স্বচ্ছ আৰু ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰে। আঁচনিসমূহৰ আবণ্টিত পুঁজিৰ সঠিক আৰু ফলপ্ৰসূ ব্যৱহাৰৰ জৰিয়তে যাতে ৰূপান্তৰ সাধন হয় এই উদ্দেশ্যে বিভাগৰ বাজেট ব্যৱস্থাৰ স্থিতিৰ ওপৰতো আলোচনা কৰে। বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব, আয়ুক্ত, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক অভিযান সঞ্চালকৰ লগতে কেইবাটাও বিভাগৰ বিষয়া উপস্থিত থাকে। ধেমাজি জিলা এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত আজিৰে পৰা জিলাখনত 60-দিনীয়াকৈ এইডছ ৰোগৰ বিৰুদ্ধে সজাগতা অভিযান আৰম্ভ হৈছে। ধেমাজি চিলাপথাৰ মহাবিদ্যালয়ত আজি জিলা স্বাস্থ্য বিভাগে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই অভিযান আৰম্ভ কৰি আজি মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলক এইডছ নিয়ন্ত্ৰণৰ সজাগতা, এই ৰোগৰ ভয়াৱহতা আৰু ৰোগৰ সংক্ৰমণৰ সন্দৰ্ভত পুংখানুপুংখভাৱে আলোচনা কৰা হয়। জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মোহন প্ৰসাদে এই ৰোগৰ সজাগতা আৰু সংক্ৰমণ সন্দৰ্ভত ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰে। অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ, বিশিষ্ট চিকিৎসকৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
1: এইডছ বেমাৰটোৱে যেনেকুৱা বেয়া ৰূপ লৈছে, এইটো দেখি আমি মানে গভৰ্ণমেণ্টক, বিশেষকৈ নৰ্থ ইষ্ট ইণ্ডিয়াত এই বেমাৰৰ প্ৰাদুৰ্ভাৱটো বেছি হৈছে। সেইকাৰণে গভৰ্ণমেণ্টে এটা কেম্পেইন আৰম্ভ কৰিছে, 60-দিনীয়া ইনটেনচিফাইড কেম্পেইন। এইটো মানে গাঁৱে গাঁৱে গৈ পেলাই 60 দিনত আমাৰ মানুহবিলাকে এখন গাড়ীও দিছে, গাড়ীখন গাঁৱে গাঁৱে গৈ সজাগ কৰিব বেমাৰটোৰ প্ৰতি, কিহৰ কাৰণে বেমাৰটো হয়, কেনেকৈ বিয়পে আৰু কি কৰিব লাগে, কি কৰিব নালাগে এইটো বেমাৰ হ'লে, এই বিষয়ে সজাগ কৰিবৰ কাৰণে আমি ইয়াতে এখন মিটিঙো পাতিছিলোঁ কলেজত। মিটিংটো পাতি আজি এই গাড়ীখনত আমি আইচি মেটেৰিয়েলবিলাক দি পঠিয়াম। গাঁৱে গাঁৱে আমাৰ মানুহ যাব, সবল ব্যক্তি গৈ তেওঁলোকে তাতে মিটিং পাতিব আৰু গাঁওবিলাকত সজাগ কৰিব।
0: দিছপুৰৰ লোকসেৱা ভৱনত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হয়। মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলৰ লগতে মুখ্য সচিব ডঃ ৰবি কটা উপস্থিত থাকে। মন্ত্ৰীসভাৰ এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদমেল সম্বোধন কৰে। বৈঠকত চলিত বৰ্ষৰ 1 নৱেম্বৰৰ পৰা 2027 বৰ্ষৰ 13 জানুৱাৰীলৈ খেল মহাৰণ আৰু শিশু খেল মহাৰণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। 12 বছৰ অনুৰ্ধৰ শিশুসকলৰ বাবে শিশু খেল মহাৰণ অনুষ্ঠিত হ'ব। 2 লাখ চৰকাৰী কৰ্মচাৰী সময়মতে পদোন্নতিৰ বিষয়টোও ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাষ্ট্ৰীয় নেত্ৰদান বৰ্ষেকৰ লগত সংগতি ৰাখি চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি নাফুক মধ্য ইংৰাজী বিদ্যালয়ত চকুদানৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত হয়। এই সজাগতা কাৰ্যসূচীত ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজক চকুদানৰ জৰিয়তে দৃষ্টিহীন ব্যক্তিৰ জীৱনলৈ দৃষ্টিশক্তি ঘূৰাই অনা সন্দৰ্ভত আলোচনা কৰা হয়। এই কাৰ্যসূচীত জিলাখনৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ দণ্ডেশ্বৰ দেউৰীয়ে নেত্ৰদানৰ প্ৰতি জনসাধাৰণক উৎসাহিত কৰাৰ লগতে নেত্ৰদান সম্পৰ্কীয় বিভিন্ন ভুল ধাৰণা আৰু অন্ধবিশ্বাস দূৰ কৰি সজাগতাৰ সৃষ্টি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত ভাষণ দিয়ে। এই সজাগতা কাৰ্যসূচীৰ অংশ হিচাপে ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰমৰ দলে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষাও কৰে। কাকজাত মহাবিদ্যালয়ৰ ঐতিহাসিক হীৰক জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান আজি আৰম্ভ হয়। অনুষ্ঠান মুকলি কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জিতেন হাজৰিকাই। বছৰজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলাৰ উদ্দেশ্যে যাৱতীয় প্ৰস্তুতি সুনিশ্চিত কৰাৰ সকলো বিষয় সামৰি এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত টিয়কৰ বিধায়ক বিকাশ শইকীয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। তদুপৰি বৈঠকত সাহিত্য সভাৰ সভাপতি বসন্ত গোস্বামী, কাকজান মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ ৰশ্মিৰেখা শইকীয়া, মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ডঃ গণেশ চন্দ্ৰ বৰা, টিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিনয়ব্ৰত ৰাজখোৱাৰ উপৰি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষসকল তথা শিক্ষক, শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। নগাঁও পৌৰসভাৰ 8 নম্বৰ ৱাৰ্ডে স্বচ্ছ বায়ু সৰ্বেক্ষণৰ তৃতীয় শিতানত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি এই কথা প্ৰকাশ কৰি কয় যে এই সন্মানে গাঁওখনৰ লগতে ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে পৰিৱেশ প্ৰদূষণমুক্ত কৰি ৰখাৰ লগতে সেউজ আৱৰণ অটুট ৰখাৰ প্ৰচেষ্টা হিচাপে চৰকাৰে স্বচ্ছ বায়ু সৰ্বেক্ষণ প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। শ্ৰীবৰুৱাই কয় যে এনেধৰণৰ সাফল্যৰ জৰিয়তে সামূহিক অংশগ্ৰহণে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত পেলোৱা প্ৰভাৱ প্ৰতিফলিত হয়। নগাঁও জিলাৰ নৱনিযুক্ত জিলা আয়ুক্ত হিচাপে আজি ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া আৰণ্য শইকে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। তেওঁ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তথা ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত মনোজ কুমাৰ চিকাৰীয়াৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটি পুনৰ এবাৰ। গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃগাঁথনি উন্নয়ন প্ৰকল্প আধাৰ

0: শিলা স্থাপন অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ অংশগ্ৰহণ, দিছপুৰৰ লোকসেৱা ভৱনত মন্ত্ৰীসভাৰ বৈঠক, বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন, ডিব্ৰুগড়ত নিৰ্মীয়মান অসম বিধানসভাৰ নতুন চৌহদ সন্দৰ্ভত আজি অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু ধেমাজি জিলা এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত 60-দিনীয়াকৈ এইডছ ৰোগৰ বিৰুদ্ধে সজাগতা অভিযান আৰম্ভ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী কৃষি জগত।
2: আজিৰ কৃষি জগত অনুষ্ঠানলৈ মই মেলোডি পাটগিৰিয়ে শ্ৰোতাক আদৰিছোঁ। আজিৰ আমাৰ আলোচনাৰ বিষয় হৈছে মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে জীৱামৃত। এই বিষয়ে আলোচনা কৰিবলৈ আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ অৱসৰী যুটীয়া কৃষি সঞ্চালক ডক্টৰ বংশীধৰ কলিতা। নমস্কাৰ।
3: নমস্কাৰ।
2: আৰু অসম

0: মই মেলোডি পাটগিৰিয়ে শ্ৰোতাক আদৰিছোঁ। আজিৰ আমাৰ আলোচনাৰ বিষয় হৈছে মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে জীৱামৃত। এই বিষয়ে আলোচনা কৰিবলৈ আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ অৱসৰী যুটীয়া কৃষি সঞ্চালক ডক্টৰ বংশীধৰ কলিতা। নমস্কাৰ।
1: নমস্কাৰ।
0: আৰু অসম বীজ আৰু জৈৱিক প্ৰামাণিকৰণ অভিকৰণৰ প্ৰাক্তন সঞ্চালক মৌচুম হাজৰিকা।
2: নমস্কাৰ।
0: নমস্কাৰ। আজি আমাৰ আলোচনাৰ বিষয় আপোনালোকে গম পাইছে, মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে জীৱামৃত। প্ৰথমেই মনলৈ আহিছে প্ৰাকৃতিকভাৱে মাটিৰ উৰ্বৰতা বৃদ্ধি কিদৰে কৰিব পাৰি। মৌচুম হাজৰিকা ডাঙৰীয়া, আপোনাকে সুধিছোঁ।
2: হয়, প্ৰথমতে ক'ব লাগিব যে কৃষিৰ মূল আধাৰ হৈছে মাটি। সুস্থ আৰু উৰ্বৰ মাটিৰ অবিহনে ভাল শস্য উৎপাদন সম্ভৱ নহয়। আৰু মাটিত থকা প্ৰয়োজনীয় পুষ্টি, জৈৱিক পদাৰ্থ, পানী আৰু অনুজীৱবিলাকে শস্যৰ বৃদ্ধি আৰু উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তাৰমানে মাটি এনেকুৱা নহয় যে আমি দেখি থকা মাটিখিনিৰ ভিতৰত এইখিনি বস্তু থাকিব লাগিব। এনেই যিখিনি ধূলিকণা, বালি, শিল বা এনেকুৱা ধৰণৰ থাকে, তাৰ লগতে যদি পুষ্টি নাথাকে, জৈৱিক পদাৰ্থ নাথাকে, পানী আৰু অনুজীৱ, সকলোতকৈ গুৰুত্বপূৰ্ণ হৈছে অনুজীৱ, এই গোটেইখিনি থাকিলেহে মাটিৰ উৰ্বৰতা অক্ষুণ্ণ থাকে আৰু যিটো মানে শস্য উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা লয়। কিন্তু বৰ্তমান সময়ত অত্যাধিক ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰাৰ বাবে আৰু একেদৰে মাটিতে বাৰে বাৰে খেতি কৰি থকাৰ কাৰণে জৈৱিক পদাৰ্থৰ অভাৱ হৈছে আৰু বহু ঠাইত এই যিখিনি উৰ্বৰতাৰ যিখিনি উপাদানৰ কথা ক'লোঁ সেইখিনি কমি আহিছে। এনে পৰিস্থিতিত মাটিৰ স্বাস্থ্য পুনৰুদ্ধাৰৰ বাবে আৰু উৰ্বৰতা বৃদ্ধিৰ বাবে জৈৱিক কৃষি পদ্ধতিৰ গুৰুত্ব বৃদ্ধি পাইছে। আৰু জৈৱিক কৃষি পদ্ধতিয়ে হওক বা প্ৰাকৃতিক কৃষি পদ্ধতিয়ে হওক, এই ক্ষেত্ৰত মানে জীৱামৃতৰ অৱদান অতি উল্লেখযোগ্য অৱদান আছে।
0: এইবাৰ বংশীধৰ কলিতাৰ ওচৰলৈ আহিছোঁ।
1: হয়,
0: আপোনাক সুধিব বিচাৰিছোঁ জীৱামৃত কি বাৰু আৰু ইয়াৰ উপাদানসমূহ কি কি?
1: জীৱামৃত হৈছে এবিধ পনীয়া অনুজীৱ সাৰ। আৰু ইয়াত আমাৰ উপাদান কি কি আছে আমি সেই কথাখিনি কওঁ। আমাৰ হাজৰিকা ডাঙৰ ইতিমধ্যে কৈছে যে অনুজীৱৰ এটা গুৰুত্ব বহুত বেছি, পানী বা জলীয় ভাৱ মাটিত এইবিলাকৰ গুৰুত্ব বহুত আছে, আৰু জৈৱিক পদাৰ্থ এইকেইটাই মেইন ৰোল, মানে প্ৰধান ৰোলবিলাক পালন কৰি থাকে মাটিক উৰ্বৰ কৰি ৰখাৰ কাৰণে। এতিয়া আমাৰ এটা চিন্তা হৈছে যে ভাৰত চৰকাৰে এইটো কথা চিন্তা কৰি আছে যে এই মাটিৰ উৰ্বৰতা ৰক্ষা কৰাৰ কাৰণে কৃষকে কম খৰচত নিজৰ ঘৰতে উপলব্ধ হোৱা বস্তুৰে কেনেকৈ সামগ্ৰীৰে কেনেকৈনো সাৰ উৎপাদন কৰিব পাৰে তাৰ এটা মানে কথা তেওঁলোকে কৈছে। তাৰ ভিতৰত হাজৰিকা আমাৰ বহুত আছে সাৰ, আজি আমি জীৱামৃতই কওঁ। যে জীৱামৃত হৈছে কি, এইটো এটা সংস্কৃত শব্দ, জীৱ যোগ অমৃত, জীৱামৃত। তাৰমানে এনেকুৱা যে এইবিধ পনীয়া যিটো মই জৈৱিক অনুজীৱ সাৰ বুলি কৈছোঁ, এইটো এনেকুৱা যে ই মাটিক সাৰুৱা প্ৰাকৃতিকভাৱে কৰিবই আৰু তাৰে কাৰণে আমাৰ কৃষকৰ খৰচটো কম হ'ব লাগে। আমাৰ টাৰ্গেট আৰু এটা ডাঙৰ টাৰ্গেট আমি ৰাখিছোঁ যে কৃষকৰ খৰচটো কম হ'ব লাগিব, নহ'লে কি হয় মাৰ্কেটত মানে কম্পিটিশ্যন কৰিব নোৱাৰা হয়, মানে বজাৰত প্ৰতিযোগিতাত হাৰি যায়। সেইকাৰণে আমি আমাৰ ঘৰতে কি কি সামগ্ৰী উপলব্ধ হ'ব পাৰে কৃষকৰ, আমাৰ ঘৰত দুজনী বা তিনিজনী দেশী গাই থকা ভাল থাকিব লাগে। আজিকালি বলগুৰুটো নাথাকেই, পাৱাৰ ট্ৰেক্টৰ হোৱাৰ পাছত এইবোৰ নাইকিয়া হৈ গৈছে। গতিকে এই আমি দেশী গাই আমি পুহিবই লাগিব, এক নম্বৰ ওৱান। সেই দেশী গাইৰ পৰা আমি দুটা উপাদান লৈ ল'ম। এক নম্বৰ আমি ল'ম যে গোবৰ, কিমান ল'ম, 10 কেজি, গোমূত্ৰ 10 কেজি, তাৰপিছত গুড়ো আমাক লাগিব, গুড় 2 কেজি, তাৰপিছত যিকোনো দাইলৰ মিহি গুড়ি আৰু ধৰক বুটৰ হ'লে বেচন বুলি কওঁ আমি, তেনেকুৱা ধৰণৰ পাউডাৰ টাইপৰ গুড়ি আমাক লাগিব মাহজাতীয় শস্যৰ। গতিকে আমাক আৰু এটা কথা হ'ল যে আমাক এক আজলি মাটি লাগিব। কেনেকুৱা মাটি, মানে অতি উৰ্বৰ ঠাইৰ পৰা আনিব লাগে, গছৰ তলৰ পৰা আমি এইটো সংগ্ৰহ কৰিব পাৰোঁ আৰু সেইবোৰ বৰ সাৰুৱা হৈ থাকে, কাৰণ তাৰ ডাল পাত পুচি তাত অনুজীৱবিলাকৰ মানে যথেষ্ট বংশ বৃদ্ধি পায়। চৰাই চিৰিকটিও গুটিবোৰ খাবলৈ আহে, বিস্তাৰ ত্যাগ কৰি সেই বিস্তাৰবিলাক বৰ সাৰুৱা হয়। সেইকাৰণে আমি তাৰ পৰা আমি একাজলি আনো যাতে আমি

0: আমি আমার হাজরিকা ডাঙ্গায় আৰম্ভণিতে কৈছে যে অণুজীৱৰ এটা সাংঘাতিক ৰোল আছে, ভূমিকা আছে মাটি সদৰা কৰি ৰখাৰ কাৰণে। সেইকাৰণে তাৰ পৰা সেইটো আমি সংগ্ৰহ কৰিলোঁ। আৰু গৰুৰ গোবৰ একদম ফ্ৰেছ আজি ৰ'ব লাগিব। গোমূত্ৰটো 2 দিন 3 দিনৰ হ'লেও ইমান কথা একো নাই, কিন্তু গৰুৰ গোবৰ ফ্ৰেছ লাগিব। আৰু ফ্ৰেছ গৰুৰ গোবৰত উপকাৰী অণুজীৱ ভৰ্তি হৈ থাকে। আমাক লাগিব উপকাৰী অণুজীৱ, আৰু মাটিত অপকাৰী অণুজীৱ আছে। গতিকে তাৰ মাজত এটা কম্পিটিশ্যন চলে। সেই কম্পিটিশ্যনটো চলিলে যাতে উপকাৰী অণুজীৱে সিহঁতক পৰাস্ত কৰিব পাৰে অপকাৰীবিলাকক। গতিকে আমি এইখিনি আমাৰ হ'ল উপাদান।
1: এতিয়া এই জীৱামৃত কিদৰে প্ৰয়োগ কৰা হয়?
0: প্ৰয়োগৰ আগতে মই কেনেকৈ প্ৰস্তুত কৰিতো কৈ দিলে ভাল হ'ব নেকি?
1: প্ৰস্তুতকৰণটো
0: তাৰমানে আমাৰ এই গোটেই বস্তুখিনি আমি এটা 200 লিটাৰ কেপাচিটি থকা ড্ৰামত আমি ভৰাই ল'ম। তাত 180 লিটাৰমান পানী দি দিম। দি বেদাৰ আৰু শুকান কাঠৰ ডাং হ'লে ভাল, বা বাঁহৰ হ'লেও হ'ব শুকান, সেইটো আমি ঘূৰাব লাগে। ৰাতিপুৱা গধূলি 1 ঘণ্টাকৈ ঘূৰাব লাগিব, ঘড়ীৰ কাঁটাৰ দিশত বা ঘড়ীৰ কাঁটাৰ
2: বিপৰীতে,
0: বিপৰীত দিশত এনেকৈ আমি কি কৰিম, ঘূৰাম। ইমান জোৰত স্পীডত ঘূৰাব লাগে যে তাত এটা দ খালৰ এই চাকনৈয়াৰ দৰে, ৰাইট, চাকনৈয়াৰো ভাল হ'ব, ভৰ্টেক্স বুলি কয় এইটো। চাকনৈয়াৰো আমাৰ হাজোগাৰীয়ে ভাল শব্দ ব্যৱহাৰ কৰিছে, চাকনৈয়াৰ দৰে হ'ব লাগে। আৰু যেতিয়া হ'ব তৎক্ষণাত আৰু উল্টাকৈ ঘূৰাব লাগিব ঘড়ীকাঁটাৰ। এবাৰ যদি ঘড়ীকাঁটাৰ দিশত ঘূৰাইছোঁ, এনেকৈ আমি 7 দিনলৈকে ঘূৰাব লাগে, মানে তাতকৈ আৰু নালাগে। আৰু এই যিখন ঢাকনি থাকিবতো এখন, সেই ঢাকনিখন আমি সৰু বাঁহ, একদম বিজুলী বাঁহ হ'লেও ভাল, ফালি পেলাই ঢাকনিখন দি দিম যাতে বতাহ সোমাই থাকিব পাৰে। তাৰমানে 7 দিনৰ ওচৰত প্ৰস্তুত হৈ গ'ল আৰু জীৱামৃত এনেকৈ প্ৰস্তুত কৰা হয়। তাৰপিছত আমাৰ 180 লিটাৰ দিছোঁ নহয়, আৰু ধৰক 19 লিটাৰ 18 লিটাৰমান পানী আমি দি দিলোঁ। দি পেলাই আৰু অলপমান শ্ল' মোশ্যনত ঘূৰালোঁ। ঘূৰাই মানে আমি এই পানীখিনি তৈয়াৰ কৰিলোঁ,
2: অলপ পনীয়া তৰল হৈ গ'ল আৰু।
0: এইকাৰণে তৰল মই যে পনীয়া বুলি কৈছিলোঁ, সেইকাৰণে আজিকালি মই যে পনীয়া বুলি কৈছিলোঁ, এইটো অণুজীৱ সাৰ, গতিকে এইটো মানে তৰল হৈ গ'ল। তৰল হৈ যোৱাৰ পাছত এইটো আমাৰ আৰু প্ৰয়োগৰ কাৰণে সি উপযোগী হৈ গ'ল।
2: এই তেখেতে কোৱাৰ নিচিনা যিটো প্ৰস্তুত ঘৰতে তেখেতসকলে কৰি ল'লে 7 দিনৰ ভিতৰত, তাৰপাছত তৰল কৰিলে,
0: হয়,
2: কৰাৰ পিছত যিটো মানে আমি জুলীয়া জীৱামৃত পালোঁ, সেইটোৱে কি কৰিব? এইটো খেতিয়কসকল বা আমাৰ শ্ৰোতাসকলে হয়তো প্ৰশ্ন জাগিব যে আমি যে কৈ আছোঁ যে মাটিৰ উপকাৰী অণুজীৱ সক্ৰিয়তা বৃদ্ধি কৰিব, মাটিত এই অণুজীৱ সক্ৰিয়তা বৃদ্ধি কৰাৰ কাৰণে এইখিনিয়ে বহুত সহায় কৰিব, আৰু যিমানে অণুজীৱৰ সক্ৰিয়তা বৃদ্ধি হ'ব সিমানে আমাৰ মাটিখিনিৰ উৰ্বৰতা বৃদ্ধি হ'ব,
0: বৃদ্ধি হ'ব, সেইটো এটা। আৰু এটা লগতে কথা আছে যে এই জীৱামৃতই আমাৰ নাইট্ৰজেন, ফচফৰাছ, পটাছ যথেষ্ট পৰিমাণে আমাৰ মাটিত এড কৰিব, যোগ কৰিব, সেই এটা কথা। আৰু এটা ইম্পৰ্টেণ্ট কথা, আমাৰ হাজৰিকা ডাঙৰীয়া আৰম্ভণিতে কৈছিল যে আমাক পানী বা জলীয় ভাৱ আমাক লাগে। গতিকে এই যেতিয়া জুলীয়া হৈ গ'ল, মাটিটোত অলপ জলীয় ভাৱো পাব, পানীও পাব, আৰু জৈৱিক পদাৰ্থৰ লগতে গুচি যাব। গৰুৰ গোবৰটো জৈৱিক পদাৰ্থ, গুড়ো জৈৱিক পদাৰ্থ, কুঁহিয়াৰৰ গাত জীৱ আছিল নহয়, গতিকে আমি গুড়ো জৈৱিক পদাৰ্থ, বেচনটো আমি ধৰি ল'লে বেচন দিছোঁ, বেচনো জৈৱিক পদাৰ্থ, কাৰণ বুটৰটো বুটৰ গাছতো জীৱ আছিল নহয়, গতিকে এইবিলাক জৈৱিক পদাৰ্থ হয়। মাটিটোত আৰু সংসাৰৰ অণুজীৱ সভা তাত দিয়েই দিছোঁ আমি।
2: আৰু ইয়াৰ ফলত মানে মাটিৰ এইখিনি প্ৰয়োগ কৰা, জীৱামৃত প্ৰয়োগ কৰাৰ পিছত মাটিৰ ভিতৰত বায়ু চলাচলৰ যিটো পৰিৱেশ সেইটো বৃদ্ধি পাব, আৰু মানে মাটিৰ গঠন ভাল হ'ব, আৰু যিটো পানী ধাৰণ কৰা ক্ষমতা, পানীখিনি আমাৰ এইটো দিয়াৰ লগে লগে মাটিয়ে নিজেই এটা পানী ধাৰণ কৰা
0: ক্ষমতাটো
2: বৃদ্ধি পাব।
0: মানে এটা উদাহৰণ দিলে কৃষক ৰাইজৰ কাৰণে বুজিবলৈ ভাল, আমাৰ চৰণীয়া পথাৰত গৰুৱে যেতিয়া হাগে, গোবৰ থাকে, শুকাই যায়, সেই শুকাই যোৱা গোবৰখিনি গুচাই চালে তলত দেখা যায় যে মাটিখিনি সেমেকা হৈ আছে। কিয়? তাৰমানে আমি এইটোৰ দৰে বুজি পাওঁ যে গৰুৰ গোবৰটো জৈৱিক পদাৰ্থ, জৈৱিক পদাৰ্থই মাটিৰ পানী ধাৰণ কৰা ক্ষমতাটো বৃদ্ধি কৰে, বা জলীয় ভাৱ ধৰি ৰখাৰ ক্ষমতাটো বৃদ্ধি কৰিব পাৰে। গতিকে যদি পানী ধাৰণ ক্ষমতাটো বাঢ়িল, অণুজীৱ বাঢ়িল, আৰু জৈৱিক পদাৰ্থও বাঢ়ি গ'ল, তেতিয়াহ'লে মাটি সাৰুৱা হোৱাৰ ৰাস্তাটো আমাৰ ক্লিয়াৰে হ'ল। কিন্তু এটা কথা মোৰ ৰৈ গ'ল ক'বলৈ, এই যে জীৱামৃত আমি প্ৰস্তুত কৰোঁ, এই প্ৰস্তুত কৰোঁতে কিন্তু ছায়াত কৰিব লাগে। সেইটো বহুত মানে গুৰুত্বপূৰ্ণ কথা যে ছায়াত কৰাটো বহুত দৰকাৰ, আৰু বৰষুণ পৰিব নপৰা ঠাইত কৰা দৰকাৰ।
2: আৰু এটা কথা আপুনি কৈছে, এতিয়া ঢাকনখন দিব লাগিব, কিন্তু এটা
0: বতাহটো চলাচল কৰি থাকিব, আৰু বতাহটো চলাচল এইকাৰণে কৰিব লাগে যাতে অণুজীৱৰ জনসংখ্যাটো

0: দিবে আৰু সিহঁতে অক্সিজেন লোৱাত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। সেইকাৰণে আমি এইধৰণে ৰাখিব লাগিব আৰু ঘূৰাব এইকাৰণে লাগে খুব স্পীডত। আমাৰ বিজ্ঞানসন্মতভাৱে মানে এইবাৰ প্ৰমাণো আছে যে এঘণ্টা ঘূৰালে তাত অৰিজিনেলি যিখিনি প্ৰাৰম্ভিক অৱস্থাত যিমানখিনি অনুজীৱ আছিল সি প্ৰায় দুগুণমানৰ ওচৰলৈ গুচি যায়,
1: সংখ্যাটো বাঢ়ি যায়,
0: সংখ্যাটো বহুত বাঢ়ি যায়। বায়'ডাইনামিক এগ্ৰিকালচাৰ বুলি এটা এগ্ৰিকালচাৰ আছে, তাত এইবিলাক কথা আলোচনা কৰা হয়।
1: জীৱামৃত প্ৰয়োগ কৰাৰ ফলত উদ্ভিদতনো কি প্ৰভাৱ পৰিব বা আমাৰ শস্যত কি প্ৰভাৱ পৰিব? ভালটোতো হ'ব, মাটিৰ গঠন ভাল হ'ল, উৰ্বৰতা বৃদ্ধি হ'ল, কিন্তু চবতকৈ দেখা গৈছে যে উদ্ভিদৰ যিটো শিপা, শিপাৰ মানে বিকাশটো খুব ভাল হয়। আৰু গছৰ যিকোনো শস্যৰে শিপা যেতিয়া ভাল হ'ব তাৰ ফল ভাল হ'ব, উৎপাদন ভাল হ'ব, এনেকুৱা ধৰণৰ কথাটো আহি যায়। আমি খৰচটো কমাব লাগিব, এতিয়া আমি ৰাসায়নিক সাৰৰ ওপৰত আমি এইটো বিকল্প নহয়, কিন্তু ৰাসায়নিক সাৰ যিটো আমি বিচাৰোঁ যে ইউৰিয়া, পটাছ বা নাইট্ৰজেন, ফচফৰাছ বা এনেকুৱা যিবিলাক সাৰ আমি ওপৰত নিৰ্ভৰশীল, সেই নিৰ্ভৰশীলতাটো এই জৈৱ জীৱামৃত প্ৰয়োগৰ ফলত কমি আহিব। আমি ইয়াত যিমানেই এইটো দিম, মাটিৰ গঠন ভাল হ'ল, শিপা গাঠনটো ভাল হ'ল, কিন্তু আৰু তাৰ বিপৰীতে ৰাসায়নিক সাৰৰ ওপৰত আমাৰ নিৰ্ভৰশীলতাটো কমি আহিব,
0: সেইটো বহুত দৰকাৰী
1: প্ৰাকৃতিক, সেইকাৰণে সেইটোৱে ডাঙৰ কথা। আৰু লগতে পৰিৱেশৰ ওপৰত মানে সাংঘাতিক এটা ভাল প্ৰভাৱ পেলাব, কৃষকে মানে বিভিন্ন ধৰণৰ পৰা লাভ হয়, মানে লাভ হয়। বিশেষকৈ গৰু পালন কৰা কৃষকৰ গোবৰখিনি, গোমূত্ৰ যদি নিজে সংগ্ৰহ কৰি পেলাই প্ৰস্তুত কৰিব পাৰে তেতিয়াহ'লে জৈৱিক যিটো স্বাস্থ্য আৰু দীৰ্ঘম্যাদী যিটো বহন ক্ষমতা সেইখিনি মানে খেতিত আকৌ গগা কৰি উঠিব। আমি সকলোৱে কওঁ যে জৈৱিক খেতি কৰিব লাগে, প্ৰাকৃতিক খেতি কৰিব লাগে, কিন্তু কৰিবলৈ হ'লে আমাৰ এইবিলাক হৈছে আধাৰ,
0: দেশী গৰু আমাক লাগিব,
1: দেশী গৰু লাগিব। এতিয়া এনেকুৱা হৈছে যে আমি পাৱাৰ টিলাৰ, ট্ৰেক্টৰ, যান্ত্ৰিক কৃষি আমি কৰি কৰি পাহৰিছিলোঁ দেশী গৰুৰ কথা। এতিয়া মানে আমাৰ ঘৰত অন্ততঃ দেশী গৰু দুটাৰ পৰা যিমান থাকে সেইটো খুব ভাল, সতেজ গোবৰ,
0: সতেজ গোবৰ,
1: সেইখিনি অবিহনে প্ৰাকৃতিক কৃষি বা জৈৱিক কৃষিৰ কথাটো ভবাটো অলপমান দিগদাৰী
2: হয়। জীৱামৃতৰ বিষয়ে আপোনালোকে বৰ ধুনীয়াকে বুজাই ক'লে।
0: হয়,
2: এতিয়া এই জীৱামৃত
0: হয়
2: কোনটো কৃষি পদ্ধতিত বাৰু সাধাৰণতে ব্যৱহাৰ কৰা?
0: সাধাৰণতে আমি প্ৰাকৃতিক কৃষি ব্যৱস্থাত জীৱামৃতটো অপৰিহাৰ্য অংগ হিচাপে ব্যৱহাৰ কৰা হয়। এইটো এইকাৰণে অপৰিহাৰ্য অংগ হিচাপে ব্যৱহাৰ কৰা, এইটো হাজৰিকা ডাঙৰে কৈছে প্ৰসংগত, যে এইটো ব্যৱহাৰ কৰিবলৈ কৃষকৰ একো খৰচ নাই, মাত্ৰ ড্ৰামটোহে প্ৰাথমিক অৱস্থাত কিনিব লাগে আৰু ভালকৈ ধুই মেলি ছায়াত ড্ৰামটো দিছিলে 50 বছৰ আকৌ চিন্তাই নাই। আৰু কেৱল ঘূৰাওঁতে এইটো সাৱধান হ'ব লাগিব, সাৱধান হ'ব লাগে যাতে ড্ৰামটোৰ গাত নালাগে আৰু ৰ'দত ড্ৰামটো দিব নালাগে। গতিকে প্ৰাৰম্ভিক খৰচে অলপ থাকিল, বাকী গোবৰ গোমূত্ৰ ঘৰতে পেলে আৰু গাখীৰখিনিও ল'ৰা ছোৱালীকো খোৱালে নিজেও খালে, কৃষকৰো স্বাস্থ্য ভালে থাকিল আৰু মাটিৰো স্বাস্থ্য ভালে থাকিল, গতিকে দুটা কাম একেলগে হৈ যায়। গতিকে প্ৰাকৃতিক চিন্তাটো এতিয়া আমাৰ চৰকাৰে অত্যন্ত সেইকাৰণে গুৰুত্ব দিছে, বহুত ফালৰ পৰা ইয়াৰ উপকাৰিতাটো আহি থাকে, আপোন আপুনি আহি থাকে।
1: আৰু মানে এই জীৱামৃতটো বনাওঁতে গোবৰ বা গোমূত্ৰ ব্যৱহাৰ কৰা হয় বা যিখিনি কৰা হয় চাব লাগে। আমাৰ ডক্টৰ কলিতা দেৱে কৈছে যে আমি খুব পৰিষ্কাৰ পৰিচ্ছন্নতাটো অৱলম্বন কৰিব লাগে,
0: সেইটো সাংঘাতিক
1: নহয়নে, খুব মানে দূষিত পৰিৱেশ বা পচা অৱস্থাটোলৈ যাতে নাযায়
0: গোবৰটো
1: তেখেতে কৈছে সতেজ হেৰি, সেইখিনি কথা সৰু সৰু কথা মই মাত্ৰ পুনৰাবৃত্তি কৰিছোঁ। মই ভাবোঁ তেনেকৈ যদি কৰে মই ভাবোঁ আমাৰ খেতিখিনি এবাৰ অনুজীৱ আৰু সাৰুৱাভাৱে উৰ্বৰতা বৃদ্ধি পাব, আৰু এবাৰ যিখন পথাৰত উৰ্বৰতা বৃদ্ধি পাব প্ৰত্যেকবাৰে কৰোঁতে কৰোঁতে হয়তো 3 বছৰমান লাগিব পাৰে, তাৰপিছত কিন্তু সেই মাটিখিনি আৰু ইমান উৰ্বৰ হ'ব, মই ভাবোঁ যে আমি প্ৰাকৃতিক কৃষিৰ কাৰণে উপযোগী হৈ উঠিব, নহয়নে
0: উপযোগী হৈ যাব। আৰু জীৱামৃত দুই ধৰণৰ জীৱামৃত আছে, দুই ধৰণে আমি জীৱামৃত প্ৰস্তুত কৰিব পাৰোঁ, এইটো পনীয়াটোতো ক'লোৱে, আৰু একধৰণে জীৱামৃত প্ৰস্তুত কৰিব পাৰি, সেইটো ঘন জীৱামৃত বুলি কয়। ঘন জীৱামৃত মানে ঘন মানে ডেন্স, মানে কি কৰে 100 কেজি ধৰক গোবৰ ফ্ৰেছ, আমাৰ প্ৰাকৃতিক কৃষি পদ্ধতিত ষ্টেণ্ডাৰ্ড বুলি কয়, মানে কি কৰিব পাৰি কি কৰিব নোৱাৰে তেনেকুৱা কথাও আছে, যে ওচৰৰ মানুহৰ বিশ্বাসযোগ্য মানুহৰ পৰা গোবৰ সংগ্ৰহ কৰি ল'ব আমি পাৰোঁ, এইটো এটা মানে ষ্টেণ্ডাৰ্ডৰ ভিতৰত পৰে, আকৌ একো আপত্তি নাই, 100 কেজি একেদিনাই নিজৰ নহ'ব নহয়, গতিকে ওচৰৰ মানুহৰ পৰা আনিব পাৰিব, বিশ্বাসযোগ্য মানুহৰ পৰা আনি সেই গোবৰটো আমি মেলি দিব লাগে অলপ সময়, একদিনমান দি অলপমান শুকাব, তাৰপিছত বাকী যি বস্তু আছে গোমূত্ৰৰ পৰা আৰম্ভ কৰি গুড়, তাৰপিছত এই মাটি,
1: দালিৰ গুড়ি,
0: দালিৰ গুড়ি একেই পৰিমাণ থাকিব, দি পেলাই সেই গোবৰখিনি ভালদৰে মিহলাব লাগিব, আৰু দুজন মানুহ লাগে, এজনে এনেকৈ অলপ অলপকৈ সেই

0: মিহলাই মগেতাৰে পানীৰে দি থাকিব আৰু এন এজনে কোৰেৰে মিক্স কৰি থাকিব, কোৰেৰে মিক্স কৰি থাকি সেই ছায়াত কৰিব লাগিব কামটো, গোটেই মেলি দিব। মেলি দিয়াৰ পাছত আৰু এনেকুৱা জেগাতে হ'ব লাগিব যাতে চাৰিওফালে খোলা থাকে, যাতে বতাহ চলাচল হৈ পেলাই শুকাই যাব লাগিব। শুকাই গ'লে আকৌ এইটো আমি মাটিত ব্যৱহাৰ কৰিব পাৰোঁ। কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ, যে ধৰক 50 কেজিলৈকে তাতকৈও বেছি দিব পাৰে আপুনি 1 বিঘা মাটিত। গতিকে 100 কেজি হ'লে আমি 2 বিঘা মাটিয়ে ধৰি ল'লোঁ। 2 বিঘা মাটিত আমি এইটো হাল বোৱাৰ শেষ চাহ কৰাৰ আগে আগে তাক মাটিত দি দিলোঁ, মিহলাই দিলোঁ, চাহ কৰি দিলোঁ। 2 নম্বৰ কথা হ'ল কি, তাৰপাছত এই পনীয়াটো দিব পাৰোঁ নে নোৱাৰোঁ, সেইটো প্ৰশ্নটো আমাৰ ৰাইজৰ আহি যাব যে ঘনজীৱামৃত দিলোঁ আৰু এই পনীয়াটোৰ আৰু এটা কষ্ট কিয় কৰোঁ, সেই চিন্তাটো আহিব পাৰে। দিয়া ভাল, পনীয়াটিও দিয়া ভাল। কিয়, আমি সাধাৰণতে নেচাৰেল ফাৰ্মিঙত প্ৰাকৃতিক খেতিত জলসিঞ্চনটোক আমি এনকাৰেজ নকৰোঁ, আমি জলসিঞ্চনটোক আমি মানে উৎসাহ নিদিওঁ যে আপুনি জলসিঞ্চনত যাওক। এতিয়া ধৰক আমি ঘনজীৱামৃত দি দিলোঁ, ঘনজীৱামৃত দি দিয়াৰ লগে লগে মোৰ মাটি জৈৱিক পদাৰ্থৰে ভৰি গ'ল, অণুজীৱৰে ভৰি গ'ল, কিছু পৰিমাণে গছৰ নিউট্ৰিয়েণ্টো তাত খাদ্য বা মাটিৰ তলত যোগদান হৈছে। আকৌ আমি এই যিটো পনীয়া জীৱামৃত আছে, সেই পনীয়া জীৱামৃতটো তাৰপাছত আমি খেতি যদি বেঙেনা লগালোঁ ধৰক 10 পৰা 15 দিনৰ ভিতৰত আপুনি 0.5 লিটাৰমান কৰি গুড়িত আপুনি অলপ অলপ দি যাব পাৰে, দিলে কি হ'ব, সেই যিটো আমাৰ মানে জলসিঞ্চনৰ ব্যৱস্থাৰ দৰকাৰ আছিল সেই দৰকাৰটো নাই, অলমষ্ট নাইকিয়া হৈ যাব। কিয় নাইকিয়া হ'ব, আমাৰ অৰিজিন যে ঘন জীৱামৃতই আমাক কি দিব, মাটিত জলীয় ভাৱ ধৰি ৰখাৰ ক্ষমতাটো দিব। আকৌ ই জলীয় জল দিলেই নহয়, পানী দিলেই নহয়, গতিকে ফলত কি হয় যে আমি কৃত্ৰিমভাৱে যি জলসিঞ্চন কৰোঁ তাৰ নিৰ্ভৰতাটো কমিব আৰু আমাৰ খাদ্যশস্য উৎপাদনটো কমিব। সেইকাৰণে প্ৰাকৃতিক কৃষিক সাধাৰণতে
1: মানে গোটেইখিনি প্ৰাকৃতিকভাৱেই মানে কৰা হ'ব
0: মানে পৰাপক্ষত আমি প্ৰাকৃতিকভাৱে যাম। গতিকে আমাৰ যদি এই 2টা জীৱামৃত ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ পানী ধাৰণ ক্ষমতাটো থাকিব। আৰু ডক্টৰ পালেকাৰে কৈছে, মানে যিজন জৈৱিক কৃষিৰ মানে চিন্তা চৰ্চা কৰোঁতাজন, যে মাটিত জলীয় ভাৱ থাকিলেও কৃষি হৈ যাব। তাৰমানে তেওঁ কৈছে যে মাটিত যদি আমি পানী বেছিকৈ নাথাকেও যদি জলীয় ভাৱো থাকে, যেনেকৈ এই গৰুৰ গোবৰটো গুচাই দিলে যিটো জলীয় ভাৱ সেই আমাৰ চৰণীয়া পথাৰত, তেনেকুৱা ধৰণৰ যদি থাকে
1: ভাৱটো
0: কিন্তু সৰিয়হত কেনেকৈ কৰিম, সৰিয়হটো আমাৰ সিঁচিহে দিয়ে, লাইন লাইন সাধাৰণ কৃষক নকৰেই নহয়, তেতিয়া আমি স্প্ৰে কৰিব লাগিব। ঘন জীৱামৃত আমি দিলোঁ, তাৰপাছত এই জীৱামৃতটো আমি মিনিমাম 2 বাৰ আমি স্প্ৰে কৰিব লাগিব। গতিকে ঘন জীৱামৃত 50 প্ৰতি বিঘাত দি দিলে, মাটিৰ লগত মিক্স কৰি দিলে, সিটো পানী ধৰণ ক্ষমতা দিব, নিউট্ৰিয়েণ্ট দিব, অণুজীৱ দিব, আৰু আমি স্প্ৰেও কৰি দিলোঁ অলপ। স্প্ৰেটো মিনিমাম 60 লিটাৰ মিনিমামটো আমাৰ এই পনীয়া যিটো জীৱামৃত আমি বনাইছোঁ প্ৰথম অৱস্থাত 60 লিটাৰ মিনিমাম আমি প্ৰয়োগ কৰিব লাগে 1 বিঘা মাটিত, তাতকৈ কম হ'ব নালাগে। গতিকে যেতিয়া প্ৰয়োগ কৰিম 60 লিটাৰ, একদম গছৰ পাতত পুৰি গুৰিৰে একদম মাটিৰ তললৈ গুচিয়ে যাব এটা পাৰ অংশ, মাটিৰ তলৰ অংশ গুচি গ'ল নহয়, সেই অংশ যে মাটিৰ তলত গ'ল সেই জলীয় ভাৱটো ধৰি ৰখাত সহায় কৰিব। কিয়, অলৰেডি ঘন জীৱামৃত আমি সোমাই থৈছোঁ নহয় তাত, গতিকে আমি এই ধৰণে প্ৰয়োগ কৰিব আমি পাৰোঁ। আলুটো তেনেকৈ প্ৰয়োগ
1: আৰু খেতিয়কসকলে প্ৰথমবাৰৰ কাৰণে যদি জীৱামৃত কৰে, মই আগতেও কৈছোঁ, এইটো কৰি পেলাই হয়তো প্ৰথম ফচলত যিমানখিনি পাব তেওঁ যদি পুনৰ আকৌ পিছৰ ফচলত কৰে আৰু 2 বছৰ 3 বছৰ ধৈৰ্য ধৰে ইমান চমকপ্ৰদ ফল পাব আৰু তেওঁ মাটিখিনি ইমান সুন্দৰ জৈৱিক এটা উৰ্বৰ মাটি তেওঁ নিজে সমৃদ্ধভাৱে কৰি ল'ব, তেতিয়া আৰু তেওঁ মানে আৰু অন্য ৰাসায়নিক সৰ্বোচ্চ যিটো কৃষি নহয় তাৰ কাৰণে তেওঁ পইচা বাচিব। আৰু ভাৰত চৰকাৰে যিটো কথা কৈ আছে যে আমি ৰাসায়নিক সাৰ আমি বিদেশৰ পৰাও আনিব লগা হয়, তাৰ কাৰণে বহু বৈদেশিক মুদ্ৰা আমাৰ ক্ষয় হয়, সেইখিনি আমাৰ ৰাহি হ'ব নহয়,
0: সেইটো এটা ৰাহি হ'ব। আৰু এটা কথা, আৰু ইয়াত মাটিত আমি প্ৰাকৃতিক কৃষিত আমি মাটি সাৰুৱা কৰাৰ বিভিন্ন পদ্ধতি আৰু বহুত বস্তু আছে,
1: আৰু আছে,
0: আমি কেৱল এটাহে কৈছোঁ আজি। ইয়াৰ লগত আমাৰ যিটো সেউজীয়াৰ হাজৰিকা সেউজাৰ আছে, সেউজাৰ আছে, আমি ধৈঞ্চা দি সেউজাৰো কৰিব পাৰোঁ। সেই সেউজাৰবিলাক প্ৰায় 100 কেজিৰ ওপৰত পাৰ হেক্টাৰ সেউজাৰে আমাৰ

0: মাটিত নাইট্ৰজেন যোগান ধৰিব পাৰে। 15 পৰা 18 টন মানলৈকে জৈৱিক পদাৰ্থৰ প্ৰতি হেক্টাৰত সি কেঁচা জৈৱিক পদাৰ্থ মাটিত দিব পাৰে। গতিকে আমাৰ জৈৱিক পদাৰ্থই জৈৱিক পদাৰ্থ হৈ গ'ল ন মাটিত। ঘনজীৱামৃত দিলোঁ, ধনচা দিলোঁ, পনীয়াটোও দিলোঁ জীৱামৃত। গতিকে মাটিৰ স্বাস্থ্য ভাল নহয় ক'ত থাকিব? মাটিৰ স্বাস্থ্য মানে সি ভাল হ'বই লাগিব, আৰু হ'বই নহয়। কেৱল আমাৰ দায়িত্ব এটা, কামটো আমাৰ, বাকীখিনি বসুমতি যি কৰে তাকে কৰি থাকিব। তাৰমানে কৰ্মণ্য অধিকাৰ আছে মা ফলেচু গদাচন, কৰ্মতহে অধিকাৰ আছে ফলত নাই। আমি আমাৰ কৰ্ম কৰিলোঁ আৰু বসুমতিয়াই যি কৰে তাকে কৰি থাকোঁ।
1: হয়, এইবাৰ সুধিব বিচাৰিছোঁ জীৱামৃত কিমান সময়ৰ ব্যৱধানত প্ৰয়োগ কৰিব পাৰি?
0: প্ৰথমটো ঘনজীৱামৃতটো আমি দিলোঁৱে, মাটিতটো দিয়ে দিম খেতি কৰাৰ আগত। এতিয়া আমাৰ পনীয়া জীৱামৃতৰ কথাটো আহিব, 15 to 20 days ইণ্টাৰভেলত 15 পৰা 20 দিনৰ মূৰে মূৰে আমি ইয়াক মিনিমাম 2 বাৰ আমি স্প্ৰে' কৰা দৰকাৰ। 2 বাৰ মানে কোন সময়ত প্ৰথম জীৱামৃতটো আৰম্ভ হ'ব? প্ৰথম হ'ব আমাৰ যেতিয়া গছে শ্ৰীবৃদ্ধি আৰম্ভ হ'ব, একদম শ্ৰীবৃদ্ধি আৰম্ভ হোৱাৰ লগে লগে 60 লিটাৰ পানী, মই সেইটো কৈছোঁৱে মিনিমাম 60 লিটাৰ, এই জীৱামৃত যি বনাই ল'লোঁ আমি 200 লিটাৰৰ, 60 লিটাৰ মিনিমাম আমি স্প্ৰে' কৰিব লাগিব। স্প্ৰে' কৰাৰ টাইমটো বহুত ইম্পৰ্টেণ্ট, সূৰ্য ঠিক উদয় হ'ব ধৰিছে সেইখিনি সময়ত কৰিব পাৰে, নহ'লে 2 বা 3 বজাৰ পাছত কৰিব লাগে।
2: জৈৱিক কথাটো আৰু অনুজীৱৰ বসুমতিৰ কথা যেতিয়া আহি গ'ল, মানে তাপৰ কথা আছে, সেমেকা পৰিৱেশ আৰু ছাঁ, এই গোটেইখিনিৰ লগত মিলাই এইখিনি অলপ বহলাই ক'ব লাগিব। আমি যিহেতু আমি আৰম্ভ কৰিছোঁ এই লাইনে
0: আলোচনা, যিখিনি আমাৰ উপাদান আজিতো জীৱন গৃহ হয়তো শুনি আছে সকলোৱে, হয়তো কাগজ কলম হাতত নল'বও পাৰে। আজি
1: উপাদানখিনি এবাৰ আকৌ কৈ দিব নেকি?
0: মোক কৈ দিব পাৰোঁ, উপাদানটো হ'ল আমাৰ একেবাৰে আজিৰ গোবৰ 10 কেজি দেশী গৰুৰ, 10 লিটাৰ গোমূত্ৰ, 2 কেজি গুড়, 2 কেজি ধৰক বেচনে ক'লোঁ আৰু, খুব পাউডাৰ মাহজাতীয় শস্যৰ, আৰু 1 আঁজলি এই ধৰক ডাঙৰ গছৰ তলৰ মাটি, ভাৰ্জিন চইল বুলি যিটো কয়, সেইখিনি 1 আঁজলি দিব লাগে। দিবলৈ ঘৰুৱা কেনেকৈ ছিষ্টেম মইতো ক'লোৱে, গতিকে সেই ছিষ্টেমত তেওঁ মানে কৰিব পাৰিব, ছায়াত কৰিব বৰষুণ নপৰা ঠাইত। মই পুনৰাবৃত্তি এইকাৰণে কৰিলোঁ যে গুণগত মানটো সদায় কি ধৰণে কি প্ৰক্ৰিয়া মাজেৰে কৰিছোঁ আৰু সেই প্ৰক্ৰিয়াটোতো সদায় শুদ্ধ হ'ব লাগিব, তেতিয়াহে শুদ্ধ ফল আশা কৰিব পাৰি।
1: আপুনি উপাদানখিনি ক'লে, এতিয়া সকলোৰে ঘৰে ঘৰে গাই গৰু নাথাকিব পাৰে, কোনোবা কৃষকে যদি অতিৰিক্ত পৰিমাণৰ গোবৰ বা গোমূত্ৰ নাপায় তেতিয়া তেওঁলোকে কি পদ্ধতি,
0: মানে প্ৰয়োজনীয় বস্তুখিনি
1: নাপালে তেতিয়া কি কৰিব?
0: ওচৰৰ কৃষকসকল ৰাইজৰ পৰা ল'ব পাৰিব, কাৰণ তেওঁ জানে নহয়, বিশ্বাসযোগ্য মানুহ পাব, তেওঁ জানে কোনজন মানুহে কি কাম কৰি আছে, কোনে সাৰ দিছে দিয়া নাই, সেইবিলাকৰ পৰাও তেওঁলোকৰ পৰা তেওঁ সেইটো আনিব পাৰিব, তা সেইটো কালেকশ্যন কৰি সংগ্ৰহ কৰি অনাত কোনো বাধা নাই জৈৱিক কৃষি। গতিকে এইটো এটা মানে আমাৰ
2: খুব বাস্তৱ প্ৰশ্ন সুধিছে আপুনি, কাৰণ এনেকুৱা এটা দিন আহি গ'ল আমি এতিয়া গৰু নাথাকাৰ কথাটো মানে চিন্তা কৰিব লগা হৈ গৈছে, কাৰণ কিন্তু খেতিয়কৰ পৰম বন্ধু দেশী গৰু আমাৰ লাগিব, আৰু যদি নাই গাঁওখনত নিশ্চয় থাকিব, বেলেগৰ পৰা আনি হ'লেও গোমূত্ৰ আৰু সতেজ গোবৰ আমাক লাগিবই, আৰু বাকী ধৰক দালিৰ গুড়ি বেচন বা 1 আঁজলি মাটি বা সেইখিনি হয়তো তেওঁলোকে নিজে গোটাব পাৰিব, আৰুতো বিশেষ বস্তু নালাগে,
0: আৰু বিশেষ একো নাই আৰু, এইখিনি কথা, এইখিনি কাম কৰিব লাগে। আৰু এটা আৰু মই কৃষকৰ অনুৰোধ কৰি থওঁ, এজনী গাইনো কিয় পুহিব নোৱাৰি? নোৱাৰাৰ কাৰণ কি আছে? গাখীৰখিনিও খালোঁ, ঘিখিনিও ল'ৰা ছোৱালীক খোৱালোঁ, মগজু চকু ভালে থাকিল, গৰুকো মানে পিছত ভাল খাদ্য খোৱাম নহয়, মাহ খেতিয়ে কৰিলোঁ, মাহৰ গছকেইডাল দি দিম ন গৰুক খাবলৈ, আকৌ সিহঁতৰ চেহেৰা পাতি ভাল হৈ থাকিব, সেইটো আৰু।
1: শেষত মৌচুম হাজৰিকা ডাঙৰীয়া, আপুনি সামগ্ৰিকভাৱে এই বিষয়ে কি ক'ব বিচাৰিব?
2: আজি যিটো বিষয়, এইটো এটা বৃহৎ প্ৰাকৃতিক কৃষিৰ যিটো এটা আন্দোলন আৰম্ভ হৈছে, আমি সেউজ বিপ্লৱৰ পিছত আমি ৰাসায়নিক সাৰ সৰ্বস্ব বা ৰাসায়নিক কীটনাশকৰ যিবিলাক অপকাৰী দিশ আহি গ'ল সেইখিনিৰ পৰা এতিয়া কৃষকসকল বা আমাৰ বিজ্ঞানীসকলেও নতুনকৈ চিন্তা কৰিছে যে আমি প্ৰাকৃতিক কৃষিলৈ ঘূৰি যাব লাগিব। আৰু প্ৰাকৃতিক কৃষিটো এনেকুৱা নহয় যে আমি ক'ৰবাৰ পৰা কিনি আনি পেলাই মাটিত প্ৰয়োগ কৰিলোঁ

0: প্ৰাকৃতিক কৃষি হৈ যাব, এইটো নহয়, এইটো প্ৰাকৃতিক, আমি আমাৰ ডক্টৰ কলিতা নাৰ্ভে যেনেকৈ কৈছে, এটা প্ৰাকৃতিকভাৱে যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো বসুমতীৰ লগত, পৃথিৱীৰ লগত, ভূমিৰ লগত, আমি মানুহৰ আৰু জীৱৰ লগত যিটো সংযোগ, এইটো এনেকৈ এখোজ এখোজকৈ আৰম্ভ হ'ব। এই আলোচনাৰ দ্বাৰা আমি আজি এটা প্ৰাৰম্ভিক খোজ দিব বিচাৰিছোঁ যে জীৱামৃত্যু আমাৰ খেতিয়কসকলে কৰক আৰু মাটিৰ উৰ্বৰতা বৃদ্ধিৰ কাৰণে প্ৰথম খোজটো দিয়ক, তাৰপিছত আমি আৰু আৰু এই বিষয়ত আমি আৰু অধিক আলোচনা কৰাৰ ঠন থাকিব,
1: বহুত আলোচনা কৰিব লগা আছে।
2: আজি আমি জানিলোঁ জীৱামৃতৰ বিষয়ে আৰু প্ৰাকৃতিকভাৱে কিদৰে খেতি কৰিব পাৰি, তাৰ গুৰুত্ব কি, সেই বিষয়ে আজি আমি জানিলোঁ। আপোনালোকে ইমান মূল্যৱান কথা কিছুমান আজি ক'লে, তাৰ বাবে অশেষ ধন্যবাদ। আগলৈ আপোনালোকক আকৌ ষ্টুডিঅ'ত বিচাৰিম।
0: ধন্যবাদ, নমস্কাৰ।
3: কৃষি জগত অনুষ্ঠানটিত শ্ৰোতাসকলে ইমান পৰে মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে জীৱামৃত, এই বিষয়ে এটি আলোচনা শুনিলে। আলোচনাটিত ভাগ ল'লে অৱসৰী যুটীয়া কৃষি সঞ্চালক ডক্টৰ বংশীধৰ কলিতা আৰু অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণৰ প্ৰাক্তন সঞ্চালক মৌচম হাজৰিকাই। আলোচনাটিৰ আঁত ধৰিলে মেলোডী পাটগিৰিয়ে। কৃষিজগত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। মেলোডী পাটগিৰিৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে উৎপল বৰাই।

এই আকাশবাণী গুৱাহাটীৰ মহাপাহু প্ৰিয় শ্ৰোতা, এটি ঘোষণা। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীৰ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই, তেন্তে 03162662636 এই নম্বৰত ফোন কৰি জনাব পাৰে। নম্বৰটো পুনৰবাৰ জনাইছোঁ, 03162662636।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: এফ এম এনৰ 101.6 মেগাহাৰ্জত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ক্ৰীড়া বাৰ্তা।

0: ক্ৰীড়া বাৰ্তা।
1: নমস্কাৰ, ক্ৰীড়া ক্ষেত্ৰৰ শেহতীয়া বা বাতৰিৰে সমৃদ্ধ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তাৰ সৈতে মই ডলি দেৱী। আফগানিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া তিনিখনীয়া টি20 আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে 15-জনীয়া ভাৰতীয় পুৰুষ দলটো যোৱা

ছেপ্টেম্বৰত ঘোষণা কৰা হৈছে। শ্ৰেয়াছ আয়াৰে নেতৃত্ব দিবলগীয়া দলটোত তিলক বাৰ্মা উপ অধিনায়ক হিচাপে থাকিব। দলটোৰ আন কেইগৰাকীমান খেলুৱৈ হৈছে যশপ্ৰীত বুমৰা, ৱাশ্বিংটন সুন্দৰ আৰু হৰ্ষিত ৰাণা। অহা 13, 15, আৰু 17 ছেপ্টেম্বৰত নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত এই শৃংখলা অনুষ্ঠিত হ'ব। অৰ্জুন বঁটাৰে সন্মানিত প্ৰথম অসমীয়া ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে যোৱা 3 ছেপ্টেম্বৰত ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। 1966 চনৰ এছিয়ান গেমছত স্বৰ্ণ পদক অৰ্জনেৰে ইতিহাস ৰচা প্ৰসিদ্ধ ক্ৰীড়াবিদগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ৰাজ্যত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে গুৱাহাটীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত 43 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত পুৱা সামূহিক দৌৰ অনুষ্ঠিত হয়। ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰী, একালৰ তাৰকা খেলুৱৈ তৈবুন নেচা, অভিনেতা যতীন বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে এই সামূহিক দৌৰত অংশগ্ৰহণ কৰে। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে সেইদিনা শিৱসাগৰৰ জয়সাগৰস্থিত বাসগৃহত উপস্থিত হৈ খেলুৱৈগৰাকীক সম্বৰ্ধনা জনায়। শিল্পী দিগন্ত মাধৱ গোস্বামীয়ে খেলুৱৈগৰাকীৰ পদচিহ্ন সংগ্ৰহ কৰে। ৰাজ্য চৰকাৰে জন্মদিন উপলক্ষে ভোগেশ্বৰ বৰুৱালৈ 1,00,000 টকাৰ চেক আগবঢ়ায়। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীবৰুৱাই কয় যে আমি সকলোৱে মিলি নতুন প্ৰজন্মক আগুৱাই নিব লাগিব। যোৱা 5 ছেপ্টেম্বৰৰ নিশা ভাৰতে ডুবাইত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পাকিস্তানক 7 উইকেটত পৰাস্ত কৰে। ভাৰতে 56 ৰাণত বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 8 অভাৰ আৰু 4টা বলত 3টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে পাকিস্তানে প্ৰথমে বেট ধৰি 18 অভাৰ আৰু 1টা বলত 8টা উইকেট হেৰুৱাই মাত্ৰ 55 ৰাণ কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ শ্ৰীচৰণী আৰু প্ৰেমা ৰাউতে 3টাকৈ উইকেট লাভ কৰে। দীপ্তি শৰ্মাই 2টা উইকেট লাভ কৰে। 46 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাত নৰ্থ ইষ্ট ইউনাইটেড FC-এ চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছে। নলবাৰীৰ চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ খেলপথাৰত কালি অনুষ্ঠিত খেলখনত নৰ্থ ইষ্ট ইউনাইটেডে অইল ইণ্ডিয়া FC-ক 3-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তা শুনিলে যুগুতালে ডলী দেৱীয়ে। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণীৰ আঞ্চলিক বাতৰি বিভাগৰ। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী ক্ৰীড়াবাৰ্তা শুনিবলৈ পাব অহা সপ্তাহৰ একে সময়তে। নমস্কাৰ।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু কিছু সময় পাছতে 6:45ৰ পৰা সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: আপনি পরিবার কো দিজিয়ে সুরক্ষিত জীবন রুরাল পোস্ট লাইফ ইন্স্যুরেন্স RPLI কি লাইফ ইন্স্যুরেন্স পলিসিজ কে সাথ আপনি নজদীকি ডাকঘর সে আজ হি সম্পর্ক করেন ইয়া indiapost.gov.in পর লগ অন করেন।
2: ডাঙর বুয়ারি, এইডাল তোমার নামত ইমানু কিয় খরধর করিব লাগে? আরে আর নসালি, এইডাল তোমার নামত আৰু এইযোৰ মোৰ মাইনাৰ নামত।
3: কিন্তু আইতা,
2: হা,
3: আপোনাৰ নামত
4: সকলোবোৰ, মই বেংক, লকাৰ, ফিক্সড ডিপজিট সকলোতে এওঁকেইটো নমিনি বনাইছো। কাইলৈ যেতিয়া মই নাথাকিম, তেতিয়া পইচা পাবলৈ এওঁৰে সহজ হ'ব।
2: এনে কথা ক'ব নাপায় কি যে
5: RBI কয়,
6: জানি লওক, সতৰ্ক হৈ ৰওক।
7: বেগেতে টিফিন পেক কৰা ৰাজু, মোবাইল এৰা।
8: আৰে বাইদেউ, বেংকৰ নম্বৰ লাগে, ৰিফাণ্ড অহাই নাই। পাই গলো, এতিয়াই কল কৰো বাইদেউ।
7: নম্বৰ পৰীক্ষা নকৰাকৈ প্ৰবঞ্চকে প্ৰায়ে বেংকৰ ভুৱা ৱেবছাইট আৰু জাল নম্বৰৰ সৈতে পইচাৰ কাৰণে ঠগবাজি কৰে।
8: তেন্তে সঠিক নম্বৰটো
7: বেংকৰ অফিচিয়েল ৱেবছাইট বা কাৰ্ডত।
8: আপুনিতো বচাই দিলে বাইদেউ,
7: কামৰ পৰা নহয়।
5: RBI কয়
6: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ অংশগ্ৰহণ।

দিছপুৰৰ লোকসেৱা ভৱনত মন্ত্ৰীসভাৰ বৈঠক, বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন, সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগৰ সময়সূচী ঘোষণা, বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবৰ্ষ অনুষ্ঠানৰ কাইলৈ সামৰণি আৰু গোৱালপাৰাৰ মাটিয়া ৰাজচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত আজি জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। নমস্কাৰ, বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে ডলি দেৱী। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰে। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনায়। এই অনুষ্ঠানতে তেওঁ সকলোকে মাদক দ্ৰব্যমুক্ত সমাজ গঢ়াৰ বাবে সংকল্প পাঠ কৰোৱায়। তেওঁ কয় যে শিক্ষানুষ্ঠান এখনৰ মূল্য কেৱল ৰেংকিং লাভতেই সীমাবদ্ধ নহয়, ৰূপান্তৰৰ সাধনাও ইয়াৰ অন্যতম উদ্দেশ্য। গুৱাহাটী বিশ্ববিদ্যালয়ে শিক্ষা, সাহিত্য, বিজ্ঞান তথা বৌদ্ধিক ক্ষেত্ৰলৈ মানৱ সম্পদৰ বৰঙণি আগবঢ়াই আহিছে বুলিও উপ ৰাষ্ট্ৰপতিগৰাকীয়ে মত প্ৰকাশ কৰে। বিশ্ববিদ্যালয়খনে তামিল ভাষাৰ গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰা কাৰ্যক প্ৰশংসা কৰি কয় যে তেওঁ তামিলনাডু বিশ্ববিদ্যালয়ক অসমীয়া ভাষাৰ গ্ৰন্থ তামিল ভাষালৈ অনুবাদৰ বাবে আহ্বান জনাব। তেওঁ বিশ্ববিদ্যালয়খনক উচ্চ শিক্ষাদান প্ৰক্ৰিয়া উদ্ভাৱনীমূলক কৰি তুলিবলৈ আহ্বান জনায়। শিক্ষা ক্ষেত্ৰৰ উপৰি অসমৰ দ্ৰুত সামগ্ৰিক উন্নয়নৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্য চৰকাৰে মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি, আন্তঃগাঁথনি বিকাশ আৰু নিয়োগ সৃষ্টিত অভূতপূৰ্ব ভূমিকা পালন কৰিছে বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ পূৰ্বে উপ ৰাষ্ট্ৰপতিগৰাকী অনুষ্ঠানত উপস্থিত হোৱাৰ পাছতে এন চি চি আৰু এন এছ এছৰ সদস্যসকলে অভিবাদন জনায়। তাৰ পাছতে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম, ৰাষ্ট্ৰীয় সংগীত, অসম সংগীত আৰু বিশ্ববিদ্যালয়ৰ সংগীত জিলিকা বলুইতৰে পাৰ পৰিৱেশন কৰা হয়। এই অনুষ্ঠানত ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, মুখ্য সচিব ডঃ ৰবি কোটা আৰু পঞ্জীয়ক উৎপল শৰ্মা উপস্থিত থাকে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানতো উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাগ লয়। 110 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পৰ ভিতৰত শৈক্ষিক ভৱন, ছাত্ৰাবাস, আধুনিক মেজ ভৱন, কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল, বীৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ আধুনিকীকৰণ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে আৱাস নিৰ্মাণ আদি অন্যতম। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডঃ ননীগোপাল মহন্তই উদ্বোধনী ভাষণত বিশ্ববিদ্যালয়খনে সুদীৰ্ঘ কাল ধৰি অসমৰ শৈক্ষিক আৰু সামাজিক জীৱনলৈ আগবঢ়াই অহা অৱদানৰ বিষয়ে উল্লেখ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণ কৰা দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় বুলি প্ৰকাশ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই মুগাৰ অংগবস্ত্ৰ, শৰাই আৰু নামসিংহৰে উপ ৰাষ্ট্ৰপতিক আদৰণি জনায়। ইয়াৰ পাছতে ৰাধাকৃষ্ণনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত দুখন গ্ৰন্থ চন্দ্ৰকান্ত অভিধানৰ পঞ্চম সংস্কৰণ আৰু ভূপেন হাজৰিকা 100 Years of Wandering Songs আনুষ্ঠানিকভাৱে উন্মোচন কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় সম্পৃক্ত হৈ আছে বুলি উল্লেখ কৰে। তেওঁ কয় যে অঞ্চলটোৰ বিলুপ্তিৰ পথত থকা ভাষাসমূহৰ সংৰক্ষণ আৰু পুনৰ উজ্জীৱিতকৰণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা তথা বিজ্ঞান মানসিকতা আৰু সময় উপযোগী জ্ঞানৰ মাজত সংযোগ স্থাপনৰ প্ৰয়াসে সমাজৰ প্ৰতি থকা বিশ্ববিদ্যালয়খনৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰে। শ্ৰীৰাধাকৃষ্ণনে আজি পুৱাৰ ভাগত কামাখ্যা মন্দিৰ দৰ্শন কৰি মা কামাখ্যাৰ আশীষ লয়। মন্ত্ৰী অজন্তা নেওগে এই দৰ্শনকালত উপ ৰাষ্ট্ৰপতিগৰাকীক সংগ দিয়ে। উপ ৰাষ্ট্ৰপতিগৰাকী অসম ভ্ৰমণ সামৰি আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হৈছে। তাত তেওঁ স্বচ্ছথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপ ৰাষ্ট্ৰপতিগৰাকী কাইলৈ ইম্ফললৈ যাব। ইম্ফলত তেওঁ মাইৰংস্থিত INA সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপ ৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিথিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰহিত তথা দৃষ্টিৰহিত শিক্ষাৰ্থীৰ বাবে থকা দয়ী পল' মিছন বিদ্যালয়ো পৰিদৰ্শন কৰিব। দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হয়। মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলৰ লগতে

0: সচিব ডঃ ৰবি কুটা উপস্থিত থাকে। মন্ত্ৰীসভাৰ এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদমেল সম্বোধন কৰে। বৈঠকত চলিত বৰ্ষৰ 1 নৱেম্বৰৰ পৰা 2027 বৰ্ষৰ 13 জানুৱাৰীলৈ খেল মহাৰণ আৰু শিশু খেল মহাৰণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। 12 বছৰ অনুৰ্ধৰ শিশুসকলৰ বাবে শিশু খেল মহাৰণ অনুষ্ঠিত হ'ব। পৰৱৰ্তী 2 লাখ চৰকাৰী নিযুক্তিৰ বাবে বৰ্তমানৰ কৰ্মচাৰীসকলৰ পদোন্নতিৰ বিষয়টো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে লৈ নিয়মিত পদোন্নতি দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চৰকাৰী কৰ্মচাৰীসকলৰ যোগ্যতা নিৰূপণকাৰী সেৱাৰ সময় 4 বছৰৰ পৰা 3 বছৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এতিয়াৰে পৰা প্ৰদূষণকাৰী কাৰখানা, শিলভগা মিল, ইটাভাটা, সেউজ কৰ দিব লাগিব।
1: আমি প্ৰতি বছৰে ৰাজ্যত খেল মহাৰণ অথবা সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠিত কৰোঁ ইন অল্টাৰনেটিভ ইয়াৰ্ছত। যোৱা বছৰ আমি সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠিত কৰিছিলো আৰু সেইবাবে এইবাৰ আমি ৰাজ্যত খেল মহাৰণ অনুষ্ঠিত কৰিম। সাধাৰণতে খেল মহাৰণত আমি 13 বছৰৰ ওপৰৰ আৰু আপ টু 60 ইয়াৰ্ছলৈকে আমাৰ বিভিন্ন প্ৰতিযোগিতাত আমাৰ ৰাইজে বিশেষকৈ উদীয়মান যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰে।
0: শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগে।
2: নিৰ্বাচন আয়োগে সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন 2026ৰ সময়সূচী ঘোষণা কৰিছে। সেই অনুসৰি অহা 16 ছেপ্টেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন, 19 ছেপ্টেম্বৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন, 6 অক্টোবৰত ভোটগ্ৰহণ আৰু 9 অক্টোবৰত ভোটগণনা অনুষ্ঠিত হ'ব। ইপিনে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন 2026ৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি এখন পৰ্যালোচনামূলক বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। বিজেপিৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আয়োজিত বৈঠকত নিৰ্বাচনী প্ৰস্তুতি তথা তৃণমূল পৰ্যায়ৰ কাম কাজ পৰ্যালোচনা কৰা হয়। আনহাতে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন 2026ৰ প্ৰস্তুতিৰ অংশ হিচাপে মৰিগাঁৱৰ জিলা আয়ুক্ত সৃষ্টি সিংহই আজি মৰিগাঁৱৰ EVM গুদামঘৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত EVM আৰু VVPATৰ সুৰক্ষিত সংৰক্ষণ, CCTV নিৰীক্ষণ ব্যৱস্থা, প্ৰৱেশ নিয়ন্ত্ৰণ আৰু দেশৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰণসহ বিষয়সমূহ পৰ্যালোচনা কৰা হয়। জিলায়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক সুৰক্ষা ব্যৱস্থা বজাই ৰাখি সমাগত উপ নিৰ্বাচন সুচাৰুৰূপে সুৰক্ষিতভাৱে আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি নিশ্চিত কৰাৰ নিৰ্দেশ দিয়ে। নগাঁও পৌৰসভাৰ 8 নম্বৰ ৱাৰ্ডে স্বচ্ছ বায়ু সৰ্বেক্ষণৰ তৃতীয় শিতানত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি এই কথা প্ৰকাশ কৰি কয় যে এই সন্মানে গাঁওখনৰ লগতে ৰাজ্যবাসীলৈও গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে পৰিৱেশ প্ৰদূষণমুক্ত কৰি ৰখাৰ লগতে সেউজ আৱৰণ অটুট ৰখাৰ প্ৰচেষ্টা হিচাপে চৰকাৰে স্বচ্ছ বায়ু সৰ্বেক্ষণ প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। শ্ৰীবৰুৱাই কয় যে এনেধৰণৰ সাফল্যৰ জৰিয়তে সামূহিক অংশগ্ৰহণে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত পেলোৱা প্ৰভাৱ প্ৰতিফলিত হয়। নগাঁও জিলাৰ নৱনিযুক্ত জিলা আয়ুক্ত হিচাপে আজি ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া আৰণ্য শইকীয়াই আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। তেওঁ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তথা ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত মনোজ কুমাৰ শিকাৰীয়াৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে। 2020 বৰ্ষৰ অসম মেঘালয় কেডাৰৰ বিষয়া আৰণ্য শইকীয়াই ইয়াৰ পূৰ্বে কাৰ্বি আংলঙত জিলা আয়ুক্ত হিচাপে সফলভাৱে দায়িত্ব পালন কৰিছিল। জিলা আয়ুক্ত শ্ৰী শইকীয়াই গোঁসাইগাঁও জিলাৰ মহকুমাধিপতি হিচাপেও সেৱা আগবঢ়াইছিল। ইপিনে কলিয়াবৰ সমজিলাৰ নৱনিযুক্ত আয়ুক্ত হিচাপে তেজছ অগ্নিহোত্ৰীয়ে কাৰ্যভাৰ গ্ৰহণ কৰিছে। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীতমাত তথা সৃষ্টিৰাজিক যুগ যুগ ধৰি চিৰ প্ৰবাহমান কৰি ৰখাৰ বাবে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত ৰূপায়ণ কৰা বছৰজোৰা শতবৰ্ষ উদযাপনৰ কাইলৈ সামৰণি পৰিব। বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগত কাইলৈ কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইফালে গুৱাহাটীৰ জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত কাইলৈ সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই উপলক্ষে বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰই শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত কাইলৈ তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া 6 বজাত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই গাম তোমাৰে গান শীৰ্ষক এখন সংগীতালক্ষ্য পৰিৱেশন কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ

0: আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাৰ টিংখাং সমজিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাজগড়ৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰৰ সহযোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আজি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। কাইলৈ শিল্পীগৰাকীৰ স্মৃতিত সমূহীয়া বন্তি প্ৰজ্বলন, মুকলি সভা, বঁটা বিতৰণী, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। সুধাকণ্ঠৰ জন্মশতবৰ্ষৰ সৈতে সংগতি ৰাখি এয়া আমাৰ বিশেষ প্ৰতিবেদন।
1: অসমীয়া জাতিৰ শিৰৰ মুকুট ভাৰত ৰত্ন সুধাকণ্ঠ সন্মানেৰে সন্মানিত ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ গভীৰতা আৰু বৈচিত্ৰ্যই অসমৰ সৌন্দৰ্য আৰু গৌৰৱৰ গাথা বিশ্বৰ সন্মুখত তুলি ধৰিছিল। ডক্টৰ হাজৰিকাৰ গীতত অসমীয়া সমাজখনৰ লগতে প্ৰতিবেশী ৰাজ্যসমূহৰ জনজাতীয় সমাজখনো মূৰ্ত হৈ উঠিছিল। পাহাৰ ভৈয়ামৰ সংযোগৰ হাকু গঢ়োতা ডক্টৰ হাজৰিকাৰ এই গীতটোৱে অৰুণাচলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত তেওঁক অধিক জনপ্ৰিয় কৰি তুলিছিল।
2: চিয়াঙৰে গালং লোহিতৰে খামতি দীৰা পৰে ৱাঞ্চুৱে মুক্তি মাতিছে।
1: কাষৰীয়া মেঘালয়ৰ জনসাধাৰণৰ সৈতে ডক্টৰ হাজৰিকাৰ আছিল প্ৰাণৰ সম্পৰ্ক। শ্বিলঙৰ পৰা ৰাজধানী ভৈয়ামলৈ নামি অহাৰ পাছত প্ৰিয় মানুহৰ বুকুৰ খবৰ ল'বলৈ তেওঁৰ হেঁপাহ জাগিছিল। মনৰ খবৰ দিবলৈ, খবৰ ল'বলৈ নংপুলৈ যোৱাৰ কথাও তেওঁ গানেৰে গাইছিল। নগাপাহাৰ আৰু অসমৰ সম্পৰ্ক যুগ যুগৰ, সেই সম্পৰ্ক তাহানিৰ গদাপাণী আৰু ডালিমিৰ সময়ৰে। আজিৰ আধুনিক গদাপাণী আৰু ডালিমিয়ে সেই মিঠা সম্পৰ্কক বৰ গুৰুত্ব নিদিলেও ডক্টৰ হাজৰিকাৰ এই গীতে যেন সোঁৱৰাই পাহাৰ আৰু ভৈয়ামৰ মানুহৰ এনাজৰীডালৰ কথা।

0: পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আজি মন্ত্ৰী অতুল বৰাই পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে বিভাগসমূহৰ কাম কাজৰ লগতে কাৰ্যসূচীসমূহৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে জিলাসমূহক আঁচনিসমূহ ৰূপায়ণৰ স্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰে। বৈঠকত ভি ভি জি ৰামজী আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণকে ধৰি গুৰুত্বপূৰ্ণ আঁচনিৰ জিলাভিত্তিক অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। আঁচনিসমূহ সময়মতে স্বচ্ছ আৰু ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে বিশেষ গুৰুত্ব প্ৰদান কৰে।
1: গোৱালপাৰা জিলাৰ মাটিয়া ৰাজচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত মাটিৰ শ্ৰেণী পৰিৱৰ্তন নকৰাকৈ বসবাস কৰি থকা পৰিয়ালসমূহৰ বিৰুদ্ধে আজি উচ্ছেদ অভিযান চলোৱা হয়। খাৰিজা পাইকান, খামাৰ মানিকপুৰ, ভোজমালা দ্বিতীয় খণ্ড, জছৰদি আৰু টেঙাবাৰীকে ধৰি পাঁচখন ৰাজহ গাঁৱৰ মুঠ 73টা পৰিয়ালৰ বাসগৃহত আজি উচ্ছেদ অভিযান চলোৱা হয়। খেতি মাটিৰ শ্ৰেণী পৰিৱৰ্তন আৰু চৰকাৰৰ অনুমতি অবিহনে গৃহ নিৰ্মাণ তথা জলাশয়ৰ লগতে প্ৰাকৃতিকভাৱে বৈ অহা পানীৰ পথ বন্ধ কৰাৰ অভিযোগত এই পৰিয়ালসমূহৰ বিৰুদ্ধে উচ্ছেদ চলোৱা হয় বুলি জিলা আয়ুক্ত প্ৰদীপ টিমুঙে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে জিলাখনৰ হাছিলা বিল, উৰুপত বিল আৰু কুমৰী বিলৰ লগতে বগুলামাৰী প্ৰস্তাৱিত সংৰক্ষিত অঞ্চলক অতি শীঘ্ৰেই সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰি দখলমুক্ত কৰাৰ চেষ্টা চলোৱা হ'ব। উল্লেখযোগ্য যে কৃষ্ণাইৰ চাব্ৰাঘাট ভূমি সংৰক্ষণ সমিতি নামৰ সংগঠনটোৱে মাটিয়া ৰাজচক্ৰৰ বিভিন্ন এলেকাত মধ্যভোগীৰ জৰিয়তে দৰং, বিলাচীপাৰা, কলগাছিয়া, ধুবুৰী, মানকাছৰ আদিৰ পৰা অহা একাংশ লোকে ভূমি ক্ৰয় কৰি বসবাস কৰা বুলি প্ৰশাসনক অভিযোগ দিছিল। সেই অভিযোগৰ ভিত্তিত আজি প্ৰশাসনে উচ্ছেদ অভিযান চলায়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ অংশগ্ৰহণ। দিছপুৰৰ লোকসেৱা ভৱনত মন্ত্ৰীসভাৰ বৈঠক, বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন। সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগৰ সময়সূচী ঘোষণা। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবৰ্ষৰ অনুষ্ঠানৰ কাইলৈ সামৰণি আৰু গোৱালপাৰাৰ মাটিয়া ৰাজচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত আজি জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা।

0: প্ৰাৰ্থী দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট শোণিতপুৰ.gov.in। আবেদনৰ শেষ তাৰিখ 15 ছেপ্টেম্বৰ। এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহচক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। নিয়োগ বাতৰি ইমানেই।
1: নিয়োগ বাতৰি শুনিলে
2: এটি বিশেষ ঘোষণা। গুৱাহাটীৰ জালুকবাৰীত থকা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ট্ৰান্সমিটাৰৰ ভালেমান যন্ত্ৰপাতি চুৰি হোৱাৰ পৰিপ্ৰেক্ষিতত মিডিয়াম ৱেভত বৰ্তমানে আমাৰ অনুষ্ঠান প্ৰচাৰ বন্ধ থাকিব। শ্ৰোতাসকলে পূৰ্বৰ দৰেই FM বেণ্ডৰ 101.6 MHz নিউজ অন AIR আৰু AIR মোবাইল এপত আৰু ইণ্টাৰনেট ৰেডিঅ' যোগে আমাৰ অনুষ্ঠানসমূহ শুনি থাকিব পাৰিব। বিভাগৰ তৰফৰ পৰা জালুকবাৰী ট্ৰান্সমিটাৰ চৌহদত প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। আকাশবাণীৰ এই ৰাজহুৱা সম্পত্তিৰ ৰক্ষাৰ ক্ষেত্ৰত স্থানীয় ৰাইজকো সহায় সহযোগ আগবঢ়াবলৈ কৰ্তৃপক্ষৰ তৰফৰ পৰা গুহাৰি জনোৱা হৈছে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, এটি ঘোষণা। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই, তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে।

0: তফত জুলালি রচিত বৃন্দগান শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি IMFৰ উপ পৰিচালন সঞ্চালক নাইজেল ক্লাৰ্কক সাক্ষাৎ কৰিছে।

প্ৰতিনিধি চমুকৈ আই এম এফৰ উপপৰিচালন সঞ্চালক নাইজেল ক্লাৰ্কক সাক্ষাৎ কৰে। বিত্ত মন্ত্ৰালয়ে জনোৱা মতে এই বৈঠকত ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ সম্পৰ্ক সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। ভাৰতে আই এম এফৰ দক্ষিণ এছিয়া আঞ্চলিক প্ৰশিক্ষণ আৰু কাৰিকৰী সহায়তা কেন্দ্ৰক আগবঢ়োৱা সহযোগিতাক উপপৰিচালন সঞ্চালকগৰাকীয়ে প্ৰশংসা কৰে। দুয়োপক্ষই অৰ্থনৈতিক সহযোগিতা শক্তিশালী কৰাৰ লগতে সুস্থ অৰ্থনৈতিক নীতি সমৰ্থন কৰা আৰু আঞ্চলিক তথা বিশ্ব অৰ্থনীতিৰ স্থিতিস্থাপকতা বৃদ্ধিৰ বাবে ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ মাজত নিয়মীয়া যোগাযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বৈঠকতে ভাৰত আৰু বিশ্ব অৰ্থনীতিৰ ভৱিষ্যত আৰু ইয়াৰ সম্ভাৱনাৰ বিষয়েও আলোচনা কৰা হয়। ভাৰতৰ পৰিৱৰ্তিত অৰ্থনৈতিক বিকাশৰ ধাৰা আৰু বিশ্ব অৰ্থনৈতিক পৰিৱেশত চলি থকা পৰিৱৰ্তনৰ প্ৰভাৱৰ বিষয়েও দুয়োপক্ষই আলোচনা কৰে। মন্ত্ৰালয়ে জনোৱা মতে নাইজেল ক্লাৰ্কে বৰ্তমানৰ পৰিস্থিতিত ভাৰতৰ অৰ্থনৈতিক বিকাশ আৰু স্থিতিস্থাপকতাৰ প্ৰশংসা কৰে। লগতে পশ্চিম এছিয়াৰ সংকটৰ পাছত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিত্তীয় ব্যৱস্থাপনা আৰু বিভিন্ন সহায় সহযোগিতাৰ শলাগ লয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মুম্বাইত অনুষ্ঠিত হ'বলগীয়া গ্ল'বেল ফিনটেক ফেষ্ট চমুকৈ জি এফ এফ 2026ৰ উদ্বোধন কৰিব। জি এফ এফ হৈছে বিশ্বৰ অন্যতম বৃহৎ আৰু প্ৰভাৱশালী বাৰ্ষিক বিত্তীয় প্ৰযুক্তি সন্মিলন। উল্লেখযোগ্য যে জি এফ এফ 2026ৰ জৰিয়তে ডিজিটেল লেনদেন আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বৰ ওপৰত ভিত্তি কৰি সম্ভাৱনাৰ পৰা বাস্তৱ প্ৰভাৱৰ দিশে আগবঢ়োৱাৰ লক্ষ্য লোৱা হৈছে। সন্মিলনত কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম প্ৰযুক্তি আৰু অন্যান্য গুৰুত্বপূৰ্ণ তথা উদীয়মান প্ৰযুক্তিয়ে কেনেদৰে বিশ্বজুৰি নাগৰিক, উদ্যোগ আৰু অৰ্থনীতিৰ বাবে বিশ্বাসযোগ্য, সৰ্বাংগীন আৰু পৰিমাপযোগ্য ফলাফল সৃষ্টি কৰিব পাৰে সেই বিষয়ে আলোচনা কৰা হ'ব। গৃহমন্ত্ৰী অমিত শ্বাহে তালেগাঁৱৰ ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী ইনডোৰ ষ্টেডিয়ামত আয়োজিত এটা অনুষ্ঠানত আজি গোৱা আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ সন্মান আগবঢ়ায়। অনুষ্ঠানত ভাষণ দি গৃহমন্ত্ৰীগৰাকীয়ে গোৱা আৰক্ষীৰ সেৱাৰ মনোভাৱ, পেচাদাৰিত্ব আৰু অনুশাসনৰ প্ৰশংসা কৰে। আভ্যন্তৰীণ নিৰাপত্তা বৰ্তাই ৰখা তথা উপকূল সুৰক্ষা আৰু গোৱাৰ পৰ্যটন আৰু অৰ্থনীতিৰ ৰক্ষাৰ ক্ষেত্ৰত আৰক্ষী বাহিনীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলিও তেওঁ মন্তব্য কৰে। গৃহমন্ত্ৰীগৰাকীয়ে কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা গোৱাৰ আৰক্ষী জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গৃহমন্ত্ৰী শ্বাহে গোৱাৰ আৰক্ষী বাহিনীক মাদক দ্ৰব্যৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত আগভাগ ল'বলৈ আৰু 2029 চনৰ ভিতৰত মাদক দ্ৰব্য সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ লক্ষ্যৰে কাম কৰিবলৈ আহ্বান জনায়। এই অনুষ্ঠানত গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ ছাৱন্ত, আৰক্ষী সঞ্চালক প্ৰধান আলোক কুমাৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণে সংস্থাটোৰ ব্যক্তিগতকৰণৰ খবৰ অস্বীকাৰ কৰিছে। আজি বাংগালুৰুত চি আই আইয়ে আয়োজন কৰা এখন বাণিজ্য মেলাত অংশগ্ৰহণ কৰি সাংবাদিকেৰে হোৱা কথা বতৰাত ইছৰোৰ মুৰববীগৰাকীয়ে কয় যে ইছৰো হৈছে এটা চৰকাৰী সংস্থা আৰু এই সংস্থাটোৰ ব্যক্তিগতকৰণৰ কোনো প্ৰশ্নই উত্থাপন হ'ব নোৱাৰে। অৱশ্যে চৰকাৰে দিয়া নিৰ্দেশ অনুসৰি আৰু নতুন মহাকাশ নীতিৰ সৈতে সংগতি ৰাখি ব্যক্তিগত খণ্ড মহাকাশ কাৰ্যসূচীৰ সৈতে জড়িত হৈ আছে বুলিও তেওঁ মন্তব্য কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজি দেশখনক বিশ্বৰ ঔষধ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে আন্তৰ্জাতিকভাৱে স্বাস্থ্যসেৱাৰ উল্লেখযোগ্য স্থান হিচাপে পৰিগণিত কৰাৰ বাবে আহ্বান জনায়। নতুন দিল্লীত ফাৰ্মামেটছ আৰু লেব নেক্সট 2026 উদ্বোধন কৰি শ্ৰীগোৱেলে স্বাস্থ্যখণ্ডৰ বৰ্ধিত গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ লগতে নতুন ঔষধ আৰু শেহতীয়া চিকিৎসা সৰঞ্জামৰ বিকাশৰ সন্দৰ্ভতো মত প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে দেশৰ মুক্ত বাণিজ্য চুক্তিসমূহৰ জৰিয়তে সৃষ্টি হোৱা সুযোগসমূহ ব্যৱহাৰ কৰিবলৈ এই উদ্যোগটোৰ সৈতে জড়িত লোকসকললৈ আহ্বান জনায়। শ্ৰীগোৱেলে দেশৰ বিকাশৰ যাত্ৰাত বৰঙণি যোগাবলৈ সকলো পক্ষলৈ আহ্বান জনোৱাৰ লগতে সকলোৰে বাবে মানসম্পন্ন শিক্ষা, স্বাস্থ্যসেৱা আৰু সা সুবিধা সুনিশ্চিত কৰাৰ হকে কাম কৰাৰ পোষকতা কৰে। গৱেষণা, ঔষধ তথা চিকিৎসা খণ্ডৰ সা সৰঞ্জামসমূহৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হৈ উঠাৰ গুৰুত্বৰ সন্দৰ্ভত আলোকপাত কৰি শ্ৰীগোৱেলে এই খণ্ডত আত্মনিৰ্ভৰশীলতা ত্বৰান্বিত কৰাৰ উদ্দেশ্যে যৌথ পদক্ষেপসমূহৰ লগতে ক্ৰেতা বিক্ৰেতাৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তোলাৰ পোষকতা কৰে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি ৰাজ্যসমূহৰ বৰ্ধিত অংশগ্ৰহণৰ জৰিয়তে কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ কাম কাজ অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে কাৰ্যপন্থা পৰ্যালোচনা কৰিবলৈ আয়োজিত এখন বিশেষ বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত অহা বছৰৰ মাৰ্চৰ পূৰ্বে কৃষি বিজ্ঞান কেন্দ্ৰসমূহে অগ্ৰাধিকাৰ দিয়া আন্তঃগাঁথনিমূলক দিশসমূহ বিকশিত কৰি তোলাৰ কাৰ্যপন্থা আলোচনা কৰা হয়।
বৈঠকত শ্রীচৌহানে নির্ধারিত সময়

0: সময়ৰ ভিতৰত লক্ষ্যত উপনীত হবলৈ ৰাজ্য চৰকাৰসমূহৰ সক্ৰিয় অংশগ্ৰহণ তথা সঠিক সমৰ্থন লাভ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ বিকাশৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ শক্তিশালী সমন্বয়, যথাসময়ত বিত্তীয় সমৰ্থন, আধুনিক আন্তঃগাঁথনি, যথেষ্ট জনবল আৰু জিলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা কাৰ্যপন্থাসমূহৰ সঠিক ৰূপায়ণৰ প্ৰয়োজন। ইয়াৰ জৰিয়তে কৃষক সম্প্ৰদায়সমূহ উপকৃত হোৱাৰ লগতে কৃষিখণ্ডত শেহতীয়া প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ'ব পাৰি বুলি তেওঁ মত প্ৰকাশ কৰে। ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ কেন্দ্ৰৰ সৈতে শক্তিশালী সমন্বয় থকা উচিত বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে কৃষি বিজ্ঞান কেন্দ্ৰসমূহ গ্ৰামীণ উদ্যমিতা, উদ্ভাৱন, দক্ষতা বিকাশ তথা কৃষি প্ৰযুক্তি উপলভ্যতাৰ ক্ষেত্ৰত কাৰ্যকৰী মঞ্চ হিচাপে বিকশিত হৈ উঠিব। কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ কাম কাজ সুচাৰুৰূপে ৰূপায়িত হোৱাটো সুনিশ্চিত কৰিবলৈ জনবল অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যসমূহে খালী হৈ থকা পদসমূহ সময়মতে পূৰ কৰা উচিত। বৈঠকত 2028 চনৰ ডিচেম্বৰৰ পূৰ্বে সকলো কৃষি বিজ্ঞান কেন্দ্ৰত ইনকিউবেচন তথা দক্ষতা কেন্দ্ৰ স্থাপনৰ সবিশেষ আলোচনা কৰা হয়। তদুপৰি বৈঠকত প্ৰধানমন্ত্ৰী ধন ধন্য কৃষি যোজনা ৰূপায়ণ কৰা কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ ভূমিকাৰ বিষয়েও আলোচনা কৰা হয়। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে বাৰাণসীত পৰহিলৈ নৱম ৰাষ্ট্ৰীয় পোষণ মাহ 2026 মুকলি কৰিব। পোষণৰ দ্বিতীয় সংস্কৰণ আৰু সক্ষম অংগনবাড়ী মিছনৰ অধীনত পৰিপূৰক পুষ্টি আঁচনিৰ নিয়মাৱলীৰ সংশোধনীৰে চলিত বৰ্ষত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অংগনবাড়ী ব্যৱস্থাপনা সমিতিৰ গঠন আৰু প্ৰথমবাৰৰ বাবে গৰম ৰন্ধা খাদ্য আৰু পৰিপূৰক পুষ্টি কাৰ্যসূচীৰ খাদ্যৰ তালিকা প্ৰস্তুতৰ পৰিষদ গঠনৰ নিৰ্দেশ দিয়া হ'ব। পৰিপুষ্ট ভাৰতক আধাৰ হিচাপে লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্যৰ বাবে 2018 চনত ৰাষ্ট্ৰীয় বিকাশ কাৰ্যসূচীৰ অধীনত পোষণ অভিযান আৰম্ভ কৰা হৈছিল। লাক্সেমবাৰ্গৰ অৰ্থনীতি, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, শক্তি আৰু পৰ্যটন মন্ত্ৰী লেক্স ডেলেছে আজি নতুন দিল্লীত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰালয়ে জনোৱা মতে বৈঠকত দুয়োগৰাকী মন্ত্ৰীয়ে মহাকাশ খণ্ডত ভাৰত আৰু লাক্সেমবাৰ্গৰ মাজত চলি থকা সহযোগিতাৰ স্থিতি, ভৱিষ্যতৰ উন্নয়ন আৰু অধিক প্ৰতিষ্ঠানিক তথা বাণিজ্যিক সহযোগিতাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে। এই আলোচনা সন্দৰ্ভত মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে ভাৰত আৰু লাক্সেমবাৰ্গৰ মাজৰ সুসম্পৰ্কই দুয়োখন দেশৰ মাজত চলি থকা সহযোগিতাক অধিক শক্তিশালী কৰিব। 2022 চনৰ ফেব্ৰুৱাৰীত মহাকাশৰ অন্বেষণ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত আৰু লাক্সেমবাৰ্গৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মহাকাশ খণ্ড দুয়োখন দেশৰ দ্বিপাক্ষিক অংশীদাৰিত্বৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ। মন্ত্ৰালয়ে জনোৱা মতে এই অংশীদাৰিত্বৰ বাণিজ্যিক দিশো শেহতীয়াকৈ গঢ় লৈ উঠিছে। এই অংশীদাৰিত্বৰ বাবে লাক্সেমবাৰ্গৰ দুটা কৃত্ৰিম উপগ্ৰহ PSLV-ৰ জৰিয়তে উৎক্ষেপণ কৰা হৈছে। এই বৈঠকত লেক্স ডেলেছে মহাকাশ উপগ্ৰহ যোগাযোগ, কৃত্ৰিম বুদ্ধিমত্তা, চাইবাৰ সুৰক্ষা আৰু উচ্চ ক্ষমতাসম্পন্ন কম্পিউটাৰৰ সুবিধাৰ ক্ষেত্ৰত লাক্সেমবাৰ্গৰ ভাৰতৰ সৈতে বাঢ়ি অহা সম্পৰ্কৰ বিষয়েও আলোচনা কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি চমুকৈ IMF-ৰ উপ পৰিচালন সঞ্চালক নাইজেল ক্লাৰ্কক সাক্ষাৎ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে তালেগাঁৱৰ ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী ইনডোৰ ষ্টেডিয়ামত আয়োজিত এটা অনুষ্ঠানত গোৱা আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ সন্মান আগবঢ়ায়। আৰু লাক্সেমবাৰ্গৰ শক্তি আৰু পৰ্যটন মন্ত্ৰী লেক্স ডেলেছে আজি নতুন দিল্লীত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিবলৈ লৈছোঁ অনুষ্ঠান আকৌ শুনোৱা হওক। এই অনুষ্ঠানৰ প্ৰথমেই শুনোৱা হওক বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰে এটি গীত। গীতৰ ৰচনা নৱকান্ত বৰুৱাৰ আৰু প্ৰযোজনা ৰমেন চৌধুৰীৰ।

বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ গীতটি শুনিলে এইবাৰৰ গীতৰ শিল্পী তৰুলতা দেৱী। গীতৰ কথা অৰূপ বৰঠাকুৰৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

শ্ৰোতাসকলে শুনিছে অনুষ্ঠান আকৌ শুনোৱা হওক। এই অনুষ্ঠানৰ শেষত এইবাৰ আগবঢ়াইছোঁ অনিমা চৌধুৰীৰ কণ্ঠৰেটি গীত, গীতিকাৰ সতীশ দাস আৰু প্ৰযোজনা শংকৰ দাসৰ।

অনিমা চৌধুৰীৰ কণ্ঠৰ গীতটি শুনিলে। আকৌ শুনোৱা হওক অনুষ্ঠানটিৰ, আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাপাশু। এতিয়া পূবালীৰ সুৰত টুটি কাৰ্বি গীতেৰে এয়া অসীময় ইংতি আৰু সংগীতবৃন্দ।

পূবালীৰ সুৰত দুটি কাৰ্বি গীতেৰে সেয়া আছিল অসীময় ইংতি আৰু সংকীবৃন্দ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিবলৈ লৈছোঁ আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী মানস বৰা। শিল্পীৰ কণ্ঠত প্ৰথমে শুনোৱা হওক গীতা হাতীকাকতি ৰচিত এটি গীত।

গীতা হাতীকাকতি ৰচিত গীতটি শুনিলে। শিল্পী মানস বৰাৰ কণ্ঠত এইবাৰ শুনক পুষ্পকান্ত বৰা ৰচিত এটি গীত।

শ্ৰোতাসকলে শুনিছে আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী মানস বৰা। অনুষ্ঠানৰ শেষত এবাৰ শুনক অৰবিন্দ দেৱনাথ ৰচিত এটি গীত।

0: আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ শিল্পী আছিল মানস বৰা, গীতৰ কথা আছিল ক্ৰমে গীতা হাতী কাকতি, পুষ্পকান্ত বৰা আৰু অৰবিন্দ দেৱনাথৰ। বাদ্যযন্ত্ৰত সংগত কৰিলে বাঁহীত প্ৰসন্ন বৰুৱাই, গীটাৰত খনীন্দ্ৰ পাঠকে আৰু তবলাত বদন দাসে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপতো শুনিব পাৰে। প্ৰিয় শ্ৰোতা, কণ্টেক্ট পাছতে মুখ্য বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপ ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় সম্পৃক্ত হৈ আছে বুলি উল্লেখ কৰে। নিৰ্বাচন আয়োগে সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে। সেই অনুসৰি 16 ছেপ্টেম্বৰত মনোনয়ন দাখিল, মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন 19 ছেপ্টেম্বৰ, 6 অক্টোবৰত ভোটগ্ৰহণ আৰু 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। দিশপুৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত হোৱা মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ডিব্ৰুগড়ত নিৰ্মাণ হ'বলগীয়া অসম বিধানসভাৰ নতুন চৌহদ তথা বিধায়ক আৱাসৰ নিৰ্মাণ কাৰ্য সন্দৰ্ভত আজি বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিছে।

0: পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আজি মন্ত্ৰী অতুল বৰাই পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বিশ্ববৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শীঘ্ৰেই কৰ্কট ৰোগৰ প্ৰটন বিম থেৰাপী আৰম্ভ হ'ব আৰু নগাঁও পৌৰসভাৰ ৮ নম্বৰ ৱাৰ্ডে স্বচ্ছ বায়ু সৰ্বেক্ষণৰ তৃতীয় শিতানত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা ৯:২৫ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: প্ৰিয় শ্ৰোতা, আমাৰ পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
1: পৰিয়াল কল্যাণ অনুষ্ঠান।
2: নমস্কাৰ, পৰিয়াল কল্যাণ অনুষ্ঠানৰ আন এটি খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি এই অনুষ্ঠানত আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে ডাক্তৰ দীপক শৰ্মা, সহকাৰী অধ্যাপক, পঞ্চকৰ্ম বিভাগ, চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় চিকিৎসালয় গুৱাহাটী। আজি আমি ডাক্তৰ শৰ্মাৰ সৈতে যিটো বিষয়ে কথা পাতিম সেইটো হ'ল বিষ আৰু স্নায়ু ৰোগৰ আয়ুৰ্বেদিক চিকিৎসা। বিষৰ কেনেধৰণৰ আয়ুৰ্বেদিকত কি কি চিকিৎসা আছে, কি চিকিৎসা পদ্ধতি আছে, লগতে স্নায়ু ৰোগৰ কি কি চিকিৎসা আছে, গতিকে তেখেতে এই বিষয়ে বিতংকৈ জনাব। আপোনাক আমাৰ আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
3: ধন্যবাদ।
2: এতিয়া যদি আমি প্ৰথমে বিষৰ কথালৈ আহোঁ,
3: হয়,
2: মানুহৰ শৰীৰত বিভিন্ন বিষ হয় আৰু আজিকালি সঘনাই দেখিবলৈ পাওঁ বিভিন্ন বয়সৰ। আগতে অকল বয়সস্থ লোকৰে বিষৰ বেমাৰ বুলি ভাবিছিলোঁ, তেতিয়া দেখা যায় বয়সস্থ নহ'লেও কম বয়সীয়া হ'লেও বিষৰ এইবিলাক বেমাৰ হয়। বিষ বুলি ক'লে তাৰ যিটো ভাগ, বিষৰ ভাগ,
3: হয়,
2: আপোনালোকে কেনেকৈ কৰে?
3: বিষ বুলি ক'লে আপুনি যিটো কথা সুধিছে, বিষৰ ক্ষেত্ৰত আমি প্ৰথম আমি যদি আৰম্ভ কৰোঁ, গতিকে আমি আজিকালি খুব সঘনাই দেখা পোৱা এটা ৰোগীবিলাকৰ ক্ষেত্ৰত পাওঁ, সেইটো এটা আঁঠুৰ বিষ। এই আঁঠুৰ বিষটোক আমি আমাৰ মেডিকেল ভাষাত এইটো আমি কওঁ যে অষ্টিঅ' আৰ্থ্ৰাইটিছ, আৰু আয়ুৰ্বেদিকৰ ভাষাত সেইটো কোৱা হয় সন্ধিগত বাত। এতিয়া এইটো ক্ষেত্ৰত আমাৰ মহিলাখিনিয়ে এই বিষটোৰ ক্ষেত্ৰত আৰু অলপ বেছিকৈ মানে বেছি ভোগে আঁঠুৰ বিষৰ ক্ষেত্ৰত। এইটো বেছি ভোগাৰ কাৰণটো হ'ল তেওঁলোকৰ ক্ষেত্ৰত আমাৰ মহিলাখিনি যেতিয়া এটা যিটো আমাৰ মেন্স চাইকেল চলি থাকে সেইটো এটা হৰম'নৰ দ্বাৰা মেইনটেইন হৈ থাকে, কিন্তু এটা সময়ত ধৰক 40 বছৰৰ পৰা বা নৰ্মেলি 40 বছৰ 45 বছৰৰ আশে পাশে মহিলাখিনিৰ এই যিটো আমাৰ ঋতুস্ৰাৱ এইটো খুব বন্ধ হোৱাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈ যায়। আৰু সেই বন্ধ হোৱা প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে হৰম'নটো যেতিয়া তাৰ পৰা উইথড্ৰ হয় তেতিয়া আমাৰ কেলছিয়াম যিটো কেলছিয়ামৰ লেভেলটো শৰীৰৰ পৰা হঠাৎ খুব সোনকালে কমি যায়। কমি যোৱাৰ কাৰণে তেওঁলোকৰ খুব সোনকালে এটা বিষ এটা আৰম্ভ হৈ যায়। এইটো আঁঠুৰ বিষৰ ক্ষেত্ৰত আমি খুব যথেষ্ট পৰিমাণে আমি দেখা পাওঁ এই ক্ষেত্ৰত। এনেকুৱা নহয় যে সেইটোৰ কাৰণে হয়, কিন্তু অইন কাৰণতো কেতিয়াবা আমি খুব ধৰক 25 বছৰৰ মানুহৰ ক্ষেত্ৰতো আমি আঁঠুৰ বিষ দেখিব পাৰোঁ, কিন্তু সেইটো ক্ষেত্ৰত তথাপিও মাইকী মানুহ ক্ষেত্ৰখিনিৰ ক্ষেত্ৰত আমি এইখিনি বয়সৰ 40ৰ পৰা 45 বা 50 বছৰৰ এইখিনি মানুহৰ ক্ষেত্ৰত আমি এই বস্তুটো অলপ সোনকালে হওঁ। তাৰ পিছৰ বয়সখিনিত এইটো এটা বাৰ্ধক্যৰ কাৰণে বয়সৰ কাৰণে আমাৰ যিখিনি হাড়বিলাকৰ যিটো ক্ষয় যোৱা প্ৰক্ৰিয়া এটা আৰম্ভ হয়, এই ক্ষয় যোৱা প্ৰক্ৰিয়াটোৰ কাৰণেও আমাৰ আঁঠুৰ বিষটো আৰম্ভ হয়। কাৰণ আঁঠুৰ বিষটো আৰম্ভ হোৱাৰ এটা কাৰণ আমাৰ আঁঠুটোত এটা কমপ্লেক্স এটা ষ্ট্ৰাকচাৰ থাকে, তাৰ ভিতৰত আমাৰ চাইনোভিয়েল ফ্লুইড থাকে, তাত কেলছিয়াম, বৰণ, বিভিন্ন ধৰণৰ আমাৰ এলিমেণ্টছ থাকে। তো সেই ভিতৰৰ যিখিনি বস্তু তাত কাৰ্টিলেজ থাকে, এইটো এটা বয়সৰ লগে লগে আমাৰ আৰু বা হৰম'নৰ ইমবেলেঞ্চৰ কাৰণে এইটো খুব সোনকালে ক্ষয় যোৱা প্ৰক্ৰিয়া আৰম্ভ হয়। তো তেতিয়া আমাৰ ওচৰত এনেকুৱা ধৰণৰ ৰোগী আমাৰ ওচৰত আহে। আমাৰ ওচৰত আহিলে আমি আয়ুৰ্বেদিক মহাবিদ্যালয়ত আমাৰ পঞ্চকৰ্ম বিভাগ আছে, তাত আমাৰ এই আঁঠুৰ বিষৰ কাৰণে খুব ভাল চিকিৎসা আছে আৰু ঔষধ আছে। গতিকে আমাৰ পঞ্চকৰ্ম

কৰ্ম বিভাগত আমি আঁঠুৰ বিষৰ কাৰণে জানো বস্তি দিওঁ, তাত আমি ষ্টিম দিওঁ বিভিন্ন ধৰণৰ ঔষধ প্ৰয়োগ কৰি, আৰু তাত আমি এনেকুৱা ধৰণৰ ঔষধ দিয়াৰ পিছত মানুহখিনিয়ে এসপ্তাহ দুসপ্তাহ বা তিনিসপ্তাহ তাত ট্ৰিটমেণ্ট কৰিলে যথেষ্ট পৰিমাণে আৰাম পায়। আৰু এই ক্ষেত্ৰত মই ক'ব খোজোঁ যে আমাৰ ধৰক কিছুমান ৰোগী আছে, ধৰক ক'ৰবাত আমাৰ অসমৰ বিভিন্ন হস্পিটেলত দেখুৱালে, দেখুৱাই তেওঁৰ এনেকুৱা বেমাৰটো হৈ যায় কেতিয়াবা এনেকুৱা যে আঁঠুৰ বিষত তেওঁ খোজ কাঢ়িব নোৱাৰা অৱস্থা হয়, আঁঠুৰ বিষত তেওঁ হয়তো লাঠি ল'ব লাগে বা খোজে কাঢ়িব নোৱাৰে বা হুইল চেয়াৰত থাকিব লাগে, এনেকুৱা অৱস্থা তেতিয়া তেওঁ যেতিয়া ক'ৰবাত হস্পিটেলত দেখুৱাব যায় তেওঁক হয়তো ক'ব যে আপোনাৰ এতিয়া আঁঠুটো চেঞ্জ কৰিব লাগে, নি ৰিপ্লেচমেণ্ট কৰিব লাগিব। এইটো এটা চিকিৎসাৰ এটা এডভান্সমেণ্ট বুলি ক'ব লাগিব যে এটা যেতিয়া খুব বেছি হয় তেতিয়া নিৰটো ৰিপ্লেচ কৰি দিয়ে। গতিকে তেনেকুৱা ধৰণৰ ৰোগীও আমাৰ তাত বহুতখিনি আহে, কিন্তু আমাৰ তাত এইটো থেৰাপি যিটো আমাৰ পঞ্চকৰ্ম চিকিৎসা এইটো কৰাৰ পিছত কিছুদিন পিছত লাহে লাহে তেওঁৰ বিষটো উপশম হয় আৰু তেওঁ খোজ চোজ কাঢ়ি এটা নৰ্মেল তেওঁ জীৱন যাপন কৰিব পাৰে। নি ৰিপ্লেচ আমি বহুতখিনি পেচেণ্টত আমি পাইছোঁ, আমাৰ এইবিলাক আমি তাত অধ্যয়ন কৰিছোঁ। গতিকে এনেকুৱা পেচেণ্টৰ এনেই নৰ্মেল যিবিলাক অলপ সাধাৰণ হৈ থাকে এইবিলাকতো অলপ এসপ্তাহমান কৰিলে ভালেই হয়, কিন্তু মই কৈছোঁ কি যিখিনি এক্সট্ৰিম কণ্ডিশ্যন তেনেকুৱা পেচেণ্টো আমি বহুতখিনি পেচেণ্ট, বা কেতিয়াবা কিছুমান আঁঠুত আমাৰ ইনজেকশ্যনো দিয়া হয় আঁঠুৰ বিষৰ কাৰণে, এনেকুৱা ইনজেকশ্যন ষ্টেৰইড ইনজেকশ্যন থাকে, তেনেকুৱা ধৰণৰ পেচেণ্টো আমাৰ ওচৰত আহে। কিন্তু তেনেকুৱা অলপ দীঘলীয়াকৈ চিকিৎসা কৰিলে তেনেকুৱা যথেষ্টখিনি মানুহ আমি নি ৰিপ্লেচমেণ্ট কৰাৰ পৰাও আমি মানে তাৰ আমি এইটো চিকিৎসা কৰিব পাৰিছোঁ। তাৰপিছত আমাৰ আৰু এটা বিষৰ আমাৰ প্ৰধান কাৰণ হৈছে যে আমাৰ মেৰুদণ্ডৰ বিষ। আমাৰ মেৰুদণ্ডডাল এনেইতো আমি আমাৰ মেৰুদণ্ডডালে আমাৰ শৰীৰটো গোটেইটো আমাৰ থিয় কৰি ৰাখে। মেৰুদণ্ডডাল আমাৰ প্ৰধান, আমি থিয় হ'বৰ কাৰণে বহিবৰ কাৰণে আমাৰ প্ৰধান আমাৰ হ'ল মেৰুদণ্ড ৰাজহাড়। কিন্তু এই ৰাজহাড়ডালেও কেতিয়াবা আমাক যথেষ্ট বিষৰ সমস্যাত ভোগায়। বিষৰ সমস্যা বুলি ক'লে ৰাজহাড়ৰ এতিয়া আমি সঘনাই এটা বিষ হোৱা হ'ল আমাৰ কঁকালৰ বিষ। এতিয়া কঁকালৰ বিষৰ সমস্যা বুলি ক'লে তাৰ বিভিন্ন কাৰণ আছে, কেতিয়াবা এক্সিডেণ্টৰ কাৰণে হ'ব পাৰে, কেতিয়াবা আপুনি এটা কেতিয়াবা ওজন বস্তু এটা দাঙিছে তাৰ কাৰণে হঠাৎ আপোনাৰ কঁকালখন লাগি ধৰিল, তেতিয়া হঠাৎ এতিয়া বিষ হ'ব পাৰে, আৰু তেতিয়া সেই বিষটো হয়তো কেতিয়াবা ইমান ভয়ংকৰ বিষ হ'ব পাৰে, হয়তো আপুনি খুব সোনকালে আপুনি খুব বিষৰ কিবা ইমিডিয়েট আপুনি বিষৰ বেজি ল'ব লাগিব বা বিষৰ টেবলেট খাব লাগিব, নহ'লে কেতিয়াবা এনেকুৱা পৰ্যায় পায় মানুহজনে হয়তো হস্পিটেলত ভৰ্তি হ'ব লগা হ'ব পাৰে, ইমান পৰ্যন্ত বিষ হয়। গতিকে সেনেকুৱা ধৰণৰ কঁকালৰ বিষয়টো আমি সেইটো আমাৰ মেডিকেলৰ ভাগত এইটো কওঁ আমি লাম্বাৰ স্পণ্ডাইলাইছিছ। গতিকে এই লাম্বাৰ স্পণ্ডাইলাইছিছ যিটো আমাৰ বিষ, এই লাম্বাৰ স্পণ্ডাইলাইছিছ বিষৰ ক্ষেত্ৰতো আমাৰ আমি আয়ুৰ্বেদিক কলেজত এনেকুৱা ধৰণৰ বিষৰ বেমাৰীবিলাকক আমি চিকিৎসা আছে পঞ্চকৰ্মৰ, তো এই চিকিৎসাখিনিৰ দ্বাৰা আমি যথেষ্ট পৰিমাণে আমি পেচেণ্টক সকাহ দিবলৈ সক্ষম হওঁ। তাৰপিছত অইন এটা আমাৰ সমস্যা যেনে আমি কওঁ যে আমাৰ ডিঙিৰ পিছফালৰ যি হাড়ডাল আছে সেই হাড়খিনিৰ আমি কওঁ চাৰ্ভাইকেল স্পণ্ডাইলাইছিছ। গতিকে চাৰ্ভাইকেল স্পণ্ডাইলাইছিছ হ'লেও মানুহে যথেষ্ট বিষৰ সমস্যাত ভোগে, ডিঙিটো লৰচৰ কৰিব নোৱাৰা হৈ যায় হঠাতে, তাৰপিছত কেতিয়াবা এনেকুৱা হয় যে এইটো এটা ক্ৰনিক হৈ যায় যে কেতিয়াবা বহুত দিনলৈ তেওঁ ডিঙিটো লৰচৰ কৰিব নোৱাৰা হয়, যথেষ্ট পৰিমাণে তেওঁৰ আমাৰ যিডাল আমাৰ যি মেৰুদণ্ডডাল আছে মেৰুদণ্ডডালৰ আমাৰ বহুতখিনি তাত হাড় থাকে, সেই হাড়বিলাকৰ মাজত আমাৰ যিখিনি গেপ থাকিব লাগে সেই গেপখিনি কেতিয়াবা কমি যায়, আৰু কেতিয়াবা আমাৰ কেনেকুৱা আমি হঠাৎ কেতিয়াবা এটা বস্তু উঠাই দিলোঁ আমাৰ ধৰক কঁকালখন লাগি ধৰিল মানে কেতিয়াবা আৰু আমাৰ হাড়ডাল হয়তো আগৰ পৰা দুৰ্বল হৈ আছে, গতিকে বস্তুটো দাঙি দিয়াৰ লগে লগে আমাৰ তাত লাগি ধৰিল, বা কেতিয়াবা কোনোবা মানুহ হঠাৎ কেতিয়াবা এক্সিডেণ্ট হ'লে কেতিয়া কি হয় আমাৰ যিবিলাক হাড়ৰ মাজত যিবিলাক ডিস্ক বুলি কওঁ আমি, সেই ডিস্কবিলাক কেতিয়াবা মানে হাৰ্নিয়েশ্যন হয় মানে নিজৰ জেগাৰ পৰা অলপ আঁতৰি যায়, বা কেতিয়াবা ডিস্কটো আমি এক্সট্ৰুচন নহয় বুলি কওঁ, কেতিয়াবা সন্মুখৰ ফালে কেতিয়াবা পিছফালে, তো সেইটো কি হয় সেইটো গৈ আমাৰ কি কৰে আমাৰ সেইটো নাৰ্ভত প্ৰেছাৰ দিয়ে, নাৰ্ভত প্ৰেছাৰ দিয়াৰ লগে লগে মানুহজনে হয়তো হঠাৎ কঁকালৰ বিষটো খুব যথেষ্ট পৰিমাণে অনুভৱ কৰিব আৰু তেওঁ হয়তো সেই ঠাইতে ৰৈ থাকিব লাগিব, তেওঁ লৰচৰ কৰিব নোৱাৰা অৱস্থা হৈ যায়, আৰু তাৰপিছত হয়তো তেওঁৰ বিষটো ভৰিৰ ফালে গুচি যায়, ভৰিৰ ফালে গুচি গৈ হয়তো আমাৰ কলা ফুলত খুব জোৰকৈ খামুচি ধৰিব পাৰে, গতিকে সেইটো হৈ সেইটো কাৰণ হয় কাৰণটো হ'ল যে নাৰ্ভত খুব জোৰে প্ৰেছাৰ পৰাৰ কাৰণে হয়, বা আমাৰ কেতিয়াবা স্পাইনেল কেনেলটো ষ্টেনাইছিছ হৈ যায়, হৈ গ'লে তেতিয়াও খুব নাৰ্ভত প্ৰেছাৰ পৰে, তো সেইটো সেই কণ্ডিশ্যনটোক আমি ল' বেক এক উইথ ৰেডিকুলোপেথী বুলি কওঁ, তাৰমানে ভৰিখনৰ ফালে বিষটো গুচি গৈছে ৰেডিয়েশ্যন হৈছে,
গতিকে সেই তেনেকুৱা ক্ষেত্ৰতো আমাৰ তাত তেনেকুৱা।

মানুহ বহুতখিনি মানুহ আহে আৰু কেতিয়াবা এনেকুৱা হয় যে তেওঁ হয়তো যথেষ্ট বিষৰ কাৰণে হয়তো ক'ৰবাত বিষৰ ইনজেকশ্যন ল'লে বা বিষৰ টেবলেট খালে বা ক'ৰবাত দেখুৱালে দেখুৱাই ধৰক কেতিয়াবা আৰু কোনোবা ডক্টৰৰ ওচৰত গ'ল তেওঁক হয়তো কোনোবা ক'ব যে আপোনাৰতো ইমান বেছি হৈছে আপুনিতো এতিয়া অপাৰেশ্যন কৰিব লাগিব এইটো ডিস্কটো বা আপোনাৰ এইটো অপাৰেশ্যন কৰি দিব লাগিব নহ'লেতো আপোনাৰ ভাল নহ'ব তাৰপিছত সমৰ্থ থাকে আৰ্থিকভাৱে তেওঁ হয়তো এবাৰ যে অসমৰ ডাক্তৰে দেখোন অপাৰেশ্যন কৰিবলৈ মই এবাৰ বাহিৰৰ পৰা দেখুৱাই আহোঁ কিবা বেলেগ কিবা আছে নেকি সুবিধা তেওঁ পেচেণ্টজনে হয়তো অপাৰেশ্যন কৰিব বিচৰা নাই তেওঁ হয়তো এবাৰ বাহিৰৰ ফালে গ'ল তো বাহিৰত যেতিয়া গ'ল তাতো এম আৰ আই বা এইবিলাক চোৱাৰ পিছত তাৰো ডক্টৰে তেওঁক অপাৰেশ্যন কৰাৰ কাৰণে তেওঁক পৰামৰ্শ দিলে তেতিয়া তেওঁ হয়তো সেইটো ছেকেণ্ড অপশ্যনটো তেওঁ বিচৰা নাই যে তেওঁ অপাৰেশ্যনটো কৰিব বিচৰা নাই তেতিয়া তেনেকুৱা ধৰণৰ বেমাৰী আমাৰ ওচৰত আহে আহিলে আমি সেই তেনেকুৱা ধৰণৰ ৰোগীখিনিকো আমি আমাৰ তাত ভৰ্তি কৰাই লওঁ আমাৰ হস্পিটেলত ভৰ্তি কৰিব পৰা ব্যৱস্থা আছে ভৰ্তি কৰাই আমি তেওঁক আমাৰ পঞ্চকৰ্মৰ আমাৰ যিটো চিকিৎসা পদ্ধতি সেই চিকিৎসা পদ্ধতিটোৰ দ্বাৰাই আমি বিভিন্ন ধৰণৰ মেডিচিন

0: তেওঁ বিচৰা নাই যে তেওঁ অপাৰেশ্যনটো কৰিব বিচৰা নাই, তেতিয়া তেনেকুৱা ধৰণৰ বেমাৰী আমাৰ ওচৰত আহে। আহিলে আমি সেই তেনেকুৱা ধৰণৰ ৰোগীখিনিকো আমি আমাৰ তাত ভৰ্তি কৰাই লওঁ। আমাৰ হস্পিটেলত ভৰ্তি কৰিব পৰা ব্যৱস্থা আছে, ভৰ্তি কৰাই আমি তেওঁক আমাৰ পঞ্চকৰ্মৰ আমাৰ যিটো চিকিৎসা পদ্ধতি, সেই চিকিৎসা পদ্ধতিটোৰ দ্বাৰাই আমি বিভিন্ন ধৰণৰ মেডিচিন তাত এপ্লাই কৰোঁ। আমি অইল দিওঁ, অইলৰ তাৰপিছত আমি ষ্টিম দিওঁ, কিছু বিভিন্ন ধৰণৰ মেডিচিন দি ষ্টিম দিওঁ। তাৰপিছত আমাৰ বস্তি চিকিৎসা বুলি এটা চিকিৎসা আছে, তো এনেকুৱা ধৰণৰ চিকিৎসাৰ দ্বাৰা আমি সেই কঁকালৰ বিষৰ যিটো তেওঁৰ যথেষ্ট বিষ, সেই বিষটো তেওঁ লাহে লাহে উপশম হয়। আৰু আমি এনেকুৱা দেখিছোঁ আমাৰ তাত হুইল চেয়াৰত অহা ৰোগীও ধৰক এসপ্তাহ দহ দিন পিছত বা এনেকুৱা কিছুদিন, আমি বেছিভাগ কিছুমান পেচেণ্ট আমি কেতিয়াবা একৈছ দিনলৈ ট্ৰিটমেণ্ট কৰোঁ, তো তেওঁ হয়তো তাৰপিছত হুইল চেয়াৰৰ পৰা তেওঁ ঘৰত খোজ কাঢ়ি কাঢ়ি ঘৰত গুচি যায়। তাৰপিছত আৰু এটা আমাৰ অন্যতম আৰু এটা বিষ হৈছে ৰিউমেটয়েড আৰ্থ্ৰাইটিছ বুলি কওঁ, আমাৰ মেডিকেলৰ ভাষাত ৰিউমেটয়েড আৰ্থ্ৰাইটিছ, আৰু আয়ুৰ্বেদিকৰ ভাষাত এইটো হ'ল আম বাত। আৰু সচৰাচৰ আমাৰ মানুহখিনিয়ে এইটোক বাত বিষ বুলি কয়। গতিকে বাত বিষটো আমি যথেষ্ট পৰিমাণে আমি ৰোগী আমি লগ আমি পাওঁ বাত বিষৰ হস্পিটেলত। বাত বিষ মানে এই বিষটোৰ এটা লক্ষণ হয় যে আজি যদি এটা ইফালে জইণ্টত বিষায়, অহাকালি বা দুদিন পিছত এটা জইণ্টত গুচি যায়, এইটো মানে মাইগ্ৰেশ্যন কৰি থাকে।
1: সেইকাৰণে
0: মানে এই বাত বিষৰ ক্ষেত্ৰত আমাৰ আমি বেছিভাগ আমি প্ৰথমতে সৰু সৰু জইণ্টবিলাক, যেনেকুৈ আমাৰ হাতৰ যিখিনি গাঁঠি, হাতৰ আঙুলিৰ গাঁঠিখিনি তাতে ফাৰ্ষ্ট ইনভলভমেণ্ট সেইটো হাতৰ গাঁঠিখিনি হয়। তাৰপিছত হাতৰ গাঁঠিখিনি যথেষ্ট পৰিমাণে বিষাব, তেওঁ হাতৰ গাঁঠিখিনি ফুলি যাব, আৰু তেওঁ ধৰক ৰাতিপুৱা হয়তো তেওঁ হাতৰ গাঁঠিখিনি মুঠি মাৰিব নোৱাৰা হয়, মেলিব নোৱাৰে, জঠৰ ভাৱ এটা হৈ যায়। আৰু এনেকুৱা হয় যে ভৰিৰ আমাৰ ভৰিৰ আঙুলিৰ গাঁঠিবিলাক বা আমি ভৰিৰ যিটো আমাৰ গাঁঠি থাকে সেই গাঁঠিটো ফুলি যাব, বিষাব, তেওঁ হয়তো খোজো কাঢ়িব নোৱাৰা হৈ যায়। তো মানুহজন এনেকুৱা এটা কেতিয়াবা কণ্ডিশ্যন হৈ যাব, তেওঁতো বিছনাৰ পৰা নামিব নোৱাৰা হয়। তেতিয়া কি হয়, বহুত মানুহে মানে কি, যিহেতুকে তেওঁ যথেষ্ট বিষত ভুগি থাকে, তেওঁ প্ৰথমতে কি হয় যে তেওঁৰ মেইন কামটো হ'ল তেওঁ বিষটো ভাল পাব লাগে। তো বিষটো ভাল পাবৰ কাৰণে তেওঁ বিষৰ ঔষধ খোৱা আৰম্ভ কৰি দিয়ে,
1: পেইন কিলাৰ।
0: মানুহে ভাবে যে মানুহটো নাজানে যে এইটো কি বেমাৰ আচলতে, তেওঁ ভাবে তেওঁ বিষ হৈছে, গতিকে বিষটো কমাব লাগে। তো তেওঁ ফাৰ্মাচীত যাব, গৈ তেওঁ বিষৰ ঔষধ খোৱা আৰম্ভ কৰি দিয়ে। তো বিষৰ ঔষধ খোৱা আৰম্ভ কৰিলে তেওঁ লাহে লাহে অলপ অলপ বিষটো কমি যাব। তেতিয়া তেওঁ ভাবিব যে তেওঁ লাহে লাহে বিষটো কমি গৈছে, তেতিয়া তেওঁ লাহে লাহে হয়তো দুই চাৰিদিন কমি গৈছে, আৰু দুই দিন তিনিদিন পিছত আৰু বাঢ়িব। তেওঁ এনেকুৱা এটা হৈ গ'ল যে তেওঁ দুই দিন চাৰিদিনৰ মূৰে মূৰে বিষৰ ঔষধ খাই থাকিবলৈ হ'ল, বা কেতিয়াবা হয়তো খুব সোনকালে এই বিষটো নকমেও, তেতিয়া তেওঁ হয়তো ৰেগুলাৰ বিষৰ ঔষধ খাব লাগে, কেতিয়াবা এটা খাব লাগিব, এটাত নকমে কেতিয়াবা দুটা খাব লাগিব। তেওঁ এনেকুৱা হৈ গ'ল যে তেওঁ মানুহটো বিষৰ ঔষধৰ ওপৰত তেওঁ নিৰ্ভৰশীল হৈ গ'ল। কিন্তু এই বেমাৰটো আচলতে বিষ নহয়, এই বেমাৰটোৰ আচল তাৰ যিটো ভিতৰৰ বস্তু, আৰু এই ৰিউমেটয়েড আৰ্থ্ৰাইটিছটো আমি মেডিকেল ছায়েন্সৰ অটোইমিউন ডিজিজ বুলি কওঁ। অটোইমিউন ডিজিজ মানে এইটো কেৱল বিষ নহয়, এইটো আমাৰ শৰীৰৰ ভিতৰত আমাৰ কিছুমান যি এণ্টিজেন এণ্টিবডি ৰিয়েকশ্যন এটা চলি থাকে, আৰু সেইটো আমাৰ যিকোনো বয়সৰ মানুহ ক্ষেত্ৰত প্ৰথম ষ্টাৰ্ট হৈ যাব পাৰে। কোনোবা 20 বছৰত হ'ব পাৰে, 30 বছৰ, 40 বছৰ, 50, 60, যিকোনো বয়সৰ মানুহৰ ক্ষেত্ৰত এইটো এদিন প্ৰথম আৰম্ভ হৈ যাব পাৰে, আৰু সেই আৰম্ভ হৈ যাবৰ দিনাৰ পৰা তেওঁ এই বেমাৰটোত ভুগিব। কিন্তু এই কেৱল বিষৰ ঔষধেৰে এই বেমাৰটোৰ চিকিৎসা নহয়, কাৰণ যিহেতুকে এইটো এটা অটোইমিউন ডিজিজ, আৰু এই অটোইমিউন ডিজিজৰ ক্ষেত্ৰত এই যিটো তেওঁ আৰম্ভ হৈ গ'ল, তেওঁ এই চিকিৎসাটো অলপ বেলেগ ধৰণৰ হয়। মানুহজনৰ যিটো আমাৰ শৰীৰৰ যিটো ৰিয়েকশ্যন আৰম্ভ হ'ল, তাৰ কাৰণে আমাৰ যিটো মেডিকেল ছায়েন্সত আমি কিছুমান পৰীক্ষা কৰোঁ, তাৰ ভিতৰত আমাৰ যেনেকুৱা আমাৰ ব্লাডৰ টেষ্ট কিছুমান থাকে, যেনেকুৱা আমি RA ফেক্টৰ বুলি কওঁ, বা চি ৰিয়েক্টিভ প্ৰটিন, বা NTCCP এণ্টিবডি, এইবিলাক যেনেকুৱা ধৰণৰ শৰীৰৰ যিবিলাক ৰিয়েকশ্যন হ'লে শৰীৰত তাৰ যিবিলাক ভেলুবিলাক, যিবিলাক নৰ্মেল ভেলু থাকে, এইবিলাকৰ তাৰ ভেলুবিলাক যথেষ্ট পৰিমাণে বাঢ়ি যায়, তেতিয়া আমি বুজোঁ যে তেওঁৰ বেমাৰটো খুব মানে এগ্ৰেছিভ অৱস্থাত আছে। গতিকে সেইকাৰণে কেৱল বিষৰ ঔষধ খালে বেমাৰটো ভাল নহয়, আমাৰ শৰীৰৰ যিটো ৰিয়েকশ্যন চলি থাকে সেইটো চিকিৎসা কৰাৰ কাৰণে এটা আমাক আৰু এটা বেলেগ ধৰণৰ ট্ৰিটমেণ্টৰ দৰকাৰ হয়। আৰু সেইকাৰণে কেতিয়াবা এই বিষৰ ঔষধৰ লগত মানুহবিলাকে তাৰ এটা ষ্টেৰইড মেডিচিন থাকে, তো সেইটোও খোৱা আৰম্ভ কৰি দিয়ে, কাৰণ কেৱল বিষৰ ঔষধে বেমাৰটো কমাব নোৱাৰে, ৰাতি উঠি বিষৰ ঔষধ খাব লগা পৰ্যন্ত হয়। গতিকে তেতিয়া হয়তো তেওঁক কোনোবাই ক'ব যে এনেকুৱা কিবা ষ্টেৰইড মেডিচিন থাকে, তেওঁ সেইটো খোৱা আৰম্ভ কৰি দিয়ে। বা তাৰ লগতে মই আৰু এটা কথা কৈ দিওঁ, আমাৰ কেতিয়াবা এনেকুৱা আয়ুৰ্বেদিক মেডিচিনো কিছুমান আছে, সেইবোৰ আচলতে আয়ুৰ্বেদিক মেডিচিন বুলি ক'ৰবাত মানুহবিলাকে বিক্ৰী কৰি থাকে, কিন্তু সেইবোৰ আচলতে আয়ুৰ্বেদিক প্রপার আয়ুর্বেদিক।

0: ঔষধ নহয়, সেইবিলাক কিছুমান ভেজালকৰণ ঔষধ, সেই ঔষধবিলাকতো আচলতে বিষৰ ঔষধ থাকে, বিষৰ মানে এলোপেথিকৰ বিষৰ ঔষধ বা ষ্টেৰইড, সেইটো মিক্স কৰি তেওঁলোকে গুড়ি কৰি তাৰ টেবলেট বনাই দিব বা তেনেকুৱা গুড়ি পাউডাৰ কৰি পেকেটত ভৰাই আয়ুৰ্বেদিক ঔষধ বুলি মানে বিক্ৰী কৰি থাকে। তো সেইটো যেতিয়া মানুহে খোৱা আৰম্ভ কৰে, তো এদিন খালে লগে লগে ভাল হৈ যায় বা দুদিন খালে ভাল হয়, তেতিয়া তেওঁ ভাবিলে যে এইটোৰ ঔষধে খুব মোক খুব ভাল কাম কৰিছে, গতিকে এইটো খালে আৰু মোৰ এতিয়া ভাল হৈ যাব আৰু। গতিকে তেওঁ কাৰণে বছৰ বছৰ ধৰি বছৰ বছৰ ধৰি তাৰমানে সেই ঔষধটো খোৱা আৰম্ভ কৰি দিয়ে। কিন্তু খোৱা আৰম্ভ কৰি দিয়াৰ ফলতো কি হয়, তেওঁৰ মেইন বেমাৰটো চিকিৎসা হোৱাই নাই, তেওঁৰ বিষটো কমি আছে। গতিকে এটা সময়ত কি, এটা সময়ত মানুহজনৰ হ'ব গাঁঠিবিলাক খুব ফুলি যাব আৰু হাড়বিলাক খুব দুৰ্বল হৈ যাব, আৰু তেওঁৰ এই আৰ্থাইটিছৰ কাৰণে যিবিলাক আমাৰ ডিফৰ্মিটি হোৱা বুলি কওঁ আমি, এইটো তাৰ এই ডিফৰ্মিটিটো তেওঁৰ ষ্টাৰ্ট হৈ যায়। তাৰ মানে আমাৰ যিবিলাক হাতৰ ক্ষেত্ৰতে এইটো ডিফৰ্মিটি বেছি হয়, হাতৰ আমাৰ যিখিনি সৰু সৰু গাঁঠি আছে তাৰ গাঁঠিখিনিৰ মানে হাড়বিলাক ক্ষয় যোৱা প্ৰক্ৰিয়া এটা আৰম্ভ হয়, আৰু সেই ক্ষয় যোৱা প্ৰক্ৰিয়াটো আৰম্ভ হ'লে তাৰ হাতবিলাকৰ আমাৰ এটা ডিফৰ্মিটি আৰম্ভ হয়। সেই ডিফৰ্মিটিটোক আমি আমাৰ মেডিকেল ভাষাত আমি সোৱান নেক ডিফৰ্মিটি বুলি কওঁ। সোৱান নেক মানে আমাৰ হাঁহৰ ডিঙিটো যেনেকৈ বেঁকা হয়, আমাৰ আঁউলিবিলাকো তেনেকুৱা ধৰণৰ বেঁকা হৈ যায়, আৰু সেই যেতিয়া এনেকুৱা ডিফৰ্মিটি হয় তেতিয়া মানুহজনে আৰু নিজৰ কামবিলাক একদম কেতিয়াও দৈনন্দিন কামবিলাক কৰিব নোৱাৰা হৈ যায়। গতিকে তেনেকুৱা অৱস্থাত কেতিয়াবা আমাৰ ওচৰত মানুহ আহি যায়।
1: এতিয়া আপোনালোকৰ ওচৰলৈ আহে, আয়ুৰ্বেদত কেনেকুৱা ধৰণৰ চিকিৎসা আছে? আপুনি পঞ্চকৰ্মৰ কথাটো ক'লে, অকণমান কওকচোন কেনেকুৱা।
0: আয়ুৰ্বেদিক ঔষধটো এনেকুৱা নহয় যে আজি এটা মই ঔষধ দিলোঁ আজি তাৰ তেখেতৰ বেমাৰটো আজিয়ে ভাল হ'ব, এনেকুৱা কোনো আয়ুৰ্বেদিকত কোনো এনেকুৱা চিকিৎসা নাই। গতিকে এইটো ঔষধ কাম কৰিবৰ কাৰণে অলপ টাইম লাগিব। তাৰপিছত আমি আমাৰ এই ৰিউমেটয়েড আৰ্থ্ৰাইটিছৰ ক্ষেত্ৰত আমি আমাৰ যিটো পঞ্চকৰ্ম চিকিৎসা, এই পঞ্চকৰ্ম চিকিৎসাৰ দ্বাৰা আমি যথেষ্ট মানুহখিনিক আমি যথেষ্ট সুফল দিব পাৰোঁ। আমাৰ আয়ুৰ্বেদিকৰ আচাৰ্য চৰক তেখেতে আমাক এই যিটো আমবাত, আয়ুৰ্বেদিকৰ আমবাত বুলি কয় ৰিপৰ্টাৰ, তেখেতে এইটো বেমাৰৰ ক্ষেত্ৰত তেখেতে আমাক খুব ভাল গাইডেঞ্চ দি গৈছে। গতিকে সেইটো তেখেতৰ যি চিকিৎসা সূত্ৰ, সেইটো সূত্ৰ আমি এপ্লাই কৰিয়ে আমি এই আমবাত বা ৰিউমেটয়েড আৰ্থ্ৰাইটিছৰ ৰোগীখিনিক আমি যথেষ্ট সুফল দিব পাৰোঁ। এই ক্ষেত্ৰত আমি এনেকুৱা আমবাত পেচেণ্ট আহিলে প্ৰথম আমি তেখেতক আমি কিছুমান হেক দিওঁ, মানে স্বেদন বুলি কওঁ আমি, এইটো যেনেকুৱা ৰোগছৰ ছেদ দিওঁ। কষ্ট ইফেক্টিভ, খুব বেছি খৰচ নহয়, বৰ বেছি 200 টকামান খৰচ কৰিলে সেইটো এটা ট্ৰিটমেণ্ট হৈ যায়। গতিকে প্ৰথম আমি এনেকুৱা চিকিৎসা দিওঁ তেওঁক, তাৰপিছত আমি তেওঁক লংঘন কৰাই দিওঁ, তাৰপিছত আমি তেওঁক স্নেহপান কৰাওঁ বিভিন্ন প্ৰচিডিউৰ দ্বাৰা, তাৰপিছত কিন্তু কৰাৰ পিছত আমি তেওঁক বিৰেচন কৰাই দিওঁ। তাৰমানে তেওঁৰ শৰীৰত যিমানবিলাক এই যি ৰিয়েকশ্যনবিলাক বা যি অটো ইমিউন তেওঁৰ প্ৰচেছ শৰীৰত চলি থাকে, এই প্ৰচেছটো তেওঁৰ আমি কাট অফ কৰিবৰ কাৰণে, চাপ্ৰেচ কৰিবৰ কাৰণে আমি তেওঁৰ শৰীৰটো আমি এটা ইণ্টাৰনেল পিউৰিফিকেশ্যন কৰাওঁ। এইখিনিতে মই আপোনাক কথা কওঁ, আপুনি যে শুদ্ধিকৰণ, মানে পঞ্চকৰ্মটো একচুৱেলি এটা এনেকুৱা এটা চিকিৎসা পদ্ধতি, এইটোৰ দ্বাৰা আমাৰ শৰীৰত যিবিলাক বিভিন্ন সময়ত আমাৰ শৰীৰটোত বিভিন্ন ধৰণৰ দূষিত বস্তু জমা হৈ যায়, খাদ্যৰ কাৰণে হ'ব পাৰে, বিভিন্ন আমাৰ জীৱনশৈলীৰ কাৰণে হ'ব পাৰে, বা আমাৰ বেমাৰ প্ৰচেছটোৰ কাৰণেও তাৰ শৰীৰৰ আমাৰ চেলবিলাকত বহুত দূষিত বস্তু জমা হৈ যায়, যেনেকুৱা টক্সিন। গতিকে এই বিৰেচন প্ৰচেছটো আমি বিভিন্ন ধৰণৰ প্ৰচেছৰ মাজেৰে গৈ গৈ আমি বিৰেচন প্ৰচেছটো কৰাই দিওঁ। কৰাই গ'লে তেওঁৰ এটা ইণ্টাৰনেল পিউৰিফিকেশ্যন, মানে শুদ্ধি হৈ যায়, তেতিয়াও তেওঁৰ যথেষ্ট পৰিমাণে বিষবিলাক কমিব আৰম্ভ কৰে। তাৰপিছত আমি তেওঁক আৰু বস্তি দিওঁ, এইটো খোৱা খাৰ বস্তি বুলি কয়। তো এইবিলাক কৰাৰ পিছত তাৰপিছত আমি তেখেতক আমি লগে লগে আমি ঔষধ অলপ দি থৈ দিওঁ। গতিকে এনেকুৱা ধৰণৰ চিকিৎসা কৰিলে আমি তেতিয়া তেওঁৰ মানুহজনে লাহে লাহে আৰু বিষৰ ঔষধবিলাক, বিষৰ ঔষধ বা ষ্টেৰইড ধৰণৰ ঔষধবিলাক তেওঁৰ পৰা আমি এৰুৱাই দিবৰ কাৰণে সক্ষম হওঁ, আৰু লাহে লাহে তেওঁ নৰ্মেল জীৱনলৈ ঘূৰি আহে এনেকুৱাকৈ। কিন্তু এটা কথা মই এইখিনিত ক'ব খুজিছোঁ যে ৰিউমেটয়েড আৰ্থ্ৰাইটিছ আমি একে আশাৰে আমি কৈ দিব নোৱাৰোঁ যে আপোনাৰ বেমাৰটো পূৰা ভালেই হৈ গ'ল বুলি,
1: সম্পূৰ্ণৰূপে
0: ভাল হৈ গ'লে আমি একে আশাৰত কৈ দিব নোৱাৰোঁ, কাৰণ এইটো এটা অটো ইমিউন প্ৰচেছ। সেইকাৰণে মই ৰোগীখিনিক মই এইটো অনুষ্ঠানৰ জৰিয়তে অনুৰোধ জনাইছোঁ, আপোনালোকৰ যিবিলাকৰ এনেকুৱা বাত বিষ বা ৰিউমেটয়েড আৰ্থ্ৰাইটিছ বেমাৰ আছে, তেওঁলোকে সদায় ঔষধটো, যিখিনি ঔষধ আপোনাৰ চিকিৎসকে পৰামৰ্শ দিয়ে, সেই ঔষধখিনি সদায় 2-3 বিধ ঔষধ সদায় খাই থাকিব লাগে। সেইকাৰণে এবাৰ আপুনি এনেকুৱা শুদ্ধিকৰণ কৰি লৈ আপুনি 2-3 বিধ ঔষধ খাই থাকিলে তেতিয়া আপুনি ধুনীয়াকৈ চলি থাকিব পৰা হৈ যায়, আপোনাৰ দৈনন্দিন গোটেই কামখিনি চলি থাকিব পাৰে।
1: শুদ্ধিকৰণৰ আপোনাৰ এটা আপুনি কৈছে ভমিটিং কিবা এটা আছে।
0: এতিয়া পঞ্চকৰ্মৰ ক্ষেত্ৰত আমি পঞ্চকৰ্ম বুলি ক'লে আমি তাৰ 5টা বস্তুৰ কথা কওঁ, ইউনিক 5টা থেৰাপি আছে তাত। তাৰে 1 নম্বৰ থেৰাপি হ'ল বমন থেৰাপি।

0: আয়ুর্বেদিকটো আমি সদায় আমি কওঁ যে আমাৰ গোটেই শৰীৰৰ যিখিনি বেমাৰ, এই বেমাৰখিনি আমাৰ বাত পিত্ত আৰু কফ দোষৰ কাৰণে হোৱা বুলি কওঁ। আয়ুৰ্বেদিকৰ এইটো এটা চিকিৎসা সূত্ৰ, বাত পিত্ত কফ দোষ। গতিকে আমি যিখিনি আমাৰ যিটো বমন কৰ্ম কওঁ পঞ্চকৰ্মত, এই বমন কৰ্মটো আমি কফৰ কাৰণে হোৱা বেমাৰখিনিৰ কাৰণে কৰোঁ। যিখিনি কফৰ কাৰণে, যেনে কফৰ কাৰণে আমি আমি আপোনাক ক'ব পাৰোঁ, যেনেকুৱা আমাৰ শ্বাস বেমাৰ, যেনে ব্ৰংকিয়েল এজমা বা ৰাইনাইটিছ, চাইনাছাইটিছ, হা, বা হাইপ'থাইৰয়ডিজম, বা আমাৰ কিছুমান স্কিন ডিজিজ আছে যেনেকুৱা চৰিয়াছিছ, হা, বা ছোৱালী মানুহখিনিৰ বা মহিলাখিনিৰ হয়তো হ'ল আমি পলিচিষ্টিক অভেৰিয়ান ডিজিজ বুলি কওঁ, পি চি অ' ডি, যাৰ কাৰণে হয়তো আপোনাৰ মেন্সটো ৰেগুলাৰ নহয়, দুমাহ তিনি মাহৰ মূৰে মূৰে হ'ব, মেন্স হ'লে বিষাব, বা এইটোৱে যদি দীঘলীয়াকৈ চলি থাকে এইটো এটা ইনফাৰ্টিলিটি প্ৰব্লেমো কৰিব পাৰে। গতিকে এইখিনি এনেকুৱা ধৰণৰ যিখিনি ৰোগ আছে, এই ৰোগখিনিৰ আমি মানে শুদ্ধিকৰণৰ কাৰণে আমি ভ্ৰমণ প্ৰচেছটো কৰোঁ। ভ্ৰমণ প্ৰচেছ মানে আমি এইটো এটা ইনডিউচ ভমিটিং, আমাৰ এনেকুৱা কিছুমান কিছু মেডিচিন আছে কেইটামান, সেই মেডিচিনকেইটা আমি পেচেণ্টক আমি দিওঁ। সেনেকৈ সেইটো কৰাৰ আগে আগে পেচেণ্টক আমি প্ৰিপেয়াৰ কৰি লওঁ, বিভিন্ন ধৰণে আমি স্নেহপান কৰাওঁ আৰু কিছুমান ডায়েট ৰেষ্ট্ৰিকশ্যন দিওঁ। গতিকে এই ভ্ৰমণ কৰ্ম কৰোৱাৰ লগে লগে আমাৰ ভিতৰৰ এইখিনি মই যিখিনি বেমাৰৰ নাম ক'লোঁ, তাৰপৰা আৰু বহুতখিনি বেমাৰ আছে, সেইখিনি বেমাৰৰ পৰা আমি যথেষ্ট পৰিমাণে উপশম পাব পাৰোঁ
1: এটা ভ্ৰমণ। তাৰপাছত আপোনাৰ পঞ্চকৰ্ম আৰু
0: ভ্ৰমণৰ ক্ষেত্ৰত আৰু কৈছোঁ যে
1: বিৰেচনৰ
0: ক্ষেত্ৰত হ'ল আমি যি কিছুমান বেমাৰ আছে, বিৰেচনটো আমি কৰোঁ কি পিত্তজ বেমাৰৰ ক্ষেত্ৰত, যিবিলাক আমি পিত্ত বেমাৰ বুলি কওঁ, যেনেকুৱা আমাৰ গেষ্ট্ৰাইটিছ, অম্ল পিত্ত, উগাৰাই থাকিব, পেট ফুলি থাকিব, হজম নহয়, এনেকুৱা ধৰণৰ যিবিলাক বেমাৰ আছে, বা আপোনাৰ আৰু কিছুমান স্কিন ডিজিজ আছে, এনেকুৱা ধৰণৰ যিবিলাক পিত্তজ বেমাৰ, বা কিছুমান আমাৰ ইনটেষ্টাইনেল ডিজিজ, এনেকুৱা বেমাৰবিলাক ক্ষেত্ৰত, বা আমাৰ যিটো মই ক'লোঁ এটা ৰিউমেটয়েড আৰ্থ্ৰাইটিছ, যিটো আমবাট, গতিকে আমবাটোৰ এটা প্ৰধান আমাৰ শুদ্ধিকৰণ হ'ল আমাৰ বিৰেচন। এতিয়া বিৰেচনৰ পিছত আমাৰ নেক্সট প্ৰচিডিউৰ আমি এটা বস্তি চিকিৎসা কৰি কওঁ। বস্তি চিকিৎসা আমি কৰোঁ যিবিলাক আমাৰ নিউৰলজিকেল ডিজিজ আছে, আয়ুৰ্বেদিকৰ এটা বাত বেমাৰ বুলি কয়, বিষ নহয় বাতৰ বেমাৰ স্পেচিফিক, তাৰমানে সেইটো আমি কিয় নিউৰলজিকেল ডিজিজ। নিউৰলজিকেল ডিজিজ বুলি ক'লে এতিয়া আমি আমাৰ সাধাৰণ মানুহখিনি বুজিব লাগিব যে যিখিনি ধৰক কোনোবা পেৰালাইচিছ বেমাৰ হ'ল, যেনেকুৱা কেতিয়াবা ষ্ট্ৰক হ'ল, ষ্ট্ৰকৰটো পেৰালাইচিছ হ'ল, গতিকে এই ষ্ট্ৰকটোতো আই চি ইউত ৰাখিব লাগে বা খুব ইমাৰ্জেঞ্চি ট্ৰিটমেণ্ট লাগে। তাৰপিছত মানুহজনৰ যিটো মাছুল ষ্টিপ হৈ গ'ল বা তেওঁ পেৰালাইচিছ হৈ গ'ল, হাতখন বা ভৰিখন নাই বনৰে
1: চচৰাই
0: বা একদম অকামিলা হৈ গ'ল মানুহজনৰ, তেওঁ বিচনাতে থাকে, বিচনাতে চব কাম কৰে, গতিকে সেনেকুৱা ধৰণৰ মানুহখিনিৰ ক্ষেত্ৰত আমি এই আমাৰ যিটো বাত চিকিৎসা, বস্তি চিকিৎসাৰ আমি সহায় লওঁ। গতিকে এনেকুৱা বস্তি চিকিৎসা আমি আমাৰ আয়ুৰ্বেদিক কলেজত এনেকুৱা ধৰণৰ বিভিন্ন বেমাৰৰ পেৰালাইচিছ বেমাৰ হওক বা বিভিন্ন নিউৰলজিকেল ডিজিজ, পাৰ্কিনচনিজম, এনেকুৱা ধৰণৰ ডিজিজৰ ক্ষেত্ৰত আমি আমাৰ এই বস্তি চিকিৎসাৰ দ্বাৰা ৰোগীবিলাকক যথেষ্ট ধৰণৰ সুফল দিব পাৰোঁ আমি। বা এনেকুৱা কিছুমান স্নায়ুগত ৰোগ আছে, সৰু ল'ৰা ছোৱালীৰো হয় জন্মৰ সময়তে কিবা অসুবিধাৰ কাৰণে, আপোনাৰ চেৰিব্ৰেল পালচি ধৰণৰ বেমাৰ হয়, যিবিলাক হয়তো বহিব নোৱাৰে, উঠিব নোৱাৰে, সেনেকুৱা ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো আমি চিকিৎসা দিওঁ। তাৰ ভিতৰত কেতিয়াবা তাৰ আমি যিবিলাক মাছুল ষ্ট্ৰেণ্থ যথেষ্ট পৰিমাণে ডেভেলপ কৰে, গতিকে তাৰ কাৰণে আমি এইটো নিউৰলজিকেল ট্ৰিটমেণ্ট কৰিব পাৰোঁ। আমাৰ কলেজত ইয়াৰ ভাল সুবিধা আছে। আৰু তাৰপিছত আমাৰ এটা নেক্সট বমন বিৰেচন বস্তি হৈ গ'ল, তাৰ নেক্সট চতুৰ্থ হ'ল আমাৰ নৈশ্য। নৈশ্যৰ ক্ষেত্ৰত আমি কোনটো কাম, নৈশ্য মানে আমাৰ এইটো নাকৰ বেমাৰ বা ডিঙিৰ ওপৰৰ পৰা যিখিনি আমাৰ আছে নাক, চকু, এনেকুৱা মূৰৰ এইখিনি বেমাৰৰ কাৰণে আমি নৈশ্য চিকিৎসা কৰোঁ।
1: মাইগ্ৰেইনৰ
0: কাৰণে ভাল চিকিৎসা আছে আমাৰ, হা, মাইগ্ৰেইন হওক বা আপোনাৰ কেতিয়াবা আমাৰ যে ফেচিয়েল পালচি বুলি কওঁ, আমাৰ যিটো হঠাৎ আপোনাৰ মুখখন বেঁকা হৈ গ'ল, হা, হঠাৎ
1: এইটো
0: স্নায়ুতন্ত্ৰৰে হয়, এইটো কেৱল ফেচিয়েল নাৰ্ভ কেৱল ফেচিয়েল নাৰ্ভটো তাত কাম নকৰা হৈ যায়। ধৰক মানুহজনীয়ে মুখখন ভালকৈ মেলিব নোৱাৰে, খানা খাব নোৱাৰে, কেৱল ফেচিয়েল নাৰ্ভটো পেৰালাইচিছ হৈ যায়, হঠাৎ তেনেকুৱা হৈ যায়। সেইটো কোনো প্ৰেছাৰ থাকিল বুলিয়েই নহয়, এইটো হৈ যাব পাৰে হঠাৎ। গতিকে সেইটো ক্ষেত্ৰতো আমাৰ এই নৈশ্য চিকিৎসাৰ লগত বস্তি চিকিৎসা কৰিলে আমি যথেষ্ট উপকৃত হ'ব পাৰোঁ। মাইগ্ৰেইনৰ ক্ষেত্ৰত তাৰ ভাল চিকিৎসা আছে, বা ৰাইনাইটিছ, চাইনাছাইটিছ, এইবিলাকৰ ক্ষেত্ৰতো আমি নৈশ্য চিকিৎসাৰ দ্বাৰা, বা আমি যিবিলাক ডিমেনচিয়া, যিবিলাক মানুহে কথা পাহৰি যায়, বা পাৰ্কিনচনিজম, এইবিলাক বেমাৰৰ ক্ষেত্ৰত আমি নৈশ্য চিকিৎসাৰ সুফল লওঁ। এইটো মানে নাকেদি আমি মেডিচিন ড্ৰপ দি দিওঁ, সেই ড্রপটোই গৈ গৈ

পৰিয়াল কল্যাণ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিব লৈছোঁ আধুনিক গীতৰ অনুষ্ঠান। প্ৰথমে শুনো আহক জনঞ্জয় শইকীয়াৰ কণ্ঠৰে এটি গীত।

শান্তা উজীৰ আৰু অশোক শইকীয়াৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰ এয়া অৰুণ দাস আৰু নমিতা ভট্টাচাৰ্যৰ কণ্ঠৰ এটি গীত।

পূজা চিনেমাখনৰ পৰা হেমন্ত দত্ত ৰচিত গীত দুটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনোৱা হওক যোগ বিয়োগ চিনেমাৰ এটি গীত পাহাৰী শইকীয়া আৰু দীপেন বৰুৱাৰ কণ্ঠত। গীতৰ কথা কেশৱ মহন্তৰ।

সেয়া আছিল যোগ বিয়োগ চিনেমাখনৰ পৰা এটিকিট। অনুষ্ঠানত এবাৰ আগবঢ়াইছোঁ আজলি নবৌ চিনেমাৰ দুটি গীত। প্ৰথমে শুনোৱা হওক দীপেন বৰুৱা আৰু ৰুণজুন ফুকনৰ কণ্ঠৰ গীত।

দীপেন বৰুৱা আৰু ৰঞ্জন ফুকনৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰে আজলি নবৌ চিনেমাখনৰে আন এটি গীত, গীতৰ শিল্পী ৰঞ্জন ফুকন।

শ্ৰোতাসকলে শুনিছে চিত্ৰগীত। অনুষ্ঠানৰ শেষত এইবাৰ আগবঢ়াইছোঁ মৰমী চিনেমাৰ এটি গীত, গীতৰ শিল্পী দীপেন বৰুৱা আৰু নমিতা ভট্টাচাৰ্য, গীতৰ কথা কেশৱ মহন্তৰ।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। ৰাজ্য চৰকাৰে প্ৰদূষণ সৃষ্টি কৰা উদ্যোগ আৰু শিলৰ কুঁৱেৰীকে ধৰি ইটাভাটা আৰু বাহিৰলৈ প্ৰেৰণৰ বাবে কাঠফলা আৰু ব্যৱসায়িকভাৱে পানী সংগ্ৰহ কৰা উদ্যোগৰ পৰা সেউজকৰ সংগ্ৰহৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে চলিত বৰ্ষৰ 1 নৱেম্বৰৰ পৰা 2027 বৰ্ষৰ 13 জানুৱাৰীলৈ খেল মহাৰণ আৰু শিশু খেল মহাৰণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেওঁ জনোৱা মতে 12 বছৰ অনুৰ্ধৰ শিশুসকলৰ বাবে শিশু খেল মহাৰণ অনুষ্ঠিত হ'ব। পৰৱৰ্তী 2 লাখ চৰকাৰী নিযুক্তিৰ বাবে বৰ্তমানৰ কৰ্মচাৰীসকলৰ পদোন্নতিৰ বিষয়টো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে লৈ নিয়মিত পদোন্নতি দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চৰকাৰী কৰ্মচাৰীসকলৰ যোগ্যতা নিৰূপণকাৰী সেৱাৰ সময় 4 বছৰৰ পৰা 3 বছৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আনহাতে সামৰিক বাহিনীত কৰ্মৰত অসমৰ যুৱক যুৱতীসকলে অসমত চাকৰিৰ আবেদনৰ বাবে বয়সৰ সৰ্বোচ্চ সীমা 45 বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্তও আজিৰ কেবিনেটে গ্ৰহণ কৰে। চলিত লোকপিয়লত ৰাজ্যৰ গৰীয়া মৰিয়া দেশী জলহা আৰু চৈয়দ জনগোষ্ঠীয়ে মাতৃভাষা অসমীয়া হিচাপে লিখিব। আজি অসম সাহিত্য সভাৰ উদ্যোগত পৰিৱেশ্য কলা উপসমিতিৰ সহযোগত আয়োজিত জনগোষ্ঠীকেইটাৰ বিদ্যায়তনিক আৰু সাংস্কৃতিক সমাৱেশৰ মুকলি অধিৱেশনত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকি সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই কয় যে অসমৰ চহকী সামাজিক সাংস্কৃতিক আৰু ভাষিক বৈচিত্ৰ্যৰ অবিচ্ছেদ্য অংগ হিচাপে গৰীয়া মৰিয়া দেখি জলহা আৰু চৈয়দ জনগোষ্ঠীৰ লোকসকলে যুগ যুগ ধৰি অসমত সমাজ সংস্কৃতি লোককলা লোক সংস্কৃতি আৰু ঐতিহ্য সমৃদ্ধ কৰি আহিছে। এই জনগোষ্ঠীসমূহৰ স্বকীয় পৰিচয় ভাষা কলা কৃষ্টি আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ সংবৰ্ধন আৰু ভৱিষ্যত প্ৰজন্মলৈ সুৰক্ষিতভাৱে আগবঢ়াই নিয়াৰ উদ্দেশ্যে অসম সাহিত্য সভাই আজিৰ দৰে কাৰ্যক্ৰমণিকা গ্ৰহণ কৰিছে। নগাঁও জিলাত তৎকালীনভাৱে বলবৎ হোৱাকৈ আজিৰে পৰা নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈছে। নগাঁও জিলা আয়ুক্ত আৰণ্য শইকীয়াই এখন সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সংবাদমেলখনত তেওঁ কয় যে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা অনুসৰি অহা 16 ছেপ্টেম্বৰত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন, 17 ছেপ্টেম্বৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ দিন আৰু 19 ছেপ্টেম্বৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। অহা 6 অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ লগতে 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। তেওঁ লগতে কয় যে জিলাখনৰ 19

0: 107,909 ভোটাৰে উপনিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত নগাঁও জিলাৰ বিধানসভা সমষ্টিকেইটা হৈছে ধিং, ৰূপহীহাট, চামগুৰি, ৰহা আৰু নগাঁও বটদ্ৰৱা সমষ্টি। আনহাতে মৰিগাঁও জিলাৰ অন্তৰ্গত বিধানসভা সমষ্টিকেইটা হৈছে লাহৰিঘাট, জাগিৰোড আৰু মৰিগাঁও বিধানসভা সমষ্টি। নগাঁও জিলাৰ 5টা বিধানসভা সমষ্টিৰ বাবে নগাঁও চহৰত থকা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু দশন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ নিৰ্বাচনৰ সা সামগ্ৰী বিতৰণ, ষ্ট্ৰংৰুম স্থাপন কৰাৰ উপৰিও দুয়োখন বিদ্যালয়তে ভোটগণনা প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে 110 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰ ভিতৰত শৈক্ষিক ভৱন, ছাত্ৰাবাস, আধুনিক মেছ ভৱন, কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল, বীৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহ আধুনিকীকৰণ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে আৱাসগৃহ নিৰ্মাণ ইত্যাদি অন্যতম। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননীগোপাল মহন্তই মুগাৰ অংগবস্ত্ৰ, শৰাই আৰু নামসিংহৰে উপৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। ইয়াৰ পিছতে ৰাধাকৃষ্ণনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত দুখন গ্ৰন্থ চন্দ্ৰকান্ত অভিধানৰ 5ম সংস্কৰণ আৰু ভূপেন হাজৰিকা 100 Years অৱ ৱাণ্ডাৰিং ছংছ আনুষ্ঠানিকভাৱে উন্মোচন কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় সম্পৃক্ত হৈ আছে বুলি উল্লেখ কৰে। তেওঁ কয় যে অঞ্চলটোৰ বিলুপ্তিৰ পথত থকা ভাষাসমূহৰ সংৰক্ষণ আৰু পুনৰুজ্জীৱিতকৰণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা তথা বিজ্ঞান, মানসিকতা আৰু সময় উপযোগী জ্ঞানৰ মাজত সংযোগ স্থাপনৰ প্ৰয়াসে সমাজৰ প্ৰতি থকা বিশ্ববিদ্যালয়খনৰ দায়বদ্ধতাকে প্ৰতিফলন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বিশ্ববিদ্যালয় এখনে কেৱল মাত্ৰ বিদ্যায়তনিক কামতেই অৰিহণা আগনবঢ়ায়, বৰং সমাজৰ সামগ্ৰিক দিশতে বিশেষ বৰঙণি আগবঢ়ায়। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, আজিৰ নাট্যানুষ্ঠানত শুনক এক প্ৰহৰৰ খেলা, ৰচনা কামাখ্যা সভাপণ্ডিতৰ, প্ৰযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ। এয়া এক প্ৰহৰৰ খেলা।
2: মৃদু,
3: কি পেহী,
2: দেগাঁৱলৈ যোৱাটো পিছে কি কৰিলি?
3: তোমালোকে যদি ইচ্ছা কৰা মোৰ কোনো আপত্তি নাই।
2: চা মৃদু, মই তোক আগতেই কৈছোঁ, অৱস্থা ফালৰ পৰা চাবলৈ গ'লে সেইঘৰ মানুহৰ লগত তহঁতে মিতি পতাৰ প্ৰশ্নই উঠিব নোৱাৰে। নাই যি নাই, মানুহ এজন গ'লে বহিবলৈ দিবলৈ ভাল চকী এখনো নাই। আৰু থাকিবই বা ক'ৰ পৰা, যিটোহে চাকৰি দৰমহা পায় কেইটা, ইপিনে খেতি মাটিও তেনেকৈ নাই, খাওৰীয়া হ'লে যাক। কিন্তু ছোৱালীজনী, তোক মই কৈ থ'লোঁ মৃদু, যদি কেনেবাকৈ তাই এইখন ঘৰলৈ বোৱাৰী হৈ আহে তেন্তে চাবি তোৰ ঘৰ দিনে ৰাতিয়ে জিলিকি থাকিব। ফটা কথাত শুন থাকে বুলি যে কয়, সেইষাৰ কথা জান যি বেশ্বৰ পণ্ডিতৰ সংসাৰতে খাতে।
3: ঠিক আছে, তেনেহ'লে এদিন ছোৱালীজনী চাই আহগৈ, পিছে মাকো লগত নিব পৰা হ'লে।
4: মা কেনেকৈ যাব দাদা, যিজনী মানুহে ওপৰ তলৰ পৰা তলতললৈ নামি যাব নোৱাৰে অনবৰত বিচনাতে, সেইজনী মানুহ ইমানখন বাট গাড়ীৰে কেনেকৈ যাব? গুৱাহাটীৰ পৰা দেওবাৰলৈতো কম চোৱা বাট নহয়।
3: ঠিকেই কৈছো তোমাৰ, মাক নিয়াটো সম্ভৱ নহ'ব। ঠিক আছে, তই আৰু পেহী ওলা।

0: এইজনী মোৰ ছোৱালী সুদৰ্শনা।
1: নমস্কাৰ।
0: আমি ঘৰত মণি বুলিয়েই মাতো।
1: মণি,
0: মেট্ৰিকটো ভাল ধৰণেই পাছ কৰিলে, পিছে কলেজতহে পঢ়োৱাব নোৱাৰিলোঁ। দেখিছাই নহয় মোৰ অৱস্থা, তাতে আকৌ মাত নোহোৱা ছোৱালী, ঘৰৰ এটাইবোৰ কাম তাই মূৰৰ ওপৰতে। এতিয়া আৰু সোনকালে কিবা এটা
2: হ'ব, মাৰ সৈতে আলোচনা কৰি আমি সোনকালে কিবা এটা জনাম। যদি হয়গৈ এই মাঘ ফাগুনতে
0: এৰা, মই তাকেই ভাবিছোঁ। পিছে এটা কথা এতিয়াই কৈ থওঁ, মোৰ অৱস্থা দেখিছাই নহয়, মই অকল ছোৱালীজনীহে দিব পাৰিম।
1: হ'ব হ'ব, আপুনি বাৰু সেই বিষয়ে চিন্তা কৰিব নালাগে। পিছে আমি এতিয়া উঠোহে,

0: জুমা, জুমা
1: কি মা?
0: বৌয়ের ক'ত আছে? চাওঁ, মোৰ ওচৰলৈ অকণমান আহিবলৈ কচোন।
1: ৰবা মা, মই মাতি দিছোঁ। নব, অ নব, মায়ে তোমাক মাতিছে।
2: গৈছোঁ ৰবা জুমা।
3: মা, আপুনি মোক মাতিছিল?
0: হেৰা বোৱাৰী, তোমাক দুটামান কথা কওঁ বুলিছোঁ। চোৱা, এইখন ঘৰ তোমাৰ বাবে একেবাৰে নতুন। অৱশ্যে ঘৰুৱা কাম বন যে তোমাক একো শিকাব নালাগে সেইটো মই জানো। মাতৃহীনা ছোৱালী যেতিয়া, সেইখন ঘৰৰ সকলো কাম তুমিয়ে কৰি আহিছিলা। পিছে এটা কথা বোৱাৰী,
3: মা,
0: কাম কৰাৰ অভ্যাস থাকিলেও ইয়াত তুমি নিজে একো কৰিব নালাগে। ৰন্ধা বঢ়াৰ পৰা ধোৱা পখলালৈকে সকলোৰে বাবে কাম কৰা মানুহ আছেই। তুমি মাথোন সিহঁতক চলাবা,
3: হয়
0: কামৰ তদাৰক কৰিবা। ঘৰুৱা আলহী দুলহী আহিলে তুমি নিজে সোধপোছ কৰিবা, আৰু আজৰি সময়ত কিতাপ পত্ৰ যি মন যায় পঢ়িবা।
3: হ'ব মা।
0: আৰু এটা কথা বোৱাৰী, মৃদুৱে তোমাক কৈছেনে নাই জানো, আমাৰ ঘৰখন আগৰ পৰাই অলপ বেলেগ ধৰণৰ। মৃদুৰ চিনাকি বহুতো ডাঙৰ ডাঙৰ মানুহ আমাৰ ঘৰলৈ আহিয়ে থাকে, আৰু এতিয়া তুমি আহিছা যেতিয়া তেনেকুৱা আলহী বেছিহে হ'ব।
3: হয়,
0: সেইদেখি মৃদু বা আমি যাতে কোনো বিষয়তে লাজত পৰিব নালাগে সেই বিষয়ে কিন্তু তুমি লক্ষ্য ৰাখিবা। আৰু অলপ পঢ়া শুনা জনা ছোৱালী যেতিয়া, ইংৰাজীবোৰতকৈ তুমি ভালদৰে জানাই, চাবা তাৰ বন্ধু বান্ধৱবোৰ কিন্তু অলপ বেলেগ বেলেগ।
3: মই চেষ্টা কৰিম মা।

0: তুমিতো দেখিছাই মণি, মই খুব বিজি মানুহ। ব্যৱসায় লেঠাত প্ৰায়ে ওলোটোলৈ গৈ থাকিব লাগে, ঘৰত থাকিবলৈ সময়কে নাপাওঁ। গতিকে তোমাৰ কিছুমান মৰমৰ দাবীও মই হয়তো সময়মতে পূৰণ কৰিব নোৱাৰিম। সেইবুলি মই তোমাক কষ্ট নিদিওঁ। কষ্ট দিবলৈ যোৱাৰ মই তোমাক বিয়া কৰোৱা নাই,
1: কিন্তু বেছি সুখ মই যদি সহ্য কৰিব নোৱাৰোঁ।
0: অ' আৰু এটা কথা, কি কেইটা কথা তোমাক ক'ব খুজিছিলোঁ। অ' এই আমাৰ ক'লা ৰঙৰ গাড়ীখন প্ৰায় ঘৰতে থাকে, মৃণাল বৰা ড্ৰাইভাৰটোক লৈ তুমি ড্ৰাইভিংটো শিকি ল'বা, তেতিয়াহ'লে তোমাৰ সুবিধা হ'ব। মই নেথাকিলেও তুমি উলুই তুলি যাব পাৰিবা।
1: মই ড্ৰাইভিং চাইভিং নিশিকোঁ।
0: কিয়? সেইটোতো একো বেয়া কথা নহয়।
1: নহ'লেও মই ইমান এডভান্স হ'ব নোৱাৰিম। অ' মই যাওঁ দেই, মোৰ দেধাৰ কাম আছে।
0: আৰে তুমি দেখোন উচাত মাৰি গুচি গ'লা, শুনাচোন।

বোয়ারি, আবোয়ারি, জুমা, আজুমা, করুণা।

0: কোনো লাইনে কিয় ইয়াত? দেখিছেনে বাৰু, এই বেমাৰী মানুহজনীক অকলে পেলাই থৈ আটাই কেইজনী কেনিবা গুচি গ'ল। হেৰা, সিহঁতকনো মই কি দোষিম? বেমাৰী হ'ল বুলি আৰু সিহঁতেনো মোক কিমান তালাপি কৰিব? আজিতো আৰু এমাহ দুমাহ বা ছমাহ বছৰেক নহয়, এই একে লেঠাৰিয়ে 3 বছৰ এই বিছনাখনতে পৰি আছোঁ। নেজানো ভগৱানেনো মোৰ এইদৰে কি ৰং চাইছে।
1: কি হ'ল মা, অকলে অকলে কি বলকি আছা?
0: কিনো বলকি মাৰোঁ আই, এই নিজৰ ভাগ্যখনৰ কথাকে ভাবিছোঁ বুইছ? চাচোন বাৰু, আজি 3 বছৰে এই বিছনাখনতে পৰি কমবোৰ ঔষধ খালোনে? চিকিৎসাৰ ক'তো অকণো ত্ৰুটি বিচুটি ঘটা নাই, তথাপি এই বিছনাখনৰ পৰা উঠি যাবলৈ যদি মোৰ অকণো শকতি হ'লহেঁতেন। বাৰু বাৰু, বাদ দে সেইবোৰ, পেহীয়েনো ক'লৈ গ'ল?
1: বাথৰুমত।
0: আৰু বৌয়েৰেকা, তাইনো ক'লৈ গ'ল? সেই দিনৰ ঔষধ কেইপালি তাইয়ে মোক খুৱাই আছিল নহয়।
1: হৈছে মা, সেই আশা আৰু বাদ দিয়া। নবুজি কি হৈছে, এইকেইদিনৰ ভিতৰতে বহুখিনি পৰিৱৰ্তন ঘটিছে, তুমি বোধহয় লক্ষ্যই কৰা নাই।
0: তই এইবোৰ কি কৈছ জুমা? পৰিৱৰ্তন মানে?
1: সঁচা মা, 2 সপ্তাহ আগৰ ৰাংধাৰী নবৌজনীৰ লগত আজিৰ নবৌজনী কোনো সম্পৰ্ক নাই। ভাল ভাল কাপোৰ গোটেই সোবা বাকচত সুমুৱাই থৈ সাধাৰণ 2 যোৰমান কপাহী মেখেলা চাদৰ উলিয়াই লৈছে পিন্ধিবলৈ। দামী অলংকাৰ সোপাও বাকচত থৈ সাধাৰণ চেইন এডাল, খাৰু দুপাত আৰু ইয়েৰিং এযোৰ পিন্ধি আছে। অকল সেই নহয়, আৰু কি জানা মা, নবৌ ৰুমৰ পৰা তেনেকৈ ওলাব নোখোজে আৰু দাদাকো ওলাবলৈ দিব নোখোজে।
0: অ' হয় নেকি? হেৰা, ভালেতিহে আজি দুদিনে মই তাইৰ ছাঁটোকে দেখা নাই। বাৰু তই তাইক কিবা সুধিছিলি নেকি, কিয় এনেকুৱা হৈছে?
1: সুধিছিলোঁ মা, আজি ৰাতিপুৱা গা ধুই উঠি তেওঁ যিযোৰহে কাপোৰ পিন্ধিছিল মোৰ দেখি বেয়া লাগিল। মই সুধিলোঁ, বোলো নবৌ, তোমাৰতো কাপোৰৰ কোনো অভাৱ নাই, গা ধুই উঠি এইযোৰ কাপোৰহে পিন্ধিব পৰা নাই। যোৱা, এইযোৰ সলাই ভাল কাপোৰ এযোৰ পিন্ধি আহাগৈ, বাকচৰ পৰা উলিয়াবলৈ টান পাইছা যদি ময়ে উলিয়াই দিওঁগৈ। কিন্তু তেওঁ কি উত্তৰ দিলে জানা মা? হ'ব দিয়া, ঘৰতে সাজি কাচি অপেশ্বৰীজনী হৈ থাকিবলৈ মই কিবা ৰাজকুমাৰী নেকি? মই যি পিন্ধো যি কৰোঁ তোমালোকে ইমান চকু দিয়া দৰকাৰ নাই নহয়।
0: জানো আই, ইমানকৈ শিকাই বুজাই লোৱাৰ মূৰত তাই কি কৰিব খুজিছে ক'ব পৰা নাই।
2: খুলি নেদেখুৱালে ভিতৰত কি আছে মই কেনেকৈ জানিম? খুলি দেখুৱাকো।
3: তুমিয়ে খোলাচোন।
2: মই নুখুলো, কি আনিছা তুমিয়ে খুলি দেখুৱা।
3: আহা, ঠিক আছে, মই খোলো বাৰু।
2: ৰ'বাচোন, বস্তুটো কি মোক আগতে কৈ লোৱা, প্লিজ কৈ লোৱা না মোক আগতে।
3: শুনা, তোমাকতো সিদিনা কৈছিলোৱেই, আমাৰ বিয়াৰ গোটেইখিনি সোণৰ অলংকাৰ মই কলিকতাতে গঢ়াইছিলোঁ। 4টা ছেট বিয়াৰ ঠিক আগে আগে আহি পাইছিল, কিন্তু এই ছেটটো কি কাৰণে পলম হ'ল ক'ব নোৱাৰোঁ, আজিহে পাইছোঁ। আমাৰ বিয়া হৈ যোৱাটো আজি 2 সপ্তাহৰ বেছি হ'ল। ঠিক আছে, পলমকৈ আহি পালে বুলিতো আৰু অলংকাৰৰ মূল্য কমি নাযায়। এই দেখিছানে, কথা কৈ কৈ মই পেকেটটো খুলিয়ে পেলালোঁ। ধুন মানিমণি, তুমি বেয়া নাপাবা দেই, অলংকাৰখিনি তুমি এবাৰ পিন্ধি চোৱাচোন।
2: বেছি দামী অলংকাৰ পিন্ধি মই ভাল নাপাওঁ।
3: কিন্তু এই ছেটটো তোমাৰ কাৰণেই।
2: মই নিপিন্ধো।
3: কেলি?
2: মোক তোমালোকে পাগল কৰিব খুজিছা নেকি? এজনী মানুহক কিমান সোপা অলংকাৰ কিয় লাগিছে? তাতকৈ এইটো ছেট জুমাক দি দিয়া।
3: জুমাক? কি আচৰিত কথা কৈছা মণি, সঁচাকৈ তোমাৰ কথাই মোক অবাক কৰিছে। কাৰণ মোৰ ধাৰণা আছিল মাইকী মানুহ কোনো বস্তুৱে নামোৱাই, আৰু বিশেষকৈ কাপোৰ কানি আৰু অলংকাৰ পাতিৰ প্ৰতি নাৰী যে এক অদ্ভুত দুৰ্বলতা আছে।
2: মোক খং নুতুলিবা মৃদু, মই ভালকৈ কৈছোঁ তোমাক, এই অলংকাৰখিনি জুমাক দি দিয়া, লাগিলে আৰু দুপদমান দিবহে পাৰোঁ।
3: বুজিছোঁ মণি, তোমাৰ ৰুচিবোধ। হয়তো তুমি যিখন ঘৰত ডাঙৰ দীঘল হৈ এইখন ঘৰলৈ ওলাই আহিছা, সেইখন ঘৰৰ পৰিৱেশেই তোমাৰ মনত এনে এক ৰুচিবোধো জন্ম দিছে। কিন্তু তুমি পাহৰি নাযাবা মণি, তুমি এতিয়া সেইখন ঘৰৰ ছোৱালী নহয়, তুমি এতিয়া এখন সম্ভ্ৰান্ত অভিজাত ঘৰৰ বোৱাৰী, নগৰৰ এজন গণ্য মান্য বিশিষ্ট ব্যক্তিৰ পত্নী। এইখন ঘৰৰ আভিজাত্যৰ লগত, প্ৰচলিত নিয়ম নীতিৰ লগত তুমি মিলি চলিব লাগিব। চাওঁ, পিন্ধাই ছেটটো মোক পিন্ধি দেখুৱাচোন।
2: মই নিপিন্ধো বুলি কৈ দিছোঁ নহয়, মোক কিমান জোৰ কৰিছা কিয়? ৰ'বা, মই এতিয়াই তোমাক মাতি আনি দি দিম।
3: ষ্ট্ৰেঞ্জ। বাৰু মণি, ছেটটো তোমাৰ পচন্দ হোৱা নাই নেকি? যদি পচন্দ হোৱা নাই তেন্তে এইটো ঘূৰাই দি।
2: মোৰ পচন্দ অপচন্দৰ কথা নাই বুজিছা, মুঠৰ ওপৰত এইবোৰ বস্তু মই ভাল নাপাওঁ।

0: ড্রয়িংরুমতে বহিছে দাদায় বোধহয় মই মোক তেওঁলোকৰ লগত চিনাকি কৰি দিবলৈ মাতি গৈছিল কিন্তু তেওঁ যিটো ভজেৰেহে তেওঁলোকৰ আগত ওলাইছেগৈ দাদাই যে কি কৰে ঠিক নাই
1: নমস্কাৰ আপোনালোকে মোক চাবলৈ আহিছে নহয় মোৰ লগত চিনাকি হবলৈ আহিছে বঢ়িয়া কথা তাৰ কাৰণে মই আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছো
2: মণি তুমি এবাৰ কি কৰিছা
1: কিয় তুমি জানো মোক মাতি অহা নাছিলা এখেতসকলে চাবলৈ আহিছে বুলি
2: মণি
3: মণি মণি বোৱাৰী
1: উহ বোৱাৰী তুমি মোক কি কৰিছা বোৱাৰী
3: বোলা
2: আপোনালোকে বেয়া নাপাব দেই তেওঁ গাটো আজি ভাল নহয় এটা আগ্ৰহ লৈ বন্ধুকে যেন তোমাক চাবলৈ আহিছিল কিন্তু তুমি যে অভদ্ৰামী কৰি দেখুৱালা একেদিনে তোমাৰ পৰিচয় তেওঁলোকে পাই গৈছে তোমাৰ হৈছে কি মণি
1: মই তেওঁলোকৰ আগত নোলাওঁ বুলি কোৱা স্বত্বেও তুমি কিয় জোৰ কৰিছিলা ভালেই হ'ল আজিৰ পৰা তেওঁলোক আমাৰ ঘৰলৈ নাহে
2: মণি
1: মই তোমাক কৈ দিছো মৃদু আজিৰ পৰা মোক কোনো বাহিৰা মানুহৰ আগত ওলাবলৈ নক'বা
2: বুজিছো এইখন ঘৰৰ আধুনিক জীৱনধাৰাৰ লগত খাপ খাবলৈ তোমাৰো কিছুদিন সময় লাগিব জানা মণি মানুহে চেষ্টা কৰিলে বহুতো জটিল কাম সহজে কৰিব পাৰে তুমি নিশ্চয় পাৰিবা

0: কি হল ব, তুমি দেখোন সাজি কাচি ওলাইছা, কলৈ যায় ৰাতিপুৱাই?
1: সদায় আৰু ঘৰডালতে সোমাই থাকিম নেকি? আজি এমাহে কলৈনো গৈছো, তাতে আজি দাদাৰাও ঘৰত নাই। চিন্তা নাই জুমা, তেওঁ শ্বিলঙৰ পৰা ঘূৰি অহাৰ আগতেই মই পামহি।
0: কিন্তু তুমি যাবা কলৈ?
1: তোমাক নকওঁ।
0: কিয়?
1: তুমি যিহে ছোৱালী, হুলস্থুল লগাই দিবা।
0: কিন্তু বাৰু ৰবা মা, অ মা, নৱৰ কাণ্ড দেখিছা? এই ৰাতিপুৱাই পিন্ধি এৰি ওলাইছে। অ মা, নৱ বুলি কৰবালৈ যায়?
2: কলৈ যায়
0: জানো? ক'ব নোৱাৰো, মোক নকয় বোলে। মই বোলে হুলস্থুল লগাই দিম।
2: জানো আই, তাই কি কৰিব খুজিছে ক'ব নোৱাৰো। হঠাতে একোটা নভবা নিচিন্তা কাণ্ড কৰে।
1: মা,
2: কি হ'ল বোৱাৰী? ৰাতিপুৱাই চুটকেচ টুটকেচ লৈ সাজি কাচি কলৈ যাবলৈ ওলাইছা? আৰু কেনিবা যাবৰ মন গৈছিল যদি তাৰ লগতে নগ'লা কিয়?
1: তেওঁ শ্বিলঙলৈহে গৈছে মা, মইতো শ্বিলঙলৈ নেযাওঁ।
2: তেন্তে কলৈ যাবা তুমি?
1: মাহঁতৰ ঘৰলৈ, মানে দেৰগাঁৱলৈ।
2: দেৰগাঁৱলৈ?
1: হয় মা, আঠমঙলাৰ পিছত আৰুতো যোৱাই নাই।
2: কিন্তু যাবা কাৰ লগত, কিহত যাবা? মৃদুক কৈছিলে জানো?
1: নাই কোৱা। আপুনি থাকোঁতে তেওঁ কিয় ক'ব লাগে? আপুনিহে মোৰ আচল গাৰ্জেন।
2: কিন্তু
1: শুনক মা, মই অলপ আগতে ট্ৰেন্সপৰ্ট অফিচলৈ ফোন কৰিছিলোঁ। কোনোবা এজনে ক'লে অলপ পিছত বোলে এখন বাছ আছে, মই টিকট পাম নে নাপাম সোধাত তেওঁ মোৰ কাৰণে টিকট এটা ৰাখি থওঁ বুলি কৈছে।
2: সেইটো হ'ব নোৱাৰে বোৱাৰী, সেইটো হ'ব নোৱাৰে। তুমি এনেকৈ কেতিয়াও যাব নোৱাৰা, আৰু তোমাক মই অকলে বাছত যাবলৈ দিব নোৱাৰো নহয়।
1: মা
2: শুনা, তোমাৰ যদি সঁচাকৈ ঘৰলৈ যাবৰ মন গৈছে তেন্তে দুটা দিন ৰ'বা, মৃদু ঘূৰি আহিলে মই তোমাক তাৰ লগত পঠিয়াই দিম।
1: নহয় মা, মই যাবলৈ ওলাইছোঁ যেতিয়া যামেই, যদি অকলে পঠিয়াবলৈ বেয়া পাইছে তেন্তে জুমাকে ওলাবলৈ কওঁ, তেওঁকে লগত লৈ যাওঁ।
0: মই কেনেকৈ যাওঁ নব, মই ওলাওঁ ওলাওঁ মানে তোমাৰ বাছেই যাবগৈ দেখোন।
3: আৰু এটা কথা নহয়, নিজৰ ঘৰত দুই তিনিখন গাড়ী থাকোঁতে তোমাক আমি বাছত কিয় পঠিয়াম?
1: পেহী, মই মাৰ পৰাহে পাৰ্মিশ্যন বিচাৰিছিলোঁ, আপুনি মিছাকৈয়ে।
3: তুমি জানা মণি, এইখন ঘৰৰ মান সন্মানৰ প্ৰতি লক্ষ্য ৰখাটো অকল তোমাৰ শাহুৱাৰ কৰ্তব্য নহয়, মোৰো। এইখন ঘৰৰ ভালৰ হকে মাত মতাৰ অধিকাৰ মোৰো আছে, বুজিছা? ঠিক আছে, পিন্ধি উৰি ওলাই আহিছা যেতিয়া গাড়ীখন লৈ জুমাৰ লগতে অলপ ফুৰি আহগৈ। জুমা, যা তই ওলাই আহগৈ।
2: মৃদু, তই তাক কিবা সুধিছিলিনে?
4: সুধিছিলোঁ মা, তেওঁ কিন্তু এতিয়া দেৰগাঁৱলৈ নাযাওঁ বুলি কৈছে।
2: কিয়? সিদিনা দেখোন তাই অকলে যাবলৈ ওলাইছিল, এতিয়া আকৌ নোযোৱা হ'ল কিয়?
4: ক'ব নোৱাৰো মা,

0: মোক কৈছে এতিয়া হেনো তেওঁৰ সেইখন ঘৰতকৈ এইখন ঘৰে বেছি আপোন। মই জোৰ কৰিছিলোঁ, তেওঁ যাব খোজা নাই।
1: জানো তেওঁ তাইৰ কিবা মূৰৰে দোষ আছে নে এইবোৰ মই মতালিহে কৰিছে, মই একো ধৰিব পৰা নাই। মৃদু, তই কিন্তু তাইৰ ওপৰত অলপ চকু ৰাখিবি। মই তাইৰ কথা কাণ্ডবোৰ বৰ ভাল দেখা নাই।
0: কথাটো মই লক্ষ্য কৰিছোঁ মা।
2: মোৰ কথাকেইটা তোৰ মনত ৰলতো, নেপাহৰিবি কি? পাহৰিলেও মই তোক সোঁৱৰাই দিম।
1: তুমি আঁতৰি নাযাবা মৃদু।
0: ৰবা, মই টিউবলাইটটো জ্বলাই
1: দিম। নজ্বলাবা, বেছি পোহৰ মোৰ সহ্য নহয়।
0: ঠিক আছে তেন্তে, মই ডিম লাইটটো জ্বলাই দিওঁ, তুমি আকৌ টোপনি যাবলৈ চেষ্টা কৰিছোঁ।
1: নাই নাই,
0: চোৱা মণি, টোপনি বেছি হোৱাটো বা কম হোৱাটো নিৰ্ভৰ কৰে বহু ক্ষেত্ৰত মানুহৰ মানসিক অৱস্থাৰ ওপৰত। মানসিক অৱস্থা ঠিক নহ'লে টোপনি কম হোৱাটো স্বাভাৱিক। বাৰু কোৱাচোন মণি, তুমি ইয়াত কিবা কথাত কষ্ট পাইছা নেকি?
3: কষ্ট? তুমি মোক হহুঁৱালা মৃদু। শুনা, এইখন ঘৰলৈ আহি কোনোবা ছোৱালী যদি কষ্ট পাইছোঁ বুলি কয়, তেন্তে তাইক কি বুলি ক'ব?
0: হয় নেকি? তথাপি
3: তথাপি কি?
0: বেয়া নাপাব মণি, মই তোমাৰ মাজত আশা নকৰা এটা অৱস্থা দেখিহে এইবোৰ কথা সুধিবলৈ বাধ্য হৈছোঁ। তুমি বোধহয় নাজানা, তোমাৰ মাজত এটা ব্যতিক্ৰম আমাৰ গোটেই ঘৰখনে লক্ষ্য কৰিছে।
3: তাৰমানে?
0: মানে এইখন ঘৰলৈ আহি তুমি যিদৰে থাকিব লাগিছিল, যিদৰে সকলোকে আনন্দ দিব লাগিছিল, শুনিবলৈ পাইছো আজিকালি মা আৰু পেহী কবলৈ তুমি ভালদৰে নামাতা। কিবা এটা সুধিলে কিবা এটা উত্তৰ দিয়া, জুমায়ো তোমাক মাতিবলৈ ভয় কৰে। কিবা এটা নুঘটিলে তুমি কিয় এনেকুৱা কৰিবা মণি? চোৱা, এইপিনে তোমাৰ স্বাস্থ্যটো দুদিনমানৰ পৰা অলপ বেয়া হৈ আহিছে। কোৱা মণি, যদি সঁচাকৈ কিবা কথাত অসুবিধা পাইছা, কিবা কথাত অসন্তুষ্ট হৈছা, মোৰ আগত খুলি কোৱা।
3: সঁচা মৃদু, মোৰ কিয় এনেকুৱা হৈছে? মাজে মাজে মাজে মাজে কিয় মোৰ ভয় লাগে? মোৰ ভাৱ হৈছে মই যেন নাই নাই নাই, একো নহয় মৃদু।
0: কোৱা মণি, কোৱা, তোমাৰ কি হৈছে, কোৱাচোন।
3: মই তোমাক কেনেকৈ ক'ম মোৰ কি হৈছে? মই যে নিজেই ক'ব নোৱাৰোঁ। মোক তুমি ক্ষমা কৰা মৃদু। মোক
0: কি হ'ল? তুমি দেখোন ধলি কৰিব খুজিছা। তোমাৰ কি হৈছে মণি? গা বেয়া লাগিছে নেকি? চাওঁ ৰবাচোন, মই তোমাক বিচনাত শুৱাই দিওঁ।
3: মৃদু, মোৰতো ইমান খুৰা আছে, তুমি মোক সেইবোৰ কথা কিয় সুধিছা মৃদু? কিয় সুধিছা?
0: আৰু নুসুধো মণি,
3: মই
0: চাওঁ তোমাক আৰু মই একো নুসুধো। চাওঁ, গাঁৱতো মূৰটো পেলাই দিয়া, ভৰিকেইটা মেলি দিয়া।
1: ডাক্তৰে কি ক'লে মৃদু, কিবা ধৰিব পাৰিলে নে?
0: নাই মা, মণিও ডাক্তৰৰ লগত কথাই নাপাতিলে। ডাক্তৰ কোনো প্ৰশ্নৰ উত্তৰেই নিদিলে, ক'লে মোৰতো কোনো অসুখ হোৱা নাই, আপুনি কিহৰ কাৰণে লাগমান নোহোৱা কথাবোৰ সুধিছে। যাওক, মই আগৰ পৰা উঠি যাওক।
1: কি ডাক্তৰক তাই তেনেকৈয়ে ক'লে নে?
0: অঁ মা, অকল ডাক্তৰকেই নহয়, মোকো ডাক্তৰৰ আগত যিহকে তেওঁকে ক'লে।
1: হে ভগৱান,
0: যি দেখিছোঁ কেইদিনমানৰ পৰা তেওঁ মনৰ ভাৰসাম্য একেবাৰে হেৰুৱাই পেলাইছে। ডাক্তৰ চাংকাগতেও কৈছে তেওঁৰ এই মানসিক অসুস্থতাৰ বাবে পৰিৱেশো দায়ী হ'ব পাৰে।
1: জানো বোপাই, তহঁতে কি ভাবিছ কি চিন্তা কৰিছ মই একো ক'ব নোৱাৰোঁ। মোৰ কিন্তু তাইৰ মতি গতি দেখি কিবা বেলেগ সন্দেহে হৈছে। অৱশ্যে ডাক্তৰ চাংকাগতিৰ কথা সঁচা হ'ব পাৰে, বেছি সুখ সম্পদেও মানুহক আমুৱাই চাগে।
0: ঐশ্বৰ্য বিভূতিৰ প্ৰাচুৰ্যই মানুহৰ মনত অভাৱনীয় প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলেও বহুত ক্ষেত্ৰত সেইটোৱে মানসিক বিকৃতিৰ কাৰণ হ'ব নোৱাৰে মা। এই যে ৰাতি ৰাতি তেওঁৰ ভাল টোপনি নহয়, বেয়া বেয়া সপোন দেখি আতংকিত হৈ চিঞৰি উঠে,

0: তার অন্তৰালত বেলেগ কিবা কাৰণো থাকিব পাৰে।
1: কি কাৰণে তেনে হৈছে সেই কথা তই বা মই কৈ দিব নোৱাৰো মৃদু। সেয়ে ভাবিছোঁ এই সম্পৰ্কত ডাক্তৰ চাংকাকুটিৰ বাহিৰেও আন কোনো বেলেগ ডাক্তৰৰ লগত আলোচনা কৰা বেছি ভাল হ'ব নেকি?
0: কৰিম মা, কিন্তু তাৰ আগতে আমি অলপ সাৱধান হ'ব লাগিব যাতে এই কথা আমাৰ ঘৰৰ বাহিৰলৈ ওলাই নাযায়। এই ক্ষেত্ৰত আমাৰ পৰিয়ালৰ মান সন্মানৰ কথাও আছে।

0: বাহ নব, আজি সাজি কাছি বৰ ধুনীয়াজনী হৈ আছা। খোপাও বান্ধিছা নতুন ফেশ্বনত, ৰুমটো বঢ়িয়াকে সজাই ৰাখিছা। আজিহে তোমাক এইখন ঘৰ বোৱাৰী যেন লাগিছে। সঁচাকৈ জানা নব, ইমানবোৰ কাপোৰ কানি থাকোঁতে তুমি যে কিবোৰ পিন্ধি থাকা, তোমাৰ চুলিতে সঁচাকৈ বৰ ধুনীয়া জানা।
1: হ'ব হ'ব জুমা, মুখৰ আগত ইমান প্ৰশংসা নকৰিলেও হ'ব। জানা, দাদাৰ এই কথাটোৰ কাৰণে মোক সদায় কেটকেটাই থাকে। ইমানবোৰ প্ৰসাধন সামগ্ৰী থকা স্বত্বেও মই কিয় সেইবোৰ ব্যৱহাৰ নকৰোঁ? মই কিন্তু আজিৰ পৰা কি কৰিম বুলি ভাবিছোঁ জানা জুমা?
0: কি কৰিবা?
1: আজিৰ দৰে সদায় ধুনীয়াকৈ পিন্ধি উৰি থাকিম। অ', তোমাক কথা এটা ক'বলৈ পাহৰিয়ে আছোঁ। সেইদিনা দাদাৰাই চিনেমা এখন চাবলৈ যোৱাৰ কথা কৈছিল। দাদাৰা যদি আজি সোনকালে ঘৰলৈ আহে, আজিয়ে যাম বুজিছা? তুমিও কিন্তু ওলাবা দেই।
0: যাম নব, তুমি লগ ধৰিলে কিয় নাযাম? অ', দাদা আহিছে চাগে।
2: আরে বাহ, আজি দেখোন একেবারে নতুন রূপ। সঁচাকৈ মণি, তোমাক যদি সদায় এনেকৈ এই রূপত দেখিবলৈ পাওঁ, তেতিয়া দুখ বুলিবলৈ বোধ হয় মোৰ আৰু একো নাথাকিব।
0: নব, তুমি দাদাৰ লগত কথা পাতা, মই আহিছোঁ দেই।
1: আচ্ছা, কিন্তু মোৰ কথাটো মনত ৰাখিবা আকৌ।
0: অ, ৰাখিম।
2: কি মনত ৰখোৱাৰ কথা কৈছা মণি?
1: চিনেমাৰ কথা। তুমি সিদিনা চিনেমা এখন চাবলৈ যোৱাৰ কথা কৈছিলা নহয়, পাহৰিলা নেকি?
2: নাই পাহৰা, কিয় পাহৰিম? আহি যাবা নেকি?
1: তোমাৰ অসুবিধা নহ'লে যাব পাৰোঁ, গ'লে কিন্তু জুমাকো নিম দেই।
2: নিশ্চয়। অ', তুমি এটা কাম কৰাচোন মণি, এই বেগটোত টকা 10,000 আছে, টকাখিনি বেগৰ পৰা উলিয়াই আইৰণ চেফটোত ভৰাই।
1: টকা
2: লোৱা, বেগটো ধৰ।
1: কিমান টকা আছে বুলি কৈছা? 10,000? 10,000?
2: কি হ'ল? বেগটো হাতত লৈ গ'ল আৰু ভৰাই থোৱা গ'ল।
1: 10,000?
2: কি হ'ল মণি?
1: 10,000?
2: তুমি দেখোন কপিছা, তোক এটা কেনে ধেল খাই দিব তোমাক মণি। কি হ'ল মণি? মণি, মণি, জুমা,
0: দাদা, নব পৰি যাব দেখোন এতিয়া। নব, নব, নব।

0: দেউতা, আপুনি আহিছে? কিয় আহিছে আপুনি ইয়ালৈ?
1: কিয়? তোৰ খবৰ ল'বলৈ আহিছো আকৌ। তই কেনে আছ মাজনী?
0: ভালেই আছো। মোৰ জানো কেতিয়াবা বেয়া হোৱা দেখিছে, কিন্তু আপুনি আহিল কিয়? মোৰ খবৰ ল'বলৈ আপোনাক কোনোবাই মাতি আনিছে নহয়? অ, বুজিছোঁ। এওঁলোকে মোক দেখা দেখিকৈ শাস্তি দি ক্ষান্ত থকা নাই। মোৰ বিৰুদ্ধে তলে তলে ষড়যন্ত্ৰ চলাইছে।
2: তুমি এইবোৰ কি কৈছা মণি?
0: হা,
2: দেউতাই যি খুজিছে তাৰ উত্তৰ দিয়া। এইবোৰ বাজে কথা কৈছে।
0: মাই গড, তুমি যে ওচৰত আছা মই পাহৰিয়ে গৈছিলোঁ। বেয়া নেপাবা দেই, তেনেকুৱা কথা মই আৰু কেতিয়াও নকওঁ। কিন্তু দেউতাক মই দুটামান কথা সুধিম। তুমি বাৰু ইয়াৰ পৰা অকণমান আঁতৰি যাবানে?
2: ঠিক আছে, যাওঁ বাৰু।
0: দেউতা, আপুনি মোক এইখন ঘৰলৈ কিয় বিয়া দিলে? ধনী মানুহ দেখি দিছিল নহয়। হয়তো ভাবিছিল মই ইয়াত খুব সুখত থাকিব পাৰিম। মোৰ সুখ দেখি আপোনালোকে খুব আনন্দ কৰিব। কিন্তু এতিয়া আনন্দ কৰিব পাৰিছেনে? যদি পাৰিছে, খবৰ ল'বলৈ এনেকৈ উধাটো খাই আহিবলগীয়া হ'ল কিয়?
1: তই এইবোৰ কি কৈছ মাজনী? এইখন ঘৰত তই কিহত কি দুখ পাইছ? মই দেখাত এইখন ঘৰততো তই বেয়া পাবলগীয়া একো নাই। মই সাদৰী মানুহ, যাওঁ বৰ ভালদৰা। তই কিহত অশান্তি পাইছ মই একো বুজিব পৰা নাই।
0: আপুনি কেনেকৈ বুজিব দেউতা? আপোনাৰ দৰে সহজ সৰল মানুহ পৃথিৱীতনো আছে কেইজন? মোক বিয়া দি আপুনি চাগে মোৰ সুখৰ কথাকে ভাবি আছে।
1: মই এটা কথা ভাবিছো মাজনী, দুদিনমানৰ বাবে তোক আমাৰ ঘৰলৈ লৈ যাওঁ বুলিছো। যাবিনে মোৰ লগতে?
0: মই নাযাওঁ। কেলৈ যাম? কি কৰিবলৈ যাম?
1: কেলৈ মাজনী, তোৰ ভাইৰ ভনীয়াৰ ঘৰলৈ মনত নপৰেনে?
0: পৰে, কিয় নপৰে? কিন্তু কুকুৰটো নাই জানো, সেই বদমাচ কুকুৰটো, সি থাকে মানে মই সেইখন ঘৰলৈ যাব নোৱাৰো দেউতা। মানে
1: মানে

0: তার কথা কৈছো মাজনী? কোনে খাব তোক?
1: নাই নাই নাই, মই মই সিমানখিনি কব নোৱাৰো। মই মই নোৱাৰো দেউতা, মই কব নোৱাৰো। মোক মোক নুসুধিব দেউতা। মই
0: মাজনী
1: নোৱাৰো দেউতা।
0: মাজনী তই নাযাবিচোন ৰবি, কথাবোৰ মোৰ আগত খুলি কৈ যা। নাই তাই উঠাত মাৰি গুচিহে গ'ল। হে প্ৰভু, মোক তুমি কি দেখুৱাইছা?
2: কি হ'ল দেউতা?
0: বোপা দেখিলা, মোৰ ওচৰৰ পৰা তাই উঠাত মাৰি গুচি গ'ল। তাই কি হৈছে মই একো বুজিব পৰা নাই।
2: আগতে বাৰু এনেকুৱা কেতিয়াবা হৈছিল নেকি দেউতা? মানে ধৰক এই বিয়াৰ আগতে কেতিয়াবা?
0: নাই নাই নাই বোপা, এনেকুৱা অৱস্থা তাই কোনো দিনেই হোৱা নাছিল। এজনী শান্ত নম্ৰ সংযত ছোৱালী। তোমালোকৰ কৰোণা পেহীয়াইতো ভালকৈ জানিছিল তাইক।
2: পেহীয়ে অৱশ্যে কৈছে। বাৰু দেউতা, আপুনি এতিয়া কি কৰিবলৈ কয়?
0: মইনো তোমালোকক কি পৰামৰ্শ দিম বোপা। ডাক্তৰকতো দেখুওৱা হৈছে বুলি চাই আকৌ তাকেই কৰিব লাগিব।
2: বাৰু দেউতা, তেওঁ যে সেই দেৰগাঁৱলৈ যোৱাৰ কথা ক'লেই মাটিত হাতখিন মাৰিব খোজে, তাৰ কাৰণটো কি? বোধহয় আজিও তেনেকুৱা কৰিছিল।
0: এৰা কৰিছিল, কিন্তু তাই কিয় যাব নোখোজে মই একো নুবুজিলোঁ।
2: আপোনালোকৰ চুবুৰী বা ওচৰ পাঁজৰৰ কাৰোবাৰ লগত আপোনালোকৰ কিবা কাজিয়া পেচাল বা মনোমানি আছে নেকি? মানে মই সুধিব খুজিছোঁ দেউতা, এই মণিক কেন্দ্ৰ কৰি কেতিয়াবা কাৰোবাৰ লগত?
0: নাই নাই নাই, তেনেধৰণৰ কোনো ঘটনা ঘটাৰ কথা মোৰ মনত নপৰে। আচল কথা ক'বলৈ গ'লে ওচৰ চুবুৰীয়া কাৰো লগতে আজিলৈকে আমাৰ কোনো বাদ বিসম্বাদ হোৱা নাই।
2: তেতিয়াহ'লে মণিক বেলেগ ধৰণৰ চিকিৎসা কৰিব লাগিব দেউতা।
0: এৰা, তাইৰ বেলেগ ধৰণৰ চিকিৎসাৰে প্ৰয়োজন হৈছে। তোমালোকে পাৰিবা বোপা, তোমালোকে পাৰিবা। ইয়াত বহুত ভাল ভাল ডাক্তৰ আছে।
2: মণি, প্ৰায় প্ৰত্যেক মানুহৰ জীৱনতে একো একোটা অবিস্মৰণীয় ঘটনা ঘটে। কাৰোবাৰ বাবে তেনে একোটা ঘটনাই গোটেই জীৱনৰ বাবে দুখৰ স্মৃতি হৈ ৰয়, আৰু কাৰোবাৰ বাবে সিয়াকৈ এক মধুৰ সোঁৱৰণ হৈ মনৰ মণিকোটত ৰৈ যায়। তোমাৰ জীৱনত বাৰু ঘটা আটাইতকৈ উল্লেখযোগ্য ঘটনাটো কি, যাৰ স্মৃতিয়ে তোমাক মাজে মাজে বৰ অস্থিৰ উদ্ভ্ৰান্ত কৰি তোলে?
1: তুমি এইবোৰ কি লাগ বান্ধোৱা কথা সুধিছা? বেলেগ কথাও নাই?
2: আছে, তোমাক সুধিবলগীয়া বেলেগ কথা আৰু বহুত আছে মণি। কিন্তু আগতে মোৰ এই প্ৰশ্নটোৰ উত্তৰটো দি লোৱাচোন।
1: কি প্ৰশ্ন? তুমি দেখোন মোক একো প্ৰশ্নই কৰা নাই।
2: কিয়? এতিয়া যে সুধিছিলোঁ তোমাৰ জীৱনৰ আটাইতকৈ অবিস্মৰণীয় ভয়ংকৰ ঘটনাটোৰ কথা।
1: কি ভয়ংকৰ ঘটনা?
2: সেইটো তুমিহে জানা। ভয় নাই মণি, সেই কথা কোৱাৰ পৰা তোমাৰ একো ক্ষতি নহয়, আৰু মই তোমাক অকণো বেয়া নাপাওঁ। মোৰ পৰা সামান্যতম বিপদ হ'ব বুলি তুমি ভয় নকৰিবা মণি।
1: মোৰ একো মনত নাই।
2: একো মনত নাথাকিলেও এটা কথা তোমাৰ নিশ্চয় মনত আছে।
1: কি?
2: বাৰু কোৱাচোন, বিয়াৰ আগতে যিজন মানুহৰ দ্বাৰা তুমি খুব সাংঘাতিকৰূপে প্ৰবঞ্চিত হৈছিলা, সেই মানুহজন কোন?
1: নিতু।
2: তেওঁ এতিয়া ক'ত আছে আৰু কিয় তোমাৰ পৰা আঁতৰি যাবলগীয়া হ'ল?
1: তুমি তুমি এইবোৰ কি কথা কৈছা? এইবোৰৰ কিবা অৰ্থ আছে জানো?
2: অৰ্থ নথকাকৈ প্ৰশ্ন হ'ব নোৱাৰে মণি। তুমি বৰং ক'ব পাৰা তোমাৰ কাৰণে সেইবোৰ কথাৰ কোনো অৰ্থ নাই, কিন্তু সেইবোৰৰ স্মৃতিয়ে সেইবোৰৰ স্মৃতি তোমাৰ কাৰণে ঘোৰ অশান্তি কাৰণো হ'ব পাৰে। মই কি ভাবোঁ জানা মণি, যিবোৰ কথা তুমি আজি অৰ্থহীন বুলি ভাবিবলৈ চেষ্টা কৰিছা অথচ পাৰা নাই, সেইবোৰ প্ৰকাশ কৰিলে পৰোক্ষে তোমাৰ মংগলে হ'ব মণি।
1: তোমাক মই আগতো এদিন কৈছিলোঁ মৃদু, মোৰ পৰা জোৰকৈ কোনো কথা উলিয়াবলৈ যত্ন নকৰিবা। তোমালোকে দেখিছোঁ মোক পাগল কৰিহে এৰিবা। উহ, মোক এতিয়া হোৱাই নোহোৱাই খুচি পিনি থাকিবলৈ মই কি দুখ কৰিলোঁ তোমালোকৰ ওচৰত?
2: তুমি কি দুখ কৰিছা তুমিয়ে জানা। অৱশ্যে সকলো দুখ তোমাৰ ইচ্ছাকৃত নহ'বও পাৰে, সেই কথা আনে নহ'লেও মই ভালকৈ উপলব্ধি কৰিছোঁ মণি। আৰু সেয়ে মই তোমাক বাৰে বাৰে একেটা কথাই সুধি আছোঁ, তুমি যেন কি এটা ভয়ংকৰ সত্য লুকুৱাই ৰাখিছা?
1: একো নাই একো নাই মৃদু, মই একো লুকুৱাই ৰখা নাই। তোমালোকে মোক মিছাকৈয়ে সন্দেহ কৰিছা।
2: মিছাকৈয়ে সন্দেহ কৰিছোঁ, বাৰু ধৰি লৈছোঁ আমি তোমাক মিছাকৈ সন্দেহ কৰিছোঁ, কিন্তু ৰাতি তুমি শুব নোৱাৰা কেলে
1: মৃদু?
2: বিচনাত পৰি চটফটা জাগা কেলে? সপোন দেখি তুমি চমকি উঠা কেলে? সেইবোৰ কিহৰ প্ৰতিক্ৰিয়া মই?
1: মই সেইবোৰ একো ক'ব নোৱাৰোঁ মৃদু, মই সেইবোৰ একো নাজানো। মই
2: কিন্তু মই তাকে ক'ব পাৰোঁ, তুমি সেইবোৰ জানা, কেৱল আমাক নকোৱা। নকওঁ বুলি তুমি হয়তো ঠিক কৰি লৈছা, কিন্তু তোমাৰ ধাৰণা ভুল মণি, কাৰণ এইটো ঠিক জানিবা সত্য কেতিয়াও গোপনে নাথাকে।

0: ঘুমাবি দাদা। তই
1: কি হল, সব খাই উঠিলি দেখোন। মই আহিম বুলি তই অহা কাৰণ আছিলি হবল?
0: নহয় মানে মানে কোনো খা খবৰ নিদিয়াকৈ হঠাৎ বাৰু তই কেতিয়া আহিলি?
1: কালিয়ে গুৱাহাটী পালোহি। পোনে পোনে তোৰ ইয়ালৈকে অহাৰ কথা ভাবিছিলো, কিন্তু ট্ৰেইনতে বন্ধু এজন লগ পাই গ'লো। ষ্টেচনৰ পৰা জোৰ কৰি সি মোক তাৰ ঘৰলৈ লৈ গ'ল। বাৰু তোৰ খবৰ কচোন, ভালে আছ?
0: আছোঁ মাজু দাদা। ঘৰত বাকীবোৰ ভালনে? দেউতাৰ
1: চব ঠিক আছে। বাৰু মণি, ঘৰত এতিয়া কোন কোন আছো? তোৰ লগত ফ্ৰীলি কথা ক'ব পাৰিমতো?
0: ফ্ৰীলি? বাৰু হ'ব। ঘৰত এতিয়া পেহী শাহু, মা আৰু মই আছোঁ। মাতো বিচনাৰ পৰা উঠিবই নোৱাৰে, ননদজনীও কলেজলৈ গৈছে। আৰু তেওঁ
1: মিষ্টাৰ বৰাটো কালিয়ে যোৰহাটলৈ গৈছে নহয় জানো? পিছে তেওঁ ঘূৰিব কেতিয়া?
0: তেওঁ যোৰহাটলৈ গৈছিলে বুলি তই কেনেকৈ জানিলি মাজু দাদা?
1: বহুত খবৰ মই ৰাখোঁ বুজিছ।
0: বাৰু তই বচোন, মই মাহঁতক খবৰটো দিমগৈ।
1: নেলাগে, মিছাকৈ হুলস্থুল কৰিব নালাগে। আৰু মইতো তেওঁলোকক খবৰ ল'বলৈ অহা নাই, মই আহিছোঁ তোৰ গুৰিলৈ। তোক পাইছোঁ যেতিয়া হৈ যাব।
0: হ'লেওতো তাই ভনীয়াৰ ঘৰ বুলিয়ে আহিছ, অকল মোক লগ পাই গুচি গ'লে কথাটো কেনেকুৱা হ'ব? তাতে তেওঁ নাই, মই মাহঁতক খবৰটো দিওঁ।
1: ৰহ, তই ইমান ব্যস্ত হ'ব নালাগে, মই অলপ বহিম নহয়। তেওঁলোকক লাহে ধীৰেও খবৰ দিলে হ'ব।
0: তেনেহ'লে তই বহ, মই আগতে চাহ এটা সেইটোবা।
1: চাহ মণি, মই ইয়াত চাহ জলপানৰ জুতি ল'বলৈ অহা নাই। মই কিয় আহিছোঁ তই নিশ্চয় বুজিছোঁ।
0: মাছো দাদা।
1: শুন মণি, তোৰ ঘৰত এতিয়া বেছি সময় বহিবলৈ মোৰ সময় নাই। মোৰ আৰু বেলেগ কামো আছে, কাম হ'লেই মই ঘূৰিম। গতিকে মোৰ কথাকেইটা তই শুনিলো। ভাবিছিলোঁ তই মোলৈ চিঠি দিবি, এমাহ দুমাহকৈ ছটামাহ মই বাট চাম, কিন্তু চিঠিৰ নামত তোৰ পৰা ফটা কাগজ এটুকুৰা নাপালোঁ। গতিকে মোৰ এই আগমন, নিজেই আহিছোঁ যেতিয়া, এতিয়া তোৰ মুখৰ পৰাই।
0: মাজু দাদা,
1: মোৰ কথা তই পাহৰা নাইতো?
0: শুন মাজু দাদা, এইখন ঘৰৰ প্ৰত্যেকটো মানুহৰে বেলেগ বেলেগ সন্মান আছে, আনকি সাধাৰণ কাম কৰা ল'ৰাটো সন্মানৰ ভূ পায়। গতিকে তই যদি ভনীয়েৰৰ ঘৰ বুলি আহিছ, তেন্তে ভদ্ৰলোকৰ দৰে শান্তশিষ্ট হৈ বহি থাক। আৰু যদি বেলেগ কিবা উদ্দেশ্য লৈ আহিছ, তেন্তে এই মুহূৰ্তে ঘৰৰ আনবোৰে দেখাৰ আগতেই তই এবাৰ ওলাই যা মাজু দাদা।
1: কি কলি তই মণি, কি কলি? মই ওলাই যাম?
0: নিশ্চয় যাব লাগিব, এইখন ঘৰত তোৰ দৰে মানুহ এটা উপস্থিত হোৱাটোৱেই উচিত হোৱা নাই।
1: মণি, তই মোক আজিও চিনি নাপালি?
0: পাইছো মাজু দাদা, আৰু সেইকাৰণে এনেদৰে সম্ভাষণ জনাবলৈ বাধ্য হৈছো। তোক আকৌ কৈছো মাজু দাদা, মোৰ সোণৰ সংসাৰখন ধ্বংস নকৰিবি।
1: তোৰ সোণৰ সংসাৰ ধ্বংস কৰিবলৈ মই অহা নাই মণি
0: দাদা,
1: কিন্তু এটা কথা তই ভুলতো পাহৰি নাযাবি, মোৰ কাম শেষ নহয় মানে মই তোক শান্তিৰে থাকিবলৈ নিদিওঁ। চাওঁতে তোৰ পাছে পাছে মই ঘূৰি ফুৰিম।
0: মই তোক কামো কৰিছো মাজু দাদা, কিবা এটা গণ্ডগোল হোৱাৰ আগতে তই ভালে ভালে এবাৰ ওলাই যা।
1: নগ'লে নগ'লে কি কৰিবি, কাম কৰা মানুহৰ সৈতে ডিঙিটো মোক উলিয়াই দিবি এইটো? কিন্তু শুন,
0: মই নাই, নহ'ব নহ'ব মাজু দাদা, নহ'ব, মই তোক কোনো কথা নুশুনো, মই নুশুনো মাজু দাদা, মই নুশুনো, মই নুশুনো।
2: কি হ'ল মণি, কি হ'ল, ইমানকৈ চিঞৰিছা কিয়? অ, এয়া দেখোন তোমাৰ মাজু দাদা। পল্লৱ বোপা, তুমি কেতিয়া আহিলা?
1: আপুনি আপুনি ইয়াৰ পৰা আঁতৰি যাওক, মণিৰ লগত মোৰ অলপ বেলেগ কথা আছে, এই কথা শেষ হ'লে মই আপোনালোকৰ লগত কথা পাতিম।
2: পল্লৱ বোপা, তুমি
1: ঠিক আছে মণি, মই এতিয়া যাওঁ, কিন্তু মই আকৌ আহিম, সেইবাৰ কিন্তু মই এনে উভতি নাযাওঁ।
2: এইবোৰ কি হৈছে মণি, পল্লৱ বোপা কিয় এনেকৈ গুচি গ'ল? নিশ্চয় তুমি কিবা বেয়া ব্যৱহাৰ কৰিলা। মিথিৰ ঘৰৰ মানুহ আহি এইদৰে ঘূৰি যাবলগীয়া হ'ল, তুমি সৰ্বনাশ কৰিলা মণি, আপুনি মোক কিয় খং কৰিছে পেহী? আপুনি যেনে কিবা জানে, মিথিৰ ঘৰৰ মানুহ

0: কিন্তু সেইটো জানো এতিয়া ভাল হ'ব মৃদু, তাই যে এতিয়া মা হ'বলৈ আগবাঢ়িছে।
1: সেইটো একো চিন্তা কৰিবলগীয়া কথা নহয় মা। আৰু কলিকতাত থাকিবলগীয়া হ'লে হয়তো খুব বেছি থাকিব লাগিব তিনিমাহ। তিনিমাহ সময় তেওঁ ঘৰৰ পৰা আঁতৰি ৰখাৰ পৰা একো ক্ষতি নহয়, ক্ষতি হ'ব বৰং এইটো সময় পাৰ হৈ গ'লেহে। ডাক্তৰ চৌধুৰীয়েও যিমান সোনকালে পাৰে নিয়াৰ ব্যৱস্থা কৰিবলৈকে কৈছে।
0: অঁ, তেতিয়াহ'লে তহঁতে যিটো ভাল দেখ তাকেই কৰ।

0: দেখিলা দাদা, এই এমাহৰ ভিতৰতে কিমানখিনি পৰিৱৰ্তন হ'ল! সঁচাকৈ নব কেনেকুৱা এটা ৰূপত দেখিবলৈ পাম বুলি মই আশাই কৰা নাছিলোঁ। তেওঁৰ লগত কথা পাতি এনেকুৱা লাগিছে যেন তেওঁৰ একোৱেই হোৱা নাছিল।
1: কলিকতা ডাক্তৰে আশা দিছে,

0: হীৰা পেহীক কৈছে জানা, মোৰ হেনো ল'ৰা নহয় ছোৱালীহে হ'ব।
1: পেহীয়ে তোমাৰ আগত কৈছে?
0: মোৰ আগত কিয় ক'ব আকৌ? সেইবোৰ কিবা মোৰ আগত কোৱা কথা নেকি? মাৰ আগত কৈছে।
1: হ'ব পাৰে, সেইবোৰ ক্ষেত্ৰত মাতকৈ পেহীৰে অভিজ্ঞতা বেছি। নিজৰ ল'ৰা ছোৱালী নাথাকিলেও পেহীয়ে বহুত কথা জানে। পিছে ডাক্তৰৰ মতে তোমাৰ ল'ৰাহে হ'ব।

0: মোৰ কথা কেইটা তোৰ মনত ৰলতো নেপাহৰিবি কিন্তু পাহৰিলেও মই তোক খুৱাই দিম
1: আকৌ বেয়া সপোন দেখিছে নহয় চাও উঠাচোন উঠিবা চাবা কিছুতে সাৰ পেলাই আকৌ দিগদাৰি হ'ব মনি
2: পাতি ভয় লাগিছে আকৌ মোৰ ওচৰলৈ আহিছে হাতত যিখনে চিকচিকীয়া চুৰি তুমি তুমি নাযাবা তুমি নাযাবা মৃদু
1: নাযাওঁ পাৰ মই কিন্তু কোন আহিছিল মণি তোমাৰ ওচৰলৈ
2: নাই মই তাৰ কথা নকওঁ মই তাৰ কথা নকওঁ ক'লে সি তোমাক তোমাক মাৰি পেলাব তোমাক তোমাক তোমাক মাৰি পেলাব
1: মণি
2: তোমাক মাৰি পেলাব

0: ভাবিছিলোঁ অসুখটো ভাল হৈছিল। মা, সকলো এটা গভীৰ স্বস্তি অনুভৱ কৰিছিল। কিন্তু কতা আকৌ সেই একে ঘটনাৰে পুনৰাবৃত্তি। নাই নাই, এনেকুৱা নহ'ব মা, এনেকুৱা নহ'ব মা, এনেকুৱা নহ'ব।
1: তাইৰ কথা মই একোৱেই ধৰিব পৰা নাই কৰোণা।
2: নহয় নবৌ, তাইক দোষ দি একো লাভ নাই। তাইতো কৰোঁ বুলি এইবিলাক কৰা নাই। কোন সময়ত কি হৈ যায় তাই নিজেই ক'ব নোৱাৰে। তাকেইতো কৈছোঁ, অতবোৰ টকা পইচা ভাঙি কলিকতালৈ নিয়া হ'ল, দুদিন ভালে থাকি আকৌ সেই একে অৱস্থা। তেতিয়াহ'লে সিমানবোৰ ডাঙৰ ডাঙৰ ডাক্তৰে তাইক কি চালে কচোন? কি চিকিৎসা কৰিলে? কিয় ভাল হোৱা বুলি কৈছিল?
1: ডাক্তৰে জানো মিছা কৈছিল নবৌ। কলিকতাৰ পৰা ঘূৰি অহাৰ পিছত আমিওতো তাইক এটা নতুন ৰূপতে দেখিছিলোঁ। হঠাৎ যে আকৌ এনেকুৱা হ'ব কোনে জানিছিল।

0: কার টেলিগ্রাম মেডু?
1: দেহগাঁও পাইছে পেহী, এটা বৰ বেয়া খবৰ।
0: বেয়া খবৰ? কি বেয়া খবৰ?
1: বেছি হুলস্থুল নকৰিবা পেহী, মনে গম পালে দিগদাৰ হব। এইটো খবৰ তেওঁক দিব নোৱাৰি, মই তেওঁক টেলিগ্ৰামখন দেখুওৱা নাই।
0: মানে?
1: মণি যে মাজু ককাইক বন্ধক, তেওঁক হেনো কোনোবাই দুৰ্বৃত্ত মাৰিলে।
0: মাৰিলে? কেনেকৈ? কেতিয়া?
1: পেহী,
2: হেৰা হেৰা হেৰা, মোক টেলিগ্ৰামখন নিদিয়া কিয়? হা, মাজু দাদা কি হ'ল?
1: একো নাই নাই, মই তোমাক কৈছো নহয় একো হোৱা নাই বুলি।
2: একো হোৱা নাই? তেনেহলে টেলিগ্ৰামখন মোক চাবলৈ নিদিয়া কিয়?
1: মইতো তোমাক কৈছোৱেই, পল্লৱ দাদাৰ অলপ অসুখ, দেউতাই পাৰিলে আমাক এপাক মাৰি থৈ আহিবলৈ কৈছে।
2: মিছা কথা, মাজু দাদাৰ অসুখ হ'লে দেউতাই কেতিয়াও টেলিগ্ৰাম নকৰে, সেইটো মই ভালকৈয়ে জানো। চাওঁ, টেলিগ্ৰামখন মোক এবাৰ চাবলৈ দিয়া।
1: দিম বাৰু, তুমি এতিয়া অকণমান যোৱাচোন, মই মা আৰু পেহীৰ লগত কিবা এটা আলোচনা কৰি আছো।
2: তোমালোকে মোৰ আৰে আৰে সদায় কি কথা পাতা? হে, দিয়া টেলিগ্ৰামখন।

0: শুনা মা, মই এতিয়া সকলো কথা বুজিব পাৰিছোঁ। মণিয়ে কথাবোৰ খুলি ক'ব পৰা নাছিল কাৰণে ঘৰখনত ইমানবিলাক অশান্তি হ'ল।
1: তই কি ক'ব খুজিছ ভাঙি কচোন বাইদেউ, মই একো বুজা নাই।
0: মণিৰ চিকিৎসা চলি থাকোঁতে কলিকতা ডাক্তৰে মোক কেইটামান বৰ আচহুৱা ধৰণৰ প্ৰশ্ন কৰিছিল, যাৰ ফলত মণি দেউতাক আৰু সেই ঘৰখনৰ প্ৰত্যেকটো মানুহৰ চৰিত্ৰৰ বিষয়ে জানিবলৈ মোৰ এটা আগ্ৰহ হৈছিল। মণি কলিকতাত থকা অৱস্থাতে মই এদিন তোমালোকক কাকো নকওঁ।

0: সেইকাৰণে ঘৰখনত ইমানবিলাক অশান্তি হ'ল।
1: তই কি ক'ব খুজিছ ভাঙি কচোন বাইদেউ, মই আৰু একো বুজা নাই।
0: মণিৰ চিকিৎসা চলি থাকোঁতে কলিকতা ডাক্তৰে মোক কেইটামান বৰ আচহুৱা ধৰণৰ প্ৰশ্ন কৰিছিল, যাৰ ফলত মণিৰ দেউতাক আৰু সেই ঘৰখনৰ প্ৰত্যেকটো মানুহৰ চৰিত্ৰৰ বিষয়ে জানিবলৈ মোৰ এটা আগ্ৰহ হৈছিল। মণি কলিকতাত থকা অৱস্থাতে মই এদিন তোমালোকক কাকো নোকোৱাকৈ দেৰগাঁৱলৈ গৈছিলোঁ। সেইবাৰ দেৰগাঁৱলৈ গৈ মই বহুত নজনা কথাৰ সম্ভেদ পাইছিলোঁ।
1: তই কি কৈছ মৃদু, মণিৰ আচল সুখটো কি আৰু ককায়েক ঢুকোৱাৰ খবৰটো পাই তাই কিয় ইমান আনন্দ পাইছে, মই তোৰ পৰা সেইটোহে জানিব খুজিছোঁ।
0: তাকে ক'ব খুজিছোঁ মা, সেইখিনিতে আচল ৰহস্যটো সোমাই আছে। আৰু তোমাক মই কৈ দিলোঁ মা, মণি আৰু কোনোদিনে অসুখ নহয়, এতিয়াৰ পৰা তেওঁ সম্পূৰ্ণ সুস্থ।
1: জানো বোপাই, তই কি কৈছ?
0: মণিৰ চাৰিজন ভাই ককায়েকৰ ভিতৰত মাজু ককায়েক পল্লৱ একেবাৰে বেলেগ প্ৰকৃতিৰ মানুহ আছিল। সৰুৰে পৰা তেওঁ নিজৰ ঘৰখনৰ কথা বাদেই ওচৰ চুবুৰীয়াৰ লগত কৰা উদ্ভণ্ডালিৰে হেনো সীমাই নাছিল। আৰু তেওঁৰ উদ্ভণ্ডালিত অতিষ্ঠ হৈ দেউতাকে তেওঁক বংশৰ কলংক বুলি এদিন ঘৰৰ পৰা উলিয়াই দিছিল। এই খবৰ আজি ইমান দিন তোমালোকে কোনো পোৱা নাছিলা, মই কিন্তু সেইবাৰ দেৰগাঁৱলৈ গৈ সকলো গম পাইছিলোঁ। যি নহওক, পল্লৱক তৰ্যপুত্ৰ কৰাত তেওঁৰ স্বভাৱ আৰু উগ্ৰ হৈ পৰিল। গোটেই ঘৰখনৰ শত্ৰু হৈ তেওঁ এটা খুব বেয়া দলত সোমাই পৰিল।
1: বেয়া দলত?
0: অঁ মা, আৰু শেষত যেনিবা সেয়ে তেওঁৰ ধ্বংসৰ কাৰণ হ'ল। মণি বিয়াৰ বন্দোবস্ত প্ৰকাশ হোৱাৰ পিছত পল্লৱে তেওঁৰ ওচৰত এটা অদ্ভুত দাবী তুলিলেই বুলি, যে বিয়াৰ পিছত মণিয়ে তেওঁৰ স্বামীৰ পৰা নগদ 50,000 টকা অতি গোপনে তেওঁক দিব লাগিব, অন্যথাই তেওঁ মণিৰ ভীষণ অপকাৰ কৰিব, অৰ্থাৎ হয়তো মোক মাৰি পেলাব।
1: হে ভগৱান, মই এইবোৰ কি শুনিছোঁ বোপাই?
0: কিন্তু মণিৰ বাবে সেইটো আছিল একেবাৰে অসম্ভৱ মা। তেওঁ তেনে ভয়ংকৰ কাম নকৰিবলৈ ককায়েকক অনেক কাকতি মিনতি কৰিছিল, কিন্তু পল্লৱে তেওঁ কোনো কথাই নুশুনিলে, বৰং দুগুণ দৃঢ়তাৰে জনাই দিলে সেই কাম নকৰালৈকে তেওঁ মণিক শান্তিৰে থাকিবলৈ নিদিয়ে। লাহে লাহে মণিৰ মনত এনে ভয় সোমাইছিল যেন মই বাহিৰলৈ ওলাই গ'লে পল্লৱে মোক হত্যা কৰিব, অথচ এই কথা তেওঁ কাকো খুলিও ক'ব নোৱাৰিছিল, কাৰণ পল্লৱে মণিক এই ভয়ো খুৱাই থৈছিল যে এই কথা কেনেবাকৈ ওলালেই মণিৰ শিৰৰ কিন্তু মোচ খাব।
1: ঈশ্বৰে যি কৰে ভালেই কৰে বোপাই, সি জীয়াই থকা হ'লে সকলোকে খালেহেঁতেন।
0: মানুহৰ কি বিচিত্ৰ চৰিত্ৰ!

এক প্ৰহৰৰ খেলা কামাখ্যা সভাপণ্ডিত ৰচিত নাটখনি শুনিলে। ৰূপায়ণত আছিল মৃদু, অৰূপ বৰদলৈ, মৃদুৰ মাক, বীণা প্ৰসাদ, জুমা, ৰূপালী দেৱী, কৰুণা, বীণা দে, জীৱেশ্বৰ মাষ্টৰ, কুমুদ ৰায়চৌধুৰী, পল্লৱ, তাপস দত্ত আৰু সুদৰ্শনা ওৰফে মণিৰ ভাৱত জাহানাৰা বেগম। নাটকৰ প্ৰযোজনা আছিল মহেন্দ্ৰ বৰঠাকুৰৰ। বাণীবন্ধনত তৰুণ শৰ্মা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

এটি বিশেষ ঘোষণা। গুৱাহাটীৰ জালুকবাৰীত থকা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ট্ৰান্সমিটাৰৰ ভালেমান যন্ত্ৰপাতি চুৰি হোৱাৰ পৰিপ্ৰেক্ষিতত মিডিয়াম ৱেভত বৰ্তমানে আমাৰ অনুষ্ঠান প্ৰচাৰ বন্ধ থাকিব। শ্ৰোতাসকলে পূৰ্বৰ দৰেই এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত নিউজ অন AIR আৰু AIR মোবাইল এপত আৰু ইণ্টাৰনেট ৰেডিঅ'যোগে আমাৰ অনুষ্ঠানসমূহ শুনি থাকিব পাৰিব। বিভাগৰ তৰফৰ পৰা জালুকবাৰী ট্ৰান্সমিটাৰ চৌহদত প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। আকাশবাণীৰ এই ৰাজহুৱা সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত স্থানীয় ৰাইজকো সহায় সহযোগ আগবঢ়াবলৈ কৰ্তৃপক্ষৰ তৰফৰ পৰা গুহাৰি জনোৱা হৈছে।

প্ৰিয় শ্ৰোতা, দেখো শুনা, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই, তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে। নম্বৰটি পুনৰ জনাইছোঁ, 03612662636। এয়া আকাশবাণী গুৱাহাটীৰ মহাপাশু। এতিয়া আগবঢ়াইছোঁ ভূপেন হাজৰিকাৰ কণ্ঠৰ দুটি গীত।

মোৰ দিনান্তত সোঁৱৰণী বগুড়া দেখিলে মোৰ হৃদয় ৰিক্ত হয়, অতীতে মন দহে মোক ৰিক্ত কৰে, আজি ৰিক্ত কৰে।

0: করে আজি রিক্ত করে।
1: ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:31 গৈছে। ইয়াৰ লগে লগে অন্ত পৰিল আজিৰ অধিৱেশনৰ। কাইলৈ আমাৰ অধিৱেশন মুকলি কৰা হ'ব পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।